নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 31 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 25 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 16 তাৰিখ। এতিয়া সময় পুৱা 5:33 49 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপি চন্দ, শেখ আব্দুল্লাহ আহমেদ, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা। ট্ৰেন্সমিটাৰত তিলক চন্দ্ৰ দাস, মিতুল গগৈ। এফ এম ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। ডিটি এম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল নিকুঞ্জলতা মহন্তৰ কণ্ঠৰ ঘোষা, মহানন্দ দাসৰ কণ্ঠৰ লোকগীত, যদু খনিকৰ আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত, তিলোত্তমা ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীত আৰু শিখা দেৰ কণ্ঠৰ ভজনেৰে।

0: flight from Indore to Abu Dhabi, the capital of the United Arab Emirates. Speaking on the occasion, the Chief Minister said that Prime Minister Modi had always believed that even a common man should be able to fly. The state's aviation policy has been built on this very idea. External Affairs Minister Dr. S. Jaishankar has expressed confidence that the India-EU Trade and Technology Council meeting will take forward the strong momentum of the partnership enabled by the India-EU FTA, Security and Defence Partnership and the Mobility Framework. The minister made this statement to the press after the third India-EU Trade and Technology Council meeting in Brussels yesterday. He said that India and the EU have a natural affinity. Commerce and Industry Minister Piyush Goyal also described the India-EU FTA as fair, equitable and balanced, which is a win-win agreement for every sector in both nations. Highlighting the discussions during the meeting, he said that they shared a vision for an innovation-driven, trusted and future-ready growth partnership. In football, defending champions Argentina defeated England 2-1 in the second semi-final at Atlanta Stadium in US to set up the title clash of the FIFA World Cup against Spain. The first half ended goalless, but Anthony Gordon scored the opening goal for England in the 55th minute. Argentina's Enzo Fernandez equalised in the 85th minute and Lautaro Martinez struck in the 90th minute to complete a dramatic 2-1 comeback victory for Argentina. Now Argentina will play against Spain in the final on Sunday night. In men's cricket, second one-day international of three-match series between India and England will be played at Sophia Gardens in Cardiff today. The match will start at 5:30 p.m. Indian time. Earlier, India defeated hosts England by 6 wickets in first ODI at Edgbaston in Birmingham on Tuesday to lead the series 1-0. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক মুকুতা মালা।
2: ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত লিখিছিল। সাধনা শব্দটো লিখাৰ লগে লগে মনত পৰিল সাধনা শব্দ থকা অন্য এটা বাক্যলৈ। গুৱাহাটীলৈ পঢ়িবলৈ আহি কবি ৰঘুনাথ চৌধুৰী ডাঙৰীয়াৰ উজান বজাৰৰ বাসগৃহলৈ গৈছিলোঁ পৰিচয় হ'বলৈ। স্কুলত থাকোঁতে বহাগীৰ বিয়া কবিতাটো পঢ়ি আপ্লুত হৈ আছিলোঁ। আৰু যে সেই নিচিনো তোমাক ক'ত আছা প্ৰভু কবিতাটো, নালাগে তোমাৰ প্ৰভু ঐশ্বৰ্য বিভূতি নামৰ কবিতাটো ব্যতিক্ৰমী কবিতা আছিল। তেখেতৰ ঘৰলৈ গৈ চিনাকি হওঁতেও বসন্তকালেই আছিল, গুৱাহাটীত পলাশ মদাৰৰ ৰঙীন সমাৰোহ তেতিয়া। বিহগী কবিয়ে মই কবিতা লিখোঁ বুলি জানিয়েই প্ৰথমে সুধিছিল, তুমি কিহৰ সাধনা কৰি আছা, কবিতাৰ নে? মোৰ কবিতা কোনটো ভাল পোৱা? অকণমানি শাৰীৰিকভাৱে অক্ষম মানুহজনৰ মুখলৈ চাই মই কবিতাৰ শাৰীবোৰেই দেখিছিলোঁ। চৰাইৰ কথা তেখেতে ইমান কেনেকৈ জানে? পাছলৈ বুজিলোঁ তেখেতক বিহগী কবি বুলিলে সৰু কৰাহে হয়। ৱৰ্ডছৱৰ্থৰ দৰেই তেখেত প্ৰকৃতিৰ কবি। স্বদেশ প্ৰেমৰ বলিষ্ঠ কবিতা লিখি মোৰ শৰীৰত, আত্মা আৰু মনত তপ্ত ৰক্ত প্ৰবাহিত কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ঘৰলৈও গৈছিলোঁ শ্ৰদ্ধা জনাবলৈ। তেখেতো সেই সৰুফুটীয়া মানুহ, কিন্তু কি প্ৰচণ্ড শক্তি, কি তেজী শব্দ! মই বিপ্লৱী মই তাণ্ডৱী কবিতাটি আবৃত্তি কৰি মই বহুতবাৰ প্ৰথম হৈছোঁ। হেম বৰুৱা ছাৰ আৰু যোগেশ দাদাৰ পৰা আহৰণ কৰিছিলোঁ এটা বৰ ডাঙৰ গুণ, সেইটো হৈছে অনবৰতে হাতত এখন বিখ্যাত কিতাপ ৰখাটো। বিভিন্ন কামৰ ফাঁকে ফাঁকে তেখেতসকলে এনে কিতাপ অধ্যয়ন কৰিছিল আৰু তেনেকৈয়ে বিশ্বৰ সাহিত্য জগতখনৰ লগত নিবিড় সম্পৰ্ক স্থাপন কৰিছিল। মানুহে জীৱনত সেই প্ৰতিদিনৰ 24 ঘণ্টা সময়েই পায়, কিন্তু সেই সময় অতি পৰিকল্পিতভাৱে ব্যয় কৰিব লাগে। মানুহে জীয়াই থাকিবলৈকে খোৱা বোৱা কৰে, খাবৰ কাৰণে জীয়াই নাথাকে। মহাত্মা গান্ধীৰ জীৱনীটো পাইছিলোঁ, তেওঁ মাত্ৰ 3 ঘণ্টা সময়হে শুইছিল। আমাৰ দিনত অন্ততঃ মোৰ কাৰণে জৱাহৰলাল নেহৰুৰ ডাইনেমিক শক্তিও বৰ প্ৰেৰণাদায়ক আছিল। সাধাৰণ জীৱনকে এই মহানুভৱসকলে অসাধাৰণভাৱে গঢ় দিছিল। উঠি অহা

0: ল'ৰা ছোৱালীবোৰক মহান ব্যক্তিৰ জীৱনী সেয়েহে পঢ়িবলৈ একান্তভাৱে দিব লাগে, তেহে জীৱনৰ দিগদৰ্শন হয়। হেমবৰুৱা ছাৰৰ বাগ্মিতাও মোৰ বাবে বৰ আকৰ্ষণৰ বস্তু আছিল। মানুহৰ অন্তৰ স্পৰ্শ কৰিবৰ কাৰণে তেখেতে একোটা কথা কি কৌশলেৰে ওপৰলৈ লৈ গৈ থাকে সেই কথাটো মই সদায় লক্ষ্য কৰিছিলোঁ। অনুসন্ধান আৰু নিৰীক্ষণ এই দুটা সঁচাকৈয়ে বৰ ডাঙৰ বস্তু। সঁচা কথা ক'বলৈ গ'লে বি বৰুৱা মহাবিদ্যালয়ে ভৱিষ্যতৰ কাৰণে মোক বিভিন্ন ক্ষেত্ৰত গঢ় দিলে। ৰাতিপুৱা গধূলি দুবেলা ক্লাছ কৰিও মই বিভিন্ন কাম কৰিবলৈ সময় পোৱা হ'লোঁ। দেওবাৰ বা অন্য বন্ধৰ দিনবোৰত এদিনো এনেয়ে থাকিবলৈ নোপোৱা হ'লোঁ। স্থানীয় বা দূৰৈৰ অনুষ্ঠানবোৰে মোক বক্তৃতা দিবলৈ মতা হ'ল। বিভিন্ন আলোচনী আৰু কাগজে পত্ৰই মোৰ লেখা লাগিবই বুলি নেৰানেপেৰাকৈ লাগি বিভিন্ন বিষয়ত লিখিবলৈ মোক বাধ্য কৰোৱা হ'ল। তেওঁলোকৰ মৰমে আৰু আশীৰ্বাদে মোৰ শূন্য পাত্ৰ ভৰাবলৈ ধৰিলে। এইখিনিতে তৰুণ লেখক সংঘ বোলা গুৱাহাটীৰ উজান বজাৰৰ সংঘ এটাৰ নাম মই নিশ্চয় উল্লেখ কৰিব লাগিব। তেওঁলোকে প্ৰায় প্ৰতিমাহে আলোচনা চক্ৰ পাতিছিল আৰু তালৈ মোক বক্তৃতা দিবলৈ মাতি নিছিল। বিভিন্ন কাৰণত কুমাৰ ভাস্কৰ নাট্যমন্দিৰ, গুৱাহাটী আলোচনা চক্ৰ, কলেজৰ বিভিন্ন অনুষ্ঠান আদিত মই অবিচ্ছিন্নভাৱে জড়িত আছিলোঁ। শ্ৰীমন্ত শংকৰদেৱৰ তিথি, শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, ৰবীন্দ্ৰ নজৰুল জয়ন্তী, জ্যোতিপ্ৰসাদৰ তিথি, বিষ্ণুৰাভাৰ তিথি, তৰ্ক প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা একোৱেই বাদ নাযায়। কলেজৰ মিউজিকেল ফাংচনবোৰত অকল উপদেষ্টা কিয়, অতি সক্ৰিয়ভাৱে হাতে কামেও মই পৰিচালনা কৰিছিলোঁ। কলেজৰ অধ্যাপকসকলে কৰা বহুতো নাটকৰ ময়েই পৰিচালিকা আছিলোঁ। কলেজত আমি মুঠতে অতি সুন্দৰ বুজাবুজিৰে এটা টীমৰ দৰে কামবোৰ কৰিছিলোঁ। দৰমহালৈ ভ্ৰক্ষেপ নাছিল। কলেজৰ দৰমহাৰে নোজোৰে কাৰণে ৰেডিঅ'ৰ বিভিন্ন প্ৰগ্ৰেম কৰিছিলোঁ। অকণিৰ মেল, মহিলাৰ মেল এইবোৰ নিয়মিতভাৱে চলাইছিলোঁ।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ ৰীণা দেৱী আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীত। লগৰীয়াসকল হ'ল ললিতা চহৰীয়া, ৰিমঝিম নাথ আৰু পৰিণীতা শৰ্মা।

ইমান পৰে শ্ৰোতাসকলে ৰীণা দেৱী আৰু লগৰীয়াসকলৰ কণ্ঠত চিয়া গীত শুনিলে। লগৰীয়াসকল আছিল ললিতা চহৰীয়া, ৰিঞ্জিম নাথ আৰু পৰিণীতা শৰ্মা। বাদ্যযন্ত্ৰত সহযোগ কৰিলে খোলত দেৱেশ্বৰ শৰ্মা, তালত নৃপেন ডেকা, বাঁহীত তীৰ্থ চহৰীয়া আৰু দোতাৰাত গিৰীন্দ্ৰ কুমাৰ নাথে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভজন। ভজনসমূহ আগবঢ়োৱা হৈছে কেইখনমান হিন্দী ছবিৰ পৰা। অনুষ্ঠানৰ আৰম্ভণিতে এয়া মহম্মদ ৰফি, ছবি গোপী।

আপোনালোকে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক পৰিণয় ছবিৰ পৰা এটি ভজন শৰ্মা বন্ধুৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে কেইটিমান ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অনুষ্ঠান পৰিচিতি।

নিশা 9:30 লাইভ ফোন ইন ডক্টৰ অনলাইন, নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অভয়াৰণ্য, বানপানী আৰু বন্যপ্ৰাণী, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ মহন্তই, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত স্বাৱলম্বন, এই বিষয়ে চায়েষ্টা পাৰ্বিনৰ এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই, আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পীসকল আৰিফুল হক, নমিতা গোস্বামী, ৰঞ্জিতা বৰুৱা, মনোৰঞ্জন গগৈ, ৰমি অঞ্জনা চৌধুৰী আৰু ৰাজেন গোহাঁই। পুৱা 6:55 জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। ৭:15 আজি পুৱা, আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 জিলাৰ ৰেহৰূপ।

পুৱা 9:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। ১১:05 পৰাগমালা লাইভ, দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত জয়শ্ৰী নেওগৰ কবিতা আৰু ৰিয়া দেৱীৰ গল্প, আগ ধৰিব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 বিনীতা দাসৰ কণ্ঠৰ আধুনিক গীত। ১:20 পৰীক্ষিত বৰদলৈ আৰু সংগীতবৃন্দই গোৱা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন, 1:50 শিখা দত্তৰ কণ্ঠৰ ভজন। ২:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। এই অনুষ্ঠানত সফল বিলাহী খেতিয়ক অনিল বড়োৰ এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সন্ধিয়া 5:25 ডক্টৰ ওম প্ৰকাশ গুপ্তাৰ হিন্দী কথিকা দৃষ্টিহীনতা কাৰণ এবং আয়ুৰ্বেদ মে ইস্কা উপচাৰ। ৫:45 শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠানত ডক্টৰ হিমাংশু কলিতাৰ কথিকা শিক্ষাৰ্থীক অৰ্থনৈতিক জ্ঞানৰ সৈতে জড়িত কৰাত শিক্ষাৰ ভূমিকা। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 ডক্টৰ ৰুণিমা শৰ্মাৰ সংস্কৃত কথিকা ভাস্কৰ চৰিত কাব্যস্য বৈশিষ্ট্যম। ৭:30 পূবালীৰ সুৰ অনুষ্ঠানত চন্দ্ৰকান্ত তেৰণৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিচিতি ইমানেই।

0: কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘরের বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাড়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ফিঙ্গারপ্রিন্টৰ বিভিন্ন কথা। প্রথম খণ্ড। ঊনৈশ শতিকাৰ মাজভাগত ইংলণ্ডত চুৰি ডকাইতি হত্যাকাণ্ড আদিৰ প্ৰকোপ বৃদ্ধি পোৱাত কৰ্তৃপক্ষই সৰ্বসাধাৰণৰ পোচাক পৰিহিত পুলিচক সেই ঘটনাসমূহৰ সুসূত্ৰ বিচৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ল'লে। পাছত সৰ্বসাধাৰণৰ পোচাক পৰিহিত পুলিচৰ এনেবোৰ লোককে বিশ্ববিখ্যাত লেখক চাৰ্লছ ডিকেন্সে ডিটেক্টিভ আখ্যা দিয়াত ডিটেক্টিভ শব্দটোৰ প্ৰচলন আৰম্ভ হয়। ফটোগ্ৰাফী আৱিষ্কাৰ হোৱাৰ লগে লগে অপৰাধী চিনাক্তকৰণৰ বাবে ফটোৰ ব্যৱহাৰ হ'বলৈ ধৰে। কিন্তু বিভিন্ন কোণৰ পৰা তোলা একেজন মানুহৰ ফটো কেতিয়াবা ইমান বিভিন্ন যেন লাগে যে ফটোখন চাই মানুহ এজন চিনাক্ত কৰাটো অতি টান কাম হৈ পৰিল। তেতিয়া এই সমস্যাৰ সমাধান বিচাৰি ফ্ৰান্সত উদ্ভাৱন হ'ল বাৰ্টিনেছ পদ্ধতিৰ। পেৰিছৰ এলফন্স বাৰ্টিনো নামৰ মানুহগৰাকীৰ নামেৰে এই পদ্ধতিটোৰ নাম দিয়া হৈছিল। এলফন্স বাৰ্টিনো আছিল অতি নিশকতীয়া অকৰ্মণ্য ডেকা। পিছত তেওঁৰ দেউতাক আছিল এজন বিখ্যাত বিজ্ঞানী। বাপেকৰ সুখ্যাতিৰ জহতে বাৰ্টিলনে পেৰিছৰ পুলিচ বিভাগত এটি অফিচ সহকাৰী চাকৰি পালে। বাৰ্টিলনৰ কাম আছিল অপৰাধীৰ বিভিন্ন বৰ্ণনাবোৰ বেলেগ বেলেগ কাৰ্ডত ভৰাই প্ৰণালীবদ্ধভাৱে সজোৱা। কোন আছামী, দেখিবলৈ কেনেকুৱা, কিমান ওখ, বয়স কিমান, মুখত কিবা দাগ আছে নেকি আদি কৰি বিভিন্ন তথ্যসহ আছামীৰ গতানুগতিক বৰ্ণনা লিখিব লগা হৈছিল বাৰ্টিলনে। পুলিচ থানালৈ অনা প্ৰতিজন আছামীৰ নাক, কাণ, মূৰ, ভৰি হাত আদিৰ জোখ অতি সযতনেৰে লিপিবদ্ধ কৰিছিল। অৱশেষত তেওঁ এটা সিদ্ধান্তত উপনীত হ'ল যে দুজন ব্যক্তিৰ দুটা এটা জোখৰ মিল থাকিলেও ছয়টা বা ততোধিক অংগৰ জোখ দুয়োজনেৰে কেতিয়াও একে হ'ব নোৱাৰে। লগে লগে তেওঁ এই বিষয়ক আৰু অধ্যয়ন আৰম্ভ কৰিলে। এবাৰ বাৰ্টিলনে এজন আছামীৰ বিভিন্ন অংগ প্ৰত্যংগৰ জোখমাক লৈ থাকোঁতে হঠাৎ তেওঁৰ ধাৰণা হ'ল যে সেই একে জোখৰে আন এজন আছামীৰ যেন তেওঁ পাইছিল। সেইজন আছামীৰ নাম আছিল মাৰ্টিন। শৰীৰৰ সকলো জোখমাক একে, কেৱল নামটো বেলেগ। অৱশেষত আছামীয়ে সৈ কাঢ়িবলৈ বাধ্য হৈছিল যে হয় তেওঁৰ নামটো মাৰ্টিনে আৰু দুমাহ আগতে জেল খাটি আহিছে। এই ঘটনাটোৰ পৰাই বাৰ্টিলনৰ বিজয় অভিযানৰ আৰম্ভণি হয়। প্ৰথমতে পেৰিছত, তাৰপিছত সমগ্ৰ ফ্ৰান্সতে বাৰ্টিলনৰ চিনাক্তকৰণৰ পদ্ধতি প্ৰৱৰ্তিত হয়। চনটো আছিল 1879 চন। পেৰিছৰ বিখ্যাত বাতৰি কাকতবোৰত বাৰ্টিলনৰ ফটো আৰু বাৰ্টিলনেছ পদ্ধতিৰ বিষয়ে বিভিন্ন নিবন্ধ প্ৰকাশ পালে। অৱশ্যে বাৰ্টিলনে তেতিয়া জনা নাছিল যে একে সময়তে ভাৰত আৰু জাপানতো এনে সমস্যাৰ সমাধান বিচাৰি সম্পূৰ্ণ স্বতন্ত্ৰভাৱে আন দুজন বিজ্ঞানী অন্য এটা পদ্ধতি উদ্ভাৱনত ব্যস্ত আছিল। ভাৰতত 1858 চনত হুগলী জিলাৰ প্ৰশাসনৰ দায়িত্বত আছিল উইলিয়াম হাৰ্চেল। সৈনিকক পেঞ্চনৰ টকা দিবলৈ গৈ তেওঁ প্ৰায়ে এটা সমস্যাৰ সন্মুখীন হয়। তেওঁৰ বিদেশী চকুত সকলো ভাৰতীয় দেখিবলৈ একে যেন লাগে। এই অসুবিধাৰ সুযোগ লৈ একেজন সৈনিকেই দ্বিতীয়বাৰ টকা নিবলৈ আহে বা অন্যান্য আত্মীয়ক দুনাই তেওঁৰ পেঞ্চনৰ টকা আনিবলৈ পঠায়। হাৰ্চেল মহা বিপদত পৰিল। শেষত তেওঁৰ মনত এটা নতুন কথা খেলালে, টিপচহী। প্ৰতিজন সৈনিকৰ নামৰ বিপৰীতে ৰেজিষ্টাৰত তেওঁ আঙুলিৰ ছাপ ল'ব আৰু পেঞ্চনৰ টকা নিয়াৰ সময়তো ৰচিদত তেওঁৰ আঙুলিৰ ছাপ ল'ব। এই দুই ছাপ মিলিলেহে তেওঁ টকা দিব। প্ৰথমতে তেওঁ এনে এটা অদ্ভুত ব্যৱস্থা হোজা সৈনিকসকলক ভয় খুৱাবলৈ কৰিছিল। কাৰণ ফিংগাৰপ্ৰিণ্ট যে পৃথিৱীৰ দুজন ব্যক্তিৰ কেতিয়াও একে হ'ব নোৱাৰে তেতিয়ালৈকে আন কোনেও এই কথা জনা নাছিল। এই ব্যৱস্থাৰ লগে লগে

কোনো সৈনিকে তেওঁক প্ৰবঞ্চনা কৰিবলৈ সাহস নকৰিলে। লাহে লাহে হাৰ্চেলে অন্যান্য বিভাগতো ফিংগাৰপ্ৰিণ্টৰ প্ৰচলন আৰম্ভ কৰে। পৰীক্ষা নিৰীক্ষা চলোৱাৰ পিছত হাৰ্চেল এটা সিদ্ধান্তত উপনীত হ'ল যে ফিংগাৰপ্ৰিণ্টে হৈছে চিনাক্তকৰণৰ আটাইতকৈ নিৰ্ভৰযোগ্য উপায়। এজন ব্যক্তিৰ নাম, চেহেৰা বা শৰীৰৰ বিভিন্ন অংগৰ জোখমাখৰ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু তেওঁৰ আঙুলিৰ চাপৰ কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু বেলজিয়ামে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত কাইলৈ দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব আৰু আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। ভাৰত আৰু বেলজিয়ামে বাণিজ্য আৰু বিনিয়োগ, সেউজ শক্তি ৰূপান্তৰ, উদ্ভাৱন আৰু প্ৰযুক্তি, যোগাযোগ, প্ৰতিৰক্ষা, নিৰাপত্তা, আঞ্চলিক আৰু গোলকীয় বিষয়ৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়াত কালি ব্ৰাছেলছত অনুষ্ঠিত প্ৰশাসন বৈঠকত অধিক গাঁথনিগত আৰু সৰ্বাত্মক অংশীদাৰিত্ব মাধ্যমেৰে দ্বিপাক্ষিক সম্পৰ্কৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই আলোচনাৰ উদ্বোধনী সত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু বেলজিয়ামৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা, ইউৰোপীয় পৰিক্ৰমা আৰু উন্নয়ন সহযোগিতা মন্ত্ৰী মেক্সিম প্ৰিভটে যুটীয়াভাৱে অধ্যক্ষতা কৰে। ডঃ জয়শংকৰে কয় যে ইউৰোপৰ সৈতে ভাৰতৰ সংযোগ সাধনৰ ক্ষেত্ৰত বেলজিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ হোৱাৰ লগে লগে ভাৰত ইউৰোপীয় সংঘৰ সম্পৰ্কই অধিক কৌশলগত গুৰুত্ব লাভ কৰিব। ইয়াৰ ফলত দুয়ো দেশে পৰিপূৰক বিষয়সমূহৰ ওপৰত ফলপ্ৰসূভাৱে কাম কৰিবলৈ সমৰ্থ হ'ব। শ্ৰীপ্ৰিভটে কয় যে যোৱা বছৰৰ মাৰ্চত বেলজিয়ামৰ অৰ্থনৈতিক অভিযানে দুয়োখন দেশৰ মাজত পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত শক্তি আৰু গতিশীলতাকে প্ৰতিপন্ন কৰিছে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনে দুয়োখন দেশক নিকট সহযোগী কৰি তোলাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ দিশত ভেটি সুদৃঢ় কৰিছে। দুয়ো দেশৰ মাজৰ কৌশলগত আলোচনা প্ৰক্ৰিয়াক নিয়মীয়াকৈ দেশ দুখনৰ চৰকাৰৰ উচ্চ পৰ্যায়ৰ যোগাযোগৰ জৰিয়তে সমৰ্থন আগবঢ়োৱা হ'ব আৰু ইয়াৰ ফলত পাৰস্পৰিক ৰাজনৈতিক বিনিময় নিশ্চিত হ'ব। চলিত বছৰৰ শেষৰ ফালে দেশ দুখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি ভ্ৰমণে মূল বিষয়সমূহক আগবঢ়াই নিয়াৰ লগতে জনসাধাৰণৰ সুবিধা হোৱাকৈ ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি ভাৰত বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰত ইউৰোপীয় সংঘৰ ব্যৱসায়িক মঞ্চই ফেডাৰেশ্যন অৱ বেলজিয়াম এণ্টাৰপ্ৰাইজত আয়োজন কৰা অনুষ্ঠানত দুয়ো দেশৰ ব্যৱসায়িক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল, বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদো উপস্থিত থাকে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ মাজত কালি ব্ৰাছেলছত অনুষ্ঠিত তৃতীয়খন বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক স্বাভাৱিক আত্মীয়তা আছে। ভাৰত আৰু ইউৰোপীয় সংঘই সন্মিলিতভাৱে এই আস্থা গঢ়ি তুলিছে আৰু এতিয়া এই আস্থাক ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ লৈ যাবলৈ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত শীঘ্ৰেই হৰাইজন ইউৰোপ কাৰ্যসূচীক লৈ আলোচনা আৰম্ভ হ'ব। বৈদ্যুতিক বাহনৰ চাৰ্জিং আন্তঃগাঁথনিৰ মান

0: সন্দৰ্ভত প্ৰথমটো উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰিবলৈ বৈঠকৰ সময়ত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে বুলিও ডঃ জয়শংকৰে জানিবলৈ দিয়ে।
1: As open societies and as market economies, India and the EU have a natural affinity. The rule of law and the sanctity of contracts are central to our thinking. When it comes to sensitive technologies, this is all the more important. The fact is that emerging technologies literally hold the potential to shape our lifestyle and future. India and the European Union have developed this trust with each other and now strive to take that into the business and technology domains.
0: ইপিনে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক ন্যায্য, সমতাপূৰ্ণ আৰু সুষম বুলি অভিহিত কৰিছে। বৈঠকৰ সময়ত হোৱা আলোচনাসমূহত আলোকপাত কৰি তেওঁ কয় যে দুয়োপক্ষই উদ্ভাৱনচালিত, বিশ্বাসযোগ্য আৰু ভৱিষ্যতমুখী সহযোগিতাৰ দৃষ্টিভংগী আগবাঢ়িছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে উভয় পক্ষক আলোচনাৰ মেজৰ পৰা ৰূপায়ণৰ দিশলৈ আগবঢ়াত সহায় কৰিছে।
2: To delivery. Both EU and India are committed to de-risking our dependencies on certain critical areas. We are both committed to build reliable and diversified supply chains. We are committed to ensuring that our work is outcome-oriented, whether it is in market access, whether it is in harmonizing standards, working towards operationalizing key supply chain imperatives and for greater collaboration.
0: Shrota hokole batri hunise akashbanir pora Pradhanmantri Narendra Modi kailoi Haryana, Chandigarh aru Punjab bhraman koribo. এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত জিন্দ আৰু সোনিপাটৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্ৰীমোদীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে কালি বিয়লি চণ্ডীগড়লৈ গৈ তাত 6,600 কোটি টকাৰ অধিক ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনি প্ৰকল্প আছে। তেওঁ চণ্ডীগড়ত নৱনিৰ্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্ৰ তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নিৰ্মিত আধুনিক স্নায়ুবিজ্ঞান কেন্দ্ৰৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে পঞ্জাৱৰ জলন্ধৰত 5,470 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু অঞ্চলটোত অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকশাই তোলা জলন্ধৰ কেন্দ্ৰকে ধৰি 75টা ৰেল ষ্টেচনৰ শুভাৰম্ভ কৰিব। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথ যাত্ৰা আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰী জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা ভগৱানকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ শ্ৰীমন্দিৰ প্ৰশাসনে এই ৰথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৃহৎ সংখ্যক লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জনসাধাৰণৰ সুৰক্ষাৰ বাবে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঝাৰখণ্ডতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে আয়োজন কৰা হৈছে। ৰথযাত্ৰাৰ মূল কাৰ্যসূচী ৰাঁচীৰ ধুৰুৱাৰ ঐতিহাসিক জগন্নাথ মন্দিৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি পুৱাৰ পৰা মন্দিৰ চৌহদত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। মৌচিবাৰী অভিমুখে এই ৰথযাত্ৰা আজি বিয়লি 5:01 শুভাৰম্ভ কৰা হ'ব। জিলা প্ৰশাসনে ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অঞ্চলটোত CCTVৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভালেসংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। ইপিনে হাজাৰীবাগত ইস্কনৰ উদ্যোগত IIT বিশেষজ্ঞৰ সহায়ত বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন 40 ফুট দৈৰ্ঘ্যৰ ৰথত ৰথযাত্ৰা উলিওৱা হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 পৰাস্ত কৰে। প্ৰথমাৰ্ধ গলবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গলটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গলেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা 2:30 আৰম্ভ হ'ব।

0: ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। দেওবাৰে লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। ভাৰত আৰু বেলজিয়ামে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত কাইলৈ দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। ওড়িশাৰ পুৰী প্ৰভু জগন্নাথৰ ৰথযাত্ৰা আজি শুভাৰম্ভ কৰা হ'ব আৰু আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: পদ্মনাথ গোহাঁই বৰুৱাই কৈছিল, ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে, ভদ্ৰলোক বা ভদ্ৰ মহিলা হ'বলৈ নহয়। অসমীয়া সাহিত্যলৈ ভালেমান অৱদান আগবঢ়োৱাৰ উপৰিও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বহু অনুষ্ঠানে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেনে এখনেই সংগীতালক্ষ্য আছিল কেশৱ মহন্ত ৰচনা কৰা বস্ত্ৰ দিয়া শিপিনী সমাজ। এই সংগীতালক্ষ্যখনি প্ৰযোজনা কৰিছিল খগেন মহন্ত আৰু ৰমেন চৌধুৰীয়ে, সহযোগ কৰিছিল নীলু চক্ৰৱৰ্তী আৰু তৰুণ শৰ্মাই। শুনাবলৈ লৈছো 1986 চনত যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰা কেশৱ মহন্ত ৰচিত সংগীতালক্ষ্য বস্ত্ৰ দিয়া শিপিনী সমাজৰ কিয়দংশ।
1: সমাজত থাকিবলৈ কাপোৰ লগা হ'ল, কিন্তু মানুহৰে এটা কাল আছিল যেতিয়া কেৱল ভোকহে লাগিছিল পেটৰ। মানুহ তেতিয়া প্ৰায় পহু। অৰণ্যৰ প্ৰথম পহুটো মাৰি খাইহে দ্বিতীয় পহুটোত মানুহে সৌন্দৰ্য দেখিছিল। এই সুন্দৰতাৰ বোধেই মানুহক দিলে লাজ, মানুহৰ সুন্দৰতম ভূষণ। কেৱল শীত নিবাৰণেই নহয়, লজ্জাও নিবাৰণ কৰিব লগা হ'ল মানুহে আভৰণৰে। আৰ্য মানুহে পিন্ধিলে বলকল, গছৰ বাকলি, পহুৰ ছাল। অনাৰ্য মংগোলীয়াই পিন্ধিলে সূতাৰ কাপোৰ। কন্নমুনিৰ আশ্ৰমত শকুন্তলাক এৰি ৰাজকাৰণলৈ উভতি গৈ থাকোঁতে ভাবাকুল দুষ্মন্তৰ মনটো ঘূৰি ঘূৰি উৰা মাৰিলে চীনা পাতৰ পতাকাৰ দৰে।
2: গচ্ছতে পুৰহ শৰীৰম ধাৱতে পশ্চাদ সংস্থিতম চেতহ চীনাংশুকমিব কেতু প্রতিবাতম নীয়মানস্য।
1: লাহে লাহে সমগ্ৰ মানৱ সমাজৰ লাজ কপাহী পাট সূতাৰ বস্ত্ৰই ঢাকিবলৈ আৰম্ভ কৰিলে। মানুহ পশুৰ পৰা অতি স্পষ্ট ৰূপত আঁতৰি আহিল। আনহে নালাগে আত্মা পৰমাত্মাৰ আধ্যাত্মিক তত্ত্ব বস্ত্ৰৰ উদাহৰণ।

সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা সুৰেন্দ্ৰনাথ মেধিৰ আজি উপজা দিন। 14 বছৰ বয়সতে তেখেতে পাৰিজাত নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা প্ৰদান কৰিছিল। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ প্ৰধান উপাদান। 50ৰ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা সুৰেন্দ্ৰনাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো আছিল পঞ্জাৱ সীমান্তৰ সহযাত্ৰী। ইয়াৰ পিছতে কালমাৰ্কছ এৰা নামৰ গল্পটো মাহীত প্ৰকাশ পায়। ৰামধেনুৰ চুটিগল্প প্ৰতিযোগিতাত তেখেতৰ অশান্ত ইলেক্ট্ৰন গল্পটোৱে প্ৰথম স্থান লাভ কৰিছিল। তেখেতে 1974 চনত গোলাম নামৰ সংকলনখনৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু 1995 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আজি ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তিযুঁজাৰু আৰু সমাজকৰ্মী অৰুণা আছফ আলীৰ উপজা দিন। তেখেতক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে 1991 চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হৈছিল। 1997 চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱাৰ বাবে 1964 চনত অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হৈছিল। অৰুণা আছফ আলী আছিল দিল্লী মহানগৰৰ প্ৰথমগৰাকী মহিলা মেয়ৰ। আজি অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, চিন্তাবিদ তথা সাংবাদিক কনকসেন ডেকাৰ উপজা দিন। তেখেত অসম সাহিত্য সভাৰ চিপাঝাৰ চাপৰ অধিৱেশন আৰু বেলসৰ আৰু দক্ষিণপাত বিশেষ বাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল। লুইতক ভেটিব সিহঁতে, সূৰ্য পূবত নুঠে, টেমচ আৰু লুইত, সোণৰ পালেঙে নোহোৱাই, গৃহযুদ্ধ, ষ্টেনগানৰ সোঁৱে বাৱে, হাটছনৰ পৰা লোহিত গংগা, সাহিত্য আৰু জীৱন ইত্যাদি হৈছে তেখেতৰ কিছু ৰচনাৱলী। অসমৰ এগৰাকী জনপ্ৰিয় নাট্যকাৰ, পৰিচালক, অভিনেতা সেৱাব্ৰত বৰুৱাৰ জন্ম হয় 1948 চনৰ 16 জুলাইত। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা সেৱাব্ৰত বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমান থিয়েটাৰ বঁটা, অসম সাংস্কৃতিক মহাসভাৰ বঁটা ইত্যাদি বঁটাৰে আৰু নাট্য প্ৰভাকৰ আৰু নাট্য শিৰোমণি উপাধিৰে সন্মানিত হৈছিল। তেখেতে ৰচনা কৰা কেইখনমান নাটক হৈছে বালিঘৰ, নাস্তিক, দখল, পিঞ্জৰা, শৈশৱতে ধেমালিতে, মমতাৰ চিঠি, মাক আৰু মৰম, গৰখীয়া ল'ৰাৰ গান, কাঠমাণ্ডুৰ দেৱজানী, লগন উকুলি গ'ল, নীলাজৰ লাজ ইত্যাদি। আজি অসমৰ এগৰাকী ভাস্কৰ্য শিল্পী চাৰু বৰুৱাৰ স্মৃতি দিৱস। অসমৰ কলা জগতত এক বিশেষ স্থান অধিকাৰ কৰা এগৰাকী শিল্পীয়ে বিভিন্ন ভাস্কৰ্য সৃষ্টি কৰি অসমৰ কৃষ্টি আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজি অসমৰ এগৰাকী বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ পুলিন দাসৰ স্মৃতি দিৱস। অসমৰ ক্ৰীড়া জগতলৈ তেখেতৰ অৱদানৰ বাবে ৰাজ্যখনত তেখেত ক্ৰীড়া মহিৰুহ হিচাপে আটাইৰে মাজত পৰিচিত আছিল। শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি গভীৰভাৱে অনুৰাগ জন্মা পুলিন দাসে বিভিন্ন খেলত পাৰদৰ্শিতা দেখুৱালেও ক্ৰিকেট আছিল তেখেতৰ প্ৰথম প্ৰেম। কামৰূপ একাডেমীত পঢ়ি থাকোঁতেই 1936 চনত পুলিন দাসে স্কুল ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল। 1938 চনত তেখেতে কটন কলেজ ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছত 1939 চনত ক্ৰীড়া বিভাগৰ সম্পাদক ৰূপে নিৰ্বাচিত হয়। ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, হৰেকৃষ্ণ দাস আদিৰ লগতে পুলিন দাসে নিজা উদ্যোগত 1933 চনতে ৰিজাৰ্ভ বেংকৰ কাষত প্ৰতিষ্ঠা কৰিছিল ইণ্ডিয়া ক্লাবৰ। তেখেতৰ প্ৰচেষ্টাতেই 1948 চনত প্ৰতিষ্ঠা হৈছিল অসম টেবুল টেনিছ সংস্থা। 1947 চনত পুলিন দাসে গোপীনাথ বৰদলৈৰ সহযোগত গঠন কৰিছিল অসম ক্ৰিকেট সন্থা। 1954 চনত পুলিন দাসে ৰাধাগোবিন্দ বৰুৱাৰ আমন্ত্ৰণ মৰ্মে দ্য আছাম ট্ৰিবিউন কাকতত ক্ৰীড়া সাংবাদিক হিচাপে স্থায়ীভাৱে কামত যোগ দিছিল। অসমত

0: পূর্ণাঙ্গ ক্রীড়া সাংবাদিকতার ইতিহাস তেতিয়ার পৰাই আৰম্ভ হোৱা বুলি কব পাৰি। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1883 চনত ডিব্রু শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। 1945 চনত নিউ মেক্সিকোৰ এলমোগৰ্ডোত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল। 1872 চনত নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী ৰোৱাল্ড আমুনচেনৰ জন্ম হয়। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ফ্লিটজ জাৰনাইকৰ জন্ম হয় 1888 চনত। আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভেলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ সহপ্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ জন্ম হয় 1968 চনত। ভাৰতীয় ফটো সাংবাদিক দানিছ ছিদ্দিকীৰ মৃত্যু হয় 2021 চনত। 2021 চনতেই ভাৰতীয় অভিনেত্ৰী সুৰেখা চিক্ৰিৰো মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতা, আজি বিশ্ব সৰ্প দিৱস। এই দিৱস সম্পৰ্কে আজি আমাক কৈছে সৰ্প বিশেষজ্ঞ অধ্যাপক সৌৰভ বৰকটকীয়ে।
4: আজি বিশ্ব সৰ্প দিৱস, বছৰৰ 16 জুলাই দিনটো এই দিৱসটো আমি পালন কৰোঁ। এটা ভুল ধাৰণা আছিলে পূৰ্বতে, সৰ্পৰ প্ৰতি মানুহৰ অন্ধবিশ্বাস আছিলে। এই অন্ধবিশ্বাস আঁতৰাবৰ কাৰণে আৰু সৰ্পকুলক সুৰক্ষা দি ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছো। আজি অসমৰ বিভিন্ন স্থানত, বিভিন্ন জিলাত মোৰ শুভাকাংক্ষীসকল আছে আৰু প্ৰতিখন জিলাতে 1জনকৈ সৰ্প উদ্ধাৰকাৰী আমি নিয়োগ কৰি থৈছোঁ, যাতে সাপ মানুহে দেখিলে সেই ভুল ধাৰণাটো খেদি খেদি যে মাৰিছিলে সেই ধাৰণাটো নাইকিয়া হ'ব লাগে। এই সাপেই যিখিনি ক্ষতিকাৰক, আমাৰ খেতিয়কৰ ধৰক নিগনি, এন্দুৰ, যিবিলাকে আমাৰ খেতি নষ্ট কৰে সেইবিলাক কিন্তু সৰ্পই কণ্ট্ৰল কৰি ৰাখিছে, সৰ্পই তাক সুৰক্ষা দি ৰাখিছে আমাৰ খেতিয়কক। আৰু ইয়াৰ উপৰিও সৰ্পৰ ভেনম যিটো বিষ, সেই বিষৰ পৰা বিভিন্ন আমাৰ ঔষধ প্ৰস্তুত হয়। আৰু সেইকাৰণে মই কৈছোঁ যে ইমানটা আমাক সুৰক্ষা দিয়ে জীৱ, তাক আমি বচাব লাগিব আৰু আমি তাক সুৰক্ষিত ৰাখিব লাগিব। আচলতে এতিয়া চাওক, চৰকাৰী যদি তথ্য চাই, পূৰ্বতে সৰ্পদংশনত মানুহৰ মৃত্যুৰ হাৰ শুনিলে ভয় লাগিব। 2022 চনত অসমৰ তথ্য ভিত্তিত 150 মানুহৰ মৃত্যু হৈছিলে। তাৰপাছত যেতিয়া 2022ত 150 মানুহ মৃত্যু হৈছিলে, তেতিয়া চৰকাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ, মিডিয়াৰ সংবাদ মাধ্যমত আমি জনাইছিলোঁ যে অসমৰ প্ৰত্যেকখন জিলা হস্পিটেলত এণ্টিভেনম লাগে আৰু সেই এণ্টিভেনমৰ ব্যৱস্থা যদি চৰকাৰে কৰে তে সৰ্পদংশনত মানুহৰ মৃত্যুৰ হাৰ কমিব। আৰু চৰকাৰৰ সেইমতে অসমৰ 2023ত এণ্টিভেনম দিয়া হ'ল প্ৰতিখন গভৰ্ণমেণ্ট হস্পিটেলত, জিলা হস্পিটেলত। আৰু জিলা হস্পিটেলত যদি এণ্টিভেনম দিয়া হৈ গ'ল, তেতিয়া তৎকালীন মৃত্যুৰ হাৰটো কমি আহিলে। আৰু সেইকাৰণে মই চৰকাৰক ধন্যবাদ জানাইছোঁ আৰু এইকাৰণে যে আজি 2023ত সৰ্পদংশনৰ মৃত্যু তেতিয়ালৈ 37 জন হ'ল, আৰু 2024ত 37 জন হ'ল, 2025ত 27 জন হ'ল, এতিয়া 2026, আজি 16 জুলাই, এতিয়ালৈকে অসমত চৰকাৰী তথ্যমতে 7 জন মানুহৰ মৃত্যু হৈছে। আৰু এনেকুৱা এটা দিন আহিব অহা 2030ত অসমত সৰ্পদংশন শূন্য হৈ যাব। সেয়ে মই সকলোকে অনুৰোধ কৰোঁ যাতে সেই যিটো অন্ধবিশ্বাস, ভুল ধাৰণা আছে, যিটো জীৱই আমাক ইমান সুৰক্ষা দি আছে, সেই জীৱটোক আমি সকলোৱে বচাব লাগিব আৰু সুৰক্ষিত কৰিব লাগিব। আৰু আজি অসমত 2জনমান ডক্টৰৰ নাম ল'বই লাগিব, আমাৰ বিশ্বনাথ চাৰিআলিত আছে ৰিপুণ চুতীয়া আৰু এইফালে আছে আপোনাৰ সুৰজিৎ গিৰি। এই দুইফালে 2জন ডক্টৰে ৰাইজৰ সুৰক্ষা, ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত কাম কৰি আছে আৰু প্ৰচাৰ মাধ্যমতো, সংবাদ মাধ্যমতো প্ৰচাৰ হৈ আছে। সংবাদ মাধ্যমৰ সজাগতাত বাতৰিয়ে ৰাইজক আৰু সজাগ কৰিছে।
0: আমাৰ সৈতে সেয়া আছিল সৰ্প বিশেষজ্ঞ অধ্যাপক সৌৰভ বৰকটকী।
5: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: টকা ৰাহি হৈছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 14555 নম্বৰত ফোন কৰক।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। বিধানসভাত বাজেট বিতৰ্কত অংশ লৈ অহা পাঁচ বছৰত চৰকাৰে ধুমুহাৰ গতিত কাম কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অসম মেঘালয়ৰ সীমামূৰীয়া যোৰাবাট অঞ্চলত সৃষ্টি হোৱা ভয়ংকৰ কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ। দিগাৰুৰ পৰা নাৰেঙ্গীলৈ পথ হ'ব চাৰি লেনযুক্ত। যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে আবণ্টন দিব 150 কোটি টকা। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে অসমে। অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 84গৰাকীলৈ হ্ৰাস পাইছে। ৰাজ্যৰ কৰ্মচাৰীসকলক লৈ ন্যায্য প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পেঞ্চনৰ অপিএছ এনপিএছক লৈ এতিয়া আৰু বিতৰ্ক নাই। ৰাজ্য চৰকাৰে পূৰ্বে কৰা ঘোষণা মতে এয়াৰ ইণ্ডিয়াই আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া

84গৰাকীলৈ হ্ৰাস পাইছে। ৰাজ্যৰ কৰ্মচাৰীসকলক লৈ ন্যায্য প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পেঞ্চনৰ অপিএছ এনপিএছক লৈ এতিয়া আৰু বিতৰ্ক নাই। ৰাজ্য চৰকাৰে পূৰ্বে কৰা ঘোষণা মতে এয়াৰ ইণ্ডিয়াই আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াকৈ বিমান চলাব। অগণন শোকাকুল জনতাৰ উপস্থিতিত পঞ্চভূটত বিলীন হল পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰদেহ। ৰাজ্যিক মৰ্যাদাৰে তেজপুৰত সম্পন্ন কৰা হল শেষকৃত্য। বন্যপ্ৰাণী মানুহৰ সংঘাত প্ৰশমনৰ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব এক সৰ্বাংগীন এছঅপি। হাতী মানুহৰ সংঘাত বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে সকলো অংশীদাৰৰ পৰামৰ্শৰে যুগুত কৰা হ'ব বৈজ্ঞানিক দীৰ্ঘম্যাদী ৰণকৌশল। পশ্চিম এছিয়াৰ অশান্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি হৈছে খাৰুৱা তেলৰ দাম। খেলৰ পৃষ্ঠাত আছে 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব স্পেইন। ফুটবল প্ৰেমীসকললৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুখবৰ। বিশ্বকাপৰ ফাইনেল খেল উপভোগৰ সুবিধাৰ্থে মহানগৰ পুৱা 3:30 বজাত খোলা থাকিব ৰেষ্টুৰেণ্ট। অসমৰ উদীয়মান পেৰাচাইক্লিষ্ট লিছা দাসে গ্লাছগোত 23 জুলাইৰ পৰা 2 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছক দেশৰ প্ৰতিনিধিত্ব কৰিব। প্ৰেছৰ আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰিছো অভিলেখাগাৰৰ পৰা।

0: অসম সাহিত্য সভাৰ সভাপতিৰ এই দায়িত্ব ই আচলতে যথেষ্ট গধুৰ। অসম সাহিত্য সভাৰ সভাপতিজন প্ৰকৃততে সাংবিধানিক মুৰব্বী, সৰ্বশক্তিমান ক্ষমতাৰ অধিকাৰী এজন বিষয়ববীয়া নহয়। সাহিত্য সভাৰ নিয়মাৱলী, বিত্তীয় সীমাবদ্ধতা আৰু বিষয় বাছনি সভা আৰু কাৰ্যনিৰ্বাহক সমিতিৰ আঁচনি আৰু সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ আৰু নেতৃত্ব দিয়াটোৱেই সভাপতিজনৰ মৌলিক কৰ্তব্য। তাকে কৰিবলৈ অসমৰ সদৌ জনসাধাৰণৰ বুদ্ধি, পৰামৰ্শ, উপদেশ আদি সততে পাই থাকিম বুলি আশা কৰিছো আৰু এই বাব মই কঢ়িয়াই নিবৰ কাৰণে যত্ন কৰিম।
1: আপোনালোকে এইমাত্ৰ শুনা কণ্ঠস্বৰ আছিল লীলা গগৈৰ, সাহিত্যিক, বুৰঞ্জীবিদ, ঔপন্যাসিক, গৱেষক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলা গগৈ। আকাশবাণী শ্ৰোতাসকলৰ বাবে তেখেতৰ আন এক পৰিচয় আছে গীতিকাৰ হিচাপে। তেখেতৰ গীতে শ্ৰোতাক দিছিল এক অনন্য আমেজ।

0: লীলা গগৈদেৱৰ গদ্যত আছিল অসমীয়া জনজীৱনৰ প্ৰাণৰ স্পন্দন। তেখেতৰ ৰচনাত আছিল এক নিৰ্মল হাস্যৰস, বুৰঞ্জীৰ গাম্ভীৰ্য, তেখেতৰ ৰচনাত আছিল কাব্যিকতা। এই সকলো কথাৰ সমাহাৰেৰে অসমীয়া সাহিত্যলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে। এইগৰাকী সাহিত্যিকক স্কুলীয়া জীৱনৰ এটি ঘটনাই সাহিত্যৰ দিশটোৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।
1: 1942 চনৰ গণ আন্দোলনৰ বছৰত মই MB স্কুলৰ পঞ্চমমান শ্ৰেণীত পঢ়িছিলো। সেই বছৰ মই প্ৰমোচন পোৱা নাছিলো, কিন্তু মই প্ৰমোচন পাবলগীয়া ল'ৰা নাছিলো। কিন্তু শিৱসাগৰ MB স্কুলৰ শাসন বৰ কঠিন আছিল আৰু তেওঁবিলাকে মই বিশেষকৈ গণিতৰ এখন প্ৰশ্ন কাকতত সাধাৰণ গণিত বুলি কয়, সেইখনত মই তেনেই তাকৰ

0: কৰাৰ বাবে মোক প্ৰমোশ্যন নিদিলে, তথাপি হেডমাষ্টাৰে কৈছিল যে যদি ভালকৈ পঢ়া শুনা কৰোঁ বুলি মোৰ অভিভাৱকে লিখা দিয়ে তেনেহ'লে মোক প্ৰমোশ্যন দিব। আৰু সেই কথা মই মোৰ দেউতাক কোৱাত দেউতাই ধমকি মাৰি মোক ক'লে যে তই পৰীক্ষাত ফেইল কৰিবি আৰু মই লিখা দিম সেইটো কথা এই বুলি পেলাই মোক ধমকি মাৰি উঠাত সেই মোৰ প্ৰমোশ্যন নহ'ল। কিন্তু প্ৰমোশ্যন নহৈ মোৰ বৰঞ্চ ভালেই হ'ল। কেনেকৈ ভাল হ'ল, শিৱসাগৰ এই চৰকাৰী এম ভি স্কুলখন প্ৰতিষ্ঠিত হৈছিল 1840 চনতে। তেতিয়াৰ পৰা এই স্কুলৰ পুথিভঁৰালত অসংখ্য পুৰণা পুথি জমা হৈ আছিল। আৰু যেতিয়া এই বছৰটো মই প্ৰমোশ্যন নাপালোঁ, আচলতে মই আৰু পঢ়িবলগীয়া নাছিল, মই সকলো বিষয়তে আচলতে মই জানিছিলোঁ, সেইবাবে মই কেৱল এই পুথিভঁৰালৰ পুথি পঢ়াকে মানে এটা কাম বুলি পেলাই ধৰি লৈ তাত আমাৰ পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, লম্বোদৰ বৰা, ৰজনীকান্ত বৰদলৈ, এনেকে সেই সময়ৰ বিশেষকৈ 19শ শতিকাৰ শেষ ভাগৰ বা জোনাকী যুগৰ লেখকসকলৰ যিমানবোৰ ৰচনা তাত আছিল সেইবোৰ মই পঢ়িবলৈ আৰম্ভ কৰিলো। আৰু অকল সেয়ে নহয়, এনেকুৱা কিছুমান পুথিও মই পঢ়িছিলো যিবোৰ পুথি হয়তো সেই সময়ত মোৰ বিদ্যাবুদ্ধিয়ে স্পৰ্শ কৰাই নাছিল, তথাপি মই পঢ়িছিলো। এনেকৈ পঢ়াৰ ফলত মই নিজে দেখিছিলো যে মোৰ ভাষা বহুত ভাল হৈছিল আৰু বিশেষকৈ আখৰ জোটনি আদি মোৰ সম্পূৰ্ণৰূপে মানে নিখুঁত হৈ গৈছিল। মই সেইদিনত বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱা, গোহাঁই বৰুৱা আৰু ৰজনীকান্ত বৰদলৈৰ লেখা পঢ়ি, তেওঁলোকৰ যি সৃজনশীল লেখা আছিল সেইখিনি পঢ়ি পেলাই মই বৰ আকৰ্ষিত হৈছিলো আৰু পঢ়িছিলো। তথাপি এতিয়া হয়তো আটাইবোৰ মোৰ মনত নাই, কিন্তু মই আৰু সেই সময়ৰ অন্যান্য বহুতো লেখকৰ পুথি পঢ়িছিলো। তাৰোপৰিও সেই সময়ত প্ৰকাশ হৈ থকা বাঁহী, আবাহন আদি আলোচনীৰ আগৰ যিবোৰ পুৰণা সংখ্যা সেইবিলাকো পঢ়াৰ সুযোগ লাভ কৰিছিলো। এইদৰে মোৰ সাহিত্যৰ প্ৰতি যিটো আকৰ্ষণ আৰু প্ৰেৰণা সেইটো সেই সময়তে গঢ় লৈ উঠিছিল।
1: বুৰঞ্জীৰ প্ৰতি আছিল তেখেতৰ বিশেষ আগ্ৰহ।
0: লিখি ভাল পোৱা ইয়াৰ ভিতৰত মোৰ চৰ্চাৰ বস্তু হৈছে বুৰঞ্জী। বুৰঞ্জী মই বিস্তৃতভাৱে অধ্যয়ন কৰিছো আৰু বুৰঞ্জীৰ বিষয়বস্তু লৈ মই আমাৰ আধুনিক ভাষাৰে সৈতে গ্ৰন্থ ৰচনা কৰিবলৈ ভাল পাওঁ।
1: এফালে যিদৰে তেখেতে বুৰঞ্জীৰ চৰ্চা কৰিছিল, আনফালে গীতৰ মাজেৰে তেখেতে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ কথা কৈছিল।

0: নিজৰ ভাষা সম্পৰ্কে তেখেত সচেতন আছিল। পৰিৱৰ্তিত সময়ৰ লগে লগে আমাৰ ভাষাত কি ধৰণৰ পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে লীলা গগৈদেৱৰ অভিমত আছিল এনেকুৱা।
1: ইংৰাজী শব্দ আমাৰ কথিত ভাষাত ব্যৱহাৰ হৈছে আৰু একোটা লৰা মই যেতিয়া শিশু সাহিত্যৰ এটা প্ৰশিক্ষণ লৈছিলো শিশু সাহিত্য ৰচনাৰ, সেই সময়ত হেৰি কৰিবৰ কাৰণে প্ৰেক্টিকেল কৰিবৰ কাৰণে আমি এখন স্কুললৈ গৈছিলো। তাত নগৰীয়া আৰু গাঁৱলীয়া ছাত্ৰৰ মাজত শব্দৰ কিমানখিনি বুজাবুজি হয় সেইটো পৰীক্ষা কৰিবৰ কাৰণে যত্ন কৰিছিলো। তেতিয়া দেখিছিলো যে আজিকালি বিশেষকৈ নগৰীয়া এজন ছাত্ৰই তেওঁ যিবোৰ শব্দ ব্যৱহাৰ কৰে যেনে ৰেডিঅ', টেলিভিশ্যন, ইলেক্ট্ৰিচিটি, এই ধৰণৰ কিছুমান বিষয় আছে, সেইবিলাকত এনেকৈ ইমান শব্দ ব্যৱহাৰ কৰা যায় যে তাত অসমীয়া শব্দ নাই নগৰীয়া হেৰি। কিন্তু গাঁৱলীয়া এজন ছাত্ৰৰ ক্ষেত্ৰত যদি আমি তেওঁলোকে ব্যৱহাৰ কৰা শব্দবোৰ চাওঁ, নঙলা, জখলা, গোহালি, পদুলি, তাৰ পৰা জকাই, খালৈ, এনেকুৱা ধৰণৰ যিবোৰ শব্দ ব্যৱহাৰ কৰে সেইবোৰ আকৌ নগৰীয়া লৰাই চিনি নাপায়। এতিয়া আমাৰ জীৱন ধাৰণৰ পদ্ধতি বহুতো ক্ষেত্ৰত সলনি হৈছে আৰু পৰিৱেশ অনুযায়ী ভাষাই গঢ়ো লৈছে। গতিকে যিবোৰ বিশেষকৈ আমাৰ ঔদ্যোগিক নগৰ আৰু নগৰ এইবিলাকত ব্যৱহৃত ভাষাত যথেষ্ট ইংৰাজী, হিন্দী বা অন্যান্য ভাৰতীয় ভাষাৰ শব্দৰো ব্যৱহাৰ হৈছে আৰু তাৰে ভিতৰত কিছুমান শব্দ ব্যৱহাৰ হৈছে বিশেষকৈ লেখকসকলৰ লেখাৰ মাজতো বিদেশী শব্দ দেখা যায়। সেইবিলাক হৈছে যে তেওঁলোকে বিশেষকৈ সঘনাই অধ্যয়ন কৰি থকা, পঢ়ি থকা যিবোৰ গ্ৰন্থ, সেই গ্ৰন্থবিলাকৰ পৰা অৱচেতন মনেদি সি আহি পেলাই আমাৰ ভাষাত সোমাইছেহি। কিন্তু মই নিজে লেখাত কেতিয়াও অসমীয়া ভাষাৰ বাহিৰৰ শব্দ ব্যৱহাৰ কৰিবলৈ অলপমান টান পাওঁ আৰু মই ভাবোঁ অসমীয়া ভাষাত যথেষ্ট ভাৱ প্ৰকাশক শব্দ আছে, যিখিনি যিবোৰ শব্দ ব্যৱহাৰ কৰিলে আমি আন্তৰ্জাতিক ভাৱ প্ৰকাশ কৰিবৰ কাৰণেও সক্ষম হ'ব পাৰোঁ। এবাৰ এখন কলিকতাত ছেমিনাৰ হৈছিল, তাত আমাৰ যে আজিকালি যিবোৰ টেকনিকেল টাৰ্মিনলজি পাৰিভাষিক শব্দ আমি ব্যৱহাৰ কৰিছো পৰিভাষাৰ, সেইবিলাকক এনেকৈ শ্ৰেণীবিভাগ কৰা হৈছে যে এটা হল আন্তৰ্জাতিক, গোটেই পৃথিৱীতে একেধৰণৰ শব্দ ব্যৱহাৰ হয়, এটা হৈছে জাতীয় আৰু এটা হৈছে প্ৰাদেশিক বা আঞ্চলিক। এতিয়া কিছুমান শব্দ আছে সি আমাৰ প্ৰাদেশিক বা আঞ্চলিক ভাষাত আছে কিন্তু সি ইমান ভাৱ প্ৰকাশক যে তাক আমি আচলতে স্বীকৃতি দিব লাগে। উদাহৰণস্বৰূপে আমি তাতে আলোচনা হওঁতে কৈছিল যে কোৰাম, কোৰাম, কোৰাম শব্দটো তেওঁলোকে কৈছে যে ইণ্টাৰনেশ্যনেল শব্দ, আন্তৰ্জাতিক শব্দ, ইয়াক আমি ভাৰতীয় ভাষাবিলাকতো ৰাখিব লাগে আৰু আমাৰ প্ৰাদেশিক ভাষাবিলাকতো এইটো আমি গ্ৰহণ কৰিব লাগে। মই তেতিয়া তেওঁলোকক কলো যে অসমীয়া ভাষাত কিন্তু আমাৰ এটা বেলেগ শব্দ আছে আৰু সেই শব্দটো কোৰাম শব্দটো সমানেই অৰ্থব্যঞ্জক। তেতিয়া তেওঁলোকে সুধিলে বোলে কি, মই কলো থুল, আমাৰ থুলৰ অভাৱ, থুল হৈছে এনেকে কয়। তেতিয়া বিশেষকৈ পশ্চিমবংগৰ যিজন তেওঁলোকৰ প্ৰতিনিধি আছিল, তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ বাংলা বিষয়ৰ অধ্যাপক, তেওঁ শুনি পেলাই বৰ আনন্দ পালে, কৈছে যে এইটো শব্দটো এইটো ভাষাত ব্যৱহাৰ হোৱাৰ বাহিৰেও ভাৰতীয় অন্যান্য ভাষালৈও তাক নিব পাৰি।

0: এটা কথা হেৰি কৰি লৈ যে আমাৰ অসমীয়া ভাষাত তেনেকুৱা ধৰণৰ বহুত শব্দ আছে যিবোৰ শব্দৰ সৈতে আমি সম্পূৰ্ণৰূপে ভাৱ প্ৰকাশ কৰিব পাৰোঁ। আমি অন্যান্য ভাষাৰ শব্দ বিশেষকৈ দৰ্শন ৰাজনীতি এইবিলাকত অন্য ভাষাৰ শব্দ গ্ৰহণ কৰিব লাগে য'ত প্ৰয়োজন হয়, কিন্তু আমাৰ ভাষাৰ শব্দ বাদ দি অন্য ভাষা ল'ব নালাগে।
1: অসমীয়া ভাষা সাহিত্যৰ বাবে নিজৰ জীৱনকালত লীলা গগৈৰেৱে বহু কথা লিখি থৈ গৈছে, বহুখিনি কথা কৈ গৈছে, তথাপিও আজি যেন এনে অনুভৱ হয় তেখেতে যেন বহু কথা ক'বলৈ ৰৈ গ'ল।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা লীলা গগৈ দেৱৰ দ্বাৰা ৰচিত ক্ৰমে বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু লেইষ্টৰাম মেমাৰ কণ্ঠৰ গীত আৰু লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা লীলা গগৈ দেৱৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়দ অংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ফলা ফলাওক, অভ্যাস সলাওক।
5: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: ফলাও ফলাও, অভ্যাস ফলাও। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাও। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ,
5: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰ একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। তেওঁ কয় যে বিভাগৰ উচ্চ স্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে স্মাৰ্ট PDS ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে সমৰ্থ হৈছে। এই সাফল্যৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰি কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানীয়া গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলি ৰাজ্যপালগৰাকীয়ে কৰ্তৃপক্ষক আশ্বাস দিয়ে।
1: এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে। ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে 6 খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়ায়েংগে। ইছ পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে। দেখ ৰহা হোঁ কি কাম শুৰু হোৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হোঁ।
0: ৰাজ্যপালগৰাকীৰ পৰিদৰ্শনৰ সময়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়বৰ্গ উপস্থিত থাকে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত 15-দিনীয়া বিধানসভা সমষ্টিভিত্তিক এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত সত্ৰীয়া নৃত্য, লোকনৃত্য, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন হাজৰিকা সংগীত, সমৰকলা আৰু যোগাভ্যাসৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। লখিমপুৰৰ জিলা আয়ুক্তই শুভাৰম্ভ কৰা এই অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, উত্তৰ লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰঙানদী, নাওবৈচা, বিহপুৰী আৰু ঢকুৱাখানা বিধানসভা সমষ্টিতো কালি এই শিবিৰৰ শুভাৰম্ভ কৰা হয়। জোনাই অসম অৰুণাচল সীমান্তৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জোনাইৰ পৰা পাছিঘাট অভিমুখে গৈ থকা মটৰচাইকেল এখনক বিপৰীত দিশৰ পৰা অহা চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত এই শোকাবহ ঘটনাটো সংঘটিত হয়।

ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহা স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ শৱ উদ্ধাৰ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক নগেন বৰাৰ ৰচনাৰে আৰিফুল হকৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অনুষ্ঠানত এইবাৰ শুনো আহক নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা।

অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ ছবিন মেধি ৰচিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে ৰাজেন গোহাঁয়ে, প্ৰযোজনা পাৰ্থপ্ৰতিম চৌধুৰীৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হল আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান বন্যপ্ৰাণী

0: আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুত। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ থান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ কণী মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱাটো বিষয়টো লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়ে তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমত দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে।
1: অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67%। আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47। 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায় উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া।
0: সদনত বাজেট বিতৰ্কত যোৱা 3 দিনত শাসক বিৰোধীৰ 35গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত, বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। কালিৰ বৈঠকত অঞ্চলভিত্তিক সমাধান সূত্ৰ, বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুতাই উলিওৱাত বিশেষ গুৰুত্ব দিয়া হয়। ৰাজ্যত হাতী মানুহৰ সংঘাতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ ফলত প্ৰতি বছৰে কমেও 150 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতি হয়। তেওঁ কয় যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে। বনমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি শ্ৰীমল্লবৰুৱাই জানিবলৈ দিয়ে। বৈঠকত বিভিন্ন মূল্যৱান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষকে 21 জুলাইৰ ভিতৰত লিখিত আকাৰত অতিৰিক্ত পৰামৰ্শ দিবলৈ কোৱা হৈছে। এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে 22 জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব। চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয় যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে। তেওঁ কয় যে বান্দৰৰ খাদ্য হিচাপে ফল মূলৰ গছ ৰোপণৰ উপৰি বান্দৰৰ বন্ধ্যাকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে।

0: আন্দোলনৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছোঁ যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি। বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে, সেইখিনিও আমি কৰিম। তাৰ লগে লগে হিমাচল প্ৰদেশত বন্যাকৰণো এটা ছাকচেছফুল মেথড হিচাপে পৰিগণিত হৈছিলে। আমি স্থানীয় বিধায়কসকলৰ লগত স্থানীয় ৰাইজৰ লগত কথা পাতিব দিছোঁ যে বন্যাকৰণ এটা ব্যৱস্থা হ'ব পাৰে নেকি, আৰু ফৰেষ্ট এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টে বন্যাকৰণ কৰিব লাগিলে কেনেকুৱা ব্যৱস্থা হ'ব, কাৰণ ইয়াৰ এটা চাইণ্টিফিক মেথড আছে। তাৰ কাৰণে আমি যি সা সঁজুলি অপাৰেশ্যন থিয়েটাৰ ইত্যাদি লাগিব, এই গোটেইখিনি কেনেকৈ ক'ত পাব পাৰি কি ধৰণে এই কথাখিনিকো মই আগবঢ়াব দিছোঁ।
1: ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ লৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাখুলী ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা জানিবলৈ দিয়ে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিতো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানী এৰা গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই আশ্বাস দিয়ে।
2: এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে। ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে ছে খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়ায়েংগে। ইস পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে। দেখ ৰহা হোঁ কি কাম শুরু হুৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হোঁ।
1: ৰাজ্যপালগৰাকীয়ে আজি মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পৰ্যটকৰ বাবে অতিথিশালাও উদ্বোধন কৰিব। দুপৰীয়াৰ ভাগত তেওঁ জিলাখনৰ শ্ৰীক্ষেত্ৰ খনিকৰত উপস্থিত হৈ দ্বাদশ শ্ৰীজগন্নাথ ৰথযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰি পূজা অৰ্চনা আগবঢ়াব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞান ভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহবাদুলিৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাৱনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালত নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলিৰ বৈচিত্ৰ্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলিৰ উপস্থিতি প্ৰমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ্ঞাত বাদুলিৰ প্ৰজাতিৰ সংখ্যা 39ৰ পৰা 40লৈ বৃদ্ধি পাইছে। ভাৰতীয় প্ৰাণী বিজ্ঞানী সমীক্ষা, শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কেন্দ্ৰ আৰু মুম্বাইৰ প্ৰজিনম লেবৰেটৰীৰ বিশেষজ্ঞসকলে বাদুলিৰ প্ৰজাতিটোৰ সত্যাসত্য নিৰূপণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিজ্ঞান বিভাগৰ তত্বাৱধানত কৃষ্টি কঠীয়া শীৰ্ষক সংস্থাই আয়োজন কৰা কাঠফুলাৰ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতকৰণৰ কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত 10 গৰাকী যুৱতীক প্ৰশিক্ষণ দিয়া হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দামোদৰ বৰ্মন আৰু সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানী ডঃ জিনামণি শইকীয়া উপস্থিত থাকে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতিপ্ৰসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হৈছে। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফটৱেৰ প্ৰতিষ্ঠান টেলিছ

0: সলিউশনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গোৱেংকাই প্ৰদান কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গলত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গলবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গলটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গলেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে খোৰা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পাছত ফ্ৰান্সত হিংসাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক আমাৰ অসম কাকতখনেও আনাকোণ্ডা গ্ৰীপত বিধ্বস্ত এমবাপে বাহিনী ফ্ৰান্স জ্বলিছে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যন্তৰ মন্তৰ অনশন অব্যাহত ৰখা ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে ভাৰতৰ সৰ্ববৃহৎ কুডানকুলম পাৰমাণৱিক শক্তি প্ৰকল্পৰ সৈতে জড়িত 19,000 স্পৰ্শকাতৰ নথি ফাদিলৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতখনেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভাৰ বাজেট বিতৰ্কত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কৰা বিভিন্ন ঘোষণাৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতে 5 বছৰৰ ধুমুহাৰ গতিত কাম কৰিব চৰকাৰে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতখনেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াভাৱে এয়াৰ ইণ্ডিয়া বিমান সেৱা আৰম্ভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে পশ্চিম এছিয়াত পুনৰ সংঘৰ্ষৰ পৰিস্থিতি বিৰাজ কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নীতি আয়োগৰ সূত্ৰৰে দ্য চেণ্টিনেল কাকতে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰৱৰ্তী উদ্ভাৱনৰ কেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহাত স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত অভিযান চলাই উপগী থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত কিশোৰীগৰাকী জোনাইৰ উদয়পুৰ গাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সবিতা মিলি বুলি চিনাক্ত কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান। বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুতৰ পৰিকল্পনা। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ ধান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ন বাঁহ বাদুলীৰ উপস্থিতি নথিভুক্ত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো কামৰূপ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা কৌশিক দাস। ভাৰতৰ

0: আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ যোৱা 12 জুলাইত 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। এইবেলি সমাৱৰ্তনত মুঠ 2,266 গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন। এই সন্দৰ্ভত আমাক বিতংক জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
1: ভাৰতৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ যোৱা 12 জুলাইত 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। 1999 চনত প্ৰথম সমাৱৰ্তন অনুষ্ঠানত 63 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদানেৰে আৰম্ভ কৰা প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনে এইবুলি 28 সংখ্যক সমাৱৰ্তনত মুঠ 2,266 গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। তদুপৰি সমাৱৰ্তনত মুঠ 4 গৰাকী কৃতি শিক্ষাৰ্থীক ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদক, স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ বাবে অসমৰ ৰাজ্যপাল স্বৰ্ণ পদক বঁটা প্ৰদান কৰা হয়। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামনে। সমাৱৰ্তনৰ পাছতে আই আই টি গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহালে এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত আই আই টি গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহালে আগন্তুক দিনত আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰ লগতে জাগীৰোডত নিৰ্মাণ চেমি কণ্ট্ৰাক্টৰত নিয়োজিত হব পৰা দক্ষ অভিযন্তা সৃষ্টি কৰা হব বুলি উল্লেখ কৰে। উল্লেখ্য, বিগত 27 বছৰত প্ৰতিষ্ঠানখনে 26,790 জনতকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন পৰ্যায়ত ডিগ্ৰী প্ৰদান কৰিছে।
0: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত যোৱা 8 জুলাইৰ পৰা 15 দিনীয়া গ্ৰীষ্মকালীন এথলেটিক্স প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। 5 বছৰৰ পৰা 20 বছৰৰ সকলো ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এথলেটিক্স প্ৰশিক্ষণ শিবিৰত 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা কৌশিক দাসৰ এয়া এক প্ৰতিবেদন।
1: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত কামৰূপ জিলাৰ শুৱালকুছিত যোৱা 8 জুলাইৰ পৰা 15 দিনীয়া গ্ৰীষ্মকালীন এথলেটিক্স প্ৰশিক্ষণ শিবিৰৰ অনুষ্ঠিত কৰা হৈছে। 5 বছৰৰ বয়সৰ পৰা 20 বছৰৰ বয়সৰ সকলো ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা শুৱালকুছি ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা এথলেটিক্স প্ৰশিক্ষণ শিবিৰত 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে কামৰূপ জিলাৰ মহকুমা ক্ৰীড়া বিষয়া পংকজ ভৰালী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক নিপন দাস আৰু গোবিন্দ কুমাৰে। অহা 21 জুলাইত এই এথলেটিক প্ৰশিক্ষণ শিবিৰৰ অন্ত পৰিব। উল্লেখ্য, প্ৰশিক্ষণ শিবিৰৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক জিলা ক্ৰীড়া বিভাগৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
0: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিগত জানুৱাৰী মাহৰ পৰা 14-15 বছৰৰ সকলো কিশোৰীক এইচ পি ভি ভেকচিন প্ৰদান কৰা হৈছে। কামৰূপ জিলাত নিৰ্ধাৰিত সৰ্বমুঠ 15,175 গৰাকী কিশোৰীৰ ভিতৰত ইতিমধ্যে প্ৰায় 14,000 কিশোৰীক এই ভেকচিন প্ৰদান কৰা হৈছে। এই বিষয়ে বিতংক জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
1: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিগত জানুৱাৰী মাহৰ পৰা 14-15 বছৰৰ সকলো কিশোৰীক এইচ পি ভি ভেকচিন প্ৰদান কৰা হৈছে। মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে ভাৰত চৰকাৰে প্ৰতিগৰাকী 14-15 বছৰৰ কিশোৰীক প্ৰদান কৰা এইচ পি ভি অৰ্থাৎ হিউমেন পেপিলমা ভাইৰাছ ভেকচিন কামৰূপ জিলাত সৰ্বমুঠ 15,175 গৰাকী কিশোৰীক প্ৰদান কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে কামৰূপ জিলাৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাসে। মিডিয়াম এফৰ 400

11.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে 2টি নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। নম্বৰ 2টি হৈছে 03612662325 আৰু 94354052 23। নম্বৰ 2টি আকৌ কৈছো 03612662325 আৰু 94354052 23। শ্ৰোতাসকল, আমি আপোনালোকৰ ফোন কলৰ বাবে ৰৈ আছো। আপোনালোকৰ প্ৰথমটি ফোন কল আহে মানে আমি শুনো আহক খগেন মহন্তৰ কণ্ঠৰ এইটি গীত।

0: আমালোকে এটি ফোন কল আহিছে, আমি কলটো লৈ লৈছোঁ। হেল্ল'
1: নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
1: মই নলবাৰী জিলাৰ চুতিকাটা গাঁৱৰ ডেকাউৰা অভিষেকৰ পৰা মিছ হাজেৰা বেগমে কৈছোঁ। মই আজি ডেৰ সপ্তাহে সেই ফিল্মখনৰ সাব্বিক কুমাৰ আৰু কামেশ্বৰ কণ্ঠৰ এই গানটো শুনিব বিচাৰিছোঁ বাইদেউ।
0: হয়, আপুনি দেখোন নিজেও বৰ ধুনীয়াকৈ গান গায়, শুনি ভাল
1: লাগে বাইদেউ। মই দুজন ছটাৰ নাম ল'ব বিচাৰিছোঁ।
0: হয় হয় কওক।
1: অংশগ্ৰহণ কৰি আকৌ যাতে পুনৰ সুৰত ধ্বনি অনুৰোধ নকৰে, কাৰণ বহুত নতুন নতুন শ্ৰোতাই বাইদেউ ৰৈ থাকে, তাৰ কাৰণে মই সিহঁতক বাৰে বাৰে অনুৰোধ কৰিছো।
0: হয় হয় হয় বাৰু, ভাল
1: বাৰু।
0: হয়, আপোনাৰ গীতটি আমি বিচাৰি পাইছোঁ, গীতটি আমি একেলগে শুনোৱা হওক।
1: হয়
0: হয়।

0: শ্ৰোতাসকল, আজি সন্ধিয়া 7:20 প্ৰাগজ্যোতিষপুৰ শাখাত হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মা, আগ ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব সন্ধিয়া 7:20। আমালৈকে আৰু এটি ফোন আহিছে, আমি কলটো লৈ লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই একপলৰ যেতিয়া একপল হিট হৈছিল
0: নহয়,
1: তেতিয়া সৰু কথা এটা কওঁ, আধা মিনিটতকৈ কম। মই লতা মংগেশকৰৰ প্ৰগ্ৰেম চাবলৈ গৈছো, ভূপেন্দ্ৰ আৰু লতাৰ প্ৰগ্ৰেম আছিল গুৱাহাটীত। গতিকে সেই প্ৰগ্ৰেমত সেইটো গান নোগোৱাকৈ লতাই যেতিয়া নামি আহিল, 12 গান গাইছিল, তাৰপিছত আমি হাহাকাৰ লাগিছে একদম, ঐ একপল একপল, একপলৰ গান গাওঁ নাই। তাৰপিছত আকৌ হৰিশ বিয়ানী ঘোষক আছিল, হৰিশ বিয়ানী নামি গৈ আৰু আলোচনা কৰিছে, ৰাইজৰ হাহাকাৰ লাগি গৈছে, একপল নাই, সেয়েহে মই একপল হিট। তাৰপিছত পুনৰ লতা মংগেশকৰে ষ্টেজলৈ আহিছে, আহি ৰাইজক নমস্কাৰ জনাই পুনৰ কৈছে যে মই গীত একপলৰ গান গাম, আৰু 3 গান গাইছে। সেইকাৰণে সেইটো আজিও মোৰ সদায় প্ৰিয় হৈ গান মই, কাৰণ তাত আছিলো সেই অনুষ্ঠানত। গতিকে সেইটো মোৰ অতিকে প্ৰিয়। মই কেইজনমান বন্ধুৰ নাম কওঁ, মই আটাইতকৈ অৱশ্যে বয়োজ্যেষ্ঠ
0: এওঁলোকৰ,
1: আমাৰ বংকিম দাস, হাজিৰা বেগম, আনন্দ গন্ধিয়া, কল্পনা আমিন, ৰূপালী কলিতা, মাইনা দাস, মাধৱী দাস, মানস, এইকেইজন মোৰ অতিকে প্ৰিয় শ্ৰোতা।
0: হয়, আপোনালোক আটাইৰে অনুৰোধত আমি এই গীতটি এতিয়া বজাই শুনাম, আমি আটাই একেলগে শুনো, আহক।
1: ধন্যবাদ
0: ধন্যবাদ।

0: আমাৰ পৰৱৰ্তী ফোন কলটো লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
1: হয়, মই প্ৰাঞ্জল ৰাজবংশী কৈছোঁ, পাঠশালা বাগনা হাতীনগৰ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই সন্মইনা ফিল্মখনৰ পৰা আইফুলীয়া কপৌফুল, এই পুৰবী শৰ্মা অভিনয় কৰা তেখেতৰ গান এটা শুনিব বিচাৰিছোঁ।
0: হয়, আমি আপোনাক এটি গীত শুনাবলৈ লৈছোঁ। এই গীতটি

0: সমৰ হাজৰিকাই কণ্ঠদান কৰিছিল, কিন্তু ফোন
1: হয়
0: মইনা ছবিৰেই হয়। আপোনাৰ ফোন কলৰ বাবে ধন্যবাদ। আগলৈকো এনেদৰে ফোন কৰি থাকিব।
1: ধন্যবাদ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসায় সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মোৰ এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আমালৈ এটা ফোন কল আহিছে, মই লৈ লৈছোঁ। হেল্ল'
7: নমস্কাৰ বাইদেউ।
6: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
7: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই ছয়গাঁও পানীগিচুৰ পৰা কৈছোঁ।
6: হয় হয়, আপুনি আমাৰ গীত নিয়মীয়াভাৱে শুনি থাকে, আপোনাৰ কলটো পাই ভাল লাগিল। আপুনি বাৰু কি গীত শুনিব বিচাৰিছে?
7: আপোনাৰ কুলি নম্বৰ বলছবিখনৰ উদিত নারায়ণের হলকা গীতকে গোয়া যিকোনো একটি গীত বজাই দিলে হব বাইদ।
6: বারো মই গীতটি চাইছো। আপুনি এতিয়া কি করে আছে গীত শুনার লগতে?
7: মই বর্তমান ঘরেতে আছো, সকলে একলগে মিলি রেডিও শুনি আছো। কিছু সময় পাছতে মই আকো ছয়গা নয় যাম আৰু।
6: হয় হয়, বারো আপনার কক।
7: মোর লগত এই মুহূর্তত আছে মোর সহধর্মিনী অনামিকা মণ্ডল, লড়াল জিত মণ্ডল, পদুম মণ্ডল আৰু গতি জাপি আপনার দীপিকা মণ্ডল, আৰু মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছো আপুনি যদি অনুমতি দিয়ে।
6: হয় হয় কওক।
7: হয়, বান্ধৱী ৰূপালী কলিতা, মাইনা দাস, হাজৰা বেগম, সুতিকা আহমেদ, আপোনাৰ সন্মানে লক্ষ্য চহৰীয়া, ইমৰান হুছেইন ডাঙৰীয়া, আমাৰ ছয়গাঁও আলেকজাৰী গীতিকা চালৰ, গৰিমা চালৰ, মঞ্জুতাক আৰু হৰিকান্ত চহৰীয়া।
6: হয়, আপোনালোকৰ আটাইৰে বাবে আমি গীতটি বজাই শুনাইছো।
7: হয় হয়, ধন্যবাদ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'বলগীয়া এই কাৰ্যসূচীত কমেও 5000গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য পোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোক

0: সকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহ্বান জনায়। বিগত পাঁচ বছৰত ৰাজ্যৰ উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰিছে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টি কণী মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও পঞ্চাছটা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ হৈছে। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা ভগৱানকেই 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এইকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ ভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰাম ৰায়কুঠী সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজি এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপত গ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাসীপাৰাৰ মদন মোহন আখৰাৰ আৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
1: আজি প্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা আন ঠাইৰ লগতে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত ৰাম ৰায়কুটি সত্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠান। ৰাম ৰায়কুটি সত্ৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিত চিলা ৰায় আৰু আই ভুৱনেশ্বৰী বিবাহ সম্পন্ন হৈছিল, যাৰ বাবে চিলাৰৰ ভাতৃ কোচ ৰজা নৰনাৰায়ণে সত্ৰত উপহাৰ হিচাপে আগবঢ়াইছিল এখন পিতলৰ ৰথ। প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰাম ৰথযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। এই ৰথযাত্ৰাৰ উৎসৱৰ দিনা মণিকূটৰ পৰা বাহিৰত উলিয়াই ভকত বৈষ্ণৱসকলে কীৰ্তন ঘৰত সাতবাৰ প্ৰদক্ষিণ কৰিব। আজিৰ এই ৰথযাত্ৰা অনুষ্ঠানৰ অসমৰ লগতে পশ্চিমবংগৰ পৰা লক্ষাধিক লোকৰ আগমন ঘটিব। ৰথযাত্ৰা অনুষ্ঠান উপলক্ষে ভক্তসকলে হাতে হাতে কঢ়িয়াই অনা মৌ গাছ।
0: ডিব্ৰুগড়ৰ খনিকৰত আজি প্ৰভু জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হ'ব আৰু কাছাৰবাৰীত থকা আউনীআটী সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহিব। ধুবুৰী জিলাৰ তামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। BTD কোকৰাঝাৰ আৰু ধুবুৰীৰ সীমান্তৱৰ্তী ওজানপেলা গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীৰ খহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু পৰিমাণৰ কৃষিভূমিৰ লগতে 3-4 বিঘা চেগুনৰ বাগান নদীত বুকুত জাহ গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী। ডিউটি ৰুমত আছে ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। FM ট্ৰান্সমিটাৰত আছে আতিকুৰ ৰহমান, ট্ৰান্সমিটাৰত বিপুল কলিতা, মৃগাংক কৃষ্ণত্ৰেয় আৰু বিজিৎ শৰ্মা। শ্ৰোতাসকল, এতিয়া শুনো আহক পাৰাগমালা লাইভ। আগবঢ়াইছে গুণপ্ৰভা বৰায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিহাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানটিতো দুগৰাকী অতিথি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে ৰিয়া দেৱী,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে জয়শ্ৰী নেওগ,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰথমে ৰিয়া দেৱীৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ। শৈশৱৰ পৰা জীৱনটো আপুনি কেনেধৰণে অতিবাহিত কৰিলে?
2: হয়, মোৰ ঘৰ নলবাৰী জিলাৰ ওলাবুৰি গাঁৱত। মোৰ দেউতাৰ নাম জ্যোতিষ শৰ্মা, মাৰ নাম

0: নিবেদিতা দেৱী আৰু মই নজন সদস্যৰে সৈতে এটি খুব ধুনীয়া যৌথ পৰিয়ালত থাকোঁ। মোৰ গাঁওখনৰ পূব দিশেৰে পাগলাদিয়া নদীটো বৈ গৈছে আৰু তাৰ পাৰতে জাতীয় বিদ্যালয় এখন আছে, তাত মই অষ্টম শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰপাছত নৱম, দশম, একাদশ, দ্বাদশ মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ আৰু তাৰপাছত বৰভাগ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ আৰু এতিয়া মই ইতিহাস বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী।
1: হয়, এইবাৰ মই জয়শ্ৰীনগৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম জয়শ্ৰীনেও, মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন ভিতৰুৱা গাঁও যমুনাখাট নামৰ গাঁওখনক প্ৰতিনিধিত্ব কৰোঁ। মোৰ ঘৰত মা, দেউতা আৰু একেবাৰে ঘৰৰ কাষতে মোৰ খুৰা, খুৰী, বৰতা, বৰমা আৰু তিনিওটাকৈ ভাইটি আছে। আৰু যিহেতু মই কৈছোঁ যে মই এখন সৰু গাঁৱক প্ৰতিনিধিত্ব কৰোঁ, গতিকে ধূলি ধেমালি খেলি এক প্ৰকাৰ মোৰ শৈশৱ অতিবাহিত কৰিছোঁ। মই ভলেণ্ট একাডেমীৰ পৰা মোৰ স্কুলীয়া জীৱন সমাপ্ত কৰিছোঁ। তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা আৰু স্নাতক ডিগ্ৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সম্পন্ন কৰিছোঁ।
1: হয়, নিশ্চয়। এতিয়া ৰিয়া দেৱীৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কেনেধৰণে খোজ দিলে, কেনেধৰণে আপোনাৰ যাত্ৰাটো আগবাঢ়িল?
0: প্ৰথমতে মানে কি হৈছিল, দেউতাই মোক ৰজাৰাণীৰ সাধু কোৱাতকৈও মানে গাঁৱৰ মানুহৰ কথাবোৰ, গাঁৱৰ মানুহৰ জীৱনৰ, গাঁৱৰ প্ৰতিঘৰ মানুহৰে মানে জীৱন সংগ্ৰামৰ কাহিনীবোৰ কৈছিল আৰু তেনেকৈ তেতিয়াৰ পৰা মানে মই কাহিনী শুনিবলৈ বেছিকৈ আগ্ৰহী হৈছিলোঁ। তাৰপাছত তেতিয়াতে চিন্তা কৰিব লৈছিলোঁ যে এনেকুৱা কথাৰ পৰাওচোন কিবা লিখিব পাৰি। তাৰপাছত মই সৰুতে আমাৰ মোৰ মা আৰু আইতা

0: মোৰ মায়ে গল্প উপন্যাস বহুত পঢ়ে আৰু আমাৰ ঘৰত মানে প্ৰত্যেক মাহৰ আলোচনী লয় বিস্ময় ৰহস্য মায়া নন্দিনী সখী এই আলোচনীৰে মানে ঘৰ ভৰি আছিল আমাৰ আৰু গতিকে মই ষষ্ঠমান শ্ৰেণীত পঢ়াৰ পৰাই মানে মনে মনে সেই কিতাপবোৰ পঢ়িব লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মানে কিবা এটা লিখিবও আৰম্ভ কৰিছিলোঁ আৰু এদিন ক্লাছ এইটত মই অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং কিতাপখন কিতাপৰ মাজত লৈ পঢ়ি থাকোঁতে মায়ে মানে গম পালে আৰু তেতিয়া মানে মায়ে বকিলে যে এতিয়াতে এইখন উপন্যাস পঢ়িবৰ হোৱা নাই তাৰপাছত মায়ে ক'লে যি হ'ল হ'ল পঢ়িছা কিন্তু হেৰি কৰিবা এতিয়া প্ৰিয় গ্ৰন্থ ৰচনাখন যে স্কুলত লিখিব দিয়ে তাতে এইখন কিতাপৰ কথা লিখিব লাগিব আৰু সেইখনে মানে মই লিখিছিলোঁ ৰচনাখন আৰু স্কুলত তেতিয়া ছাৰহঁতে মানে বহুত প্ৰশংসা কৰিছিল আৰু সেই কথাটোতে কিজানি ভাল লাগিল তেতিয়াৰ পৰা বেছিকৈ লিখিব আৰম্ভ কৰিলোঁ আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ পাছতে কৰোণা মহামাৰী আৰম্ভ হৈছিল আৰু সেইখিনি সময়ত বহুত কিতাপ পঢ়িছিলোঁ আৰু তেতিয়া অনলাইন মাধ্যমত বহুত প্ৰতিযোগিতা হৈছিল সাহিত্য প্ৰতিযোগিতা আৰু সেইবোৰত অংশগ্ৰহণ কৰাৰ পৰা মানে এই লিখাৰ তাৰণাটো বৃদ্ধি পাইছিল তাৰ পাছত মহাবিদ্যালয়লৈ গ'লোঁ মহাবিদ্যালয়ত যোৱাৰ পাছত মানে প্ৰথমত মোৰ কলমটো ইমান বৃহৎ এটা পৰিসৰ পোৱা নাছিল কিন্তু মহাবিদ্যালয়লৈ যোৱাৰ পাছত কলমটো এখন ডাঙৰ পথাৰ পোৱা যেন হ'ল মহাবিদ্যালয়ত মোৰ মানে বহুত আশা আছিল যে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হোৱাৰ আৰু মই মহাবিদ্যালয়ত থকা তিনি বছৰে একেৰাহে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হ'বলৈ সক্ষম হৈছিলোঁ
1: হয় নিশ্চয়কৈ আচলতে আমাৰ প্ৰতিজনৰ ক্ষেত্ৰতে ঘৰুৱা পৰিৱেশে আমাক উদ্বুদ্ধ কৰে সমৃদ্ধ কৰে বিভিন্ন ধৰণে আৰু আপোনাকো সেই পৰিৱেশ ঘৰখনে আপোনাৰ বিদ্যালয় মহাবিদ্যালয়ে খুব সুন্দৰকৈ দিছিলে এই একেখিনি কথা মই জয়শ্ৰীনগৰৰ পৰা জানিব বিচাৰিছোঁ আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কিদৰে সৰুৰ পৰা খোজ পেলালে কিদৰে আগবাঢ়িল
2: যিহেতু আপুনি কৈছে যে সাহিত্যৰ ক্ষেত্ৰত মানুহৰ ঘৰুৱা পৰিৱেশটোৱে সমৃদ্ধ কৰে আৰু মোৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাছিলে মোৰ দেউতা যদিওবা তেওঁ বিজ্ঞানৰ এগৰাকী শিক্ষক আছিলে তেওঁ সাহিত্যৰ প্ৰতি সাংঘাতিক অনুৰাগী আছিলে তেওঁ নিজেও সাহিত্য চৰ্চা কৰিছিলে গল্প প্ৰবন্ধ কবিতা লিখিছে কেইবাখনো কিতাপ ইতিমধ্যে ছপা মাধ্যমত প্ৰকাশ পাইছে আৰু সৰুতে অৱশ্যে তাৰ মূল্য বুজি পোৱা নাছিলোঁ যেতিয়া মই স্কুলৰ পৰা ক্লাছ 2-3 মানত যেতিয়া স্কুলৰ পৰা আহোঁ তেতিয়া একেৰাহে মই মন কৰোঁ যে দেউতা স্কুলৰ পৰা আহি নিজৰ এটা সাংঘাতিক পৰিৱেশত উকা কাগজ এখন কিতাপ এখন কলম এটা যেতিয়াৰ পৰা মানে বুজন হৈছোঁ দেউতাক সেই পৰিৱেশটোৰ মাজতে দেখিছোঁ গতিকে কোনোবাখিনিত মোক দেউতাই বিশেষকৈ অনুপ্ৰেৰণা দিছিলে যে মই কিবা এটা পঢ়িব লাগিব ভাল কিবা এটা পঢ়িব লাগিব সাহিত্যক ভাল পাব লাগিব সাহিত্য চৰ্চা কৰিব লাগিব আৰু দেউতাই খুব কিতাপ পঢ়ি ভাল পাইছিলে আৰু এনেকুৱা আছিলে যে দেউতা যলৈকে ফুৰিবলৈ গৈছিলে কিবা এটা কামতো যদি ওলাই গৈছিলে দূৰণিলে মোৰ হাতত চিপ্ছ এটা বা বিস্কুট এটাৰ সলনি কিতাপ এখন তুলি দিবলৈ যত্ন কৰিছিলে আৰু দেউতাই মোক ক্লাছ 6ত থাকোঁতেই হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলাৰ কিতাপখন উপহাৰ হিচাপে দিছিলে আৰু অৱশ্যে তেতিয়া যিহেতু সৰু আছিলোঁ ইমান তাত্ত্বিক কথাবোৰ ইমান গধুৰ কবিতাবোৰ অৱশ্যে বুজি পোৱা নাছিলোঁ কিন্তু তথাপিতো বুজি পাইছিলোঁ যে দেউতাই কবিতা ভাল পায় মোকো বিচাৰে যে মই কবিতা ভাল পাব লাগে সাহিত্য ভাল পাব লাগে তেনেকৈ হয়তো কোনোবাখিনিত মই অনুপ্ৰাণিত হৈছিলোঁ কবিতা ভাল পাবলৈ সাহিত্য ভাল পাবলৈ কিতাপ পঢ়িবলৈ দেউতাই শিকাইছিলে আৰু তাৰপিছত মই যদিও বা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া সেই বিদ্যালয়খনৰ শিক্ষাগুৰুসকলেও মোক সাহিত্য চৰ্চাত যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিলে তাৰপিছত মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বাতাৱৰণে মোক ইমান সাংঘাতিকভাৱে সমৃদ্ধ কৰিছিলে যে মই তেতিয়া আৰু দুগুণে কিতাপ পঢ়িবলৈ লৈছিলোঁ যিমান ধৰণৰ অসমীয়া সাহিত্যত সমৃদ্ধ কিতাপবোৰ আছিলে সেইসমূহ পঢ়িবলৈ যত্ন কৰিছিলোঁ তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো মোৰ শিক্ষাগুৰুসকলে যথেষ্টখিনি সাহস যোগাইছিলে যে মই সাহিত্য চৰ্চা কৰিব লাগে তেতিয়াও মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু এনেধৰণে মোক বিভিন্ন সময়ত বিভিন্নজন লোকে অনুপ্ৰাণিত কৰি আহিছে
1: আপোনাৰ সাহিত্যৰ জীৱনটোত বিশেষকৈ আপোনাৰ দেউতাৰ ভূমিকা সকলোতকৈ বেছি আৰু দুয়োগৰাকীৰ পৰাই জানিব পাৰিলোঁ যে যিটো পঢ়াৰ অভ্যাস এই পঢ়াৰ অভ্যাসে আমাক বৰ সুন্দৰকৈ সমৃদ্ধ কৰি তোলে পৰিপক্কতা আমি লাভ কৰোঁ আজিৰ অনুষ্ঠানলৈ জয়শ্ৰীনগে কবিতা পাঠ কৰিবলৈ আহিছে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তুক বাছি লয়
2: যিহেতু কবিতা এটা কঠিনতম কলা গতিকে কোনোবাখিনিত নিজৰ ভাৱ চিন্তা কবিতা এটাৰ মাজত সোমাই থাকে আৰু নিজৰ ব্যক্তিগত জীৱন সামৰি সমাজ সামৰি সমগ্ৰ জীৱনটো সামৰি কবিতা এটা লিখিবলৈ যত্ন কৰোঁ
1: তেনেহ'লে আপোনাৰ পৰা দুটি কবিতা শুনিব বিচাৰিছোঁ
2: ঠিক আছে মই প্ৰথমতে এটি সৰু কবিতা পাঠ কৰি দিব বিচাৰিছোঁ কবিতাৰ শিৰোনাম আঘোণ পকা সন্ধিয়া আঘোণ পকা সন্ধিয়া আলিবাটত খোজ দিওঁতেও সেই কথা মনত

0: নপৰিল। আগলি বতাহত বৌতিৰ গাৰ চাদৰখন লৰি থাকিল। জিকা ফুলীয়া জোনাকত তিৰবিৰ কৰে মোৰ শৈশৱ। জীৱনৰ একুৰি এটা আঘোণ সামৰি অতদিনে যতনাই থোৱা ফাগুনক পাহৰি কোনোবা বাটৰুৱাই কোৱাতহে মনত পৰিল কথাবোৰ ঢৌ খেলা চুলি। কথাবোৰ কথাৰ দৰে উপঙি থাকিল, কোনেও নাজানিল জীয়াই আছোনে আছোনে সাৰে। পিছৰটো কবিতা ডিচেম্বৰ। ডিচেম্বৰ, তোমাক ভাল পাওঁ, তোমাক ভাল পাওঁ এইবাবেই কাৰণ এঘাৰটি মাহ পদূলিত মোৰ উচপিচ কেৱল তোমাৰ বাবে। তুমি মোৰ বুকুত বাহ সজা নাই, মোৰ বাবে কাহানিও খুলি ৰখা নাই দুৱাৰ নাইবা খিৰিকী। তথাপি স্ব ইচ্ছাই সোমাই যাব পাৰোঁ তোমাৰ গভীৰৰ পৰা গভীৰতলৈ। ধীৰে ধীৰে নাকত লাগিছেহি সোণাপুৰ বাটৰ আধা কেঁচা মাকৈ গোন্ধ। এতিয়া ডিচেম্বৰ মাহ, সেইবাবে কিজানি গাঁৱৰে দিগেনদাইৰ হাঁহিটো বতাহত দুলি থকা যেন লাগিছে। ডিচেম্বৰ মাহ, সেইবাবে কিজানি ডিচেম্বৰ, তুমি আহিলেই ৰ'দত বহি জলফাই পিটিকি ভাত খাবলৈ শিকোৱা, আইলৈ মনত পেলাই দিয়া, মোনাত লাই পুলি ভৰাই বজাৰত বিকিবলৈ যোৱা পিতাৰ কথা মনত পেলাই দিয়া। ডিচেম্বৰ, তুমি মনত পেলাই দিয়া কুঁৱলীৰ সিপাৰে থকা সোঁৱৰণীৰ দীঘল বাট, আমাৰ চুবুৰীয়া কেঁচুৱাটোৰ আধা ফুটা আধা নুফুটা মাতৰ দৰে তোমাৰ মাত। ডিচেম্বৰ, তুমি স্মৃতিৰ উৎসৱ, কাইলৈ লগ পাম তোমাক। অজস্ৰ খেলি মেলি বাট, ওপৰা ওপৰি বাট, একো নথকাৰ পাছতো সকলো হেৰুৱাৰ পাছতো তুমি যেন পোহৰৰ গান। ডিচেম্বৰ, উভতিবা কলৈ যাওঁ, ঘূৰি আহি তোমাক পাওঁ। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, খুব সুন্দৰকৈ জয়াচিনকে কবিতা পাঠ কৰিলে। আপোনাৰ কবিতাসমূহত আপোনাৰ ভাৱৰ ব্যঞ্জনা শব্দৰ মাধ্যমেৰে খুব সুন্দৰকৈ ফুটি ওলাইছে। এবাৰ মই ৰিয়া দেৱীৰ ওচৰলৈ আহিছোঁ। ৰিয়া দেৱী আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছে গল্পৰ সম্ভাৰলৈ। আপুনি গল্পৰ লগতে সাহিত্যৰ অইন দিশৰ লগতো নিশ্চয়কৈ জড়িত, সেই বিষয়ে জানিব বিচাৰিছোঁ।
2: হয়, মই 2020 চনৰ পৰা আচলতে অনুগল্প লিখিব আৰম্ভ কৰিছিলোঁ। তাৰ লগতে মাজে মাজে কবিতা লিখোঁ, কিন্তু কবিতা লিখোঁ বুলি ক'বলৈ অলপ সংকোচ হয়, তথাপিও দুই এটা লিখোঁ। আৰু মই শিশু নাট লিখোঁ আচলতে, আৰু এনেকৈ আৰু উপন্যাস এখন আধা লিখাই আছে, সেইখনৰ কাম মাজে মাজে কৰোঁ আৰু, সেইখন চলি আছে, আৰু এনেকৈ গল্প উপন্যাস অনুগল্প।
1: ঠিক আছে, আপোনাৰ পৰা গল্প শুনিব বিচাৰিছোঁ।
2: গল্প পৰজনমৰ শুভ লগনত। বেলিটোৱে বিদায়খনটোক ৰঙীন কৰি তুলিবলৈ অকণো ক্ৰুটি এৰা নাই। বেলিটোৰ পৰাই অকণ অকণ ৰং আজুৰি আনি ডাৱৰবোৰেও নিজ নিজ গাত সানি লৈছে। গেৰুৱা ৰং ধৰা ৰজ্জা ধীৰে ধীৰে যাবলৈ সাজু হৈছে। দুপৰীয়া 12 বজাতে ড্ৰাইভাৰ নীৰেণৰ লগত ঘৰৰ পৰা ওলাই আহি শুক্লেশ্বৰ ঘাটত বহি থকা সুকন্যাক এনেকুৱা দৃশ্যই আজি মন ভুলাব পৰা নাই। কিন্তু এটা সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত চাবৰ বাবে তাই উত্ৰাৱল হৈ আছিল। যোৱা 18 বছৰে সলনি কৰি দিছে সুকন্যাৰ জীৱনৰ সকলো ৰং। প্ৰেম, ভালপোৱা, বিবাহ, সন্তান, পৰিয়াল সকলো পায়ো তাই ৰংহীন। সুকন্যা গোস্বামী, দেউতাক অৰুণ গোস্বামীৰ একমাত্ৰ ছোৱালী, দুজন বৰদেউতাক আৰু খুৰাকৰ ফালৰ এজনীও ছোৱালী নথকা ঘৰখনত সুকন্যাই আছিল একমাত্ৰ ছোৱালী। গতিকে তেনেকুৱা এটা যৌথ পৰিয়ালত ডাঙৰ হোৱা সুকন্যা সকলোৰে আলাসৰ লাৰু আছিল। কিন্তু মাক দেউতাকৰ মনত ল'ৰা নথকাৰ দুখ অলপ আছিল। সৰুতে ধৰিব নোৱাৰা এই কথাটো ডাঙৰ হৈ তাই ভালদৰে বুজিব পাৰিছিল। সৰুৰে পৰা পঢ়া শুনাৰ পৰা আদি কৰি সকলো দিশতে আগৰণুৱা সুকন্যাৰ বিয়ে প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে চহৰৰ প্ৰখ্যাত ব্যৱসায়ী অঞ্জনজ্যোতি ভট্টাচাৰ্যৰ সৈতে বিয়া হৈ গৈছিল। সমাজত সম্ভ্ৰান্ত শিক্ষিত বুলি নাম থকা ঘৰখনৰ ছোৱালীজনীক শিক্ষা আধৰুৱা কৰি বিয়া দিয়া হৈছিল, কাৰণ তাই নিম্ন জাতিৰ ল'ৰাৰ প্ৰেমত পৰিছিল। আইতাকৰ ভাষাত ক'বলৈ গ'লে সুকন্যাই নাপিতৰ ল'ৰাৰ প্ৰেমত পৰিছিল। বংশমৰ্যাদা, মাক দেউতাকৰ মনত ল'ৰা নোহোৱাৰ অলপ দুখ আৰু ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ তাইৰ প্ৰতি অপাৰ মৰম, এই সকলোবোৰে তাইক বাধ্য কৰাইছিল কোনো ধৰণৰ আপত্তি নকৰাকৈ বিয়াত বহিবলৈ।

ফুলসজ্জাৰ নিশা সুকন্যাই পুৰণি সকলোবোৰ পাহৰি নতুনক আদৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেইদিনা অঞ্জনে তাইৰ মনটো চিনাৰ পৰিৱৰ্তে শৰীৰটো পাবলৈহে অধিক উত্ৰাৱল হৈছিল। সি বহুত মদো খাই আহিছিল। খং দুখত জৰ্জৰিত সুকন্যাই সেইদিনা পুৱা ৰাতি চিলমিলীয়া টোপনিত এটা সপোন দেখিছিল। কলীয়া মেঘে আকাশৰ নীলাবোৰ থাকি ভয়ানক ৰূপ ধৰি থকা এখন ৰংহীন আকাশ আৰু তাইক ধৰিবলৈ খেদি আহি থকা এটা ভয়ংকৰ দৈত্য। বিভিন্ন খাম খেয়ালি, অঞ্জনৰ অত্যাচাৰ, এইবোৰৰ মাজতে দুয়োৰে সংসাৰলৈ তিনিটা বছৰৰ ভিতৰতে এহাল ল'ৰা আৰু ছোৱালী আহে। তেতিয়াও শান্তি নাছিল সিহঁতৰ সংসাৰত। কস্তুৰী নামৰ এজনী মডেলৰ লগত অঞ্জনৰ অবৈধ সম্পৰ্কৰ কথা সুকন্যাই বহুতৰে মুখত শুনিছিল। বহুবাৰ তাই এনে ঘটনাৰ প্ৰমাণো পাইছিল। এইবোৰ কথাৰ বাবে ৰাতি ৰাতি সদায় কাজিয়া হৈছিল ঘৰত। ল'ৰা ছোৱালী দুটাই দেউতাকৰ উগ্ৰমূৰ্তি দেখি ভয়ত পেপুৱা লাগিছিল। লাহে লাহে সিহঁত ডাঙৰ হৈ আহিছিল। সিহঁতৰ ভৱিষ্যতৰ কথা ভাবি ভয় হৈছিল সুকন্যাৰ। আৰু তেনেকুৱা দিনবোৰতে এদিন অঞ্জনে সিহঁত দুয়োকে সুকন্যাৰ অনুমতি নোলোৱাকৈ হোষ্টেলত থোৱাৰ যুঁজা আৰম্ভ কৰিছিল। পিছত হাজাৰ চেষ্টা কৰিও তাই তাইৰ ল'ৰা ছোৱালীহালক নিজৰ লগত ৰাখিব পৰা নাছিল। ল'ৰা ছোৱালীহাল যোৱাৰ পিছত অঞ্জন মাজে মাজেহে ঘৰলৈ আহিছিল। ব্যৱসায়ৰ কাম, নিশা পাৰ্টি আৰু কস্তুৰীৰ সৈতে তাৰ সময়বোৰ পাৰ হৈছিল। অঞ্জনৰ তিনিমহলীয়া ঘৰটোত অকলে সুকন্যাৰ নিজকে বন্দী যেন লগা হৈছিল।

সৰু থাকোঁতে আইতাকে সাধু শুনাইছিল সুকন্যাহঁতক, দুচটা শিলৰ সাধু। ৰ'দ বৰষুণত পৰি থকা শিল দুচটা আনি ৰজাই তাৰ পৰা ভগৱানৰ মূৰ্তি বনাবলৈ খনিকৰ এজনক নিৰ্দেশ দিছিল। খনিকৰে শিল দুচটা ঘৰলৈ নি বনাবলৈ লওঁতে তাৰ এচটা শিলে মাত দিলে, ককাই, ৰ'দ বৰষুণ ধুমুহা তেনেকৈ পৰি থাকি অশান্তি লাগি গৈছে, তুমি মোৰ পৰাই মূৰ্তিটো বনোৱা, তেতিয়া মই ৰজাৰ ঘৰত বেছ আৰামত থাকিব পাৰিম। শিলচটাৰ কথা শুনি খনিকৰজনে সেই শিলচটাৰ পৰা মূৰ্তি বনাবলৈ সাজু হ'ল। যেতিয়া শিলচটাক তেওঁ কাটিবলৈ ধৰিলে, তেতিয়া শিলচটাই কষ্ট পাই চিঞৰিবলৈ ধৰিছিল আৰু খনিকৰজনক কৈছিল, ইমান কষ্ট মই সহ্য কৰিব নোৱাৰোঁ, নালাগে মোক ৰাজসুখ, এনেকৈয়ে থাকিম। খনিকৰজনে এইবাৰ সেই শিলচটাক এৰি আনচটা শিল আনি সেই শিলচটা কাটিবলৈ ধৰিলে। এইবাৰ শিলচটাই কোনো ধৰণৰ আপত্তি নকৰিলে। এটা সময়ত খনিকৰৰ মূৰ্তি প্ৰস্তুত কৰা কাম সমাপন হ'ল আৰু ৰজাৰ মানুহ আহি দুয়োচটা শিল উঠাই লৈ গ'ল। গৈ থাকোঁতে ৰাস্তাত আধা কটা যোৱা শিলচটাই সম্পূৰ্ণ কটা যায় মূৰ্তি হোৱা শিলচটাক ক'লে, কি পালি ইমান কষ্ট খাই, এতিয়াতো দুয়ো ৰজাৰ ঘৰতে গৈ আছোঁ। এই চটা শিলে একো নামাতিলে। ৰজাৰ ঘৰ পোৱাৰ পিছত ৰজাই ভগৱানৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰি আধা কটা শিলচটাকো তাৰ কাষতে ৰাখিলে। তাৰ পিছদিনাৰ পৰাই ৰজাই সদায় ৰাতিপুৱা একোটা নাৰিকল আনে আৰু আধা কটা যোৱা শিলটোত ভাঙি মূৰ্তিটোৰ মূৰত নাৰিকলৰ পানী ঢালে। কষ্ট হোৱাৰ ফলত আধা কটা যোৱাকৈ থকা শিলটোৱে শেষত গোটেই জীৱন কষ্ট খায়ে থাকিবলগীয়া হৈছিল আৰু সম্পূৰ্ণ কটা যোৱা শিলটোৱে কটাৰ সময়ত কষ্ট সহ্য কৰি পিছত সুখত থাকিব পাৰিছিল। আইতাকে সাধুটোৰ শেষত সুকন্যাহঁতক সুধিছিল, তহঁতে সম্পূৰ্ণ কটা শিল হবি নে আধা কটা? সিহঁতে তেতিয়া সম্পূৰ্ণ কটা শিল হ'ম বুলি উত্তৰ দিছিল। কিন্তু কি কৰিলে তাই? হ'ব পাৰিলে জানো সম্পূৰ্ণ কটা শিল? সম্পূৰ্ণ কটা গ'লে নিজৰ লগতে পৰিয়ালটোও কষ্ট পাব বুলি তাইতো আধা কটা হৈয়ে থাকি গ'ল। পিছে কষ্ট নোপোৱাকৈ থাকিল জানো? পুৰণিকলীয়া নিয়মবোৰকে বুকুত বান্ধি লৈ থকা ঘৰৰ সদস্যবোৰক বুজাবলৈ সুকন্যাই তেতিয়াই অকণ কষ্ট কৰা হ'লে আজি চাগে তাই সাধুটোৰ সেই সম্পূৰ্ণ কটা যোৱা শিলটুকুৰাৰ দৰে সুখত থাকিব পাৰিলেহেঁতেন। তাইৰ মাক দেউতাকহঁতে ল'ৰা ছোৱালীহালৰ জন্মৰ পিছতহে কথাবোৰ গম পাইছিল। তাৰপিছত তাইক তেওঁলোকে বহুতবাৰ উভতাই নিবলৈও আহিছিল, কিন্তু তাই নগ'ল জেদত। সুকন্যা অঞ্জনৰ মাজত যি সামান্য সম্পৰ্ক আছিল সেইখিনি লাহে লাহে নোহোৱা হৈ আহিছিল। কস্তুৰী গুচি গৈ কোনোবা নতুন নাৰী আহিছিল তাৰ জীৱনত। সৰুৰে পৰা কিতাপ পঢ়ি ভাল পোৱা সুকন্যাই পুনৰ কিতাপ হাতত তুলি লৈছিল।

অকলশৰীয়া জীৱনটোত তাই কিতাপকে সংগী কৰি লৈছিল। উপন্যাসৰ নিচা লাগিছিল তাইৰ নতুনকৈ। মণিকুন্তলা ভট্টাচাৰ্যৰ কিতাপবোৰ তাইৰ ভাল লগা হৈছিল। বৰদোৱানী, অৰুন্ধতী, সন্ধ্যা, বাহী। বাইদেউ বাইদেউ, কি হ'ল নিৰেণ? বাইদেউ, বহুত দেৰি হ'ল, ঘৰলৈ বলক। আপুনি বহুত সময় ধৰি এনেকৈয়ে বহি আছে, একো এটা খোৱাও নাই। মই মনেই কৰা নাছিলোঁ, বলা। তোমাৰো ছুটিৰ সময় পাৰ হ'ল চাগে। ৰাতিপুৱা সুকন্যাহঁতৰ ঘৰত পাৰ্ট টাইম কাম কৰা চম্পাই তাই ভাল পায় বাবে ৰজনীগন্ধা ফুল খবৰ কাগজত বান্ধি তাইলৈ লৈ আনিছিল। খবৰ কাগজৰ টুকুৰা ক'ৰবাত পৰি থাকিলেও পঢ়ি চোৱা নিয়মটো সুকন্যাৰ সৰুৰে পৰাই আছিল। আজিও ফুলখিনি হাতত লৈ উৰলি যোৱা খবৰ কাগজৰ সৰু অংশটিত লিখাই থকা লাইনটো তাই পঢ়ি চাইছিল। তাৰ পাছৰ পৰা তাই আৰু স্থিৰ হৈ থাকিব পৰা নাছিল। সন্ধান এন জি অ'ৰ মুখ্য কাৰ্যকৰ্তা তথা সমাজসেৱক অনিৰুদ্ধ বৰুৱাৰ এটা পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে। অনিৰুদ্ধ বৰুৱা, আইতাকে 18 বছৰ আগতে কোৱা সেই নিম্ন বংশৰ নাপিতৰ ল'ৰাজন। সুকন্যা লাহে লাহে নৈৰ মুখলৈ আগবাঢ়ি গ'ল। এবুকু পাৰ ভঙা আৱেগক নিয়ন্ত্ৰণ কৰি বুকুত খামোচ মাৰি লৈ থকা খবৰ কাগজৰ উৱলি যোৱা অংশ টুকুৰা আৰু ৰজনীগন্ধা ফুলকেইপাহ তাই নদীত উটুৱাই দিলে। সেই সময়তে ক'ৰবাৰ পৰা এটি গানৰ কলি ভাহি আহিছিল।

0: খুব সুন্দৰ ইমানপৰে আমি ৰিয়া দেৱীৰ গল্পৰ ৰসস্বাদন কৰিলোঁ আৰু গল্পৰ মাজত সঁচাকৈ জীৱনবোধৰ ছবি এখন ভাহি উঠে। পুনৰ মই জয়শ্ৰী নগৰৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি কবিতাৰ ক্ষেত্ৰখনত যে প্ৰৱেশ কৰিলে, কোনসকল কবিৰ কবিতাই আকৃষ্ট কৰিছিল?
1: ধন্যবাদ। যিহেতু সৰুৰে পৰা কবিতা পঢ়ি ভাল পাওঁ আৰু যেতিয়াৰ পৰা বোধগম্য হৈছোঁ যে কবিতানো কি, আচলতে নীলমণি ফুকন ছাৰে কোৱা এষাৰ কথা মই গভীৰভাৱে বিশ্বাস কৰোঁ যে জীয়াই থকাটোৱে কবিতা, জীৱনটোৱে কবিতা। গতিকে মই নীলমণি ফুকন ছাৰৰ কবিতা, নৱকান্ত বৰুৱাৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, হনন্ত তাঁতীৰ কবিতা আৰু জোনমণি দাসৰ কবিতা বিশেষকৈ মোক আকৃষ্ট কৰি আহিছে, আৰু সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা বিশেষভাৱে আকৃষ্ট কৰি আহিছে আৰু তেওঁলোকৰ কবিতা পঢ়ি মই আটাইতকৈ ভাল পাওঁ।
0: হয়, পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
1: কবিতাৰ শিৰোনাম ঘৰ। কোনো নথকা ঘৰবোৰত পৰুৱাই ঘৰ সাজে, মোৰ বুলিবলৈ নাই এটা ঘৰ, নাই এখন খিৰিকী। আইৰ চকুত বহুদিন দেখা নাই জোনৰ বৰণ, পিতাইৰ হাঁহিটো নাই জেতুকাৰ ৰং, নাই দেখোন একো, এৰি থৈ আহিলোঁ সকলো যোৱাবেলি শাওনত। কবিতাৰ শিৰোনাম কি ফুল ফুলিছে। কি ফুল ফুলিছে উজাগৰি ৰাতিৰ যেন ধুনীয়া, কি ৰঙা নিচা সানি দিয়া দুচকুত, দেখিছানে চিনিছানে সোঁৱৰণিৰ বাটে বাটে হালি জালি থকা প্ৰাচীনৰো প্ৰাচীন বেদনাবিলাস। কিনো আছে পৃথিৱীত মই কৈছোৱাৰ, সকলো পুৰণি সকলো মিছা। তুমি মোক ভাল পোৱা মই তোমাক ভাল পালোঁ, ই যেন ধুনীয়া চিৰযুগমীয়া। তুমি মোক ভাল পালা মই তোমাক ভাল পালোঁ, কিয়েই বাৰল মোৰ ভাৱনাৰ গভীৰত কচকচাই থাকিল বেদনাৰ লক্ষ কোটি ভাৰ। কেনেকৈ পাহৰি যাওঁ ইমান সহজতে, মই মই হৈ থকা নাই, তোমাৰ দেহৰ পৰাই ঢালি দিয়া অন্তহীন দিগন্তৰ অনন্তকালৰ অমল পোহৰ। কবিতাৰ শিৰোনাম গৈ থাকোঁতে। গৈ থাকোঁতে গৈ থাকোঁতে কতবাৰ উজুতি খালোঁ, গৈ থাকোঁতে গৈ থাকোঁতে এশবাৰ উদযাপন কৰিলোঁ মৃত্যু, গৈ থাকোঁতে মোৰ

0: পৰা দুখোজ আঁতৰি গ'ল ৰামধেনুৰ বেঙুনীয়া বৰণ। ভোগদৈ পাৰত কহুৱা ফুলিছে, শ্বিলঙৰ পাহাৰত চেৰী ফুল ফুলিছে, কলি গাইজনীৰ এটা দামুৰি হৈছে, দেওবৰীয়া বজাৰত তুমি মোলৈ বুলি কিনিছা কেৰুমণি থুৰিয়া, একোকে নুশুনি মই দুৱাৰখন জপাই থলোঁ। তুমি নুবুজিবা বন্ধু, মই যে উৰে ৰাতি শুনিলোঁ পাখি কটা চৰাইজনীৰ কঁপনি। নদীৰ দৰে কোমল গান এটা বাজি থাকোঁতেই দিন আৰু ৰাতিৰ কেঁকুৰিত অজানিতে ওলমি থাকিল মোৰ অন্তহীন শুভকামনা।
1: খুব সুন্দৰ। আৰু এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি এই কবিতাৰ পথাৰখনত ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে?
0: মোৰ সৰুৰ পৰা এটা তীব্ৰ হেঁপাহ বুলিয়েই ক'ব লাগিব যে মই মোৰ এখন কবিতা পুথি ছপা কৰি উলিয়াম। সেই হেঁপাহটো আচলতে মোক ক্লাছ 10 পৰা জন্ম হৈছিলে, যেতিয়া মই দেখিছিলোঁ যে দেউতাই কবিতাৰ কিতাপবিলাক ছপা মাধ্যমত প্ৰকাশ কৰে, আৰু দেউতাক দেখিয়ে সেই হেঁপাহটো মোৰ জন্মিছিলে। আৰু খুব সোনকালেই মই মোৰ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম, যিহেতু সকলোবোৰ পৰিকল্পনা কৰি থকা হৈছে কিন্তু কোনোবাখিনিত মইহে প্ৰস্তুত হৈ থাকিব পৰা নাই। যেতিয়া সকলোবোৰ সম্পূৰ্ণ হৈ উঠিব নিশ্চয়কৈ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম, কাৰণ নিজৰ নামটো ছপা মাধ্যমত দেখি যি সুখ, অনাবিল সুখ লাভ কৰিব পৰা যায় সেয়া সুখ আন একোৱে দিব নোৱাৰে। গতিকে যিমান পাৰি মই কবিতা আৰু পঢ়িম, কাৰণ এটা কথা বিশ্বাস কৰোঁ যে এটা ভাল কবিতাৰ সৃষ্টি হ'বলৈ হ'লে 100 ভাল কবিতা পঢ়িব লাগিব। আৰু যিমানবোৰ অন্য ভাষাৰ কবিতা পঢ়িবলৈ আছে, অনুবাদৰ কবিতাবিলাক আছে, সেইবিলাক অধ্যয়ন কৰিম। আৰু অধ্যয়নটোৱে আটাইতকৈ ডাঙৰ কথা, অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল কবিতাৰ সৃষ্টি হ'ব আৰু অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল সাহিত্যৰ সৃষ্টি হ'ব।
1: নিশ্চয় আপোনাক শুভেচ্ছা জনাইছোঁ, আপুনি বিচৰা ধৰণে আপুনি আগবাঢ়ি যাওক। ৰিয়া দেৱীৰ পৰাও জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত ভৱিষ্যতে কেনেকৈ আগবাঢ়িব বিচাৰিছে?
2: হয়, মই গল্প বৰ্তমান প্ৰাগজ্যোতিষত নিয়মীয়াকৈ লিখি আছোঁ। ইয়াৰ পাছত মোৰ প্ৰকাশ আৰু গৰিয়সীত গল্প পঠাবৰ তীব্ৰ ইচ্ছা আছে। তাৰপাছত এখন উপন্যাসৰ কামো কৰি আছোঁ। আৰু মই যিহেতু ইতিহাসৰ ছাত্ৰী, এটা ইতিহাসৰ বিষয়বস্তু লৈ মোৰ এখন উপন্যাস লিখিবৰ বহুত ইচ্ছা আছে। সেই কামটোতো অতি শীঘ্ৰে হাত দিম। আৰু শিশুনাট এতিয়ালৈকে মই 5 লিখিলোঁ, শিশুনাটৰ সংকলন এটা প্ৰকাশ কৰাৰ পৰিকল্পনাও চলি আছে।
1: হয়, নিশ্চয়কৈ আপুনি ভালেকেইটা প্ৰকল্প আপুনি মনতে ভাবি থৈছে, গতিকে আটাইকেইটা আপুনি সুচাৰুৰূপে আগবঢ়াই নিয়ক, সাহিত্যৰ দিশটোত খুব সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু অনুষ্ঠানৰ শেষত দুয়োগৰাকীলৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক দুয়োগৰাকীকে আজি ষ্টুডিঅ'ৰ মজিয়াত লগ পাই খুব ভাল লাগিল। দুয়োগৰাকীয়ে বহু দূৰলৈ আগবাঢ়ি যাওক, আকাশৰ সীমনা চুৱক, তাকেই কামনা কৰি আজি অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্যৰ খণ্ডটি শুনিলে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল জয়শ্ৰী নিয়োগ আৰু ৰিয়া দেৱী, আঁত ধৰিলে ভাৰ্গৱ কলিতায়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি সন্ধিয়া 7:20 প্ৰাগজ্যোতিষপুৰ শাখাত হেল্লো যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মা, আঁত ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ কাৰণে।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবি ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: You are listening to the live.

0: परियोजनाओं का शिलान्यास और शुभारंभ करेंगे। प्रधानमंत्री चंडीगढ़ में दोपहर में स्वास्थ्य सेवा, शिक्षा और सड़क के बुनियादी ढांचे से जुड़ी 6,600 करोड़ रुपए से अधिक की विभिन्न विकास परियोजनाओं की आधारशिला रखेंगे और उनका उद्घाटन करेंगे। सरकार ने ईंधन निर्यात की पाक्षिक समीक्षा में पेट्रोल, डीजल और विमानन ईंधन ATF के निर्यात पर लगने वाले विशेष अतिरिक्त सीमा शुल्क में बदलाव किया है। डीजल के निर्यात पर कर बढ़ाकर अब 15.50 रूपए प्रति लीटर और विमानन ईंधन पर निर्यात पर कर बढ़ाकर 14.50 रूपए प्रति लीटर कर दिया गया है। वहीं पेट्रोल के निर्यात पर कर घटाकर 2.50 रूपए प्रति लीटर किया गया है। ये बदलाव आज से लागू हो गए हैं। अमेरिका ने होर्मुज जलडमरू मध्य में जहाजों की सुरक्षित आवाजाही के लिए ईरान पर फिर हमले किए हैं। आज सुबह लगातार किए गए जोरदार धमाकों के बाद तेहरान में वायु रक्षा प्रणालियों को नुकसान पहुंचाया गया। ईरान ने जवाबी कार्रवाई करते हुए बहरीन और कुवैत समेत इस इलाके में अमरीकी सैन्य ठिकानों पर हमले किए। घरेलू शेयर बाजार के संवेदी सूचकांक में आज सुबह के सत्र में 0.4% की बढ़त आई। ताजा समाचार मिलने तक सेंसेक्स 286 अंक बढ़कर 77,471 पर और निफ्टी 75 अंक बढ़कर 24,154 पर पहुंच गया। पीवी सिंधु जापान ओपन सुपर बैडमिंटन टूर्नामेंट के क्वार्टर फाइनल में पहुंच गई हैं। उन्होंने विश्व की 5वें नंबर की खिलाड़ी चीन की हान यू को लगातार सेटों में हराकर सीजन का सर्वश्रेष्ठ प्रदर्शन किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। বিগত 5 বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰীৰ অসম বিধানসভাত প্ৰকাশ। 25 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ কৃষক সমাজৰ প্ৰতি কৃষিমন্ত্ৰীৰ আহ্বান। পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰা কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। বিগত 5 বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ 8ম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টি কণী আৰু মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰতিদৰাভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়েও তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলি তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমৰ দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে। সদনত বাজেট বিতৰ্কত যোৱা তিনিদিনত শাসক বিৰোধী 35 গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া এই কাৰ্যসূচীত কমেও 5,000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ

0: যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰী এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহান জনায়। ইপিনে কাৰ্বি আংলং আৰু ডিমা হাছাওত উদ্যান শস্যৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত অনাগত দিনত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কালি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: ডিমাচাসকলৰ এটা ট্ৰেডিশ্যন যে তেখেতলোকে কি কৰে, তেখেতলোকে অৰ্গেনিক খেতি কৰে। অৰ্গেনিক খেতি কৰাটো অৰ্গেনিক খাদ্য আমাৰ কাৰণে অত্যন্ত ভাল। ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰা, পেষ্টিচাইড ব্যৱহাৰ কৰা খাদ্যৰ পৰা বিভিন্ন বেমাৰ হয় বুলি আমি সকলোৱে জানো। গতিকে আমি অৰ্গেনিক খেতিক অধ্যক্ষ ডাঙৰীয়া অগ্ৰাধিকাৰ দিব লাগে। তাতে কিন্তু এটা টুইষ্ট আছে অধ্যক্ষ ডাঙৰীয়া। কেইদিনমানৰ আগতে এগৰাকী এক্সপৰ্টাৰ মোৰ ওচৰলৈকে আহিছিলে। তেখেতে মোক ক'লে যে তেখেতে বৰ্তমানো কাৰ্বি আংলঙৰ পৰা আদা ফৰেনলৈকে, বিদেশলৈকে, ইউৰোপলৈকে, আৰৱলৈকে এক্সপৰ্ট কৰি আছে। মই যেতিয়া কথাই কথাই অধ্যক্ষ ডাঙৰীয়া সুধিলো যে আপুনি কাৰ্বি আংলঙৰ পৰা আদা এক্সপৰ্ট কৰি আছে, কিন্তু এটা অধ্যক্ষ ডাঙৰীয়া কথা, পেষ্টিচাইড যদি আমি ইউজ নকৰোঁ, ফাৰ্টিলাইজ যদি ইউজ নকৰোঁ, তেতিয়া অধ্যক্ষ ডাঙৰীয়া উৎপাদন কম হয়। উৎপাদন কম হলেও বহু বেছি গুণসম্পন্ন হয়, বেমাৰ আজাৰ নহয়। গতিকে কিছুমানে পেষ্টিচাইড আৰু সাৰ নিদিয়া চব্জিয়ে খাব।
0: ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ আলোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতোকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। তেওঁ কয় যে বিভাগৰ উচ্চস্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে স্মাৰ্ট PDS ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে সমৰ্থ হৈছে। এই সাফল্যৰ বাবে সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা ভগৱানকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এই একেকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপট নামৰ শ্ৰীলীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ ধুবুৰী সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
2: আজি প্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা আন ঠাইৰ লগতে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত ৰামৰায়কুটি সত্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠান। ৰামৰায়কুটি সত্ৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিত চিলাৰ আয়ৰ আই ভুৱনেশ্বৰী বিবাহ সম্পন্ন হৈছিল, যাৰ বাবে চিলাৰৰ ভাতৃ কোচ ৰজা নৰনাৰায়ণে সত্ৰত উপহাৰ হিচাপে আগবঢ়াইছিল এখন পিতলৰ ৰথ। প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰাম ৰথযাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। এই ৰথযাত্ৰাৰ উৎসৱৰ দিনা মণিকুটৰ পৰা বাহিৰত উলিয়াই ভকত বৈষ্ণৱসকলে কীৰ্তন ঘৰত সাতবাৰ প্ৰদক্ষিণ কৰিব। আজিৰ এই ৰথযাত্ৰা অনুষ্ঠান অসমৰ লগতে পশ্চিমবংগৰ পৰা লক্ষাধিক লোকৰ আগমন ঘটিব। ৰথযাত্ৰা অনুষ্ঠান উপলক্ষে ভক্তসকলে হাতে হাতে কঢ়িয়াই অনা মৌ গাখীৰ আদিৰে অভিষেক কৰি ৰথখন চহৰখনৰ ঘুনুচাবাৰীলৈকে গৈ যাত্ৰাৰ অন্ত পৰিব।

0: ৰা খনিকৰত আজি জগন্নাথ প্ৰভুৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হ'ব আৰু কাছাৰবাৰীত থকা আউনীআটী সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজিৰ এই উৎসৱত অংশগ্ৰহণ কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 পৰাস্ত কৰে। প্ৰথমাৰ্ধ গোলবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গলটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এঞ্জো ফাৰ্নাণ্ডেজে দলৰ হৈ প্ৰথমটো গলেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাই স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামী ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। বিগত 5 বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী অসম বিধানসভাত প্ৰকাশ। 25 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ কৃষক সমাজৰ প্ৰতি কৃষিমন্ত্ৰীৰ আহান। পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে টয়লেট চিনেমাখনৰ পৰা সোনু নিগম আৰু শ্ৰীয়া ঘোষালৰ কণ্ঠত এই গীতটি শুনো। গীতিকাৰ গৰিমা ৱাহল আৰু সিদ্ধাৰ্থ সিং।

টয়লেট চিনেমাখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ নীতিন মুকেশ আৰু সাধনা সৰগমৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লোৱা হৈছে। কৰ্জ চুকানা হে চিনেমাখনৰ পৰা গীতটি লিখিছে মিথিলেশ সিনহাই।

সেয়া আছিল কৰ্জ চুকানা হে চিনেমাখনৰ পৰা নীতিন মুকেশ আৰু সাধনা সৰগমৰ কণ্ঠগীত শুনি থাকিব আকাশবাণী গুৱাহাটীৰ মহাবাহু।

পাথর কে ফুল সিনেমাখনৰ এই গীতটোৰে সামৰিছো আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

0: শ্ৰোতাসকললৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আমি প্ৰায়ে আপোনালোকৰ কাষলৈ লৈ আহোঁ এনে কিছু মহিলাক যি বিভিন্ন কৰ্মৰ দ্বাৰা স্বনিৰ্ভৰ হৈ ক্ৰমাৎ আগবাঢ়ে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ। এনে স্বাৱলম্বী স্বনিৰ্ভৰশীল নাৰী আপোনাৰ মোৰ বাবেও হৈ উঠিব পাৰে প্ৰেৰণাৰ স্ৰোত। আহক আজিও লগ পাওঁ তেনে এগৰাকী মহিলাক যি হস্তকলাৰ দ্বাৰা বিভিন্ন ধৰণৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি উলিয়াই স্বনিৰ্ভৰশীলতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তেখেত হ'ল গুৱাহাটীৰ পাঞ্জাবাৰী নিবাসী ছায়েষ্টা পাৰ্বিন। ছায়েষ্টা পাৰ্বিন, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
1: ধন্যবাদ
0: বাইদেউ। আপুনি হস্তকলাৰ দ্বাৰা বিভিন্ন ধৰণে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰে নহয় জানো? প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, হস্তকলাৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ জন্মিল?
1: হস্তকলাৰ প্ৰতি আগ্ৰহ মোৰ এনে সৰুৰ পৰাই আছিল। মই হস্তকলা যিটো এইটো কৰি খুব ভাল পাওঁ, কিন্তু যিহেতু অলপ পঢ়াৰ হেঁচাটো বেছি আছিল, মায়ে মানে মোক আগতে খুব বেছি এটা মানে এইবোৰ কৰিব লাগে তেনেকৈ মানে দিয়া নাছিল, মানে পঢ়াটো ডিষ্টাৰ্ব হয় বুলি মায়ে মানে কৈছিলে যে এইটো এতিয়া ইমান কৰিব নালাগে, তুমি পঢ়াটো আগবঢ়া। কিন্তু তাৰ মাজে মাজে মই মোৰ মনত আছে, মই খুব সৰুতে যেতিয়া স্কুলত আছিলোঁ তেতিয়া মই এটা আৰ্ট কৰিছিলোঁ বা ছবি আঁকিছিলোঁ, সেইটো মোৰ বৰ প্ৰিয় ছবি আছিল। সেইটোত মই মানে আঁকিব দিলে মই দেৱালীটো আঁকোঁ, দুজোপা কলগছ দিওঁ, মাজতে লাঠি এডাল দি কেইটামান চাকি আঁকি দিওঁ, সেইটো মোৰ মানে প্ৰিয় ছবি আছিল। তাৰপিছত স্কুল লাইফ পাৰ হৈ শেষ হোৱাৰ পিছত যেতিয়া মই কলেজ পালোঁ তেতিয়াও ক্ৰাফ্টৰ প্ৰতি যিটো মোৰ ধাউতি আছিল সেইটো আছিল। তেনেকৈ মোৰ ঘৰতে থকা বস্তু বা এখন যেনিবা প্লেটেই হ'ল, ধৰক প্লেট এখন চিচাৰ প্লেট, সেইখন ফাট এটা মিলিলে সেইখন মই পেলাই নিদিওঁ, তাতে মই কিবা ছবি আঁকি বা কিবা ৰং কৰি কিবা এটা বা তাতে লগাই পেলাই ফটো এটা লগাই পেলাই তেনেকৈ মই সজাই থওঁ। তেনেকৈ লাহে লাহে এটা দুটা মই ঘৰৰ বস্তু সজাব ধৰিলোঁ। এতিয়া মায়ে দেখিলে যে মানে তাই দেখোন এনেই টাইমটো ৱেষ্ট কৰা নাই, তেতিয়া মায়ে মানে মাজে মাজে মোক প্ৰশংসা কৰিব ধৰিলে এটা দুটা বস্তু।
0: আৰু আগতে সেইটোৱেই আছিল ন, পঢ়াত বেছি গুৰুত্ব দিয়া হৈছিল, কিন্তু এতিয়া কিন্তু আকৌ কথাবোৰ অলপ সলনি হৈছে।
1: সলনি হৈছে
0: হয়। বৰ্তমান কি কৰি আছে?
1: বৰ্তমান মই এই হস্তকলাৰ লগতে জড়িত, মই নিজে আৰ্ট এণ্ড ক্ৰাফ্টো কৰোঁ, আৰ্ট কৰোঁ। বিশেষকৈ মই যিবোৰ মোৰ ক্ৰাফ্ট আছে ক্ৰাফ্ট কৰি মই বেছি ভাল পাওঁ।
0: কেনেকুৱা ধৰণৰ বস্তু কৰে আপুনি ক্ৰাফ্ট?
1: ক্ৰাফ্ট মানে মই যিকোনো ডি আই ৱাইও কৰোঁ আৰু নিজৰ বেছিকৈ মই মানে হেৰি ওপৰত কৰোঁ, এই ওমেনৰ ওপৰত কৰোঁ, মহিলাৰ ওপৰত কৰোঁ।
0: মহিলা আপোনাৰ ক্ৰাফ্টৰ বিষয়বস্তু মূলতঃ মহিলা?
1: মহিলা বেছিকৈ মহিলা, কিন্তু তাৰ মাজতে অকল মহিলাত এটাতে কৰোঁ বুলি মই নকওঁ, কাৰণ মই ডি আই ৱাই কৰি ভাল পাওঁ। যিহেতু আজিকালি ছাষ্টেইনেবল লিভিং ভালকৈ মানে ৰিচাইক্লিং হয় বস্তুবোৰ, গতিকে মই ঘৰতে কিবা এটা বস্তু আছে আৰু সেইটো মই মানে নিজে আহি যায়, মই বস্তুটো যদি দেখোঁ নহয় তাৰ ওপৰত মই সেইটো দেখি পেলাই বস্তুটো অ' এইটো দেখোন এনেকৈ বনাব পাৰি, সেইটো বস্তু মোৰ নিজৰ ভিতৰৰ পৰা আহে, তেতিয়া মই সেইটো বস্তুৰ ওপৰতে মই কিবা এটা বনাই পেলাই সেইটো ৰেডি কৰি দিওঁ।
0: মানে ধাৰণাটো বা ভাৱটো তাৰমানে আপোনাৰ নিজে নিজে নিজে যায়,
1: নিজে নিজে আহে, বস্তুটো দেখাৰ পিছতে আহি যায় মোৰ।
0: এতিয়া আপুনি জানালে যে আপুনি মূলতঃ মহিলাক বিষয়বস্তু হিচাপে লৈ পেলাই আপুনি হস্তকলাৰ সামগ্ৰীসমূহ নিৰ্মাণ কৰে, জানিব বিচাৰিম আপুনি

0: মিডিয়া ব্যৱহাৰ কৰে? ধৰক আপুনি কাপোৰ বা কাগজত কৰে?
1: মই কাগজো কৰোঁ, কাপোৰো কৰোঁ, আৰু কাঠ বুলি ক'ব হ'লে আচলতে যিখন বোৰ্ড হয় সেইখনে কাঠৰ লওঁ, আৰু তাতে বিভিন্ন বেলেগ বেলেগ মিডিয়া থাকে, সেইবোৰ মই ব্যৱহাৰ কৰোঁ, ক্লেও কৰোঁ, মণি এজনী এইবোৰ কিবা কিবি থাকে যে সেইবোৰ লগাই দিওঁ তেনেকে। মোৰ আচলতে মিডিয়াটো মিক্স মিডিয়া হয়,
0: মিক্স মিডিয়া,
1: মই অকল ক্ৰাফ্ট নকৰোঁ, আৰ্ট কৰি পেলাই তাৰ লগত মই ক্ৰাফ্ট লগাই দিওঁ। ধৰক এজনী মহিলা আঁকিছোঁ, তেওঁ গোটেইখিনি মই পেইণ্ট কৰিছোঁ, কিন্তু যিখিনি তেওঁ জুৱেলাৰী বা আভূষণ পিন্ধিব, তেওঁ যিখিনি জুৱেলাৰী পিন্ধে সেইখিনি মই ক্ৰাফ্ট, মণি মুকুতা কিবা কিবি যি থাকে মোৰ সেইবোৰ লগাই দিওঁ।
0: অতি সুন্দৰ। এতিয়া জানিব বিচাৰিছোঁ, ধৰক আপুনি এখন এগৰাকী মহিলাই, ধৰক চিত্ৰ এখন আপুনি কৰিছে, চিত্ৰখন সম্পূৰ্ণ হ'বলৈ কিমান দিন লাগে?
1: খুব ভালকৈ বহিলে আপোনাৰ 4 দিনত হৈ যায়, আৰু নহ'লে 1 সপ্তাহ লাগে, কাৰণ আপোনাৰ মাজে মাজে একে লেঠাই বহি থাকিবও নোৱাৰি,
0: বহি থাকিব নোৱাৰি, এটা স্বাভাৱিক, আমি মহিলা যিহেতু ঘৰৰ আৰু বহুত কাম থাকে,
1: হয়, সেইকাৰণে মাজে মাজে উঠি যাবলগীয়া হয়, তেতিয়া সময়

0: ভালকে বহিলে আপোনাৰ চাৰিদিনত হৈ যায় আৰু নহলে এসপ্তাহ লাগে, কারণ আপনার মাঝে মাঝে একে লেথায় বহি থাকিব নোৱাৰি,
1: বহি থাকিব নোৱাৰি এটা স্বাভাবিক, আমি মহিলা যেহেতু ঘৰৰ আৰু বহুত কাম থাকে,
0: কাম থাকে হয়, সেই কারণে মাঝে মাঝে উঠি যাব লগিয়া হয়, তেতিয়া সময় লাগি যায়, আর একে লেথায় বহিলে আপনার চারিদিনত হয়ে যায় ধুনিয়াকে।
1: এটা আপনি প্রথমে এটো আপনার নিচা আছিল নহয় জানো, এটা হবি আপনার, কিন্তু ক্রমাত ই আপনার একটা পেশালৈ পরিণত হয়েছে, এই যে নিচার পৰা পেশালৈ যেটো যাত্রা, সেই যাত্রাটো কেনেকৈ আরম্ভ করলে?
0: প্রথমতে মই এনে ঘরতে তো আঁকি আছিল, তারপর লাহে লাহে মই সোশ্যাল মিডিয়াত দিব ধরিলো, রিলস বনাই বনাই দিউ, লাইকস পাও, ভিউজ পাও, মানে কমেন্ট পাও, তেতিয়া লাহে লাহে মোর আগ্রহটো বাড়ি গল। তেতিয়া মই ভাবিলো যে কিয়নো এনেকে সোশ্যাল মিডিয়াত করাতকে মই যদি প্রদর্শনীবোৰত দিও মোৰ নিজে বস্তুখিনি বনাই পেলে, তেতিয়া মই তেনেকে লাহে লাহে মই প্রদর্শনী দিব ধরিলো, আর তাতে মই নিজৰ এটা ব্র্যান্ড
1: গুৱাহাটীতে
0: গুৱাহাটীতে এতিয়া বর্তমান করে আছো, ইয়াতে কৰিছো, গতি দুই তিনিখনমান মই প্রদর্শনী দিলো, দি পেলে তাৰপিছত লাহে লাহে ভাবিলো যে যেতিয়া অকণমান ভাল হল, রেসপন্সটো ভাল পালো, তেতিয়া মই ভাবিলো মোৰ এটা নাম দি দিওঁ, ব্র্যান্ড নেম দি দিওঁ, গতি মই এটা নাম দিলো নিজৰ, আজি মোৰ এই ব্র্যান্ডটো জানে মানুহে, আর তাতে মই মোৰ বস্তুখিনি মই উলিয়াই দিওঁ বজাৰত, আর বিক্রিও হৈছে, ভাল রেসপন্সে পাইছো।
1: হয়, এতিয়া এই সমূহ যে আপুনি কৰে তাৰ বাবে আপুনি বিশেষভাৱে প্ৰশিক্ষণ লৈছিল নেকি? কবা
0: ক্ৰাফ্টৰ লৈছো, ক্ৰাফ্টৰ ESDB গভৰ্ণমেণ্ট এটা অনুষ্ঠান হয়, তাৰ পৰাই লৈছো, আৰু এইখিনিতে কওঁ যে আৰ্ট এণ্ড ক্ৰাফ্টৰ বাহিৰেও মই জুৱেলাৰীৰ ওপৰতো এটা লৈছো, সেইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে NEHDC, সেইটোৰ পৰা মই জুৱেলাৰীৰ ওপৰতো লৈছো প্ৰশিক্ষণ,
1: মানে মণি মুকুতাৰে, মণি
0: অকল মণি জুৱেলাৰী বনোৱা, মণি
1: মণিৰে হয়। আর এই প্রশিক্ষণ লওয়ার পিছত আপনার কেনেকুৱা ধরনের লাভ হয়েছে বলে আপনি ভাবে?
0: লাভ হয়েছে, বহুত লাভ হয়েছে, কিছুমান বস্তু যেখানে আমি মানে নাজানো সৰু সৰু কথাবোৰ, সেইবোৰ প্রশিক্ষণ লৈ পেলাই আমি গম পাইছো যে এইটো বস্তু এনেকেহে কৰিব লাগে, এইটোৱে মানে এনেকে কৰিলে সহজ হয় বা এইটোৱে ৰাইট ওয়ে কৰিব পাৰি, সেই কথাখিনি আমি সৰু সৰু কথাবোৰ আমি গম পাইছো।
1: হয় বাইদেউ, আমি এই বিষয়ে আৰু কথা পাতিম আপোনাৰ হস্তকলাৰ বিষয়বস্তুৰ বিষয়ে, তাৰ আগতে জানিব বিচাৰিছোঁ আপোনাৰ জন্ম শৈশৱ কৈশোৰৰ বিষয়ে কওকচোন অলপ।
0: জন্ম মোৰ আচলতে ডিব্ৰুগড়ত, কিন্তু আমি মোৰ মা ঘৰ হ'ল শিৱসাগৰ, মই শিৱসাগৰ ছোৱালী, গতিকে মা দেউতা এতিয়া নাই, কিন্তু
1: আপুনি শিক্ষা গ্ৰহণ
0: মোৰ শিৱসাগৰতে হৈছে, স্কুল কলেজ মোৰ শিৱসাগৰতে, আৰু কিন্তু মই পষ্ট গ্ৰেজুৱেট কৰিছোঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা।
1: কি বিষয়ত কৰিছে?
0: মই ইংৰাজীত MA হওঁ, আৰু তাৰপিছত মই চাকৰি কৰিছিলোঁ, আচলতে মই গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰিছিলোঁ, ছাবজেক্ট টিচাৰ আছিলোঁ, লগতে মই অৰুণোদয় কলেজৰো লেকচাৰ আছিলোঁ, সেইটো এটা মোৰ বেলেগ দিশ, মোৰ বেলেগ এটা লাইফ আছিল
1: হয়
0: বিয়াৰ আগতে, আৰু মোৰ বিয়া হৈছে গুৱাহাটীত, মই 6 মাইলত থাকোঁ, পাঞ্জাবাৰী 6 মাইলত থাকোঁ, মোৰ দুজনী ছোৱালী আৰু হাজবেণ্ড আৰু মই থাকোঁ।
1: হয়,
0: কিন্তু
1: শিক্ষকতা আপুনি কিয় বিয়াৰ কাৰণে এৰিব লগা হ'ল?
0: বিয়াৰ পিছতো চলাই থাকিলোঁ অলপ দিন, কিন্তু যেতিয়া বাচ্চা হ'ল আৰু ছোৱালী সৰু সৰু হৈ থাকিলে, তেতিয়া মানে এৰাও নাই, মই মানে চলাব নোৱাৰিলোঁ আৰু, কণ্টিনিউ কৰিব নোৱাৰিলোঁ, তেতিয়া আৰু গোটেই নিজৰ সংসাৰখন লৈ ব্যস্ত, শাহুৰ হাজবেণ্ডৰ ট্ৰান্সফাৰেবল জব, গতিকে মোৰ বহুত অসুবিধা হ'ল, গতিকে এনেকৈ লাইফটো গৈ আছিল। তাৰপিছত এতিয়া ছোৱালীবোৰ ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ কাৰণে আকৌ এতিয়া লাহেকৈ ইমান সময় পাইছোঁ, কি কৰিম, সেইকাৰণে মই মোৰ যিটো ৰুচি আছিল, মই যিটো কৰি ভাল পাওঁ, যিটো মোৰ পেচন, মই সেইটোতে আকৌ নামিলোঁ।
1: হয়, অতি সুন্দৰ বাইদেউ, তাৰমানে আপুনি সংসাৰৰ কথাত বেছি গুৰুত্ব দি, প্ৰায়ৰিটি বুলি আমি যিটো কওঁ, সেইটো গুৰুত্ব দি আপুনি আপোনাৰ চাকৰি যদিও এৰি দিলে, কিন্তু এতিয়া যিহেতু আপোনাৰ হাতত উফুৰন্ত সময়, গতিকে আপুনি আকৌ আপোনাৰ যিটো নিচা, আপোনাৰ হবি আছিল, তালৈ ঘূৰি গৈছে, আৰু সেইটোকে আপুনি তাতে স্বনিৰ্ভৰশীল হৈ, আত্মনিৰ্ভৰশীল হৈ আপুনি আগবাঢ়িছে, নহয় জানো, অতি সুন্দৰ। বাইদেউ, আকৌ উভতি আহিছোঁ আপোনাৰ হস্তকলাৰ দিশলৈ। আপুনি কলে যে আপোনাৰ মনলৈ ধাৰণাবোৰ যেনেধৰণে আহে তেনেকেই আপুনি আঁকি যায়। এতিয়া ধৰক এনেই এটা মই সুধিব বিচাৰিছোঁ, আপোনাৰ মনত এটা ধাৰণা আহিলে, কিন্তু সেই মুহূৰ্তত আপুনি সেই ধাৰণাটোত আকাৰ দিব পৰা নাই, কাৰণ আপোনাৰ হাতত সময় নাই, তেতিয়া আপুনি কি কৰে?
0: মই প্ৰথমতে সেই ধাৰণাটো মই কি থওঁ যে এইটো বস্তু মই এনেকুৱা, এনেই জাষ্ট এটা স্কেচ এটা আঁকি পেলাই তাতে এইটো মই এইটো ৰং দিম, এইটো এনেকুৱা কৰিম, ইয়াতে মই এইটো ক্ৰাফ্ট ব্যৱহাৰ কৰিম, বা ইয়াতে এইটো ফেব্ৰিক ইউজ কৰিম, এইটো মিডিয়া ইউজ কৰিম, সেই কথাখিনি গোটেইখিনি মই লিখিবলৈ থৈ দিওঁ। তাৰপিছত যেতিয়া সময় পাওঁ মই সেই বস্তুটো উলিয়াই চাওঁ, কাৰণ সেই সময়ত যিটো ধাৰণা মোৰ আহে, পিছত হয়তো মোৰ এইটো ধাৰণা নাহিব পাৰে, মই যেনেকৈ সেইটো বস্তু দেখা পাওঁ, পিছত হয়তো মই দেখা নাপাব পাৰোঁ, সেইকাৰণে মই সেই বস্তু তেনেকৈ লিখি থৈ দিওঁ, আঁকি পেলাই এটা থৈ দিওঁ, তাৰপিছত সেইটোকে চাই পেলাই তেতিয়া মোৰ মনত পৰে, অঁ মই এইটো কৰিছিলোঁ, আকৌ ভাবি চাওঁ মই এইটো কেলৈ কৰিলোঁ, এইটো ভাল লাগিবনে, সঁচাকৈ হয় এইটো, সেই মুহূৰ্তত যিটো ভাল লাগে, পিছত তুমি সেইটো বস্তু উলিয়াই চালে আকৌ ভাল নালাগিব পাৰে,

0: মই যদি তাতে মই ৰঙা ৰং দিব খুজিছোঁ, তাৰপিছত পিছত ভাবিছোঁ মই এইটো বস্তু কিয় ৰঙা ৰং ভাবিলোঁ, সঁচাকৈ ভাল লাগিবনে, তেতিয়া আকৌ নিজৰ ভিতৰতে মই কৰি চাওঁ সেইটো। কিন্তু তাৰপিছত মই সেইটো আকৌ কেতিয়াবা হয়তো চেঞ্জো কৰিব লাগে, মনটো বেলেগ হৈছে কেতিয়াবা চেঞ্জো কৰি দিওঁ, আৰু নহ'লে মই সেইটোকে আকৌ বনাওঁ
1: কৰি থাকি। হয়, আপুনি জনালে যে আপোনাৰ দুগৰাকী সন্তান আছে,
0: হয়,
1: তেওঁলোক এতিয়া কিহত ব্যস্ত হৈ আছে?
0: মোৰ ডাঙৰ ছোৱালী চাকৰি কৰে, তাই আৰ্কিটেক্ট হয়, তাই এতিয়া অনলাইন লণ্ডনৰ কোম্পানী এটাত কৰি আছে, আৰু তাই মোৰ লগতে থাকে, আৰু সৰুজনী থাকে দিল্লীত, তাই নীটৰ কোচিং কৰি আছে, হাজবেণ্ড তাতে থাকে, গতিকে আমি ভাগ ভাগ আৰু এনেকৈ থাকোঁ,
1: দুভাগে থাকিব লগা হৈছে। আপোনাৰ যিটো এই আগ্ৰহ হস্তকলাৰ প্ৰতি, সেয়া আপোনাৰ সন্তানৰ গাতো আহিছে নেকি?
0: আহিছে, দুইজনীয়ে কৰে, ডাঙৰজনীয়ে মোৰ অইল পেইণ্টিং কৰে, তাই খুব ধুনীয়া অইল পেইণ্টিং, যিটো মই নোৱাৰোঁ মোতকৈ তাই অইল পেইণ্টিং কৰে, মই ক্ৰিলেকলৈকে পাৰোঁ, আৰু সৰুজনীয়ে আৰ্টতকৈ বেছি মোৰ নিচিনা ক্ৰাফ্ট কৰি ভাল পায়, গতিকে দুইজনীয়ে দুইটা লৈছে আৰু, সিহঁতি কৰি থাকে, তেনেকৈ ব্যস্ত হৈ থাকে, আৰু যেতিয়া ঘৰত আহে সিহঁতি মোৰ নিচিনাকৈ, সিহঁতি হয়তো পেইণ্ট কৰিব নহ'লে কিবা এটা, ডাঙৰজনী পেইণ্টিঙে কৰে, ক্ৰাফ্ট ভাল নাপায় বৰ এটা, সৰুজনীয়ে তেনেকৈ ক্ৰাফ্ট কৰে, পেইণ্টিঙো কৰে, আৰু কিবা কিবি বনাই থাকে, তেনেকৈ টাইমটো গুচি যায় আমাৰ।
1: হয়, খুব সুন্দৰকৈ মানে সময়খিনি পাৰ হৈ যায়। এতিয়া আপোনাৰ নিচাটোৱে যিহেতু লাহেকৈ পেচাৰ ৰূপ ললেগৈ, আপুনি ইতিমধ্যে আমাক জনালে যে আপুনি প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল, তাৰপাছত আপুনি সামাজিক মাধ্যমত এটা ব্ৰেণ্ড খুলি সেইভাৱে আগবাঢ়িছে। এতিয়া জানিব বিচাৰিছোঁ, ধৰক আপুনি ছবি আঁকে, বিভিন্ন বস্তু তৈয়াৰ কৰে, সেইসমূহ যেতিয়া গ্ৰাহকৰ বা দৰ্শকৰ সমাদৰ লাভ কৰে, কেনে অনুভৱ হয় আপোনাৰ?
0: খুব ভাল লাগে, খুব ভাল লাগে, তাৰমানে মই মোৰ ক্ৰিয়েটিভিটি, মোৰ যিটো মনৰ ভিতৰৰ ভাৱটো আছে সেইটো দৰ্শকে বুজি পাইছে, তেওঁলোকে যেতিয়া বস্তুটো কিনে, তাৰমানে মোৰ বস্তুটো তেওঁলোকে মই কি ক'ব খুজিছোঁ বা কি তাতে দিছোঁ সেই বস্তুটো বুজি পাবলৈ যেতিয়া কিনে, মোৰ খুব ভাল লাগে, খুব আনন্দ লাগে, আৰু মই খুব উৎসাহ পাওঁ, আৰু ভৱিষ্যতে আৰু তেনেকৈ কৰিবৰ কাৰণে আৰু তাতকৈ ভালকৈ কৰিবলৈ মই এটা প্ৰেৰণা পাওঁ।
1: হয়, অতি সুন্দৰ। বাইদেউ, আমি কথা পাতিলোঁ আপোনাৰ হবি আৰু যিটো আপোনাৰ এতিয়া বৰ্তমান পেচা তাৰ বিষয়ে, কিন্তু তাৰ উপৰিও আৰু কি কৰি ভাল পায় আপুনি?
0: মই অকণমান লিখালিখিও কৰোঁ, যিহেতু মই
1: সাহিত্যৰে ছাত্ৰী,
0: ইংৰাজী সাহিত্যৰ ছাত্ৰী, গতিকে ইংৰাজীতে লিখোঁ, কিন্তু অসমীয়াত মোৰ খুব এটা খুব ভাল হেৰি আছে, আগ্ৰহ আছে শিকাৰ, সৰু পৰাই মই, যদিও মোৰ অসমীয়া নাছিল স্কুলত, কিন্তু মোক দেউতাই মানে,
1: আপুনি মানে ইংৰাজী মাধ্যমতে পঢ়া?
0: হয়, মই ইংৰাজী মাধ্যমত পঢ়া, কিন্তু দেউতাই মোক ঘৰতে মানে, তেতিয়া সেইটো সময়ত মনত আছে, আমি দৈনিক জনমভূমিখন লয় দেউতাই, তাত ডাঙৰ ডাঙৰকৈ যিটো হেডিং হেডলাইনটো আহে সেইটো মোক পঢ়িব দিয়ে, এইটো পঢ়চোন, অসমীয়াত জোটাই জোটাই পঢ়চোন, তেনেকৈ কৰি কৰি কৰি মই তেনেকৈ শিকিলোঁ, কিন্তু মই তথাপি এতিয়া নতুনকৈ অলপ অসমীয়াটো লিখিবলৈ আৰম্ভ কৰিছোঁ এটা দুটা।
1: অতি সুন্দৰ। আজি আমাৰ শ্ৰোতাসকলক আপুনি লিখা কিবা শুনাব নেকি?
0: শুনাব পাৰোঁ, অনুগল্পটো হ'ল একাপ চাহ। কেফেখনত চাহ একাপ লৈ ভাবি আছিলোঁ, হঠাতে মানুহজন আহি মোৰ কাষত বহিল, মুখত মিচিকিয়া হাঁহি লৈ চাহ একাপ অৰ্ডাৰ দিলে, চিনাকি হৈ বহু কথা পাতি পেলালোঁ, মোৰ হাতত থকা লকেটৰ কথাও সুধিলে, মই এৰি চলিলোঁ, চাহৰ বিল দি তেখেত গুচি গ'ল, মোৰ হাতত ৰৈ গ'ল ল'ৰালিকালৰ ধেমালি আৰু সলনি কৰা সেই উপহাৰটি। ৱেটাৰে বিলখন উঠাওঁতে এটা শব্দ হ'ল, মই তললৈ চালোঁ, চক খাই গ'লোঁ, বুজিব পাৰিলোঁ হাতত লকেট লৈ যাৰ অপেক্ষাত ইমান বছৰ বাট চাইছিলোঁ, দিঠক আকৌ সপোন হৈ গ'ল, মাত্ৰ পৰি থকা চেইনডাল আকৌ এটা যোগ হৈ স্মৃতি হৈ ৰ'ল।
1: অতি সুন্দৰ, এক সংযোগৰ ওপৰত লিখা নহয় জানো? আৰু কবিতাও যদি এটি শুনাই দিয়ে আপুনি।
0: কবিতা মানে ইয়াতে প্ৰকৃতিৰ ওপৰত এটাই লিখিছিলোঁ, সেইটোকে শুনাওঁ। সাংসাৰিক ব্যস্ততা ফালি জীৱনৰ এই পৰ্যায়ত ওলাই আহিছোঁ এক নতুন আশা লৈ, একতা ৰাখি বয়স সীমা ভাঙি দুখ চিন্তা এৰি, সকলোৱে যেন একেই ধ্বনিৰেই একেই প্ৰতিশ্ৰুতিৰেই চিঞৰি উঠিছে, লাগে মাথো লাগে নতুন মুক্ত আকাশ, য'ত প্ৰকৃতিৰ প্ৰেম লৈ সুন্দৰ সপোন আৰু ৰঙীন ডেউকাৰে সজাব পাৰোঁ এক সেউজ সতেজ পৃথিৱী।
1: অতি সুন্দৰ, আৰু সঁচাকৈ আমাক এতিয়া সেউজ পৃথিৱী এখনৰ দৰকাৰো হৈছে নহয় জানো? চাৰিওফালে বিশেষকৈ গুৱাহাটীৰ যি অৱস্থা, এতিয়া
0: প্ৰদূষণ হৈছে,
1: প্ৰদূষণ সঁচাকৈ। আপুনি এই ক্ষেত্ৰতো কাম কৰি আছে বুলি আমি জানিব পাৰিছোঁ, আপুনি বাগিচা কৰিও ভাল পায় ফুলনি, সেই ক্ষেত্ৰতো কওকচোন, সেইটো নিচা কেনেকৈ আহিল আপোনাৰ?
0: সেইটো মানে আছেই, এনেই প্ৰত্যেক মহিলাইতো অকণমান এখন বাগিচা ৰাখি ভাল পায়, মইও ঠিক তেনেকৈ এখন ইনডোৰ গাৰ্ডেন আছে ভিতৰত, বাগিচাৰ ওপৰত বাহিৰতো আছে, চতৰ বাগিচাও আছে। তাৰপিছত যিহেতু আজিকালি মাটিৰ অভাৱ, ভাবিলোঁ যে এটা ৰূপটপ গাৰ্ডেনতে বাগিচা কৰিব পাৰিলে ভাল, চতত বাগিচা,

0: এফালে কঁকালত মানে এটা বাচ্চা লৈ আছে, মূৰত এটা মানে টোপোলা খোৱা বস্তু নিছে, আৰু ইফালে তেওঁ প্ৰেগনেণ্ট। গতিকে সেইটো মই ছবি আঁকিছিলোঁ। এইটোৱে দেখাব খুজিছোঁ যে এগৰাকী যিমানে যি নহওক, মহিলা এগৰাকী যিমানে কষ্ট হওক, কিন্তু তেওঁ এটা দুটা ভিতৰত বেলেঞ্চ, তেওঁ নিজৰ যিটো জীৱনৰ লগত তেওঁ মানে কামটো বেলেঞ্চ কৰি ৰাখিব লাগিব, সেইটো কাৰণে মানে সেই বস্তুটোকে মই দেখাইছিলোঁ। গতিকে মোৰ সেই কিতাপখনৰ সেইটো মোৰ ওলাইছে। আৰু এইটো পাতিছিলে ওমেন ডেপিক্টিং ওমেন ভইচ এণ্ড ভিজন বাই RBTCA পাতিছিলে।
1: ৱুমেন ডিপিক্টিং ৱুমেন মানে মহিলাই মহিলাক কিদৰে বৰ্ণনা কৰিছে মানে সেইটো নহয় জানো। আৰু তাত আপুনি তাৰমানে এগৰাকী শ্ৰমিক মহিলাক অংকন কৰিলে যি বোজা কঢ়িয়াইছে, শ্ৰম কঢ়িয়াইছে, এগৰাকী গৰ্ভৱতী মহিলা যাৰ বুকুচাত এটা কেঁচুৱা আছে, তেওঁ গৰ্ভৱতী কিন্তু তেওঁ তথাপিও শ্ৰম কৰিছে, এগৰাকী শ্ৰমিক মহিলা। আৰু যিটো কথা আপুনি জনাব বিচাৰিছিলে, যিটো বাৰ্তা আপুনি প্ৰেৰণ কৰিব বিচাৰিছিলে সমাজলৈ, যে মহিলাসকল যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সক্ষম, তেওঁলোকে একে সময়তে কেইবাটাও কাম কৰিব পাৰে, অতি সুন্দৰ।
2: এই তেওঁলোকে এটা প্ৰতিযোগিতাত আপোনাৰ ছবিখনে তাৰমানে ভাৰতৰ 104 চিত্ৰকৰৰ মাজত আপুনিও স্থান লাভ কৰিছে, ই যথেষ্ট গৌৰৱৰ কথা হয় জানো। অভিনন্দন আপোনাক তাৰ বাবে। বাইদেউ, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, শেষত আপোনাৰ পৰা জানিব খুজিম যে ভৱিষ্যত পৰিকল্পনা কি?
0: ভৱিষ্যতে মোৰ পৰিকল্পনা বুলি ক'ব গ'লে মোৰ এটা ইচ্ছা আছে যে মই যিখিনি আৰ্ট এণ্ড ক্ৰাফ্ট বা হস্তকলা মোৰ আছে, সেইটোৰে মই এখন বুটিক খোলোঁ, ডাঙৰ এখন কিবা ইনষ্টিটিউট এটা খোলোঁ, য'ত মানে মই নিজৰ মোৰ বস্তুখিনি, যিমান মোৰ ভাৱবোৰ আহে, মনৰ ভাৱ, সেইখিনি মই দাঙি ধৰিব পাৰোঁ, দেখাব পাৰোঁ। আৰু লগতে মই উঠি অহাৰ যিখিনি মানে মহিলাসকল আছে, তেওঁলোকক মানে মই প্ৰশিক্ষণ যাতে দিব পাৰোঁ বা তেওঁলোকক শিকাব পাৰোঁ যে এনেকৈ কৰা, তোমালোকে এইটো কৰিলে এইটো এনেকৈ হ'ব, মই সেইটো এটা মোৰ ভৱিষ্যত
2: পৰিকল্পনা। অতি সুন্দৰ পৰিকল্পনা বাইদেউ, আমি আমাৰ তৰফৰ পৰা আপোনালৈ শুভকামনা জনাইছোঁ, আপোনাৰ পৰিকল্পনা যাতে সফল কাম হৈ উঠক। বাইদেউ, যিহেতু আমাৰ এই অনুষ্ঠান মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান আৰু আপুনি এগৰাকী মহিলা, ঘৰৰ চাৰিবাৰৰ মাজৰ পৰা ওলাই আহিছে আপুনি, এতিয়া নিজে নিজৰ ভৰিত থিয় দিয়াৰ যি সপোন, সেই সপোন এতিয়া আপোনাৰ সাকাৰ হৈছে। যদিও এটা সময়ত আপুনি সংসাৰ চলাবৰ কাৰণে চাকৰি এৰি দিছিল, কিন্তু পুনৰ আপুনি আকৌ নিজৰ ভৰিত থিয় হৈছে, ই যথেষ্ট এটা ভাল কথা, উৎসাহৰ কথা নহয় জানো। এতিয়া আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে আপুনি কি ক'ব?
0: শ্ৰোতাসকলক মই এইটোৱে ক'ম যে প্ৰত্যেক নাৰীৰ ভিতৰতে এটা এটা গুণ আছে, ভগৱানে দি পঠাইছে, প্ৰত্যেক নাৰীয়ে কিবা নহ'লে কিবা কামত পাকৈত, গতিকে তেওঁলোক ওলাই আহক, অকল সংসাৰখনকে লৈ পেলাই ব্যস্ত হৈ নাথাকি, তেওঁলোকৰ যিটো মনৰ আশা আছে বা যিটো তেওঁলোকে হাতৰ কাম যি জানে, সেইটো লৈ তেওঁলোকে অলপ স্বাৱলম্বী হ'ব পাৰিলে মই ভাল পাওঁ। তেওঁলোকে ওলাই আহক আৰু তাৰে দুই পইচা উপাৰ্জন কৰক। অকল এইটোৱে নহয় যে মই পইচা পাম বা উপাৰ্জন কৰিম, এইটো নহয়, নিজৰ এটা চিনাকি দৰকাৰ
2: হয়
0: সমাজত, তেওঁ নিজৰ এটা চিনাকি দাঙি ধৰিলে ভাল। প্ৰত্যেক নাৰীকে মই সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ বুলি কওঁ।
2: অতি সুন্দৰ, তাৰমানে আপুনি আশা কৰিছে যে প্ৰত্যেক মহিলাই নিজৰ এক সুকীয়া পৰিচয়
0: হয়
2: গঢ়ি তোলক।
0: হয়,
2: অতি সুন্দৰ বাইদেউ, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে, আমাৰ সৈতে কথা পাতিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: ধন্যবাদ,
2: নমস্কাৰ।
0: নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে লগপাম আহক শিতানত। হস্তকলাৰ দ্বাৰা বিভিন্ন ধৰণৰ ভিন ভিন সামগ্ৰী নিৰ্মাণ কৰি উলিয়াই স্বনিৰ্ভৰশীলতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা উদ্যোগী মহিলা গুৱাহাটীৰ পাণ্ডিয়াবাৰীৰ চায়েষ্টা পাৰবিনৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছো নুনমাটিৰ জোনাকী সাংস্কৃতিক গোষ্ঠীৰ সদস্যাসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: কৃষ্ণ
1: হরি
0: বল। মহাসুত পাই দুর্দান্ত কালিয়ে অচেতন হইয়া গইলা।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে বিনীতা দাসৰ কণ্ঠত আধুনিক গীত শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা অনিল কলিতাৰ

বিনীতা দাসৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পৰীক্ষিত বৰ্মন আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনোৱা হ'ব।

0: তেতিয়া জয়ধৰে কথাখিনি শুনিলা,
1: জয়ধৰে কথাখিনি শুনি শান্ত সাধকৰ কৈছিল,
0: অ মহাৰাজ
1: আপুনি একো চিন্তা নকৰিব,
0: আমাৰ কেশয় কুমাৰ
1: দেখত কেশয় কুমাৰ আছে,
0: সেই কুমাৰক আনি
1: সুন্দৰ মিস্ত্ৰী
0: আৰু তেওঁক আমি মানে
1: আনি ফেলে আমি এই মেৰঘৰ গঢ়াম,
0: মেৰঘৰ গঢ়াম, গতিকে আপুনি কোনো চিন্তা কৰিব নালাগে,
1: চিন্তা কৰিব নালাগে,
0: তেতিয়া চান্দই মনতে ভাল পায়,
1: এ বৰ আনন্দ হৈছে,
0: ভাই চান্দই কি বুলি কয়,
1: শুনা
0: অ চান্দই বোলে শুনাল এঙা

0: জ্যোতিষক মাতি আনি গণনা কৰিছে,
1: গণনা খানি কৰিয়ে
0: ৰাখি জৰা ধুনীয়া
1: আৰু
0: কোনো গণ্ডগোল নাই, সেই গতিকে সুমংগল ধুনীয়া চাই
1: চাই
0: গণকে জ্যোতিষে গণনা কৰি দিলা।
1: কৰি আৰু কি বুলি কয়,
0: কৈ শুনা
1: অনুৰা।

aqui, arroz é meu lar. Oi, eu não era mesmo, era que arroz é meu lar.

0: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যাপক সহযোগিতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে আৰু আৰ্জেণ্টিনা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। হাইড্ৰজেনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি ইন্ধনকোষ প্ৰযুক্তিৰে এই ৰেলখন চলোৱা হ'ব। এই প্ৰক্ৰিয়াত উপজাত দ্ৰব্য হিচাপে কেৱল জলীয় বাষ্প নিৰ্গত হোৱাৰ ফলত ৰেলখন চলাচলৰ সময়ত কাৰ্বন নিৰ্গমন শূন্য হয়। ভাৰতত প্ৰস্তুত কৰা নক্সা আৰু অভিযান্ত্ৰিক শৈলীৰে থলুৱা প্ৰযুক্তিৰে বিকশাই তোলা এই ৰেলখনে দেশৰ ক্ৰমবিকশিত ৰেলৱে প্ৰযুক্তিৰ সামৰ্থকেই প্ৰতিপন্ন কৰিছে। কাইলৈৰ পৰা হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাব ভ্ৰমণ কৰিবলগীয়া শ্ৰীমোদীয়ে এই ভ্ৰমণকালত জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ বিয়লি চণ্ডীগড়লৈ গৈ তাত 6,600 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনি প্ৰকল্প আছে। তেওঁ চণ্ডীগড়ত নৱনিৰ্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্ৰ তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নিৰ্মিত আধুনিক স্নায়ুবিজ্ঞান কেন্দ্ৰৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতেই পাঞ্জাৱৰ জলন্ধৰত 5,470 কোটি টকাৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে গোলকীয় যোগান শৃংখলা বিঘ্নিতকৰণকে ধৰি অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ ব্যাপক সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিমষ্টেক ৰাষ্ট্ৰীয় সুৰক্ষা মুৰববীসকলৰ পঞ্চম বৈঠকত ভাষণ দি শ্ৰীডোভালে কয় যে গোলকীয় যোগান শৃংখলাৰ বিঘ্নিতকৰণে সকলো ৰাষ্ট্ৰৰ বাবে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ কয় যে ইয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয়ৰ লগতে পাৰস্পৰিক লাভৰ বাবে নিৰ্ণায় পদক্ষেপ গ্ৰহণ আৰু পাৰস্পৰিক আলোচনা জৰিয়তে সমাধান উলিওৱাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে।
1: Disruptions in global supply chains have also resulted in economic hardship for all our countries. In this setting, there is an urgent need for us to collaborate, take decisive actions for mutual benefit, and find solutions through mutual discussions and deliberations to the vexed problems that we are all facing.
0: শ্ৰীডোভালে সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ লগতে আঞ্চলিক উন্নয়নৰ উদ্দেশ্যে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সন্ত্ৰাসবাদ, সংগঠিত দুৰ্নীতি, চাইবাৰ ভাবুকি আৰু সামুদ্ৰিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা পূৰ্বতকৈ বহু বৃদ্ধি পাইছে বুলি তেওঁ লগতে উল্লেখ কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা ভগৱানকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এইকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ শ্ৰীমন্দিৰ প্ৰশাসনে এই ৰথযাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৃহৎ সংখ্যক লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জনসাধাৰণৰ সুৰক্ষাৰ বাবে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ঝাৰখণ্ডতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে আয়োজন কৰা হৈছে। ৰথযাত্ৰাৰ মূল কাৰ্যসূচী ৰাঁচীৰ ধুৰুৱাৰ ঐতিহাসিক জগন্নাথ মন্দিৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি পুৱাৰে পৰাই মন্দিৰ চৌহদত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। মৌচিবাৰী অভিমুখী এই ৰথযাত্ৰা আজি বিয়লি 5:01 শুভাৰম্ভ কৰা হ'ব। জিলা প্ৰশাসনে ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অঞ্চলটোত CCTVৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভালেসংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। ইপিনে হাজাৰীবাগত ইস্কনৰ উদ্যোগত IIT বিশেষজ্ঞৰ সহায়ত বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন 40 ফুট দৈৰ্ঘ্যৰ ৰথত ৰথযাত্ৰা উলিওৱা হ'ব। অসমৰ ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভু ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে।

0: প্ৰসন্ন বৰুৱাই পৰিৱেশন কৰা বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজি এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰ আৰিতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী জগন্নাথ প্ৰভু ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয় যে এই ৰথযাত্ৰাত মহাপ্ৰভু জগন্নাথে চক্ৰৰাজ সুদৰ্শন, জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে ভক্তসকলৰ সাক্ষাৎ কৰিবলৈ আহে বুলি বিশ্বাস প্ৰচলিত আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপ্ৰভু জগন্নাথৰ কৃপাৰে দেশৰ জনসাধাৰণ সুখ আৰু সমৃদ্ধিশালী হ'ব বুলি আশা প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে এই পবিত্ৰ ৰথযাত্ৰাই সকলো বিভেদৰ ঊৰ্ধ জনসাধাৰণৰ ভক্তি, বিশ্বাস, সমতা আৰু সম্প্ৰীতিৰ প্ৰমূল্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰথযাত্ৰা উপলক্ষে জনসাধাৰণক দিয়া শুভেচ্ছা বাৰ্তাত কয় যে এই ৰথযাত্ৰা ভাৰতৰ কালজয়ী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শনস্বৰূপ। ৰথযাত্ৰাৰ সৈতে জড়িত পৰম্পৰাই দেশ বিদেশৰ জনসাধাৰণক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিঃস্বাৰ্থ সেৱা, বিনম্ৰতা আৰু ঐক্যবদ্ধ অংশগ্ৰহণৰ বাবে উৎসাহিত কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ বি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজস কোৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয় যে নতুন দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকাললৈ অনশন কৰি থকা ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা চৰকাৰী চিকিৎসকে নিয়মীয়াভাৱে কৰা উচিত। কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ হৈ ওকালতি কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শুনানিৰ সময়ত কয় যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন অমূল্য আৰু ৱাংচুকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাক লৈ কোনোধৰণৰ আপত্তি থাকিব নোৱাৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাবে 25,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ দুটা এলিভেটেড ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে এই প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ ফলত বাৰাণসীলৈ যাত্ৰাৰ সময় আৰু যান জঁট হ্ৰাস পোৱাৰ লগতে পথ যোগাযোগ ব্যৱস্থা উন্নীত হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ অধীনত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজত ব্যক্তিগত চৰকাৰী অংশীদাৰিত্বৰে 44 কিলোমিটাৰ চহৰীয়া গ্ৰীণ ফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্প নিৰ্মাণত 14,400 কোটি টকাৰো অধিক টকা ব্যয় হ'ব। নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰকল্পৰ অধীনত যে বৰুণা নদীৰ পাৰত 11,000 কোটি টকা ব্যয় সাপেক্ষে 43 কিলোমিটাৰ দৈৰ্ঘৰ ছশৰীয়া আৰু 4-শৰীয়া এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনাই কালি ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এঞ্জো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যাপক সহযোগিতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে আৰু আৰ্জেণ্টিনা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনোৱা হওক শিখা দত্তৰ কণ্ঠত দুটি ভজন।

0: তোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো

0: বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে ভজন শুনি আছে শিখা দত্তৰ কণ্ঠত।

0: শিখাদত্তৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্রুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজচক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজচক্ৰ পুনৰগঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিছে।

0: অনুষ্ঠিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বৈঠকৰ অন্তত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উচ্চপদস্থ বিষয়াসকলৰ সৈতে অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক লৈ উত্তেজনা সৃষ্টি হোৱা বিহালী অভয়াৰণ্যলৈ ৰাওনা হয়। মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ লগতে স্থানীয় বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ পাছৰে পৰা বিহালী বনাঞ্চলত থকা অসমৰ বনকৰ্মী আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ নিৰাপত্তাক লৈ বিভিন্ন মহলত উদ্বেগ সৃষ্টি হোৱাৰ লগতে বনমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা পূজ্য দেৱ দেৱীক 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰাই কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰীতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হয় আৰু কাছাৰবাৰীস্থিত আউনীআটী সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই উৎসৱত অংশ লয়। বজালী জিলাৰ গলিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। তীৱ বেগেৰে অহা এখন ট্ৰাকে বিপৰীতমুখী এখন মটৰচাইকেলত খুন্দি হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ধুবুৰী জিলাৰ টামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিটিআইডিৰ কোকৰাঝাৰ আৰু ধুবুৰীৰ সীমান্তৱৰ্তী উজানাপেলা গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীৰ খহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে বহু পৰিমাণৰ কৃষিভূমিৰ লগতে 3-4 বিঘা চেগুনৰ বাগান নদীৰ বুকুত জাহ গৈছে। শেহতীয়াকৈ নদীৰ পানীয়ে পথৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্যসেৱা।
2: তেন্তে

0: মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে তৰালী শৰ্মাৰ কণ্ঠত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজচক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী শহুৰৰ শহুৰৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথ যাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথ যাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে। ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰ একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ধুবুৰী জিলাৰ তামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বজালী জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰি আৰ্জেণ্টিনা বিশ্বকাপ

ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বিয়লি 5:30 বজাত মুখামুখি হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা।

0: এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ পাঁচ বছৰীয়া সৰ্বাম্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি, সীমা বিবাদৰ গইনালৈ বনধ্বংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল খন্তেক পাছতে আৰম্ভ। ৰাজ্য চৰকাৰে পাঁচ বছৰীয়া সৰ্বাম্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে বিগত দহ বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। এৱছম আছাম অভিযান ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যলৈ ছয় কোটি পৰ্যটকৰ আগমন ঘটিছে। তেওঁ কয় যে পাঁচ বছৰীয়া পৰ্যটন পৰিকল্পনাই গ্ৰাম্য পৰ্যটন সুদৃঢ় কৰিব, স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে কাম কৰিব। প্ৰস্তাৱিত পাঁচ বছৰীয়া পৰিকল্পনাৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী, সাংস্কৃতিক ঐতিহ্য আৰু আধ্যামিক স্থানসমূহৰ প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সীমা বিবাদৰ গহীনালৈ বনধবংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বনকৰ্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা যোৱা কৰিবলৈ বিকল্প পথ নিৰ্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
1: আজি বিহালী বনাঞ্চললৈকে আহি কিছুদিনৰ পৰা আমাৰ ওচৰত কিছু খবৰ আছিলে যে ইয়াত অৰুণাচলৰ কিছু দুৰ্বৃত্তই আহি বনাঞ্চল ধ্বংস কৰিছে বুলি খবৰ আছিলে আৰু এই খবৰখিনিত আমি গোটেই তথ্যখিনিও চাই আছিলো আৰু যোৱা ছমাহ আগৰ আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা ছমাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে। মই নিজে ইয়ালৈ আহি অঞ্চলটো চালো আৰু চাই সঁচাকে দুখ লাগিছে যে ইমান ধুনীয়া বনাঞ্চল দুৰ্বৃত্তই তৎক্ষণাৎ আজি যোৱা ছমাহৰ ভিতৰত যথেষ্টখিনি নষ্ট কৰিছে। এতিয়া এই নষ্ট হোৱা বনাঞ্চলখিনি কেনেকে আৰু পুনৰুদ্ধাৰ কৰিব পাৰো তাৰ কাৰণে আমাৰ ইক'লজিকেল টাস্কফৰ্চকো আমি কৈছো যে আমাৰ বিভাগে ইক'লজিকেল টাস্কফৰ্চৰ দায়িত্ব দিব আৰু আমাৰ বিভাগটো লগ হৈ যাতে ইয়াৰ প্লেণ্টেশ্যনখিনি আৰু কৰিব পাৰে, খুব ধুনীয়াকৈ যাতে গছপুলিখিনি ৰব পাৰে। ইয়াত যিটো সুৰক্ষাৰ কাৰণে প্ৰয়োজন হ'ব অসম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন দুয়োটাই সুন্দৰভাৱে কাম কৰিব।
0: মন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ স্থানীয় বনকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ পূৰ্বে শ্ৰীবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰজোৰা যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা পূজ্য দেৱ দেৱীকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথেৰে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কাছাৰ জিলাত ধৰ্মীয় উৎসাহ উদ্দীপনা, নাম কীৰ্তন আৰু হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ৰথযাত্ৰা উৎসৱৰ আয়োজন কৰা হৈছে। শিলচৰৰ ইস্কন মন্দিৰ

0: মাধৱ আখৰা, শ্যামকুণ্ডৰ আখৰা, গৌৰীয় মঠ, নৃসিংহ মন্দিৰকে ধৰি চহৰখনৰ বিভিন্ন মন্দিৰৰ পৰা সুসজ্জিত ৰথ যাত্ৰা উলিওৱা হয়। ইফালে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ছত্ৰচালৰ ৰামৰায় কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভু ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথ যাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথ যাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদনমোহন আখৰাবাৰীতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভু ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথ যাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৰথ যাত্ৰা কাছাৰবাৰীস্থিত আউনীআটী সত্ৰৰ পৰা পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই উৎসৱত অংশ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰ্গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ পুনৰ্গঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ 3টা ট্ৰফী মুকলি কৰে আৰু পতাকা জোকাৰি ট্ৰফীযাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ফুটবল ৰাজ্যৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ্ড কাপৰ দৰে প্ৰতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। প্ৰতিযোগিতাখনে পৰৱৰ্তী প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি শ্ৰীদৈমাৰীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি অকল প্ৰতিভা চিনাক্তকৰণতে নিজক সীমাবদ্ধ কৰি নাৰাখি গুণগত, উন্নত আন্তঃগাঁথনি আৰু সংহত দায়বদ্ধতাৰে প্ৰতিভা সৃষ্টি কৰিব লাগিব। বিশ্বমানৰ ষ্টেডিয়ামৰ উপৰি স্থানীয় অঞ্চলতো খেলপথাৰ আৰু উন্নত প্ৰতিযোগিতাৰ প্ৰয়োজন আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিশ্বৰ তৃতীয় তথা এছিয়াৰ সবাতোকৈ পুৰণি এই ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ 1 আগষ্টৰ পৰা গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। অৱশ্যে ইয়াৰ পূৰ্বে 25 জুলাইত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত প্ৰতিযোগিতাৰ উদ্বোধনী খেল অনুষ্ঠিত হ'ব। শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ 31 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিৱেশনৰ আয়োজন কৰা হৈছে। এই কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিশাল সমন্বয় শোভাযাত্ৰা উলিওৱা হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কিছু সময় পাছত কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত অনুষ্ঠিত হ'ব। ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰত শৃংখলাত সম্প্ৰতি 1-0 ফলাফলত আগবাঢ়ি আছে। উল্লেখযোগ্য যে ভাৰতে মঙলবাৰে বাৰ্মিংহামৰ এজবষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। লণ্ডনৰ লৰ্ডছত দেওবাৰে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ 5 বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি, সীমা বিবাদৰ গইনালৈ বন ধবংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন, আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল খন্তেক পাছতে আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM-ৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে NewsOn AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল আহমেদ, ফটিক চন্দ্ৰ বৰ্মন আৰু আয়ুষ্মান জেচি,

অনল জলতাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতে অৰ্থাৎ 5:45 শিক্ষকৰ অনুষ্ঠানত ডক্টৰ হিমাংশু কলিতাৰ কথিকা শিক্ষাৰ্থীক অৰ্থনৈতিক জ্ঞানৰ সৈতে জড়িত কৰাত শিক্ষকৰ ভূমিকা। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ মানসী পৰি আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7 নিয়োগ বাতৰি, নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অভয়াৰণ্য, বানপানী আৰু বন্যপ্ৰাণী, এই বিষয়ক এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ মহন্তই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 7:45 মিনিটত বিনীতা দাসৰ কণ্ঠৰ আধুনিক গীত, 8:30 বজাত কেইটামান অসমীয়া শ্ৰব্য সঁফুৰাৰ গীত, 9:00 বজাত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, নিশা 9:30 বজাত এখনি সংগীতালেখ্য বৰষা তোমাৰ নাম ৰচনা কীৰ্তিকমল ভূঞাৰ, আৰু নিশা 10:00 বজাত গজলৰ অনুষ্ঠান।

এতিয়া শুনক আমাৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ পুৱা 9:15 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। 8:30 গীতিমালিকাৰ শিল্পী দেবেন শৰ্মা, পাৰ্বিন চুলতানা, কুইন দাস, বিমল কুমাৰ দেৱমেধি, বিউটি শৰ্মা বৰুৱা আৰু উৎপল ৰাজখোৱা। 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকী। কাইলৈ শুনিবলৈ পাব অনুষ্ঠানটিৰ প্ৰথম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে চিদানন্দ দেৱগোস্বামীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ 8:02 উপন্যাস পাঠৰ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৰীৰ ধাৰাবাহিক পাঠৰ নৱম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: কাইলৈ পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগ মালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত এখনি আলেখ্য হাতে হাত ধৰি যুগুতাইছে প্ৰাঞ্জিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব কাইলৈ দিনৰ 12:15। 12:30 আইদৰ বুলনী অনুষ্ঠানৰ লগ পাওঁ আহক শিতানৰ অতিথি মহিলা উদ্যোগী তথা কণ্ঠশিল্পী মৈত্ৰী অধ্যাপক, সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী
1: শিক্ষকৰ অনুষ্ঠান।

সমশ্রোতাকে নমস্কার জানাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, শিক্ষার্থীক অর্থনৈতিক পরিকল্পনার জ্ঞানৰ সৈতে পৰিচিত কৰাত শিক্ষকৰ ভূমিকা। কথিকাটি যুগুতাই দিছে দিশপুৰ মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকারী অধ্যাপক ডক্টৰ হিমাংশু কলিতাই। শ্রেণীকোঠাত শিক্ষাদান কৰোতে ছাত্র ছাত্রীর বাবে এগৰাকী শিক্ষক দাপোনৰ দৰে। তেওঁৰ প্ৰকাশভংগী, শাৰীৰিক চালচলন আদিয়ে ছাত্র ছাত্রীক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰে। যিকোনো বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ দৰে অর্থনীতিৰ শিক্ষক শিক্ষয়িত্ৰীয়েও তেওঁৰ শিক্ষণ দক্ষতাৰ জৰিয়তে বিষয়টো আকৰ্ষণীয় কৰি তুলিব পাৰে। আমাৰ এটা ধাৰণা আছে যে অর্থনীতি বিষয়টো টান। আমাৰ ছাত্র ছাত্রীয়ে যদি এই মানসিকতাৰে বিষয়টো পঢ়ে আৰু অর্থনীতিৰ শিক্ষকজনে তেওঁৰ গভীৰ জ্ঞান আৰু বাকপটুতাৰ জৰিয়তে সহজ সৰল ভাষাত বিষয়টো বুজাই দিব নোৱাৰে, তেনেহলে পাঠদান ফলপ্ৰসূ নহয়। অর্থনীতিৰ শিক্ষকজন ব্যৱহাৰিক আৰু সাধাৰণ জ্ঞানৰ অধিকাৰী হ'ব লাগিব। বৰ্তমান ডিজিটেল যুগত আমাৰ ছাত্র ছাত্রীসকল যিদৰে আগবাঢ়ি গৈছে, তেনে সময়তে যদি এজন শিক্ষকে শিক্ষা প্ৰক্ৰিয়া উন্নত কৰিব নোৱাৰে, তেনেহলে ছাত্র ছাত্রীৰ মনোযোগ আকৰ্ষণ কৰাটো সম্ভৱ নহবও পাৰে। ভাৰতীয় অর্থনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় অর্থনৈতিক পৰিকল্পনাৰ ধাৰণা। ছাত্র ছাত্রীক দিবলৈ যাওঁতে শিক্ষকজনে গোটেই পৰিকল্পনাৰ বিষয়ে বিতংকৈ জনা দরকার। আমি পাঠটোত থকা ধৰণে যদি লক্ষ্য উদ্দেশ্যই শিকাই থাকো, তেতিয়াহলে ই আকৰ্ষণীয় নহবও পাৰে। প্ৰথমতে আমি ভাৰতীয় পৰিকল্পনাৰ আৰম্ভণি বা ইতিহাস বুজাব লাগিব। তাৰ পিছতহে প্ৰথম, দ্বিতীয়, তৃতীয়কে আদি কৰি দ্বাদশ পৰিকল্পনালৈ মূল কি বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছিল সেয়া ক'ব লাগিব। অর্থনৈতিক পরিকল্পনার ধারণার বিষয়ে শিক্ষাদান কিদরে আরম্ভ করব পারো সেয়া বিতঙ্ক আলোচনা করু। এগারী শিক্ষক হিসাবে পথমে আমি বুজাব লাগিব পরিকল্পনা আর অর্থনৈতিক পরিকল্পনার পার্থক্যর বিষয়ে। পরিকল্পনা মানে কি? ছাত্র ছাত্রী সকলে পরীক্ষার পূর্বে পড়া শুনার এক পরিকল্পনা করে লয়। কোনকিটা বিষয় কেতিয়া পড়ব, কিদরে পড়িব, কেনেদরে পড়িলে পরীক্ষালে সকল পাঠ সামরি লব পাৰিব আদিয়েই হল পরিকল্পনা। কিন্তু এই পরিকল্পনা শব্দটির আগত যদি অর্থনৈতিক শব্দটো লগাই দিও, তেনেহলে অর্থটো কিছু পৃথক হব। আমি যেনেদরে দৈনন্দিন জীবন

জীৱনত বিভিন্ন পৰিকল্পনা কৰোঁ, তেনেদৰে ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশ পৰিচালনা কৰিবলৈও পৰিকল্পনাৰ প্ৰয়োজন। তাৰ বাবে সুপৰিকল্পিত নীতি নিৰ্দেশনা নিশ্চয় লাগিব। গতিকে পৰিকল্পনা হ'ল যিকোনো এটা উদ্দেশ্যত উপনীত হ'বলৈ আগতীয়াকৈ কৰা চিন্তা চৰ্চা। অৰ্থাৎ অৰ্থনৈতিক পৰিকল্পনাত কিছুমান লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰা হয়। গতিকে এখন দেশৰ চৰকাৰে সেই অনুসৰি কিছুমান দীৰ্ঘকালীন আৰু কিছুমান হ্ৰস্বকালীন লক্ষ্য নিৰ্ধাৰণ কৰি লয়। এই নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ কি কি উপায় অৱলম্বন কৰা হ'ব সেয়াও পৰিকল্পনাত অন্তৰ্ভুক্ত হয়। লক্ষ্য, উদ্দেশ্য আৰু কৌশল অৰ্থাৎ এইম, অবজেক্টিভ এণ্ড ষ্ট্ৰেটেজি পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ অংশ। এই কথা বুজাবলৈ শিক্ষকসকলে কিছু উদাহৰণ দাঙি ধৰিব পাৰে। এজন ছাত্ৰ বা ছাত্ৰীয়ে ভৱিষ্যতে কি হ'ব বিচাৰে? যদি তেওঁ চিকিৎসক, অভিযন্তা অথবা প্ৰশাসনিক বিষয়া হ'ব বিচাৰে, সেয়া হ'ব তেওঁৰ দীৰ্ঘকালীন লক্ষ্য। এই লক্ষ্যত উপনীত হ'বলৈ তেওঁ স্কুলীয়া অৱস্থাৰে পৰাই প্ৰস্তুতি চলাব লাগিব। তাৰ বাবে তেওঁ কিছুমান কৌশল অৱলম্বন কৰিব লাগিব। কি কি কিতাপ পঢ়িব লাগিব, বিশেষ কোচিং কৰিব লাগিব নেকি, কিমান সময় পঢ়িব লাগিব, কেনেদৰে নিজক সাধাৰণ জ্ঞানৰ ভঁৰাল হিচাপে উজ্বলাব পাৰিব, এই সকলোবোৰ ষ্ট্ৰেটেজি বা কৌশল। সঠিক কৌশল অৱলম্বন কৰিলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰি। সেইবাবে আমি ক'ব পাৰোঁ এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ আমি সঠিক পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। গতিকে যেতিয়া এজন শিক্ষকে অৰ্থনৈতিক পৰিকল্পনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক বুজাব, প্ৰথমতে তেওঁ নিজেই এই বিষয়ত জ্ঞানৰ ভঁৰাল হ'ব লাগিব। কিতাপৰ ওপৰত চকু নিদিয়াকৈ নিজৰ জ্ঞানেৰে যেতিয়া ছাত্ৰ ছাত্ৰীক কাহিনী আকাৰে বুজাবলৈ চেষ্টা কৰিব, তেতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে পাঠটো আকৰ্ষণীয় হৈ পৰিব আৰু সহজে মনত ৰাখিব পাৰিব। সাধাৰণতে দেখা যায় বহুতো শিক্ষকে অৰ্থনৈতিক পৰিকল্পনাৰ এই পাঠটো খুব খৰধৰকৈ কেইটামান লক্ষ্য আৰু উদ্দেশ্যৰ কথা চমুকৈ আলোচনা কৰি শেষ কৰি থয়। ফলত ছাত্ৰ ছাত্ৰীসকলে কেৱল মুখস্থৰ জৰিয়তে পৰীক্ষাৰ বাবে সাজু হয়। কিন্তু আন কিছুমান শিক্ষক আছে যিয়ে পাঠটো ইমান ধুনীয়াকৈ আৰু নিয়াৰিকৈ ছাত্ৰ ছাত্ৰীক বুজাই দিয়ে, যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে উপকৃত হয় আৰু পাঠটো সহজে মনত ৰাখিব পাৰে। শিক্ষণ হৈছে এজন শিক্ষকৰ গুৰুত্বপূৰ্ণ দক্ষতা। শিক্ষাৰ্থীক শ্ৰেণীকোঠাত মানসিকভাৱে প্ৰস্তুত কৰি শিক্ষণ প্ৰক্ৰিয়াক আকৰ্ষণীয় কৰি তুলিব পাৰি। তাৰ বাবে তেওঁৰ বিষয়বস্তুৰ বিতং জ্ঞান থাকিব লাগিব। যেতিয়াই শিক্ষকৰ পাঠটোৰ বিতং জ্ঞান থাকিব, তেতিয়াই তেওঁ যিকোনো ধৰণে ছাত্ৰ ছাত্ৰীক শিকাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰিব। এতিয়া আমি এগৰাকী শিক্ষকে অৰ্থনৈতিক পৰিকল্পনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক কিদৰে বুজাব সেই বিষয়ে কিছু কথা আলোচনা কৰোঁ। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা হৈছে 5 বছৰৰ বাবে কেন্দ্ৰীভূত আৰু একত্ৰিত ৰাষ্ট্ৰীয় অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত আৰু ৰূপায়ণ কৰাৰ এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত চৰকাৰ, ব্যক্তিগত খণ্ড, নাগৰিক পক্ষ আৰু সাধাৰণ জনতা জড়িত হৈ থাকে। প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল ভাৰত স্বাধীন হোৱাৰ প্ৰায় 4 বছৰৰ পাছত, অৰ্থাৎ 1951 চনত। তেতিয়াৰ পৰা ভাৰতে 12টাকৈ 5 বছৰীয়া পৰিকল্পনা আৰু 3টা 1 বছৰীয়া পৰিকল্পনা ৰূপায়ণ কৰিছে। ইয়াৰ পিছত শিক্ষকগৰাকীয়ে আমাৰ ভাৰতবৰ্ষৰ পৰিকল্পনাৰ ইতিহাস দাঙি ধৰিব লাগিব। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ বিষয়ে চিন্তা চৰ্চা 1934 চনতে আৰম্ভ হৈছিল। বিখ্যাত অৰ্থনীতিবিদ অভিযন্তা ছাৰ এম বিশ্বেশ্বৰায়াই তেওঁৰ প্লেন ইকনমি অৱ ইণ্ডিয়া নামৰ গ্ৰন্থত 10 বছৰৰ বাবে ভাৰতবৰ্ষৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। তেখেতে ব্ৰিটিছ চৰকাৰৰ অধীনত এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছতেই 1938 চনত পণ্ডিত জৱাহৰলাল নেহৰুৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটি, নেশ্যনেল প্লেনিং কমিটি গঠন কৰা হৈছিল।
ইয়াৰ নেতৃত্ব গ্ৰহণ

কৰিছিল সেই সময়ৰ কংগ্ৰেছ সভাপতি সুভাষ চন্দ্ৰ বসুৱে। এই কমিটি গঠনৰ মূল উদ্দেশ্য আছিল নতুন নতুন উদ্যোগ স্থাপনৰ উপায় উদ্ভাৱন কৰা আৰু ইতিমধ্যে স্থাপন হোৱা উদ্যোগবোৰৰ বিকাশ সাধন কৰা। তেনেদৰে পৰৱৰ্তী সময়ত বিভিন্ন ব্যক্তিয়ে ভাৰতবৰ্ষৰ ভৱিষ্যৎ উন্নয়নৰ বাবেও পৰিকল্পনা যুগুত কৰিছিল, যিবোৰ কাগজে পত্ৰইহে লিপিবদ্ধ আছিল। কিন্তু ব্ৰিটিছ চৰকাৰে কোনো পৰিকল্পনাই কাৰ্যকৰী কৰা নাছিল। 1951 চনত ভাৰত চৰকাৰে পুনৰ 5 বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰে আৰু এই পৰিকল্পনা 2017 চনলৈ চলি থাকে। ভাৰতৰ এই 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত, ৰূপায়ণ আৰু নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ ভাৰতীয় পৰিকল্পনা আয়োগ, ইণ্ডিয়ান প্লেনিং কমিশ্যন গঠন কৰা হৈছিল। কিন্তু 2015 চনত ভাৰত চৰকাৰে নীতি আয়োগ গঠনৰ জৰিয়তে পৰিকল্পনা আয়োগ ভংগ কৰি নীতি আয়োগৰ জৰিয়তে কাম কাজ আৰম্ভ কৰে আৰু 5 বছৰীয়া পৰিকল্পনাৰ ইমানতে অন্ত পৰে। ভাৰত চৰকাৰে গ্ৰহণ কৰা এই পৰিকল্পনাসমূহৰ মুখ্য উদ্দেশ্য আছিল অৰ্থনৈতিক উন্নয়ন, দৰিদ্ৰতা দূৰীকৰণ, আধুনিকীকৰণ, নিয়োগ সৃষ্টি, আয় আৰু সম্পদৰ সমবিতৰণ আৰু বুনিয়াদী সা সুবিধাৰ সৃষ্টি কৰা। আমাৰ পৰিকল্পনাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যই হ'ল অৰ্থনৈতিক উন্নয়ন। মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বৃদ্ধিৰ জৰিয়তে এখন দেশৰ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বৃদ্ধি কৰাটো আমাৰ পৰিকল্পনাৰ মূল উদ্দেশ্য। এখন দেশৰ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হলে দেশখনৰ অৰ্থনৈতিক উন্নয়ন হোৱা বুলি কোৱা হয়। দ্বিতীয় গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল নিবনুৱা সমস্যা সমাধান কৰা, কাৰণ সেই সময়ত সাধাৰণ জনতাই কোনো সংস্থাপন লাভ কৰা নাছিল। উদ্যোগ বাণিজ্য তথা সেৱাখণ্ডৰ অৱস্থা শোচনীয় আছিল আৰু ভাৰতৰ প্ৰায় 90% মানুহে কৃষিকাৰ্যৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিছিল। অৰ্থনৈতিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্যই হ'ল দেশৰ সম্পদসমূহৰ যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰা। সেয়েহে পৰিকল্পনাৰ জৰিয়তে দেশত নিয়োগ সৃষ্টি আছিল আমাৰ পৰিকল্পনাৰ মুখ্য উদ্দেশ্য। তৃতীয়তে, আয় আৰু সম্পদৰ সমবিতৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কিছুমান লোক অতি ধনী আৰু কিছুমান লোক অতি দুখীয়া হলে বৈষম্যৰ সৃষ্টি হয়। এই ধনী দুখীয়াৰ প্ৰভেদ নোহোৱা কৰিব লাগিব। আমাৰ দেশৰ সম্পদসমূহ এক মুষ্টিমেয় লোকৰ হাতৰ পৰা উদ্ধাৰ কৰি দেশৰ সৰ্বাংগীন উন্নয়নত সহায় হোৱাকৈ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। সম্পদৰ একচেটীয়া ব্যৱহাৰ বন্ধ কৰিব লাগিব। গতিকে এই বৈষম্য দূৰ কৰিবলৈ 5 বছৰীয়া পৰিকল্পনাত কৌশল প্ৰস্তুত কৰা হৈছিল। চতুৰ্থতে, দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। দৰিদ্ৰতা হ'ল এনে এক সমস্যা যিয়ে সামাজিক অস্থিৰতাৰো সৃষ্টি কৰে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱেই হ'ল দৰিদ্ৰতা। আঞ্চলিক বৈষম্য দূৰীকৰণ আমাৰ পৰিকল্পনাৰ আন এটা প্ৰধান লক্ষ্য। আমাৰ বিভিন্ন ৰাজ্যৰ মাজত অৰ্থনৈতিক পাৰ্থক্য পৰিলক্ষিত হয়। গাঁও আৰু চহৰৰ মাজতো তেনে পাৰ্থক্য আছে। গতিকে পৰিকল্পনাৰ জৰিয়তে এই বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। প্ৰাকৃতিক সম্পদৰ সমবিতৰণৰ যোগেদি এই বৈষম্য আঁতৰোৱাৰ চেষ্টা প্ৰথম পৰিকল্পনাৰ পৰাই গ্ৰহণ কৰা হয়। সমবিতৰণ, সম উন্নয়নৰ যোগেদিহে এখন দেশে প্ৰগতি লাভ কৰে। আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল আধুনিকীকৰণ। কৃষি, উদ্যোগ, বাণিজ্যৰ আধুনিকীকৰণৰ লগে লগে মানুহৰ বৌদ্ধিক চিন্তাধাৰাৰ পৰিৱৰ্তনৰ যোগেদি দেশৰ উন্নয়নত গুৰুত্ব দিব পৰাকৈ মানসিক চিন্তাধাৰাৰ পৰিৱৰ্তন হ'ব লাগিব। উদ্যোগখণ্ডৰ আধুনিকীকৰণ হ'ব লাগিব। কৃষিখণ্ডৰ আধুনিকীকৰণৰ বাবে আধুনিক সা সঁজুলি ব্যৱহাৰৰ লগতে উন্নত বীজৰ ব্যৱহাৰ হ'ব লাগিব। শিক্ষা আৰু সজাগতাৰ জৰিয়তে মানুহৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটোৱাহে আধুনিকীকৰণৰ মুখ্য উদ্দেশ্য। এই লক্ষ্যসমূহ আমি ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণে দিব পাৰোঁ। উন্নয়নৰ বুনিয়াদ গঠন, মানৱ সম্পদৰ উন্নয়ন, জনসংখ্যা নিয়ন্ত্ৰণ আদি বিভিন্ন ধৰণে পৰিকল্পনাৰ লক্ষ্য আৰু উদ্দেশ্য বিশ্লেষণ কৰিব পৰা যায়। আৰ্থিক পৰিকল্পনাৰ এই গোটেই

0: কথাখিনি সৰু সৰু উদাহৰণৰ যোগেদি সাধুকথাৰ দৰে উপস্থাপন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল বেছি উপকৃত হ'ব। পৰিকল্পনাৰ সৈতে ৰাষ্ট্ৰীয় আয়, জনমূৰি আয়, মুঠ ঘৰুৱা উৎপাদন, কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, মানৱ সম্পদ উন্নয়ন আদি শব্দবোৰ বৰ বেছিকৈ ব্যৱহাৰ হয়। গতিকে শিক্ষকসকলে এই শব্দবোৰৰ অৰ্থ মাজে মাজে বুজাই দিব লাগিব। তেতিয়া ছাত্ৰ ছাত্ৰীয়ে সহজে বুজি পোৱাৰ লগতে পাঠটোৰ প্ৰতি আগ্ৰহ বাঢ়িব। তেওঁলোকক ঘৰত গোটেই পাঠটো পঢ়ি ল'বলৈ পৰামৰ্শ দিব আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান দিব পাৰে যাতে তেওঁলোকে ঘৰুৱা কাৰ্য হিচাপে পঢ়াৰ লগতে উত্তৰবোৰো উলিয়াই ল'ব পাৰিব। শিক্ষাৰ্থীক অৰ্থনৈতিক পৰিকল্পনাৰ জ্ঞানৰ সৈতে পৰিচিত কৰাত শিক্ষকৰ ভূমিকা। কথিকাটি শুনিলে, কথিকাটি যুগুতাই দিলে দিছপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ হিমাংশু কলিতাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ শিক্ষকৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়াৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ, সীমা বিবাদৰ গইনা লৈ বন ধ্বংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ, পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আৰম্ভ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্য জিলাখনৰ মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ অনুষ্ঠানত মিলিত হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে। জনগোষ্ঠীটোৰ লোকসকলৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্তব্য কৰে। এই অনুষ্ঠানৰ অন্তত ৰাজ্যপালগৰাকীয়ে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত তেওঁ কেইবাখনো সভাত অংশগ্ৰহণ কৰে।
3: प्रधानमंत्री श्री नरेंद्र मोदी जी की यहाँ पर यात्रा हुई और अविस्मरणीय पलकों की हमारे श्रमिक बहनों ने चर्चा भी की। उनका आना, उनसे मिलना, उनकी बातें, उनकी सीख मुझे बहुत अच्छी लगी। आज भी लोग इसे याद करते हैं। मेरा असम चाय उद्योग के लिए जाना जाता है। दुनिया भर में इसके कारण इसकी प्रतिष्ठा भी बढ़ती है। खुशी हुई और मेरे इस उद्योग समूह में आकर के जैसा देखा था और जिसका इसका नाम है मनोहारी, तो मन को हरने वाली ये मनोहारी टी स्टेट मिली। मेरी शुभकामनाएं सभी श्रमिक बहनों भाइयों को। मेरी राज्य सरकार भी चाय उद्योग से जुटे, चाहे उनके उद्यमी हों और चाहे इसके श्रमिक बहन भाई हों, इस परिवार से जुटे बच्चे हों, सभी का जीवन बेहतर हो, सभी को शिक्षा मिले, सबको चिकित्सा मिले, सभी को आगे बढ़ने का अवसर मिले और इनके माध्यम से एक आत्मनिर्भर असम से एक आत्मनिर्भर भारत का निर्माण हो।
2: বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সীমা বিবাদৰ গইনা লৈ বন ধ্বংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বনকৰ্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা যোৱা কৰিবলৈ বিকল্প পথ নিৰ্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ স্থানীয় বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে শ্ৰীবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ,

শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী শহুদৰ শহুদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ জোৰা যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা পূজ্য দেৱ দেৱীকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথেৰে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কাছাৰ জিলাত ধৰ্মীয় উৎসাহ উদ্দীপনা, নাম কীৰ্তন আৰু হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ৰথ যাত্ৰা উৎসৱ আয়োজন কৰা হৈছে। শিলচৰৰ ইস্কন মন্দিৰ, ৰাধা মাধৱ আখৰা, শ্যামকুণ্ডৰ আখৰা, গৌৰীয় মঠ, নৃসিংহ মন্দিৰকে ধৰি চহৰখনৰ বিভিন্ন মন্দিৰৰ পৰা সুসজ্জিত ৰথযাত্ৰা উলিওৱা হয়। ইফালে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালাৰ ৰামৰায়কুটি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাসীপাৰাৰ মদনমোহন আখৰাবাৰীতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৰথযাত্ৰা কাছাৰবাৰীস্থিত আউনীআটী সত্ৰৰ পৰা পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই উৎসৱত অংশ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে 5 বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে বিগত 10 বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। অসম আসাম অভিযান ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যলৈ 6 কোটি পৰ্যটকৰ আগমন ঘটিছে। তেওঁ কয় যে 5 বছৰীয়া পৰ্যটন পৰিকল্পনাই গ্ৰাম্য পৰ্যটন সুদৃঢ় কৰিব, স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে কাম কৰিব। প্ৰস্তাৱিত 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী, সাংস্কৃতিক ঐতিহ্য আৰু আধ্যামিক স্থানসমূহৰ প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব। শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ অসমৰ 31 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিৱেশনৰ আয়োজন কৰা হৈছে। এই কেন্দ্ৰীয় অধিৱেশনৰ আজি 2য় দিনৰ কাৰ্যসূচীত বিশাল সমন্বয় শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছত অধিৱেশনত মুকলি সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত সংগঠনটোৰ তৰফৰ পৰা আহোম প্ৰাণ আৰু আহোম ৰত্ন বঁটা প্ৰদান কৰাৰ লগতে সংগঠনটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত হৈ থকা নেতাকৰ্মীসকলক শ্ৰদ্ধা জ্ঞাপন কৰা হয়। কালি অনুষ্ঠানত প্ৰতিনিধি সভাত মুঠ 31 জনীয়া সদস্যৰে নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰটো সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই সাক্ষী পামী বৰঠাকুৰক প্ৰতিজেৰা কৰে। অৱশ্যে সময়ৰ অভাৱত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু পৰেশ বৈশ্যৰ অধিবক্তাই পামী বৰঠাকুৰ আজি জেৰা কৰিব নোৱাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে সাক্ষী শ্ৰীমতী বৰঠাকুৰক কাইলৈ পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিয়ে। ইপিনে অভিযুক্ত পৰেশ বৈশ্যই জামিন বিচাৰি দাখিল কৰা আবেদন আজি ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত হয় যদিও বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে পূৰ্বৰ গোচৰসমূহৰ শুনানি লৈ থকাৰ পৰিপ্ৰেক্ষিতত খাউণ্ডৰ বিচাৰপীঠে বৈশ্যৰ জামিন আবেদনখন সঠিক বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহচক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহচক্ৰ পুনৰগঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পথ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ

0: সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কিছু সময় পাছত কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত অনুষ্ঠিত হ'ব। ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে বাতৰি যোগাৰ পৰলৈকে চাৰি অভাৰত এটা উইকেট নেহেৰুৱাকৈ 22 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ভাৰত শৃংখলাত সম্প্ৰতি 1-0 ফলাফলত আগবাঢ়ি আছে। উল্লেখযোগ্য যে ভাৰতে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। লণ্ডনৰ লৰ্ডছত দেওবাৰে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। সীমা বিবাদৰ গইনা লৈ বনধবংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ। পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছো শালি ধানৰ খেতিৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় খানাপাৰা গুৱাহাটীৰ বিজ্ঞানী ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু অসম কৃষি বিভাগৰ খাদ্য সংসাধন বিভাগৰ উপসঞ্চালক মধুমিতা দেৱীক আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ বাইদেউ।
3: নমস্কাৰ।
2: শালি ধানটো অসমৰ এক গুৰুত্বপূৰ্ণ ধানৰ খেতি। এইখিনি সময়তে মানে বৰষুণৰ বতৰতে শালি ধানৰ খেতি কৰা হয়। আৰু যিকোনো এটা খেতিৰ বাবে প্ৰথমেই আমাৰ প্ৰয়োজন হয় বীজ। মই বেজবৰুৱা বাইদেউ সুধিব বিচাৰিছো যে শালি ধানৰ বীজৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কেনেধৰণে কৰা হয়?
3: ঠিক আছে, ধন্যবাদ। আমি যিহেতু এতিয়া আমাৰ একদম শালি ধানৰ সময় আৰু শালি ধানৰ জুন জুলাই মাহতে শালি ধানৰ বীজ সিঁচাৰ মূল সময় হয়, গতিকে এই ধানৰ বীজ আমাৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কৰাটো বিশেষভাৱে
2: প্ৰয়োজন।
3: এই ধানৰ বীজ আমি পৰিষ্কাৰকৰণৰ কাৰণে বীজবোৰ নিমখৰ দ্ৰব্যত 200 গ্ৰাম প্ৰতি লিটাৰ পানীত দি পেলাই পৰিষ্কাৰ কৰা হয়। পাত্ৰ এটাত পানী আৰু নিমখৰ দ্ৰৱৰ সঠিক ঘনত্ব তৈয়াৰ কৰিবলৈ দ্ৰৱণটোত আলু বা কণী এটা ডুবাই দিব লাগে। আলু বা কণীটো ওপঙি থাকিলে নিমখ দি থাকিব লাগে আৰু তেতিয়া আমি কি গম পাম, বীজবোৰ দ্ৰৱ বা মিশ্ৰণটোত ঢালি দিব লাগে। তাৰপিছতে
2: মানে ওপঙি
3: থাকিব, আমি তাতে বীজবোৰ সেই মিশ্ৰণটোত আমি দি দিলো। দি দিলে কি হ'ব, পাত্ৰটোত ওপঙি থকা যিবিলাক পটল আছে বেয়া বীজবোৰ লগে লগে ওপঙি আহিব আৰু এইবিলাক আমি আঁতৰাই দিব লাগে। ভালবিলাক কি হয়, সি তলত পৰি যাব। গতিকে সেইখিনি আমি সেনেকে বীজটো আমি সংশোধন কৰি ল'ব লাগে। তাৰপিছত আকৌ ধানৰ বীজ শোধনো কৰিব লাগে, কাৰণ বিভিন্ন পোক পৰুৱা থাকিব পাৰে চিটত। গতিকে সেই বীজবিলাক শোধন কৰিবলৈ আমি ভেঁকুৰ নাশকীয় দ্ৰৱৰে বীজ শোধনৰ বাবে 12 বা 24 ঘণ্টা পানীত তিয়াই থ'ব লাগে। আৰু ভেঁকুৰ নাশক দ্ৰৱবিলাক বহুত কিটা আছে, যেনে কাৰ্বেণ্ডাজিম, আমি বিশেষকে কাৰ্বেণ্ডাজিম ইউজ কৰা হয়। এইটো আমি প্ৰতি কিলোগ্ৰাম বীজৰ বাবে 2.5 গ্ৰাম ব্যৱহাৰ কৰিলে হ'ব। আৰু শোধন কৰা বীজবোৰ 42 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ বাবে গাপ দি ৰাখিব লাগে। প্ৰতি কিলোগ্ৰাম বীজত 10 গ্ৰাম জৈৱ নিয়ন্ত্ৰক ট্ৰাইকোডাৰ্মা দিও আমি শোধন কৰিব পাৰোঁ। যদি আমি কাৰ্বেণ্ডাজিন নিদিওঁ, ট্ৰাইকোডাৰ্মা দিও কৰিব পাৰোঁ, তেতিয়া আমি বীজবোৰ 12 ঘণ্টাৰ বাবে পানীত তিয়াই ৰাখিব লাগে। আৰু পানীখিনি আঁতৰি দিয়াৰ পিছত ট্ৰাইকোডাৰ্মাৰ সৈতে মিহলি কৰিব লাগে আৰু ৰোপণ কৰাৰ আগতে 6 পৰা 12 ঘণ্টাৰ বাবে তিতি থকা মৰাপাটৰ বস্তাৰে ঢাকি ৰাখিব লাগে। তেতিয়া আমি দেখা পাম যে তাৰ লাহে লাহে বীজবিলাকৰ
2: মানে
3: গজালি ওলাব আৰম্ভ কৰিছে। গতিকে এনেকেই বীজখিনি শোধন কৰি ল'ব পৰা যায়।
2: এতিয়া মই মধুমিতা দেৱী বাইদেউক সুধিছো যে সু বীজ ব্যৱহাৰৰ সজাগতা আপোনালোকে কেনেধৰণে কৰাব?
4: আচলতে বীজখিনিৰ ওপৰতে আমাৰ উৎপাদনটো ডিপেণ্ড কৰে। যদি আপুনি আগৰ কৈয়ে গৈছে তেখেতে বীজখিনি যেনেকে শোধন কৰি লোৱা হয় সেইখিনি এটা সজাগত অভিযান লাগে। কাৰণ বীজখিনি ক'ৰ পৰা আহিছে কি কথা ভালকে জনাৰ আগতে সেই বীজখিনি কিছুমান গুণগত বৈশিষ্ট্য থাকে। সু বীজে জাতটোৰ বৈশিষ্ট্য এটা বহন কৰে। ধৰক আপুনি স্বৰ্ণচাহ বোৱানৰ কথা ক'লো, ধানখিনিৰ এটা বৈশিষ্ট্য আছে, গতিকে সেইখিনি সজাগতা আনিব লাগিব আৰু বীজবোৰৰ মাজত অন্য জাতৰ বীজ বা অবাঞ্চিত সামগ্ৰী থকা

0: নথকাটো সেইখিনিৰ কাৰণেও সজাগতা আনিব লাগিব আৰু এইখিনি সজাগতা থাকিলে তেওঁলোকে যদি ভাল বীজ ব্যৱহাৰ কৰে তেতিয়া বীজৰ অংকুৰণটো তাৰ ওপৰত আপোনাৰ আৰু এই সুবীজ ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাৱে লাভজনক হয় অংকুৰণ ক্ষমতাটো বেছি হয় আৰু অংকুৰণৰ পিছত আপোনাৰ যেতিয়া আমি ধান গুচা ৰুওঁ তাৰপিছত কিছুমান মৰি যায় কিন্তু এই যদি আপোনাৰ গুণগত বীজ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ তাৰ সেই মৰা ধানৰ পৰিমাণটো কমি যায় গতিকে আমাৰ আকৌ পথাৰত গৈ পেলাই নতুনকৈ আকৌ গুজ খুচিব নালাগে তাৰমানে দিব নালাগে অৰ্থাৎ পুনৰ ৰোপণৰ প্ৰয়োজন কম হয় সমানকৈ শস্যৰ বিকাশ হয় বীজটো যিহেতু আমি কৈছো গুণগত বৈশিষ্ট্য থকা গুণগত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিলে আপোনাৰ শস্যৰ দ্বাৰা বিকাশটো সমান হয় বৃদ্ধি ভাল হয় আৰু তাৰোপৰি অনিষ্টকাৰী কীট পতংগ ৰোগ আৰু অন্যান্য ব্যাধিৰ দ্বাৰা কম পৰিমাণে আক্ৰান্ত হয় আৰু তাৰোপৰি পথাৰত শস্য একে সময়তে পকে পথাৰৰ শস্যখিনি একে সময়তে পকিলে আপোনাৰ
1: চপাওঁতে
0: সুবিধা হয় সেইকাৰণে সকলোখিনি চালি জাৰি চাই আপোনাৰ সজাগতা আনিব লাগিব তেওঁলোকে যাতে সু বীজ ব্যৱহাৰ কৰে
1: হয় এতিয়া আহিছো ধানৰ কঠীয়াতলী প্ৰস্তুতকৰণৰ কথালৈ নিশ্চয় সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা লগতে শস্য ৰক্ষা আৰু মূল পথাৰৰ প্ৰস্তুতি কেনেধৰণে কৰা হয় মই ডক্টৰ বেজবৰুৱা বাইদেউ সুধিছো
2: ধন্যবাদ আমি যিহেতু জুন জুলাই মাহৰ শালি ধানৰ খেতিৰ বীজ সিঁচাৰ সময় গতিকে মই তাৰ আগতে এটা কথা ক'ব খুজিছোঁ যে আমি ধৰক দ চানেকীয়া অঞ্চলত যিবিলাক শালি ধানৰ খেতি কৰোঁ তাৰ কাৰণে আমি জেনেৰেলি ৰঞ্জিত বাহাদুৰ পিয়লি মণিৰাম পংকজ কুশল আদি অধিক উৎপাদনক্ষম জাত কিছুমান আছে সেই জাতবিলাক আমি নিৰ্বাচন কৰিব লাগে আৰু তাৰ বাবে আকৌ এইবিলাক আমাৰ হ'ল দীৰ্ঘদিনীয়া জাত আকৌ মধ্যমীয়া ওখ মাটিৰ ক্ষেত্ৰত য'ত মানে শালি ধান খেতিৰ পিছত সৰিয়হ খেতি কৰিব পৰা যায় তেনে মাটিৰ বাবে সত্য বসুন্ধৰা মছৰি আদি মধ্যমীয়া কৃষি কালৰ জাত আছে সেই জাতবিলাক আমি জেনেৰেলি ল'ব লাগে এতিয়া ইয়াত আহিলে আমাৰ কঠীয়াতলী প্ৰস্তুতকৰণ আমি কেনেকৈ কৰিব লাগে গতিকে একোখন কঠীয়াতলী আমাৰ জেনেৰেলি 10 মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহল কৰি ল'ব লাগে আৰু দুখন যদি আমি তলী প্ৰস্তুত কৰোঁ এনেকৈ 10 মিটাৰ আৰু 1.25 মিটাৰ তেতিয়া দুখনৰ মাজত আমাৰ ব্যৱধান 30 চেণ্টিমিটাৰ ল'ব লাগে আৰু প্ৰতিখন তলীত 20-30 কিলোগ্ৰাম গোবৰো দিব পাৰে বা পচন সাৰো দিব পাৰে আৰু 80 গ্ৰাম ইউৰিয়া 80 গ্ৰাম একক ছুপাৰ ফচফেট আৰু 40 গ্ৰাম মিউৰেট অফ পটাছ প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই ল'ব লাগে কঠীয়াতলী এই কঠীয়াতলী দুখনৰ মাজত নলাত কি কৰিব লাগে আমি যিখিনি আমি গেপ ৰাখিলোঁ গেপত পানী ভৰাই থ'ব ল'ব লাগে আৰু অংকুৰিত বীজ 650 গ্ৰামৰ পৰা আমি 1000 গ্ৰাম বা 1 কিলোগ্ৰাম পৰিমাণ একোখন তলীৰে আমি সিঁচিব পাৰোঁ আৰু এবিঘা আমি যদি মাটিত ৰুব লাগে তেতিয়াহ'লে এনেদৰে আমি 7-8খন আমি বীজতলী প্ৰস্তুত কৰি ল'ব লাগে আৰু এই কঠীয়াতলীত আমি কিছুমান আমাৰ মানে বেমাৰ হ'ব পাৰে দেই যেনে মানে ধৰক আপোনাৰ কঠীয়াৰ পাতত ব্লাষ্ট লাগিব পাৰে বা তেতিয়াহ'লে আমি বেভিষ্টিন 1 গ্ৰাম বা হিনোচন 1 মিলিলিটাৰ নিৰীখত প্ৰতি লিটাৰ পানীত মিহলাই পাতত তিতি যোৱাকে স্প্ৰে কৰিব লাগিব নহ'লে এই বেমাৰটোৱে পিছত গৈ আমাৰ মেইন পথাৰত আমাৰ
1: অসুবিধাৰ
2: সৃষ্টি কৰিব
1: কঠীয়াতলীত কিমান দিনলৈকে থোৱা হয়
2: কঠীয়াতলীত এইটো আমাৰ যেতিয়া দীৰ্ঘম্যাদী যিবিলাক জাত আছে সেইবিলাক জাত আমাৰ 25-30 দিনলৈকে আৰু যিবিলাক মধ্যমীয়া আছে এইবিলাক আমাৰ ধৰক 20 দিনীয়া বা 21 দিনীয়া হ'ব লাগে আৰু আৰু কিছুমান আমাৰ একদম হস্ৰম্যাদী কিছুমান আমাৰ জাত আছে সেইবিলাকৰ কাৰণে আমাৰ ধৰক 19 দিনীয়া জাত আমাৰ মানে কঠীয়াতলীত ৰাখিলে হৈ যায় ইয়াত আৰু এটা কথা মই ক'বলৈ থাকিলে যেনেকে আমি জলক ব্লাষ্টৰ কথা ক'লো তেনেকে আমাৰ মজা খোৱা পোক বা থ্ৰিপছটো খুব হয় দেই সেইকাৰণে এইবিলাক হ'লে আমাৰ কঠীয়াটো ৰক্ষা কৰিবলৈ ডাইমেক্ৰন নামৰ দৰৱ এটা 1 মিলিলিটাৰ প্ৰতি 1 লিটাৰ পানীত মিহলাই মিশ্ৰণটো তৈয়াৰ কৰি স্প্ৰে কৰি দিব লাগে মেইন পথাৰত আমি যিখিনি কঠীয়া ৰুম সেই কঠীয়াখিনি আমি উঠাওঁতে কঠীয়াবিলাকৰ আগটো কাটি দিব লাগে যাতে এই থ্ৰিপছ বা যদি বেমাৰ পোক পৰুৱাবিলাক থাকে বা কিবা বেমাৰ থাকে তেতিয়াহ'লে সেইখিনি আগটোতে
1: গুচি যায়
2: নহ'লে মূল পথাৰত সি আমাৰ প্ৰব্লেম কৰিব পাৰে তাৰোপৰি আৰু মূল পথাৰত আমাৰ নিলোঁ তেতিয়াহ'লে নিয়াৰ পিছত আমি সেই যেতিয়া মাটিডৰা আমি প্ৰস্তুত কৰিম তাত আমাৰ প্ৰতি বিঘা শালি খেতিৰ বাবে 1.3 টন পচন সাৰ বা গোবন সাৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত 18 কিলোগ্ৰাম ইউৰিয়া 17 কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু 9 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ প্ৰয়োজন হয় তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত 6 কিলোগ্ৰাম ইউৰিয়া 8 কিলোগ্ৰাম ইউৰিয়া একক ছুপাৰ ফচফেট আৰু 2 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ মানে অনুমোদন দিয়া হৈছে এইখিনি যিখিনি আমাৰ সাৰৰ অনুমোদন অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষণা কৰি আমাক মানে নিৰ্ধাৰিত কৰি দিছে গতিকে মাটিডৰা শেষৰবাৰ হাল বোৱাৰ সময়ত মুঠ অনুমোদিত ইউৰিয়া সাৰৰ আধা ভাগ আৰু সমুদায় একক ছুপাৰ ফচফেট বা

0: পটাচ সাৰৰ মাটি প্ৰয়োগ কৰিব লাগে। ইয়াত মই এটা কথা কৈছোঁ, ইউৰিয়া সাৰটো আমি সদায় প্ৰথমতে আমি আধা আমি দিলোঁ একক চুপাৰ ইউৰিয়া, লগতে এফুল একক চুপাৰ ফচফেট আৰু ফুল পটাচ দিলোঁ। বাকী যিখিনি আমাৰ ইউৰিয়া ৰৈ গ'ল সেই আধাৰ আমি আকৌ দুভাগ কৰিলোঁ। দুভাগ আমি 25-30 দিনত আৰু বাকী এভাগ আমি 40-45 দিনত দিলোঁ। এইটো কিয় কৰিব লাগে? কাৰণ ইউৰিয়াটো আমাৰ পানীত দ্ৰৱণীয় হয়। যদি আমি গোটেইখিনি ইউৰিয়া প্ৰথমতে দি দিওঁ তেতিয়াহ'লে সেই পানীত আমাৰ লিচিং হৈ ওলাই যাবগৈ। গতিকে পিছৰ অৱস্থাত দীঘল ম্যাদী জাত অতি পিছৰ অৱস্থাত সি আনটোৱে আমাৰ ইউৰিয়া সাৰটো নাপাব, সেইকাৰণে আমি দুভাগ কৰি দিব লাগে। এইখিনি মেইন আমাৰ সাৰৰ ক্ষেত্ৰত কৰিবলগীয়া কাম। আৰু তাৰ প্ৰতি আমাৰ মূল পথাৰটো যত্ন লোৱা আছে, আমি নিয়নীকৰণ কৰিব লাগিব 25-30 দিন আৰু 40-45 দিনৰ ভিতৰত। আৰু তাৰ উপৰি আমাৰ যিহেতু শালি ধানৰ খেতিত পানী থাকে, পানী আমি খুব বেছি হ'ব নালাগে, আমাৰ যিখিনি প্ৰয়োজন সেইখিনি পানী আমি ৰাখিব লাগিব।
1: হয়, আপুনি যিখিনি সাৰৰ কথা ক'লে সেইখিনি ৰাসায়নিক সাৰৰ কথা ক'লে, এতিয়া ধানত আমি এতিয়া দেখা গৈছে যে জীৱাণু সাৰৰ প্ৰয়োগ কৰা হয়। এতিয়া মই মধুমিতা বাইদেউক সুধিছো যে ধানত জীৱাণু সাৰৰ প্ৰয়োগ কেনেদৰে কৰা হয়, লগতে সেউজ সাৰ বুলিও এটা কথা শুনা যায়, সেই বিষয়ে অকণমান।
2: ধন্যবাদ, আপুনি বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলে। আচলতে মাটিৰ সাৰুৱা গুণ আৰু পৰিৱেশ সুস্থতা অটুট ৰাখিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় কৃষি সম্পদসমূহ ঠিকে ৰাখিবলৈ অকল ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিলে নহ'ব, গুৰুত্ব দিলে নহ'ব। আমি সুসংগতভাৱে জৈৱিক, ৰাসায়নিক আৰু জীৱাণু সাৰো ব্যৱহাৰ কৰিব লাগিব। শস্যৰ উপকাৰী জীৱাণুসমূহে মাটিত আচলতে সংঘটিত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে। এতিয়া ধান খেতিৰ উৎপাদন বৃদ্ধিত সেউজীয়া শেলাই, এজলা, এজস্পাইৰেলাম, বেচিলাস আদি জীৱাণু সাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পানী আবদ্ধ হৈ থকা ৰ'দ ঘাই মাটিত নীলা সেউজীয়া শেলাই প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। কঠীয়া ৰোৱাৰ এসপ্তাহ পিছত ইয়াক প্ৰয়োগ কৰিব লাগে। আচলতে এজলা নামৰ পুনিজাতীয় উদ্ভিদবিধেও নীলা সেউজীয়া শেলাইৰ লগত সহবাস কৰি মাটিত যথেষ্ট পৰিমাণে নাইট্ৰজেনৰ যোগান ধৰে। এজলা শালি ধানৰ ৰোৱনি চাহৰ 2-3 সপ্তাহ আগতে মাটিডৰাত 5-30 চেণ্টিমিটাৰ পানী ৰখা, প্ৰতি হেক্টৰত 500 কিলোগ্ৰাম প্ৰয়োগ কৰি বংশ বিস্তাৰ কৰিবলৈ ৰোৱনি চাহত মাটিত লগত ভালদৰে মিলাই দিব লাগে। আগতেই দি দিব লাগে, তাৰপিছত ৰোৱনি চাহৰ লগত হালোৱাই পেলাব লাগে। তেতিয়াহ'লে তাৰমানে তাত থকা যিখিনি আমি জৈৱিক সাৰ পাম তাতে আপোনাৰ মাটিৰ লগত মিলি যাব। আৰু এতিয়া বজাৰত সহজলভ্য কিছুমান জীৱাণু সাৰো পোৱা যায়, সেইবোৰো আপুনি ইয়াতে আপোনাৰ খেতি পথাৰত, ধাননি পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু এটা আপোনাৰ সেউজ সাৰ হ'ল, ধান খেতিত ব্যৱহাৰ কৰা হয় ধনচা, চানহেম আদি ব্যৱহাৰ কৰা হয়। এইখিনি আচলতে শালি খেতি কৰাৰ আগে আগে মূল পথাৰত লগোৱা হয়। আপোনাৰ এমাহ দুমাহমানৰ আগতে লগোৱাৰ পিছত কি হয়, সেইবোৰ যেতিয়া এটা নিৰ্দিষ্ট উচ্চতাত পায় সেইখিনি তাতে কাটি মিলাই দিয়া হয়, হাল বাই মাটিৰ লগত মিহলি কৰি দিয়া হয়। মাটিৰ লগত এইবুলি মিহলি কৰি দিয়াৰ পিছত ইয়াত থকা প্ৰয়োজনীয় বিভিন্ন পোষক দ্ৰব্য শস্য দ্বাৰা যোগান ধৰাত সহায় কৰে।
1: হয়, এতিয়া সাৰ দি মাটিখিনি প্ৰস্তুত কৰা হ'ল, আমি ইয়াতে অসমৰ যিবোৰ আমাৰ সহনশীল জাত বুলি কোৱা হয় ধানৰ, সেই তেনেকুৱা ধৰণৰ দুবিধমানৰ বিষয়ে থুলমূল আভাস এটা দিয়কচোন।
0: আচ্ছা, আমাৰ সহনশীল জাত বুলিলে আমাৰ ধৰক কি হয় যে আমাৰ খৰাং বতৰ আছে, আজিকালি আমাৰ খৰাং বহুত হয় বা আমাৰ হঠাতে বানপানী হয়, মানে কেতিয়াবা এনেকুৱা বানপানী হয় যে আমাৰ মূল পথাৰ আমি খেতিয়কে ধানটো ৰুলে, কঠীয়া ৰুলে, তাৰপিছতে মানে হঠাৎ বানপানী আহি গ'ল ধৰক। গতিকে এইবিলাক বিভিন্ন পৰিস্থিতিত সহন কৰিব পৰাকে জাত কিছুমান ওলাইছে। গতিকে তাৰ ভিতৰত চন্দ্ৰমা বুলি এটা আছে, তাৰপিছত চিয়াৰ ধান 310, চিয়াৰ ধান 909, চন্দন যিটো চিয়াৰ বড়ো ধান 2 বুলি কোৱা হয়, চিয়াৰ ধান 601, তাৰপিছত সহভাগী ধান আছে, স্বৰ্ণচাপ 1 আছে, ৰঞ্জিত চাবুৱান আছে, বাহাদুৰ চাবুৱান। আৰু এইকেইটা আমাৰ কি হৈছে, যেতিয়া আমাৰ ধৰক হঠাতে বানপানী আহি গ'ল আৰু মূল পথাৰ 10-12 দিন আপোনাৰ পানী পুৰা ষ্টেগনেণ্ট হৈ ৰৈ গ'ল, পানীটো ওলাই যোৱা নাই, তেতিয়াও এই স্বৰ্ণ চাবুৱান আৰু ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান এই জাতকেইটা যদি খেতিয়কে ৰুৱে তেতিয়াহ'লে তাত সেই 10-12 দিন পানী জমা হৈ থাকিলেও এই জাতকেইটা মৰি নাযায়। যেতিয়া পানীটো 10-12 দিনৰ বা কেতিয়াবা আমি দেখিছো 20 দিনলৈকেও আছে, তাৰপিছত পানীটো ওলাই গৈছে, তেতিয়াও তাৰ পৰা নতুনকে পোখা ওলাই আকৌ সি নতুনকে আকৌ খুব আৰু তাৰপিছত খুব সুন্দৰ কিন্তু মানে উৎপাদন দিয়ে। এইটো আমি নিজেই পথাৰত কৰি চাইছো, কৰি আমি প্ৰমাণিত হৈছে। গতিকে এইকেইটা আমাৰ বানপানীত আমাৰ যিটো চাবমাৰ্জেন্স টলাইন ভেৰাইটি বুলি কওঁ সেইকেইটা হয়। তাৰ পিছত আৰু এটা আছে আপোনাৰ ধৰক চি আৰ ধান 501C।

0: চিয়াৰ ধান 505, চিয়াৰ ধান 506, চিয়াৰ ধান 508। তাৰপিছত আৰু কেইটামান আছে যে মানে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ দ্বাৰা প্ৰমাণিত জলবায়ু সহনশীল জাত, আমি যিটো আমি কওঁ ক্লাইমেট ৰেজিলিয়েণ্ট ভেৰাইটি বুলি কওঁ, সেই জাতকেইটা হৈছে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই উলিয়াইছিলে। সেইকেইটা বিনা ধান ইলে 11, DR 42, তাৰপিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত জাত আছে অভিষেক, তাৰপিছত নবীন আছে। এই জাতকেইটা আমাৰ সহনশীল জাত হিচাপে আমি অসমৰ মানে কৃষকে ল'ব পাৰে। বিভিন্ন আমাৰ ধৰক খৰাং পৰিস্থিতি বা বেছি বানপানী হোৱা অঞ্চলত মানে হঠাৎ বানপানী
1: দুই ধৰণৰ বতৰতে
0: এই জাতকেইটা ল'ব পাৰে।
1: হয়, আৰু এটা ধানৰ কথা শুনা যায় যে বৰ্ণশংকৰ ধান অধিক উৎপাদন ক্ষমতা আছে নেকি বৰ্ণশংকৰ ধানৰ?
2: হয় হয়, বৰ্ণশংকৰ ধান আচলতে দুবিধ চৰিত্ৰগতভাৱে পৃথক ধান গছৰ মাজত সংকৰণ ঘটাই বৰ্ণশংকৰ ধানৰ সৃষ্টি কৰা হয়। এনেদৰে সংকৰণ প্ৰক্ৰিয়াৰে মাজেৰে সৃষ্টি কৰা প্ৰথম পুৰুষৰ ধান গছজোপা ইয়াৰ পিতৃ বা মাতৃৰ গছৰ তুলনাত যথেষ্ট উন্নত অধিকাৰী হয়। যিহেতু তাৰমানে ক্ৰছ বুলি কোৱা হয় আৰু সেইবোৰ, আৰু সাধাৰণ বা
1: মানে দুইটা জাতৰে
2: ভাল গুণখিনি থাকে, সেইকাৰণে উৎপাদনটো বেছিকৈ হয়। সাধাৰণ বা অধিক উৎপাদনক্ষম জাতৰ তুলনাত বৰ্ণশংকৰ ধানৰ বেছি উৎপাদন দিয়াৰ লগতে ইহঁতৰ বেমাৰ আজাৰ প্ৰতিৰোধী শক্তি অধিক হয়। তাৰমানে ভাল গুণবোৰ অনা হয়, ৰেজিষ্টেণ্ট ভেৰাইটিবোৰ ওলোৱা হয়, মাটিত থকা পুষ্টি সহজতে আহৰণ কৰিব পাৰে আৰু নিজস্ব অপতৃণ নিয়ন্ত্ৰণ কৰিব পৰাও ক্ষমতা থাকে। তেওঁলোকে তাৰমানে বনপাতৰ লগত এটা মানে যুদ্ধ কৰি হ'লেও তেওঁলোকৰ মানে নিউট্ৰিয়েণ্টখিনি মানে মৌলখিনি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। বতৰ অনুসৰি বৰ্ণশংকৰ ধানৰ নিৰ্বাচন কৰিব লাগে। খালি
1: এতিয়া বৰ্ণশংকৰ ধানৰো নিশ্চয় বেলেগ ধৰণে সাৱধানতা ল'ব লাগে, যত্ন ল'ব লাগে, সেইটো কেনেকৈ লোৱা হয়?
2: সেইটো আচলতে ইয়াত ভালকে সাৱধানতা ল'ব লাগিব, কাৰণ বৰ্ণশংকৰ ধানটো গতিকে খালি খেতিৰ বতৰত খুব দ মাটি নিৰ্বাচন কৰিব নালাগে। খেতি চপোৱা ধান বছৰৰ পিছৰ বছৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব, কিন্তু বৰ্ণশংকৰ ধানখিনি আপোনাৰ পিছৰ বছৰত আকৌ মই এইখিনি গুটিকে লগাম, মই আকৌ থৈ দিওঁ বীজ হিচাপে, সেইটো কিন্তু ব্যৱহাৰ কৰিব নোৱাৰে।
1: তাৰপৰা মানে ভাল ফচল
2: নাপাব, তাত জেনেটিকেল কিছুমান ডিফৰ্মেটিভ আহি যায়। ৰঞ্জিতাই ক'ব পাৰিব চাগে সেইখিনি অকণমান।
0: তাৰমানে কি হয়, যেতিয়া আমি বৰ্ণশংকৰ জাতটো কৰোঁ আৰু আমাৰ যিটো উচ্চ উৎপাদনক্ষম জাত, যিটো আমি হাই ইল্ডিং ভেৰাইটি কওঁ, উচ্চ উৎপাদনক্ষম জাত বৰ্ণশংকৰটো হাইব্ৰিড বুলি জানে চবেই, গতিকে এই হাইব্ৰিড জাতটো আমি এবাৰেই ইউজ কৰিব পাৰিম। সেইটো এবাৰ ইউজ কৰাৰ পিছত আমি যেনেকৈ আমি উচ্চ উৎপাদনক্ষম জাতটো আমি 3 বছৰ মেক্সিমাম 4 বছৰ ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এই বৰ্ণশংকৰ জাতটো প্ৰত্যেক বছৰ
2: আৰু বীজ ক্ৰয় কৰোঁতে মন কৰিব লাগে যাতে পেকেটটো ম্যাদটো উকলি যোৱা নহয়, অনুমোদিত সময়তকৈ বেছি আগতে বা বেছি পিছত সিঁচিব, এটা সময়মতে সিঁচিব লাগিব। কঠীয়াৰ বয়সো বেছি হ'ব নালাগিব, যিটো অনুমোদিত দিনত কঠীয়াটো ৰুব লাগে সেইখিনি সময়তে ৰুব লাগিব। খেতিত প্ৰয়োগ কৰা সাৰৰ পৰিমাণ অনুমোদিত জোখতে হোৱা উচিত। অতিৰিক্ত নাইট্ৰজেন সাৰ কোনোবাই যদি ভাবে হাইব্ৰিড লগাইছো অতিৰিক্তভাৱে দিওঁ, সেইটো দিব নালাগে। বিশেষকৈ ধানৰ থোক ওলোৱাৰ পিছত সাৰ প্ৰয়োগ কৰিব নালাগে আৰু মণি ধৰাৰ পৰা গাখীৰতি অৱস্থা পাৰ হোৱালৈকে কোনো কাৰণতে মাটিত পানীৰ অভাৱ হ'ব দিব নালাগে। পুৰা বৰষুণৰ পানীৰ ওপৰত তেওঁলোকে জলসিঞ্চন থকা মাটি বা পানী থকা মাটিতহে আচলতে বৰ্ণশংকৰ ধানৰ খেতি কৰা হয়। খেতি ধৰা সঘনাই পৰ্যবেক্ষণ কৰিব লাগে যাতে পোক পৰুৱা বেমাৰ আজাৰ আদি আৰম্ভণিতেই নিয়ন্ত্ৰণ কৰিব পাৰি। কঠীয়া বেছি ঘনকৈ ৰুলে পোখাৰ সংখ্যা কমি যায় আৰু গছ সহজতে বাগৰি পৰে। আমাৰ মানুহৰ এটা মানে নিয়ম আছে বেছিকৈ কঠীয়াটো লগাই দিবলৈ, গতিকে সাধাৰণ আমাৰ নৰ্মেল যিবোৰ আমাৰ লোকেল ভেৰাইটি তাত অলপ বেছিকৈ লগালেও একো অসুবিধা নহয়, কিন্তু হাইব্ৰিডত যিটো আমাৰ অনুমোদিত আছে দুটা
0: আজিকালি মানে এনেকুৱাই হৈছে, ধৰক আগতে বহুত 4-5 ডাললৈকে লগাই, আজিকালি এডাল লগালেও আপোনাৰ এডাল বা দুডাল তাতকে বেছি লগাব
2: নালাগে, সেইকাৰণে
0: মানে বীজৰ পৰিমাণটো কমেই লাগে আজিকালি, আগৰ নিচিনা আপোনাৰ ধৰক বহুত বেছি নালাগে।
2: আৰু বড়ো ধানৰ যদি হাইব্ৰিড কৰা হয়, বৰ্ণশংকৰ কৰা হয়, খেতিত একেখিনি পানী বহুদিন ধৰি জমা কৰি ৰাখিলে ঠাণ্ডাৰ প্ৰভাৱ বেছিকৈ পৰে, সেয়ে মাজে মাজে পানীখিনি ওলাই দি আকৌ যোগান ধৰিব লাগে। আৰু খেতিৰ কাষত ডাঙৰ গছ থাকিলে ছাঁ পৰা অঞ্চলত বা ফুল ফুলাৰ অগা পিছা হয়, যদি মানে ডাঙৰ গছ থাকে মানে বৰ্ণশংকৰ খেতিডৰাৰ তলতে ছাঁ পৰে,
1: মানে তাপ পৰে
2: সমানে তেতিয়া নপৰিলেও তেতিয়াও সেই পোকাৰ সময়ত আগে পিছে পকে। সেইকাৰণে এই বৰ্ণশংকৰ জাত এটা লগোৱাৰ আগতে আমাৰ কৃষকসকলে এই গোটেইখিনি

0: কথা সাবধানতা অবলম্বন করিলে ভাল উৎপাদন পায়।
1: হয়, আপনি পোক পৰুৱাৰ কথা কলে, ধাননি পথাৰত পোক পৰুৱা আৰু ইয়াৰ নিয়ন্ত্ৰণ, এই বিষয়ে ৰঞ্জিতা বাইদেউ অলপমান কওকচোন।
2: আমি জানোৱে আৰু, আমি যি পথাৰত কিবা লগালে আমাৰ পোক পৰুৱা আহে
1: আহে
2: নিয়ন্ত্ৰণ সত্য এটা। গতিকে ইয়াতো আমাৰ ধানৰ ক্ষেত্ৰত আমাৰ যেতিয়া আমি বীজ সংশোধন কৰোঁ, সংশোধন কৰিলেও মানে আকৌ মানে পিছৰ পৰ্যায়ত আমাৰ বেমাৰ আজাৰ আহিব পাৰে, এইটো আমাৰ বতৰৰ ওপৰতো ডিপেণ্ড কৰে। গতিকে আমাৰ পোক বুলিলে আমাৰ ধৰক থ্ৰিপছ আহে, সৰু সৰু কলাকে থ্ৰিপছটো আহে। গতিকে থ্ৰিপছটো আহিলে আমি ক্লৰোপাইৰিফছ 20 EC বুলি লিখা থাকে, ক্লৰোপাইৰিফছ 20 EC 1 চা চামুচ 3-4 লিটাৰ পানীত মিহলাই প্ৰতি বিঘাত 60-70 লিটাৰ স্প্ৰে কৰিব লাগে। নহলে মনক্ৰত ফচ, কিন্তু মই এটা কৈছো, এই দৰৱবিলাক আমাৰ আজিকালি কিন্তু আমাৰ বেন কৰিছে, যদিও এইটো বৰ্তমান চলি আছে, কিন্তু ইয়াৰ সলনি আমি যিটো ব্যৱহাৰ কৰিব সেইখিনি আমাৰ ইমানকে উপলব্ধ হোৱা নাই, এতিয়াকে প্ৰয়োগ কৰি আছে। তেনেকে মনক্ৰত ফচ দিব পাৰি 36 EC
1: প্ৰয়োগ কৰি আছে, যদিও যিহেতু বেন কৰিছে নিশ্চয় কিবা এটা কাৰণত কৰিছে। আপুনি খেতিয়কক কি ক'ব যে সেইটো দিয়াটো উচিত নে অনুচিত?
2: হয়, মই এইটোৱে কম যে খেতিয়কে যদি দিয়ে যিটো আমাৰ অনুমোদিত পৰিমাণ আছে সেই পৰিমাণটোৱে দিব লাগে, তাতকৈ যাতে একদম বেছি নিদিয়ে। আৰু তেওঁলোকে চাব লাগে যে বেমাৰটো কোনখিনি জেগাত হৈছে, যদি গোটেইখিনি খেতি পথাৰত হোৱা নাই, তেওঁলোকে প্ৰথম পৰ্যায়ত যেতিয়া সদায় সেইকাৰণে পথাৰখন তেওঁলোকে সদায় নিৰীক্ষণ কৰিব লাগে, ক'ৰবাত অলপমান দেখিছে লগে লগে সেই জেগাটোতহে স্পট এপ্লাই কৰক তেওঁলোকে, গোটেইখিনি কৰিবলৈ মই নকওঁ। যদি গোটেই পথাৰখন হৈছে তেতিয়া কৰিব লাগিব, গতিকে যিমান পাৰে কমকে মানে ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে সেইবিলাকৰ কাৰণে প্ৰথম পৰ্যায়ত সেই বীজ সংশোধন সেইটো খুব জৰুৰী
1: প্ৰয়োজন,
2: মানে এই প্ৰয়োজনটো হ'লে পিছৰ পৰ্যায়ত আমাৰ জেনেৰেলি এই মানে মেডিচিন নোহোৱাকৈ হৈ যায়। আৰু কেতিয়াবা আমাৰ দেখা যায় ধৰক পাতবিলাক বগা পৰি গৈছে, বগা পৰাটো আমাৰ তেতিয়া যদি বৰষুণ এজাক আহি যায় তেতিয়াহ'লে সেই বগা পৰাটো অট'মেটিকেলি আকৌ নোহোৱা হৈ যাব।
1: এইখিনি আপোনাৰ ধৰি লওক যিকোনো ধানতে হয়, শালি
2: ধানৰ চবতে হয় আমাৰ। গতিকে আৰু ইয়াত ধৰক আৰু মজা খোৱা পোকো থাকে, তাতো আমি ক্লৰোপাইৰিফছ আমি 20 EC 1 চা চামুচ 3-4 লিটাৰ পানী মিহলাই দিব লাগে। তাৰ ওপৰত আমি আকৌ কাৰ্বফুৰাণ যিটো আছে, আমি কাৰ্বফুৰাণ 3G তানো আমি দানাটোক আমি প্ৰতি বিঘাত 4 কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব পাৰোঁ। গতিকে ইয়াৰ উপৰিও আৰু আছে, ধৰক আমাৰ ফুটি পোক বুলি কওঁ, সেই পোকটি হয়, টোপলি কটা পোক হয়, এইবিলাক আমি ক্লৰোপাইৰিফছ দিয়ে আমি তাৰ প্ৰতিকাৰ কৰিব পাৰোঁ। পাতমেৰুৱা পোক হয়, পিঁয়াজী পোক হয়, তাৰপিছত বাদামী শোহনী পোক বা সেউজীয়া শোহন পোক, সুৰ পোকটো আমাৰ আহিছে যোৱা 7-8 বছৰৰ পৰা, সুৰ পোকটো আমাৰ যিটো আমি আৰ্মি ৱৰ্ম বুলি কওঁ, সুৰ পোকবিলাক জাকৰুৱা পোক বুলি কোৱা হয়, মাইকী সুৰ পোকবিলাক কি পাতৰ তলৰ পিঠিত মানে কণী পাৰে, সেইকাৰণে আমি যেতিয়া তাৰ কাৰণে স্প্ৰে কৰা হয় পাতৰ তলৰ ফালৰ পৰা স্প্ৰে কৰিব লাগিব, এনেই ওপৰত কৰি গ'লে কিন্তু নহ'ব, কণ্ট্ৰল নহ'ব, সেইকাৰণে পাতৰ তলত কণী নিদিয়ে মানে কামত নিদিব। আৰু এটা আছে, সুৰ পোকটো মানে বেলি মাৰ্জৰ পাছত সিহঁতে মানে ঘাঁহ বন আদিত আক্ৰমণটো চলায় মানে গধূলি সময়ত, আৰু মানে পুৱালৈকে সিহঁতে গোটেই ৰাতিটো তাৰমানে সক্ৰিয় হৈ থাকে। সেইকাৰণে আমি কি কৰা হয়, এইবিলাকৰ কাৰণে ধাননি পথাৰখন আগতীয়াকৈ আমি তাৰ আমি
1: ব্যৱস্থা
2: ল'ব লাগিব, আৰু ধান গুটিখিনিও আমি ভালকে তাৰ আগতে সংশোধন কৰিব লাগিব। গতিকে ইয়াৰ কাৰণে এতিয়া মাকুৰ পোকৰ কাৰণে বহুত আমাৰ মানে ব্যৱস্থাপনা ওলাই আছে, কাৰণ এইটো প্ৰত্যেক বছৰে আমাৰ এটা ডাঙৰ সমস্যা হৈ আহিছে। আৰু তাৰোপৰি আমি বেমাৰ বুলি যদি কওঁ, বেমাৰ আমাৰ বহুতখিনি আছে, ভেঁকুৰ জাতীয় আমাৰ বেমাৰ কিছুমান আছে, এইখিনি আমাৰ অধুমিতা বাইদেউ ক'ব পাৰিব।
0: হয়, আচলতে ধানত আপোনাৰ যেনেকে বাইদেউয়ে ক'লে, ৰঞ্জিতা বাইদেউয়ে, পোক পৰুৱা বেমাৰো অজস্ৰ বেমাৰ ধৰে, কিন্তু এতিয়া অলপ কমিছে যিহেতু আমি বহুত বেমাৰ সহনশীল জাত বুলি কৈ আছে নহয়, বহুতখিনি সহনশীল জাত ব্যৱহাৰ কৰাৰ কাৰণে বহুতখিনি কমি গৈছে। এতিয়া ইয়াৰ ভিতৰত আপোনাৰ বেক্টেৰিয়েল লিফ ফ্লাইট, এইবিধটো বেক্টেৰিয়াই সৃষ্টি কৰে, তো বেক্টেৰিয়া সৃষ্টি কৰাৰ কাৰণে ইয়াতে আপোনাৰ পোখা মেলাৰ সময়ত বা প্ৰথম অৱস্থাত পাতবোৰ গছজোপা লেৰেলি পৰে, আৰু নাইট্ৰজেন সাৰ বেছি মাত্ৰাত ব্যৱহাৰ কৰা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়। গতিকে আমি আগতেই কৈছোঁ মানে সুষম মাত্ৰাত সাৰটো ব্যৱহাৰ কৰিব লাগিব, যে ধানজোপা বেছি ভাল হ'ব বুলি আমি যদি নাইট্ৰজেনটো বেছিকৈ মাৰি দিওঁ, বাৰু এতিয়া বাৰু বহুতখিনি সাৰ কিনাত বহু প্ৰতিবন্ধকতা আহিছে, গতিকে যিমানখিনি লাগে সেইখিনিয়ে মাৰিব। এই বেমাৰ মই কৈছোঁ নহয়, বেমাৰ সহ্য কৰিব পৰা জাত যেনে গোবিন্দ, IR-36 আদি খেতি কৰিব লাগিব। এই বেমাৰটো যদি যিটো অঞ্চলত হয় বেক্টেৰিয়েল লিপ ব্লাইট, সেই অঞ্চলত আপোনাৰ সহ্য কৰিব পৰা জাত লগাব লাগিব। আৰু তাৰপিছত আপোনাৰ নাইট্ৰজেন সাৰ টপ ড্ৰেছিঙৰ পৰা বিৰত থাকিব লাগিব, পৰিৱৰ্তে পটাছ সাৰ প্ৰতি হেক্টৰত টপ ড্ৰেছিং কৰিব লাগিব, 3% শক্তিযুক্ত মিশ্ৰণ কৰি আপোনাৰ গছত।

0: লগাব লাগিব, নাইট্ৰজেনটো কমপ্লিট বন্ধ কৰি দিব লাগিব এই যদি বেকটেন ব্লাইটটো হয়। তেনেকৈ আপোনাৰ গুৰি পচা বেমাৰ, এই ৰোগৰো প্ৰাথমিক লক্ষণটো হ'ল হালধীয়া পৰা পোখা পচি গাহ মুগা বৰণ হোৱা। বেমাৰৰ ফলত ক্ষতবোৰ দ্ৰুতগতিত গাঁঠি পাপ আৰু গছৰ ওপৰ অংশলৈ বিয়পি পৰে আৰু গছৰ ঠাৰিবোৰ কোমল হৈ পচিবলৈ ধৰে আৰু ইয়াত দুৰ্গন্ধ ওলায়, ষ্টেম ৰোগ গুৰি পচাটো, গতিকে এটা মানে বেয়া গোন্ধ ওলায়। সেইকাৰণে কৈছো সদায় কৃষকসকলে ধাননি পথাৰখন পৰ্যবেক্ষণ কৰিব লাগে, মানে সাৱধানতা আগৰ পৰা অৱলম্বন কৰিব লাগে আৰু ইয়াতো আপোনাক ৰাসায়নিক সাৰৰ ঔষধৰ পৰিৱৰ্তে পথাৰৰ সুব্যৱস্থাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। পথাৰৰ পৰা পানীবোৰ উলিয়াই দি এই ৰোগৰ প্ৰকোপটো কমাব পাৰি। বেলেগ একো ইয়াতে নাই, মানে আচলতে গেলি যায় পানী হেৰিতে, আচলতে সাৰ পানী চব মিলি গেলি গৈ আচলতে পচা বেমাৰটো হয়।
1: এতিয়া আমাৰ যিবোৰ আপোনালোকে কলে যে পোক পৰুৱা লাগে বা বেমাৰ আজাৰ লাগে, তাৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ থলুৱা কিবা প্ৰযুক্তি আছে নেকি?
2: হয়, থলুৱা প্ৰযুক্তি আছে আমাৰ বিভিন্ন থলুৱা, মানে কি আমি যিবিলাক ধৰক আইটিকে বুলি কওঁ ন, কৃষকে আগৰ পৰাই ধৰক যেতিয়া নিজেই নিজে কিছুমান উলিয়াই পেলাই
1: প্ৰাচীন কালৰ পৰা চলি আছে,
2: প্ৰাচীন কালত যেনেকে টায়াৰ জ্বলাই দিয়ে, টায়াৰ জ্বলাই টায়াৰ ধোৱাটো আমাক বহুতখিনি ধৰক পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেকে ভেকুলী, পচা ভেকুলী হেৰিত লগাই থয়, বাহনীত লগাই থয়, বাঁহত লগাই থৈ দিয়ে, গেলি যোৱা মাছ আমাৰ কিছুমান মানে বেয়া গোন্ধাই ন পচা মাছবিলাক, সেইবিলাকো আমাৰ ধৰক দিলে তেতিয়া সেই যিটো আমাৰ গোন্ধ ওলাই ন তাৰ পৰা বহুতখিনি আমাৰ পোক পৰুৱা মানে আঁতৰি যাব পাৰে। ইয়াৰ পিছত আমাৰ কিছুমান মহানিমৰ পাত আছে, কেঁচা জলকীয়া, ধৰক আদা, নহৰু, থেতেলি, এইবিলাক একদম পানীত মিহলাই পেলাই তেওঁলোকে কি কৰিছিলে আগতে যে এক কিলোগ্ৰাম মহানিমৰ পাত, এক কিলোগ্ৰাম কেঁচা জলকীয়া বা ভূত জলকীয়া হ'লেতো আৰু ভাল, বহুত জ্বলা হয়, তাৰপিছত আধা কিলো আদা, আধা কিলো নহৰু একদম থেতেলি পেলাই 10 লিটাৰ পানীত মিহলাই উতলাই ল'ব লাগে। এই পৰিমাণৰ মিশ্ৰণটো উতলাই থাকিলে 5 লিটাৰকৈ কমি যাব, 5-10 লিটাৰ বা 5 লিটাৰ যেতিয়া হ'ব
1: আধা
2: কৰি ল'ব লাগিব আৰু ঠাণ্ডা হোৱাৰ পাছত এই মিশ্ৰণৰ সৈতে 15 লিটাৰ গোমূত্ৰ, আমাৰ গোমূত্ৰটো এটা খুব আমাৰ ভাল পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমি মিশ্ৰণটো মিহলাই দিব লাগে আৰু আধা ঘণ্টা সময় ধৰি মানে লৰাই চৰাই তাক তাৰপিছত চেকি ল'ব লাগে। এনেদৰে প্ৰস্তুত কৰা এই জৈৱিক কীটনাশক দ্ৰব্যবিধৰ 1 লিটাৰ দ্ৰব্য 20 লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণটো ধান খেতিত স্প্ৰে কৰি খুৰপোক, মই যিটো অলপ আগতে কৈছো খুৰপোকক, খুৰপোক নিয়ন্ত্ৰণ কৰিব পাৰি। গোমূত্ৰটো কথা কওঁ, গোমূত্ৰটো আমাৰ খুব আমি সুন্দৰকে কীট পতংগ আমি মানে
1: নিয়ন্ত্ৰণ কৰিব পাৰি,
2: কিন্তু সেইটো খুব ষ্ট্ৰং, ডাইৰেক্টলি যদি স্প্ৰে কৰা হয় তেতিয়াহ'লে জ্বলি যাব গছজোপা। সেইকাৰণে 1 ml 1 লিটাৰ পানীত মিহলাই ল'ব লাগে,
1: নামমাত্ৰ পৰিমাণ
2: তাক তাৰমানে পানীত মিহলাই তাৰ মানে যিটো ষ্ট্ৰংনেছ থাকে ন কমাই ল'ব লাগে। তাৰপিছত আপোনাৰ মাটিত মানে হেৰিত স্প্ৰে কৰিলে কীট পতংগ আপোনাৰ বহুত পৰিমাণে কমি যায়।
1: এইবোৰ কাৰণতে চাগে প্ৰাচীন কালত আমাৰ এতিয়াও কিছুমানে গোমূত্ৰ ব্যৱহাৰ কৰে
2: শুদ্ধিকৰণৰ কাৰণে, কীট পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু এটা আছে, মই যিটো কলো গান্ধী পোক আক্ৰমণ যেতিয়া হয় ন তেতিয়া ধানৰ গেৰ ধৰা সময়ত কি হয়, ৰবাব টেঙাৰ বাকলি সমভাৱে পথাৰখনৰ বিভিন্ন অংশত পেলাই থলেও তেতিয়া গান্ধী পোকৰ উপদ্ৰৱটো কম হয় আৰু পথাৰত মানে ফুলপোক নাহিবলৈ আগতীয়াকৈ ধান গছৰ গুৰি, ৰবাব টেঙাৰ বাকলি গুৰি আৰু কেঁচা গোবৰ মিশ্ৰণ ছটিয়ালে সুফল পোৱা যায়। গতিকে এনেকে বিভিন্ন ধৰণৰ আপোনাৰ আইটিকে আছে ধৰক, মানে যিবিলাক আমাৰ আগৰ পৰাই মানে চলি আহিছে।
0: আৰু সৰু পোকৰ কাৰণে বিশেষকৈ আপোনাৰ এডাল ডাঙৰ ৰছীত কেৰাচিন তেল লগাই লৈ আৰু দুফালে দুজন মানুহে ধৰি পেলাই ধাননি পথাৰখনত টানি লৈ গুচি যাব লাগে, তেতিয়াও মানে বহুতখিনি
2: আপোনাৰ যিটো মানে
0: কণীখিনি তাৰমানে আপোনাৰ ৰছীডালৰ কেৰাচিন তেলৰ লগতে লাগি পেলাই গুচি যায়, তেতিয়া কৰা হয়। এইটো এটা আমাৰ জৈৱিকভাৱে নিয়ন্ত্ৰণ কৰা হয় বুলি কোৱা হয়। আৰু
2: এটা আছে আপোনাৰ পথাৰত আমাৰ যিবিলাক আলি থাকে ন, আলিবিলাক সদায় আমি চাফা কৰি ৰাখিব লাগে, নহ'লে তাতে কি হয় পোক পৰুৱা কণী পৰা মানে ইহঁতৰ স্থানবিলাক সেই মাজৰ আলিবিলাকত, গতিকে আলিবিলাকত আমাৰ বহুতে জাবৰ জোথৰবিলাকত তাতে থৈ দিয়ে ন, গতিকে আলিটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে তাত মানে বহি পেলাই সিহঁতে কণীবিলাক পাৰিব নোৱাৰে।
0: জেং দি থয় পথাৰত, জেং দি থোৱা, তাৰপিছত চৰাইখিনি পৰিব, চৰাইখিনি পৰিলে চৰাই আহি পোক পতংগখিনি খাব, কিন্তু পকাৰ আগে আগে আকৌ জেংখিনি উঠাই দিব লাগিব।
1: আজি আপোনালোক দুয়োগৰাকীৰ পৰা আমি শালি ধানৰ খেতিৰ বিষয়ে ভালেখিনি কথা জানিলো, লগতে ধানৰ যিবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয় লগতে তাৰ নিয়ন্ত্ৰণৰ বিষয়ে ভালেখিনি কথা গম পালো। আমি আমাৰ খেতিয়ক বন্ধুসকল নিশ্চয় আপোনালোকৰ এইখিনি কথাৰ পৰা উপকৃত হ'ব। আমাৰ সময় হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো, আপোনালোক দুয়োকে ধন্যবাদ জনালো। শালি ধানৰ খেতিৰ বিষয়ে আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু

মধুমিতা দেৱীয়ে আধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপ।

0: মেশিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: পলাও পলাও অভ্যাস পলাও, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাও। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই অম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

0: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল পাঁচ বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে বুলি ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মন্তব্য ৰাজ্য চৰকাৰৰ বন সংৰক্ষণৰ প্ৰতি বদ্ধপৰিকৰ বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন আৰু গুৱাহাটীত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি মুকলি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক ৰাজ্য চৰকাৰে পাঁচ বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডত সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে বিগত দহ বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব এৱেচম আছাম অভিযানত ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যলৈ 6 কোটি পৰ্যটকৰ আগমন ঘটিছে তেওঁ কয় যে পাঁচ বছৰীয়া পৰ্যটন পৰিকল্পনাই গ্ৰাম্য পৰ্যটন সুদৃঢ় কৰিব স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে কাম কৰিব প্ৰস্তাৱিত পাঁচ বছৰীয়া পৰিকল্পনাৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বন্যপ্ৰাণী সাংস্কৃতিক ঐতিহ্য আৰু আধ্যামিক স্থানসমূহৰ প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপাল শ্ৰী আচাৰ্য জিলাখনৰ মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপত মিলিত হয় তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে জনগোষ্ঠীটোৰ লোকসকলৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্তব্য কৰে এই অনুষ্ঠানৰ অন্তত ৰাজ্যপালগৰাকীয়ে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত তেওঁ কেইবাখনো সভাত অংশগ্ৰহণ কৰে
1: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী কি ইয়াৰ পৰা যাত্ৰা হৈ আৰু অবিস্মৰণীয় পলকো কি আমাৰ শ্ৰমিক বহনে চৰ্চা ভি কি আনা মিলনা বাতে শিখ মুখে বহু অচ্ছি লাগি আজ ভি লোক য়াদ কৰতে মেৰা আসাম চাই উদ্যোগ কে জানা যাতা দুনিয়া ভৰ মে কাৰণ প্ৰতিষ্ঠা ভি বঢ়তি খুশি হৈ আৰু মেৰে উদ্যোগ সমূহ মে আকৰ জা দেখা থাকা নাম হ মনোহাৰী মন কো হৰণে বালি মনোহাৰী টি ষ্টেট মিলি মেৰী শুভকামনায় সবী শ্ৰমিক বহন ভাই মেৰী ৰাজ্য চৰকাৰ ভি চাই উদ্যোগ জুটে চাহে উদ্যমী হওঁ চাহে শ্ৰমিক বহন ভাই হওঁ পৰিবাৰ জুটে বচ্চে সবী কা জীৱন বেহতৰ হো সবী কো শিক্ষা মিলে সবক চিকিৎসা মিলে সবী কো আগে বঢ়নে কা অৱসৰ মিলে আৰু মাধ্যম সে এক আত্মনিৰ্ভৰ অসম সে এক আত্মনিৰ্ভৰ ভাৰত কা নিৰ্মাণ হো
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজচক্ৰসমূহৰ পুনৰ গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজচক্ৰ পুনৰ গঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি

0: কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাত নগৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাৰ বৃহৎ পৰিকল্পনাৰো পৰ্যালোচনা কৰে। তেওঁ কেন্দ্ৰসমূহৰ বিত্তীয় পৰিকাঠামো, প্ৰশাসনিক প্ৰক্ৰিয়া আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ ৰণনীতিৰ মূল্যায়ন কৰে। উল্লেখযোগ্য যে জনসাধাৰণৰ বৰ্ধিত আৱশ্যকতা পূৰণ, ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে এই সমন্বিত নগৰ বিকাশ কেন্দ্ৰসমূহ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'বলগীয়া এই কাৰ্যসূচীত কমেও 5,000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে এআই পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহান জনায়। ইপিনে কাৰ্বি আংলং আৰু ডিমা হাছাওত উদ্যান শস্যৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত অনাগত দিনত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কালি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
1: বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্য চৰকাৰ বন সংৰক্ষণৰ প্ৰতি বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত বন নিৰাপত্তা আন্তঃগাঁথনি সুদৃঢ় কৰাৰ পৰিকল্পনাৰ বিষয়েও ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে সীমা বিবাদৰ গণনা লৈ বন ধবংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বনকৰ্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা যোৱা কৰিবলৈ বিকল্প পথ নিৰ্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
2: আজি বিহালী বনাঞ্চললৈকে আহি কিছুদিনৰ পৰা আমাৰ ওচৰত কিছু খবৰ আছিলে যে ইয়াত অৰুণাচলৰ কিছু দুৰ্বৃত্তই আহি বনাঞ্চল ধ্বংস কৰিছে বুলি খবৰ আছিলে আৰু এই খবৰখিনিত আমি গোটেই তথ্যখিনিও চাই আছিলো আৰু যোৱা 6 মাহ আগৰ আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা 6 মাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে। মই নিজে ইয়ালৈ আহি অঞ্চলটো চালো আৰু চাই সঁচাকে দুখ লাগিছে যে ইমান ধুনীয়া বনাঞ্চল দুৰ্বৃত্তই তৎক্ষণাৎ আজি যোৱা 6 মাহৰ ভিতৰত যথেষ্টখিনি নষ্ট কৰিছে। এতিয়া এই নষ্ট হোৱা বনাঞ্চলখিনি কেনেকে আৰু পুনৰুদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ইক'লজিকেল ট্ৰাক্সফৰ্চকো আমি কৈছো যে আমাৰ বিভাগে ইক'লজিকেল ট্ৰাক্সফৰ্চক দায়িত্ব দিব আৰু আমাৰ বিভাগটো লগ হৈ যাতে ইয়াৰ প্লেণ্টেশ্যনখিনি আৰু কৰিব পাৰে, খুব ধুনীয়াকৈ যাতে গছপুলিখিনি ৰব পাৰে। ইয়াত যিটো সুৰক্ষাৰ কাৰণে প্ৰয়োজন হ'ব অসম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন দুয়োটাই সুন্দৰভাৱে কাম কৰিব।
1: মন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ স্থানীয় বনকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ পূৰ্বে শ্ৰীবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ওড়িশার পুরীত প্রভু জগন্নাথ আর দুগী শহুদর শহুদরা বলভদ্র আর দেবী সুভদ্রার বিশ্ববিখ্যাত রথযাত্রার আজি শুভারম্ভ করা হয়। এই বার্ষিক উৎসবত প্রভু জগন্নাথ

0: জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ জোৰা যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা পূজ্য দেৱ দেৱীকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথেৰে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰা আয়োজন কৰা হৈছে। এই উপলক্ষে কাছাৰ জিলাত ধৰ্মীয় উৎসাহ উদ্দীপনা, নাম কীৰ্তন আৰু হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ৰথযাত্ৰা উৎসৱ আয়োজন কৰা হৈছে। শিলচৰৰ ইস্কন মন্দিৰ, ৰাধা মাধৱ আখৰা, শ্যামকুণ্ডৰ আখৰা, গৌৰীয় মঠ, নৃসিংহ মন্দিৰকে ধৰি চহৰখনৰ বিভিন্ন মন্দিৰৰ পৰা সুসজ্জিত ৰথযাত্ৰা উলিওৱা হয়। ইফালে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰচালৰ ৰামৰায়কুটি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিছে। গোৱালপাৰা জিলাতো আজি হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণেৰে বিয়লি চহৰখনৰ মাজেৰে ৰথযাত্ৰা উলিওৱা হয়। জাগীৰোড সমজিলাৰ অন্তৰ্গত আমকটা কুমৈ পাহাৰত থকা শ্ৰীশ্ৰী জগন্নাথ ধামতো 21 সংখ্যক জগন্নাথ ৰথযাত্ৰা মহোৎসৱ উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ 12 ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৰথযাত্ৰা কাছাৰবাৰীস্থিত আউনীআটী সত্ৰৰ পৰা পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই উৎসৱত অংশ লয়।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শ্যামকান্ত মহন্তৰ অধিবক্তাই সাক্ষী পামী বৰঠাকুৰৰ প্ৰতি জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু পৰেশ বৈশ্যৰ অধিবক্তাই পামী বৰঠাকুৰক আজি জেৰা কৰিব নোৱাৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে সাক্ষী শ্ৰীমতী বৰঠাকুৰক কাইলৈ পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিয়ে। ইপিনে অভিযুক্ত পৰেশ বৈশ্য জামিন বিচাৰি দাখিল কৰা আবেদন আজি ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠত শুনানীৰ বাবে তালিকাভুক্ত হয় যদিও বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে পূৰ্বৰ গোচৰসমূহৰ শুনানি লৈ থকাৰ পৰিপ্ৰেক্ষিতত খাউণ্ডৰ বিচাৰপীঠে বৈশ্যৰ জামিন আবেদনখন সঠিক বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰত বিগত 24 ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত দুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, নিচাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। এই অভিযানত মণিপুৰৰ থৌবাল জিলাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত ছৈয়দ আনিছ শ্বাহ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত অভিযুক্ত লোকজনৰ বাসগৃহৰ পৰা 2 জন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আৰু 16,43,000 টকা নগদ ধন উদ্ধাৰ কৰা হয়। ইম্ফল জিলাৰ লোকটক হ্ৰদৰ সমীপৰ ইশোকা মামাং লেইকাই অঞ্চলৰ পৰা কেইবাটাও ৰাইফল, 331টা কাৰ্টিজ, মৰ্টাৰ চেলৰ লগতে অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়। ইফালে পূব ইম্ফল জিলাত অভিযান চলাই নাগাথেম ভীমজিৎ সিং নামৰ এজন উগ্ৰপন্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ খুৰাই অঞ্চলৰ পৰা 2 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিষ্টল আৰু 2টা মেগজিনৰ লগতে 11টা কাৰ্টিজ উদ্ধাৰ কৰে। থৌবাল জিলাত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে আছেম সুমান্দা সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা 2 জন পৰিমাণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। উখৰুল জিলাত অভিযান চলাই 4 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 2টা বন্দুক আৰু বিস্ফোৰক সামগ্ৰীও জব্দ কৰা হয়। ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ 3টা ট্ৰফি মুকলি কৰে আৰু পতাকা জোকাৰি ট্ৰফি যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ফুটবল ৰাজ্যৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ্ড কাপৰ দৰে প্ৰতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। প্ৰতিযোগিতাখনে পৰৱৰ্তী প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি শ্ৰীদৈমাৰীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি অকল প্ৰতিভা চিনাক্তকৰণতে নিজক সীমাবদ্ধ কৰি নাৰাখি গুণগত, উন্নত আন্তঃগাঁথনি আৰু সংহত দায়বদ্ধতাৰে প্ৰতিভা সৃষ্টি কৰিব লাগিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 300দিনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কিছু সময় পাছত কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত অনুষ্ঠিত হ'ব। ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে 18 অভাৰত 2টা উইকেট হেৰুৱাই 105 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। ভাৰত শৃংখলাত সম্প্ৰতি 1-0 ফলাফলত আগবাঢ়ি আছে। উল্লেখযোগ্য যে ভাৰতে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত

0: অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। লণ্ডনৰ লৰ্ডছত দেওবাৰে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 5 বছৰীয়া সৰ্বাম্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে বুলি ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মন্তব্য। আৰু গুৱাহাটীত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি মুকলি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

কাইলৈ নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ নবম খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। কাইলৈ নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত।

কাইলৈ নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত অতিথি বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকী শুনিবলৈ পাব অনুষ্ঠানটিৰ প্ৰথম খণ্ড। তেখেতৰ সৈতে কথা পাতিব চিদানন্দ দেৱগোস্বামীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো এটি বৃন্দগান, ৰচনা নলিনী বালাদেৱীৰ।

0: নলিনবালা দেৱীৰ গীতৰ কথাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চলিবলগীয়া প্ৰথমখন হাইড্ৰজেন ৰেলৰ কাইলৈ জিন্দ ৰেল ষ্টেচনৰ পৰা শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথ যাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আজি আৰম্ভ হোৱা ৰথ যাত্ৰাত পদপিষ্ঠ হৈ বহুকেইজন লোক আহত হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতে 37.6 কোটি টন খাদ্য শস্য আৰু 37.7 কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে। অসমৰ বিমান পৰিবহণ মন্ত্ৰী কিঞ্জুৰাপু ৰামমোহন নাইডুৱে কৈছে যে উড়ান আঁচনিয়ে পৰৱৰ্তী পৰ্যায়ত 120টা নতুন গন্তব্য স্থান সংযোজন কৰিব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চলিবলগীয়া প্ৰথমখন হাইড্ৰজেন ৰেলৰ কাইলৈ জিন্দ ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে তেওঁ হাৰিয়ানা ভ্ৰমণৰ সময়ছোৱাত শুভাৰম্ভ হ'বলগীয়া জিন্দ আৰু শ্ৰণীপথৰ মাজত চলাচল কৰিবলগীয়া এই হাইড্ৰজেন ৰেলখন সম্পূৰ্ণৰূপে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। দেশৰ ৰেলপথৰ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা এই ৰেলখনৰ সেৱাৰ আৰম্ভণিৰ লগে লগেই ভাৰতে বিশ্বত বৰ্তমান এই সেৱা উপলব্ধ দেশসমূহৰ সৈতে নিজৰ নাম সংলগ্ন কৰিবলৈ সমৰ্থ হ'ব। উল্লেখযোগ্য যে জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে এতিয়াৰে পৰা ভাৰততো হাইড্ৰজেন ৰেলৰ সেৱা উপলব্ধ হ'ব। প্ৰতিঘণ্টাত সচৰাচৰ 110 কিলোমিটাৰ বেগেৰে চলাচল কৰা এই ৰেলখনে এই বিশেষ ষ্টেচনৰ পৰা প্ৰতিঘণ্টাত 75 কিলোমিটাৰ বেগেৰে যাত্ৰা অব্যাহত ৰাখিব। ভাৰতীয় প্ৰযুক্তিৰে ভাৰতীয় ৰেলখণ্ডত এক প্ৰকাৰৰ বিপ্লৱ আনিবলৈ সমৰ্থ হোৱাকে নিৰ্মিত এই ৰেলখনত মুঠ 10টা ডবা আছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে দীৰ্ঘতম যাত্ৰীবাহী হাইড্ৰজেন ৰেল হিচাপে বিবেচিত এই ৰেলখন 3,200 অশ্বক্ষমতাৰ চালিকা শক্তিৰে চালিত ৰেলসমূহৰ ভিতৰত এখন শক্তিশালী ৰেল হিচাপে গণ্য কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেল সেৱাৰ ফলত শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বিষয়ে জানিবলৈ দিয়া হৈছে। ইয়াৰ জৰিয়তে বায়ু প্ৰদূষণ বহুলাংশে কমিব আৰু হাইড্ৰজেনৰ জৰিয়তে উৎপন্ন হোৱা বিদ্যুতৰ জৰিয়তে এই ৰেলখন চলিব। জীৱাশ্মৰ জৰিয়তে উৎপন্ন হোৱা তাপবিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তে সেউজ হাইড্ৰজেনৰ ব্যৱহাৰে ভাৰতৰ যাতায়াত ব্যৱস্থা অধিক বহনক্ষম কৰি তুলিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথ যাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই ৰথ যাত্ৰাত মহাপুৰুষ প্ৰভু জগন্নাথে চক্ৰৰাজ সুদৰ্শন, জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে ভক্তসকলক সাক্ষাৎ কৰিবলৈ আহে বুলি বিশ্বাস প্ৰচলিত আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপ্ৰভু জগন্নাথৰ কৃপাৰে দেশৰ জনসাধাৰণ সুখ আৰু সমৃদ্ধিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণনে কয় যে এই পবিত্ৰ ৰথ যাত্ৰাই সকলো বিভেদৰ ঊৰ্ধত জনসাধাৰণৰ ভক্তি, বিশ্বাস, সমতা আৰু সম্প্ৰীতিৰ প্ৰমূল্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰথ যাত্ৰা উপলক্ষে জনসাধাৰণক দিয়া শুভেচ্ছা বাৰ্তাত কয় যে এই ৰথ যাত্ৰা ভাৰতৰ কালজয়ী আধ্যামিক আৰু সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শনস্বৰূপ। ৰথ যাত্ৰাৰ সৈতে জড়িত পৰম্পৰাই দেশ বিদেশৰ জনসাধাৰণক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিঃস্বাৰ্থ সেৱা, বিনম্ৰতা আৰু ঐক্যবদ্ধ অংশগ্ৰহণৰ বাবে উৎসাহিত কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথ যাত্ৰাৰ আজি বিয়লি শুভাৰম্ভ হয়। বাৰ্ষিকভাৱে উদযাপন কৰা এই উৎসৱত পৰম্পৰাগতভাৱে প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজৰ দৰ্শনাৰ্থে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয় আৰু তিনিজনী ভগৱানকে ন দিনৰ বাবে তাত ৰাখি একেখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। দুৰ্ভাগ্যজনকভাৱে এই বছৰৰ আজি আৰম্ভ হোৱা এই যাত্ৰাত উপস্থিত থকা লাখ লাখ ভক্তই প্ৰভু জগন্নাথৰ ৰথ টনাৰ পৰ্বত আগভাগ লোৱাৰ সময়তে বহুকেইজন লোক পদপিষ্ট হৈ আহত হয় আৰু এজন লোকৰ থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে জৰুৰীকালীন সঁহাৰি দলে আহত লোককেইজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসাৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ পাছতেই জিলা প্ৰশাসন, আৰক্ষী, অগ্নিসেৱা বিভাগ আৰু স্বাস্থ্যকৰ্মীসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে উপস্থিত ভক্তসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰে আৰু উচ্চ পদস্থ বিষয়াসকলক উত্তম পৰ্যায়ৰ চিকিৎসা সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ মাজতো ভাৰতে 37.6 কোটি টন খাদ্য শস্য আৰু 37.7 কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত ভাষণ দি শ্ৰীচৌহানে কয় যে বিজ্ঞানীসকলে এতিয়া খেতিপথাৰলৈ গৈ গৱেষণাৰ কাম কৰিছে। খেতিপথাৰ বচোৱা অভিযানৰ অধীনত 1657টা বিজ্ঞানীৰ দলে প্ৰায় 728খন জিলাৰ বিশেষকৈ এল নিনোৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি প্ৰায় 1 কোটি কৃষকৰ সৈতে জড়িত হৈছে।
2: এক চাল মে 44 ফচলৰ 386 নই কিস্ম হে জিনমে সে 94 ক্লাইমেট ৰিজিলিয়েণ্ট হে 29 বায়ো ফৰ্টিফাইড হে ইয়ে বিকশিত কি হে বাগবানী কি 117 কিস্ম হে হমনে অলগ অলগ অলনিনো কে প্ৰভাৱ কে কাৰণ আৰু ৱেছে ভি জো সংবেদনশীল জিলে হে উনকে লিয়ে আকস্মিক যোজনা বনাই হে। आज मैं गर्व से कहता हूं आईसीआर कृषि परिवर्तन का अग्रदूत बन चुका है।
1: তৃণমূল কংগ্ৰেছৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ কোয়েল মালিকে আজি পদত্যাগ কৰে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ কৰি সাংসদগৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কোয়েল মালিক চলিত বৰ্ষৰ এপ্ৰিল মাহত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা তৃণমূল কংগ্ৰেছৰ চতুৰ্থগৰাকী সাংসদ। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ তিনিগৰাকী সাংসদ ক্ৰমে সুখেন্দু শেখৰ ৰয়, সুস্মিতা দেৱ আৰু প্ৰকাশ সিং বাৰাইকে পদত্যাগ কৰে। পাছত তেওঁলোকে বিজেপিত যোগদান কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জুৰাম্বু ৰামমোহন নাইডুৱে আজি কয় যে উড়ান আঁচনিয়ে পৰৱৰ্তী পৰ্যায়ত 120টা নতুন গন্তব্য স্থান সংযোগ কৰিব। ইয়াৰ ফলত অহা 10 বছৰত প্ৰায় 4 কোটি যাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। নতুন দিল্লীত অনুষ্ঠিত উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ এটা কৰ্মশালাত ভাষণ দি শ্ৰীনাইডুৱে কয় যে চৰকাৰে পৰৱৰ্তী পৰ্যায়ৰ বাবে 29,000 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰিছিল আৰু অহা দশকত 100টা বিমানবন্দৰ তথা 200টা হেলিপৰ্ট উন্নয়নৰ লক্ষ্য লৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উড়ানৰ পৰৱৰ্তী পৰ্যায়ে থলুৱা বিমান নিৰ্মাণ, ৰক্ষণাবেক্ষণ, মেৰামতি, কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰি আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে কয় যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দেশৰ শাসন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতে গোলকীয়ভাৱে বহু ক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে। চেন্নাইৰ পেৰিয়াৰ নগৰত আজি ডাকঘৰ পাছপৰ্ট সেৱা কেন্দ্ৰ এটা উদ্বোধন কৰি তেওঁ কয় যে 2014 চনৰ পৰা আৰম্ভ হোৱা চৰকাৰী আঁচনিসমূহে দেশৰ দূৰৱৰ্তী অঞ্চলৰ প্ৰতিজন নাগৰিকৰ কাষ চপা উচিত। তেওঁ লগতে কয় যে চৰকাৰে বিকশিত ভাৰতৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে আৰু একাণপতীয়াভাৱে কৰি যোৱা প্ৰচেষ্টাৰ দ্বাৰা ভাৰতক গোলকীয় শক্তিৰূপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশাবাদী। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ বি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয় যে নতুন দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকাললৈ অনশন কৰি থকা ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা চৰকাৰী চিকিৎসকে নিয়মিতভাৱে কৰা উচিত। কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ হৈ ওকালতি কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শুনানিৰ সময়ত কয় যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন অমূল্য আৰু ৱাংচুকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাক লৈ কোনোধৰণৰ আপত্তি থাকিব নোৱাৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা

প্ৰেক্ষাপটো আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী বিনীতা দাস। অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত গীতা হাতীকাকতিৰ গীতৰ কথাৰে।

শ্রোতাসকলে আধুনিক গীত শুনিছে বিনীতা দাসৰ কণ্ঠত। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত গুণমণি বৰাৰ ৰচনাৰে।

0: বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে বিনীতা দাসৰ কণ্ঠত। অনুষ্ঠানৰ শেষত আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, হীৰেণ ভট্টাচাৰ্যৰ গীতৰ কথাৰে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে বিনীতা দাসৰ কণ্ঠৰ গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে গীতাহাতী কাকতি, গুণমণি বৰা আৰু হীৰেণ ভট্টাচাৰ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। ৰাজ্য চৰকাৰে 5 বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত

অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰ্গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ কয় যে বন সংৰক্ষণৰ প্ৰতি ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। ওড়িশার পুরীত প্রভু জগন্নাথ আর তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্র আর দেবী সুভদ্রাৰ বিশ্ববিখ্যাত রথযাত্রার আজি শুভারম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত গোচৰটোৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। মণিপুৰ বিগত 24 ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ নিশাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ তিনিওটা ট্ৰফি মুকলি কৰে আৰু পতাকা জোকাৰি ট্ৰফি যাত্ৰাৰ শুভাৰম্ভ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন মেচ চলি আছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
1: নমস্কাৰ, আজি আমি কথা পাতিম অভয়াৰণ্য, বানপানী আৰু বন্যপ্ৰাণীৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া নাৰায়ণ মহন্ত আৰু কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞানৰ সহকাৰী অধ্যাপক নাৰায়ণ শৰ্মা ডাঙৰীয়াক আপোনালোকক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
2: নমস্কাৰ।
1: মই প্ৰথমে নাৰায়ণ মহন্ত ছাৰক সুধিব বিচাৰিছো, বানপানীৰ সময়ত অভয়াৰণ্যৰ বন্যপ্ৰাণীসমূহৰ অৱস্থা কেনেকুৱা হয়?
2: বানপানী আৰু অভয়াৰণ্য আমি অসমৰ প্ৰেক্ষাপটত কথাটো ক'ব লাগিব। আমাৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আমাৰ বিভিন্ন ধৰণৰ অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান আছে। পানী প্ৰয়োজন অভয়াৰণ্যত, কিন্তু বানপানীৰ কথা আমি যেতিয়া কওঁ তাৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ নিৰ্দিষ্ট পৰিমাণৰ প্ৰাবল্য বানপানী আমাৰ এখন অভয়াৰণ্যৰ কাৰণে বা বন্যপ্ৰাণী বসতি স্থলৰ কাৰণে অতি প্ৰয়োজন। এইকাৰণেই প্ৰয়োজন যে আমি জানো, আমাৰ এটা সাধাৰণ জ্ঞান এটা আছে যে আপোনাৰ যেতিয়া পলস পৰে আমাৰ খেতি ভাল হয়। আমাৰ ধৰক আমি কাজিৰঙাৰ কথাই ক'লো, কাজিৰঙাত আমি যদি চাওঁ, আমি যিটো ইক'লজিকেল পিৰামিডৰ কথা কওঁ, তাত আমাৰ সৰ্বোচ্চ স্থানত আছে বাঘ, আৰু তাৰ তলত আমাৰ যিবোৰ হাৰ্বিভৰ্ছ আছে বা আমাৰ তৃণভোজী প্ৰাণী আছে তেওঁলোকক বিশেষকৈ দৰকাৰ হয় ঘাঁহৰ। যেতিয়া আমাৰ কোনো এটা অঞ্চলত কিছু পৰিমাণৰ পলস পৰে তেতিয়া তাত ঘাঁহ ভাল হয়, আৰু ঘাঁহৰ মেনেজমেণ্ট তাত যাতে অন্যান্য গছ গজিব নোৱাৰে তাৰ দৃষ্টি ৰখা হয়, আৰু একে সময়তে তাত যাতে ঘাঁহ ভাল হয়, যিখিনি ঘাঁহ খাই লৈ তাত তৃণভোজী প্ৰাণীসমূহ বৰ্তি থাকিব পাৰে আৰু সেই তৃণভোজী প্ৰাণীৰ ওপৰত মাংসহাৰী প্ৰাণীসমূহ বৰ্তি থাকিব পাৰে, সেইটো এটা দিশ। আন এটা দিশ হ'ল তাত যিবোৰ জলাশয় আছে সেই জলাশয়সমূহত বিভিন্ন প্ৰকাৰৰ জলজ প্ৰাণী থাকে, মাছৰ পৰা আৰম্ভ কৰি বিভিন্ন জলজ প্ৰাণী থাকে। আৰু আমি যদি চাওঁ এখন অভয়াৰণ্য বা এটা বনাঞ্চলৰ সেই জলাশয়সমূহ, সেইবোৰ আচলতে মাছ বা অন্যান্য প্ৰাণীৰ জলজ প্ৰাণীৰ এটা ব্ৰিডিং গ্ৰাউণ্ড, প্ৰজনন ক্ষেত্ৰ। আৰু যেতিয়া বানপানী হয় তেতিয়া সেই বানপানী সোমোৱাৰ লগতে তাত যি প্ৰজনন হয় সেই মাছ বা অন্যান্য প্ৰাণীবোৰ ওলাই যাবলৈ সুবিধা পায়, এখন বিশাল পানীৰ জগতলৈ ওলাই যাবলৈ সুবিধা পায়, যেনেকে কাজিৰঙালৈ ওলাই যাবলৈ সুবিধা পায়, সেইটো এটা কাৰণ আছে। তৃতীয় এটা কাৰণ হৈছে যে আমাৰ যিবোৰ ইনভেচিভ স্পেচিছ বুলি কওঁ, যেনে ধৰক আপোনাৰ জলাশয়ত আমাৰ মেটেকা, মেটেকা যদি একে ঠাইতে থাকে তেতিয়াহ'লে সেই মেটেকাই গোটেই জলাশয়খন নষ্ট কৰি পেলাব, এটা সময়ত গৈ সেইটো পুতি পেলাব। গতিকে বানপানী হ'লে সেই জলাশয়ৰ মেটেকাসমূহ উটি ভাঁহি গুচি যাব, আকৌ সেইখিনি পৰিষ্কাৰ হৈ যায়। গতিকে এনেবোৰ কাৰণত যিকোনো এটা বন্যপ্ৰাণী আশ্ৰয়স্থলত স্বাভাৱিকভাৱে য'ত থাকে, আমি যাক অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান বুলি কৈছোঁ, তাত ধৰা

0: আচলতে এই পানীৰ আহজাহটো যাক আমি বানপানী বুলি কওঁ সেইটো বৰ প্ৰয়োজন। খালি ইয়াৰ এটা কথা নিৰ্ভৰ কৰে তাৰ প্ৰাবল্যতাৰ ওপৰত। যদি প্ৰাবল্যতা বেছি হয় তেতিয়াহ'লে অসুবিধা হয়, বন্যপ্ৰাণীৰ মৃত্যুমুখতো পৰিব লাগে। কিন্তু তাৰ আন এটা আপুনি যদি দিশলৈ চায়, আমি কওঁ যে যুগ্য ভুগ্য বসুন্ধৰা মানে চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। এটা প্ৰাণী এটা কিমান পৰ্যায়লৈকে যাব, যদি কোনোবা এটা প্ৰাণী এটা বিশেষ পৰিৱেশত থাকিব নোৱাৰে সেই প্ৰাণীটো হয়তো তাত বেছি দিন নাথাকিব। গতিকে যদি ঠিক তেনেধৰণৰ কথা হয় আৰু সেইকাৰণে চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ইজ এটা আমাৰ কথা আছে, য'ত নেকি আমাৰ সমূহীয়াভাৱে সামূহিক বন্য প্ৰাণীৰ এটা তাৰ চাৰিত্ৰিক যিটো বৈশিষ্ট্য আছে সেইটো তাত প্ৰতিফলিত হয়। গতিকে বানপানীটো অভয়াৰণ্যৰ কাৰণে য'ত বন্যপ্ৰাণী বাস কৰে তাৰ অতিকৈ প্ৰয়োজন।
1: এতিয়া বানপানী অভয়াৰণ্যৰ কাৰণে প্ৰয়োজন হয় আমি সেইটো বুজি পালো। এইবাৰ মই নাৰায়ণ শৰ্মা ছাৰক সুধিব বিচাৰিছো, তাৰ যিখিনি উদ্ভিদ আছে তাৰ কাৰণে কিমান প্ৰয়োজন?
2: তেনেকে ছাৰে ক'লে তাৰ জীৱ জন্তুৰ কাৰণে যিমান ইম্পৰ্টেণ্ট হয় উদ্ভিদৰ কাৰণেও সেইটো ইম্পৰ্টেণ্ট হয়। কিন্তু যিহেতু বহুতখিনি চিলিটেশ্যন যিবিলাক আহে আৰু যোনটো উৰ্বৰা যোনটো বস্তুবিলাক আহি বহুতবাৰ এনেকুৱা হয় যে কিছুমান ঘাঁহ ইয়াৰ যিবিলাক গ্ৰাছলেণ্ডছ আছে যদি বানপানী নহয় তেওঁলোকে নেক্সট ইয়াৰত ইমানখিনি ভালকৈ হ'ব নোৱাৰে। আকৌ কি হয় যদি বানপানী নহয় কিছুমান গছবিলাক ডাঙৰ হৈ যায়, যেনেকৈ আমাৰ শিমলু গছবিলাক। শিমলু গছ এটা আমাৰ লোকেলি যদি আমি কওঁ এইটো লোকেলি বহুতখিনি আমাৰ গ্ৰাছলেণ্ডত এইটো ইনভেচিভ টাইপৰ হৈ গৈছে, যাৰ ফলত কি হৈছে আমাৰ যিবিলাক গ্ৰাছলেণ্ডছ আছে সেইবিলাক এতিয়া ক্লাইমেক্স ষ্টেজত পোৱা নাই। যেনেকৈ আমি ছাভানা আফ্ৰিকাৰ ছাভানা বিলাক যেতিয়া চাওঁ সেইটো এটা ক্লাইমেক্স ষ্টেজত আছে, তাতে এইটো তাক এনে এৰি দিলে এইবিলাক এতিয়া বনাঞ্চল হৈ নাযায়। কিন্তু আমাৰ যিবিলাক গ্ৰাছলেণ্ডছ আছে যদি আমি মেনেজ নকৰাকে যদি এনে থৈ দিওঁ তেতিয়া এই বনাঞ্চলৰ ফালে গুচি যাব পাৰে। তাতে এজোপা গছ আছে যোনটো আমাৰ শিমলু গছ, যোনটো খুব ধুনীয়াকে হয়। আৰু বানপানী এই শিমলু গছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যদি বানপানী নহয় শিমলু গছবিলাকে আপোনাৰ গ্ৰাছলেণ্ড বিলাকত আপোনাৰ সেইটো গজি যায় আৰু যাৰ ফলতে বহুতখিনি মেনেজমেণ্ট কৰিব লগা হৈছে। শিমলু তাৰ পৰা খালি কিনে পেলাই দিব লগা হৈছে।
0: আমাৰ লক্ষ্যটো হ'ল গ্ৰাছলেণ্ড,
2: গ্ৰাছলেণ্ডটো
0: যদি তেতিয়াহে লক্ষ্য গ্ৰাছলেণ্ড, এইকাৰণে যাতে তাত তৃণভোজী প্ৰাণী থাকিব পাৰে। তৃণভোজী প্ৰাণী থাকিলেহে মাংসভোজী প্ৰাণী যেনেকে
2: মেনেজমেণ্টৰ কাৰণে এইটো বহুত বহুত
1: শৃংখল আছে প্ৰাণী শৃংখল এটা।
0: বানপানী চালে আপুনি দেখা পাব যে কিছুমান গছৰ ফল উপঙি থাকে পানী, বানপানীয়ে সেই ফলবোৰ উটুৱাই উটুৱাই নি পেলাই কোনোবা এটা অঞ্চলত ৰাখেগৈ, লাহে লাহে পানী শুকালে সেই অঞ্চলত সেই স্থাপিত হয়, তেতিয়া তাত গছ গজে। গতিকে এনেধৰণে বহুত উদ্ভিদৰ বিস্তাৰিত হয়। এটা ধৰক আপোনাৰ ঔটেঙা, ঔটেঙাটোতো বতাহত আৰু উৰি নাযায়, ঔটেঙা হয় হাতীয়ে খাই যেতিয়া আপোনাৰ খোজকাঢ়ি গৈ বহু দূৰত গৈ পেলাই ডেফিকেট কৰিব তেতিয়া তাৰ পৰা হয়তো ঔটেঙাটো গজিব, নতুবা এই পানীত উপঙি উপঙি গৈ পেলাই কোনোবা এটা অঞ্চলত ৰ'বগৈ আৰু তাত গৈ এটা সময় গৈ সেয়াহে গুটিৰ পৰা গছ হ'বগৈ। এনেকে বানপানীয়েও বহু সময়ত আপোনাৰ এই উদ্ভিদৰ বংশ বিস্তাৰ কৰে। আপুনি খুব এটা যদি উদাহৰণ দিব বিচাৰো শৰ্মা ডাঙৰীয়া, বানপানী হোৱা অঞ্চলৰ ৰাস্তাৰ কাষে ভেলু গছ যথেষ্ট দেখিব, কাৰণ ভেলু গছৰ গুটিবোৰ এনেকুৱা যে সেইটো খুব উটি আহে, উটি আহি আহি যেতিয়া ৰাস্তাৰ কাষত খুনা মাৰি থাকে বা পানীটো যেতিয়া লৰি থাকে আৰু এটা সময়ত পানী শুকাই যায় সেই গুটিবোৰ ৰাস্তাৰ কাষে কাষে লাইন হৈ ৰৈ যায় আৰু তাৰ পৰাই গছজোপাৰ গুটিৰ পৰা গছ হয়গে। গতিকে কোনেও নলগোৱাকৈ স্বাভাৱিকভাৱে প্ৰাকৃতিক এটা প্ৰচেছতে ভেলু গছৰ গছটোতো আপোনাৰ থাকে ৰাস্তাৰ কাষে কাষে। গতিকে অভয়াৰণ্যৰ ভিতৰতে হওক বা বাহিৰতেই হওক বানপানীয়ে আমাক তেনেধৰণৰ যথেষ্টখিনি অৱদান যোগায়।
2: ছাৰে আৰু এটা কথা ক'লে যে মাছবিলাক ডিছপাৰ্চেল হয়, মাছৰ পোনাবিলাক এটা জেগাৰ পৰা বেলেগ জেগা হয়, চ' এইটো বিৰাটে দৰকাৰ। নহ'লে কি হয় বহুতখিনি জলাশয় আমাৰ ৱেটলেণ্ড আৰ্দ্ৰভূমি যিবিলাক আছে এইবিলাক বৰষুণৰ পিছত আইচলেটেড হৈ যায়। এই ৱেটলেণ্ডবিলাকত কানেক্ট কৰিবৰ কাৰণে বানপানীৰ দৰকাৰ হয় যাতে এটা জেগাৰ পৰা মাছটো বেলেগ জেগাত ডিছপাৰ্চেল কৰিব পাৰে। আৰু তাতে আমি যদি ইকলজিকেলি টাৰ্মছত যদি কওঁ এইটো মেটা কমিউনিটিৰ এটা কনষ্ট্ৰাকশ্যনটো হ'ব পাৰে। যদি এইটো নহয় ৰিপ্লেচমেণ্ট নহয় আৰু ৰিকলনাইজ নহয় তাৰ ফলত বহুতখিনি জলাশয় বিলাক যোনটো ব্ৰহ্মপুত্ৰ ইয়াৰ উপনদীৰ পৰা বহুত দূৰত আছে তাতে আপুনি দেখা পাব তাৰ যোনটো বৈচিত্ৰতা মাছৰ সেইটো কমি থাকে, মানুহে গৈ দিব লগা হয়। কিন্তু এই ফ্লাডে এইটো কাম নিজে নিজে কৰে।
0: কাজিৰঙাৰ যিবোৰ জলাশয় আছে সেইটো আপোনাৰ ধাৰণা কৰা হয় সেইখিনিয়ে ব্ৰিডিং গ্ৰাউণ্ড আমাৰ ব্ৰহ্মপুত্ৰৰ মাছৰ। বহু পৰিমাণে ব্ৰহ্মপুত্ৰৰ মাছৰ যোগান কাজিৰঙাই ধৰে বানপানীৰ যোগেদি, তাতে ব্ৰিডিং হয় পপুলেশ্যন।

0: গৱেষণাৰ প্ৰয়োজন আৰু সেইখিনি হলে তেতিয়া আমি ভালকৈ বুজি পাম যে আচলতে সৃষ্টিকৰ্তাই কৰাৰ বিজ্ঞানসন্মত কাৰণ ইয়াত কি আছে আৰু তাক আমি কিছু ছাপোৰ্ট দিব লাগে তেতিয়া তাত থকা য'ত উদ্ভিদ আছে তাত বন্যপ্ৰাণী আহিব আৰু বন্যপ্ৰাণী সদায় উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি হয় মুঠতে উদ্ভিদ নহলে বন্যপ্ৰাণী থাকিব নোৱাৰে কোনো প্ৰাণীয়ে থাকিব নোৱাৰে গতিকে এই সৃষ্টিকৰ্তাই যেনেধৰণে আপোনাৰ সকলো কৰি গৈছে আমাৰ বুজাৰ দৰকাৰ আমি নাজানি অপকাৰ কৰিবলৈ যোৱা উচিত নহয় আমি বহু সময়ত বহু কাম কৰোঁ যিবোৰ নাজানি কৰোঁ আৰু যিটো গেপ আছে সেই গেপটো গৱেষণাৰে আমি পূৰ্ণ কৰিব লাগে
1: আৰু যোনটো তেওঁ ক'লে যে বন্যপ্ৰাণী উদ্ভিদৰ ওপৰত ডিপেণ্ডেণ্ট হয় উদ্ভিদ
2: বন্যপ্ৰাণী আপুনি কাজিৰঙাত কাম কৰিছিলে সেইখিনি সময়ত আপুনি বানপানীৰ দেখিছিলে নেকি কাজিৰঙাত
0: চাওক আমি জন্মৰে পৰা হয়তো কাজিৰঙা আৰু বানপানী তাৰ যি উতঃপুত সম্বন্ধ আমি দেখি আহিছো আৰু কিন্তু পৰিচালনাৰ দায়িত্ব থকাটো বেলেগ কথা এজন বন বিষয়া হিচাপে বা এজন উদ্ভিদ বিজ্ঞান বা বন্যপ্ৰাণী বিভাগৰ ছাত্ৰ হিচাপে যিকোনো ব্যক্তিয়ে তাত উৎসুকতা থাকিব যে এইটো কেনেধৰণে হয় কি ধৰণে হৈছে মেনেজমেণ্ট এটা সম্পূৰ্ণ বেলেগ বিষয় য'ত নেকি সেই সময়ত হোৱা তাৎক্ষণিক কিছুমান কাম কৰিবলগীয়া হয় কাৰণ মই আগতেই কৈছো প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰে যদি বানপানীৰ প্ৰাবল্য অধিক হয় তেতিয়া ই বিধ্বংসী হ'ব পাৰে কিন্তু যদি বানপানীৰ প্ৰাবল্যতা তেনেই নগণ্য হয় তেতিয়াহ'লে সেয়া আশীৰ্বাদ হ'ব পাৰে আশীৰ্বাদ হয়েই গতিকে সেইটোৰ ওপৰত মই কাজিৰঙাৰ থকা সময়ত তেনে বানপানী মই পোৱা নাই আৰু যিহেতু মই কাজিৰঙাৰ ওচৰে পাজৰে বহু অঞ্চলত মই কাম কৰিছো গতিকে বিভিন্ন সময়ত জড়িত হৈ আছো আৰু কাজিৰঙা সদায় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ স্থান আৰু আমি শিকিব পাৰোঁ তাৰ পৰা বহুত বন্যপ্ৰাণী বা উদ্ভিদ হওক বা তেওঁলোকৰ মাজত থকা সহাৱস্থান বা তাক পৰিচালনা কৰাৰ বিষয় তাৰ পৰা আমি বহু শিকো তেওঁলোকৰ তাত কাম কৰা মানুহৰ লগত ইণ্টাৰেক্ট কৰি আমি বহু কথা জানিব পাৰোঁ গতিকে সেইবোৰ সমল লৈয়ে আচলতে আমি বাকীবোৰ অঞ্চলত আমি পৰিচালনা কৰোঁ যদি কিবা কৰিবলগীয়া হয় আৰু আমাৰ জ্ঞান তেনেধৰণে আমি পাই আছো
2: শৰ্মা ছাৰে কাজিৰঙাত ঠিক বানপানীৰ সময়ত সুবিধা হ'ব পৰাকে কিবা আঁচনি চৰকাৰৰ ফালৰ পৰা লয় নেকি
1: হাইলেণ্ড বনাইছে বানপানী যেতিয়া হয় আইডিয়া আছিলে যে যদি বানপানী হয় তেতিয়া কিছুমান হাইলেণ্ড অকমান ওখ জাগাবিলাক বনাই দিয়া হ'ল যাতে জীৱ জন্তুবিলাক এই ওখ জাগাবিলাকত
2: উঠি থাকিব
1: টেম্পৰৰি হিচাপে তাতে গৈ কিনে থাকিব পাৰে এতিয়া তাৰ এতিয়া ইম্পেক্টটো কেনেকুৱা হৈছে
0: সেইটো
1: গৱেষণা লাগে
0: জীৱ জন্তুবোৰৰ অৱস্থা বৰ বেয়া হয় তেতিয়া ক'ৰবাত ওখ ঠাই লাগে আচৰিত যে বাঘে চাগে একেলগে বাস কৰাৰ নিচিনা পৰ্যায় আহে এটা ওখ লেণ্ডত য'ত নেকি প্ৰাণ বচোৱাৰ কথা সেই সময়ত হয়তো তাত পহু আছে তাত গৰু আছে তাত বাঘো আছে কোনোবা এটা ফালে গতিকে তেনেকুৱা ধৰণৰ কথা চিন্তা কৰি বিভিন্ন অঞ্চলত সেইবোৰ তৈয়াৰ কৰা হৈছে এতিয়া ইয়াত হয়তো অধ্যয়নৰ প্ৰয়োজন আছে যে এই কাম কৰোঁতে পানীৰ গতি ক'ৰবাত ৰোধ হৈ যায় নেকি ধৰক এটা হাইলেণ্ড বনোৱা হৈছে তাৰ ডাইৰেকশ্যনটো এনেকুৱা ধৰণৰ ডাইৰেকশ্যন হৈছে য'ত পানীয়ে গতি কৰে বানপানীয়ে যেতিয়া কমিবলৈ ধৰে সি গতি কৰে তেতিয়াহ'লে তাত ক'ৰবাত বাধাৰ সৃষ্টি হৈছে নেকি বাধাৰ সৃষ্টি হোৱাৰ লগে লগে এই পানীৰ যিবোৰ চিল্টেশ্যন অধিক হয় নেকি চাওক আজিৰ বানপানী আৰু হয়তো 50 বছৰ আগৰ বানপানীৰ মাজত পাৰ্থক্য আছে সেই সময়ত হোৱা বানপানীত চিল্টৰ পৰিমাণ হয়তো ইমান নাছিল আজি যিহেতু আমাৰ যিটো পাহাৰীয়া অঞ্চল আছে তাত যিহেতু ডিনিউডেশ্যন হৈছে ডিফৰেষ্ট্ৰেশ্যন হৈছে তাৰ ফলত মাটিৰ পৰিমাণটো বাঢ়ি আহিছে বানপানীত সেইকাৰণে আমি বোকা বেছি পাওঁ যেনেকে গুৱাহাটীত পানী হলেই ৰাস্তাবোৰ ৰঙা মাটিৰে ভৰি যায় আগতে সেইটো নাছিলে কাৰণ ইয়াৰ পাহাৰবোৰত গছ গছনি আছিলে ঠিক তেনেধৰণে অৰুণাচল প্ৰদেশ বা অন্যান্য অঞ্চলত যিবোৰ পাহাৰ আছে তাৰ পৰা মাটিভাগ যদি গুচি আহে তেতিয়াহ'লে এই চিল্টৰ পৰিমাণটো বাঢ়ি যায় এতিয়া আমি যিবোৰ হাইলেণ্ড বনাওঁ বহুত চিন্তা চৰ্চা কৰি বন বিভাগে সেইটো বনায় তথাপিও গৱেষণাৰ ফল তাত আছে ক'ৰবাত ই আমাৰ সুবিধা কৰিছেনে অসুবিধা কৰিছে আপাত দৃষ্টিত দেখা যায় যে প্ৰাণীসমূহে তাত থাকি পেলাই বানপানীৰ সময়ত সুৰক্ষিত হৈ আছে সেইটো দেখা যায় কিন্তু ইন লং ৰান তাৰ লাভ কি লোকচান হৈছে সেইটো গৱেষণা কৰি হয়তো জনা যাব
1: চ' বিশেষকৈ যোনটো ছাৰে ক'লে যে যোনটো মুভমেণ্ট অফ চিল্টেশ্যন যেনেকে চিল্টেশ্যনটো চিল্টটো কেনেকে মুভ
0: লক কৰি দিয়ে
1: যদি একেটা জাগাত যদি আহি কিনে বহুত চিল্ট জমা হৈ যায় তেতিয়া সেইবিলাকত ঘাঁহনিৰ যোনটো ৰিজেনেৰেশ্যনৰ ওপৰত আকৌ আহাৰ
2: প্ৰভাৱ পেলাব আৰু হয়তো একেবাৰে সৰু মানে প্ৰাণী তাত চলাচল কৰিবও নোৱাৰিব চাগে যদি বহুতকে পৰি যায়
1: হয়
0: বহুতকে যেতিয়া অস্বাভাৱিকভাৱে যিকোনো কাম হয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ ইম্পেক্ট হ'বই তাত কোনো কথাই নাই যিকোনো ক্ষেত্ৰতে অত্যাধিক সকলোতে বেয়া গতিকে তাৰ ক্ষেত্ৰতো আমাক বানপানী লাগে তাৰমানে আমাক এনেকুৱা নহয় যে আমাক বানপানী একদম বহু বেছি প্ৰাবল্যৰ বানপানী লাগে তেতিয়াহ'লে আমাৰ জীৱ

0: জন্তুৰ অসুবিধা হয় থকা
1: অকল জীৱ জন্তু নহয় মানুহবিলাকৰ
0: মানুহবোৰ অসুবিধা সকলোৰে বাবে অসুবিধা
2: আৰু তাৰ নিশ্চয় ঘাঁহ বননিবোৰ সেই কিছুদিনটো মৰি যায় চাগে
0: নহয় চাওক এইটো প্ৰকৃতি মই কৈছো নহয় ঘাঁহ বননি মৰি যায় মানে আপুনি তেনেকুৱা দেখাব কিন্তু আপুনি যেতিয়া পানী শুকাই আকৌ সুন্দৰভাৱে ঘাঁহনিবোৰ ওলাই আহিব
1: আৰু কিছুমানে এনেকুৱা আছে যে মই যে আৰু এটা অকমান দূৰৰ এক্সাম্পল দিওঁ যেনেকৈ অষ্ট্ৰেলিয়াৰ অষ্ট্ৰেলিয়াত আমি কওঁ যে জুই লাগিছে কিন্তু অষ্ট্ৰেলিয়াৰ বহুতখিনি গছ গছনিৰ কাৰণে জুইটো প্ৰয়োজনীয় যদি জুই যেতিয়ালৈকে নালাগে তেতিয়ালৈকে তাহাঁতে স্প্ৰাউটো নহয় ৰিজেনেৰেশ্যন
0: যিটো কাজিৰঙাটো কাৰণ কণ্ট্ৰল বাৰ্ণিং বুলি কোৱা
1: কণ্ট্ৰল বাৰ্ণিং আছে সেইটো বস্তুটো মেনেজমেণ্টৰ আমি চাব লাগিব যে কোনকেইটা প্ৰেক্টিচেছ যোনটো যেনেকৈ আপুনি ক'লে যে পানীৰ তলত যদি থাকে চব গোটেইখিনি মৰি যায় কিন্তু তেনেকৈ নহয় তেন্তে তেওঁলোকৰ কিপাৰ ছিষ্টেমটো কিছুদিনৰ কাৰণে এৰেষ্টেড হয় তাৰপিছত পানী যেতিয়া শুকাই যায় আকৌ তেওঁলোকে ওলাই
0: আমাৰ যিবোৰ হিউমেন ইণ্টাৰভেনশ্যন বা কৈছো নহয় চাওক সকলো প্ৰাকৃতিক সৃষ্টি 1972 চনলৈকে আমাৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা নাছিল যেতিয়া দেখা গ'ল যে বন্যপ্ৰাণীৰ সংখ্যা কমি আহিছে তেতিয়া 1972 চনত বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে আৰু সেই আইনৰ অধীনত কিছুমান অঞ্চল অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঠন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত 2006 চনত টাইগাৰ ৰিজাৰ্ভ বা টাইগাৰ সংৰক্ষিত অঞ্চলো ঘোষণা কৰা হৈছে এতিয়া প্ৰাকৃতিকভাৱে থকা অঞ্চল যিহেতু আমি ঘোষণা কৰিলো তেতিয়া আমাৰ তাত আহিলে যে আমাৰ ইণ্টাৰভেনশ্যনৰ কথা আহিলে আমি ইয়াক কেনেধৰণে সঠিকভাৱে পৰিচালনা কৰিব পাৰো গম পাইছেনে আমি যে কাম কৰি আছো অভয়াৰণ্য বা এইখিনিত আমাৰ তাত আমি সৃষ্টি কৰা নাই প্ৰকৃতিয়ে সৃষ্টি কৰা তাত ঘটনা পৰিঘটনা যি হ'ব লাগে প্ৰাকৃতিকভাৱে হৈ আছে তাত অস্বাভাৱিক যদি ক'ৰবাত কিবা হৈছে তেতিয়া সেইখিনি স্বাভাৱিক কৰিবৰ কাৰণে আমাৰ যিখিনি ইণ্টাৰভেনশ্যন দৰকাৰ সেইখিনিৰ কাৰণেহে আমাৰ পৰিচালনা এক নম্বৰ আহিলে আমাৰ প্ৰটেকশ্যনটো লাগিব কাৰণ মানুহে সেই তাত থকা জীৱ জন্তুকেইটাৰ ওপৰত লুলুপ দৃষ্টি তাকো মাৰিবলৈ যায় তেতিয়া তাৰ কাৰণে আমাক লাগিলে হাথিয়াৰ লাগিলে জীৱ জন্তুৰ পৰা নিজক বচাবৰ কাৰণে আমাক হাথিয়াৰ দৰকাৰ নাই বন বিভাগৰ কৰ্মচাৰীসকলে জানে যে বন্যপ্ৰাণীটো কোনফালে গৈছে মই কেনেধৰণৰ সতৰ্কতা ল'ব লাগে সেইখিনি যথেষ্টখিনি জানে সৰু কিবা এটা আৰ্মছ হ'লেই নিজকে ৰক্ষা কৰিব পৰাকৈ তেওঁলোক তাত থাকিব পাৰে কিন্তু আমাকতো AK-47ৰ দৰকাৰ নাছিলে ৰাইফলৰ SLRৰ দৰকাৰ নাছিলে কিয় হৈছে বাঘৰ পৰা বাচিবলৈ SLR নালাগে এইটো লাগে আমাৰ প্ৰটেকশ্যনটো ৰক্ষা কৰিবৰ
2: কাৰণে
0: চোৰাং চিকাৰীৰ কাৰণে গতিকে আমাৰ যিবোৰ ইণ্টাৰভেনশ্যন তাত হৈ আছে অস্বাভাৱিক কাৰ্য যাতে তাত নহয় বানপানী যদি হৈছে আমি ডিচিলিটেশ্যন কৰিছো জলাশয়বোৰ তাত থকা পলসবোৰ উঠাই পেলাইছো সেইটোৰ প্ৰয়োজন কিয় উঠাইছো আমাৰ প্ৰাবল্য বাঢ়িছে পানীৰ আৰু 2 নম্বৰ আমাৰ বানপানীৰ পানীৰ কোৱালিটিটো বেয়া হৈছে আগতকে ইয়াত আমাৰ চিল্টৰ পৰিমাণটো বেছি হৈছে তাৰ কাৰণে আমি যদিও কৈ আছো বানপানী আমাক প্ৰয়োজন কিন্তু আমি এই ক্ষেত্ৰত এইটো ক'ব লাগিব যে আমাক বানপানী সেই বানপানীৰ প্ৰয়োজন যিটো বানপানী পূৰ্বতে আছিলে অত্যাধিক চিল থকাৰ বানপানীৰ আমাক প্ৰয়োজন নহয় সামান্য পৰিমাণৰ চিল থকাৰ বানপানীৰ প্ৰয়োজন আৰু প্ৰাবল্যতাও তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰহে বানপানীৰ প্ৰয়োজন তেতিয়াহে ই আমাৰ কাৰণে উপযোগী আমাৰ বন্যপ্ৰাণী বা যিকোনো প্ৰাকৃতিক অঞ্চলৰ কাৰণে উপযোগী যিকোনো প্ৰাকৃতিক পৰিৱেশৰ কাৰণে উপযোগী হয় খেতিটো একে কথা যেতিয়া বান্ধ ভাঙে মাথাউৰি ভাঙে যেতিয়া আপোনাৰ পানী সোমাই আহে তাৰপিছত দেখিব আপোনাৰ তাত একদম চিল্ট ইমানেই বেছি পৰি যায় তাত খেতি কৰিব এতিয়া অনুপযোগী হৈ যায় গুৰুত্বপূৰ্ণ বুলি ভাবো আমি প্ৰত্যেকে অভ্যাসৰ প্ৰয়োজন আমি সকলোৱে বুজি পাওঁ যে এইটো কাম কৰি এইটো হৈ আছে সেইটো হৈ আছে বেয়া হৈ আছে কিন্তু তাত মোৰ যিটো অৱদান সেই অৱদানটো মই দিব লাগিব মই অৱদানটো দিব লাগিব সেই অৱদানবোৰ আমাৰ অভ্যাসৰ ফলত হয় মই মনত ভাবিব লাগিব আৰু সেইটো আমাৰ অভ্যাসত পৰিণত হৈ যাব তেতিয়া আমি যেতিয়া ভাবিম সৰু সৰু কামবোৰে গৈ পেলাই এটা ডাঙৰ ফল দিয়ে গতিকে ঠিক তেনেধৰণে আমাৰ অৱদানৰ প্ৰয়োজন আমি আচলতে এতিয়া ইন্ট্ৰোস্পেকশ্যন বৰ বেছি দৰকাৰ এইবোৰৰ ক্ষেত্ৰত যাতে আমি কৰিব পাৰো
1: আৰু এটা চাবলগীয়া বস্তু হয় যোনটো ছাৰে ক'লে যে বানপানী যোনটো হৈছে তাৰ আমি অকল চিম্পটমটো ট্ৰিটমেণ্ট কৰিলে নহ'ব আমি যিবিলাক পাইছো যে বানপানীৰ যোনটো প্ৰবলতাটো বাঢ়িছে আৰু জিলটেশ্যনটো বেছি আহি আছে আমি অকণমান চাব লাগিব যে তাৰ ৰুট কজটো ক'ত আছে চ' ৰুট কজ যেতিয়ালৈকে আমি এড্ৰেছ নকৰো এই বানপানীৰ পৰা যোনটো নিগেটিভ ইম্পেক্ট যোনটো হৈ আছে সেইটো হৈ থাকিব যেনেকে ডিফৰেষ্টেশ্যন
0: পাহাৰবোৰত গছ হ'ব লাগিব
1: এইটো কথা আছে
0: কিন্তু পাহাৰবোৰত গছ হবলৈ যাওঁতে আপুনি চেগুন জাতীয় মাটিভাগ কোমল কৰি ৰাখে চেগুনৰ পাতটো ডাঙৰ গতিকে তাত যেতিয়া পানী পৰে একিউমুলেট হয়ে পেলাই ড্রপলেটটো পড়লে ড্রপলেটটো ডাঙর হয়, তলর মাটিখিনি কোমল, গতিকে আপনার সেই মাটিখিনি সহজে উঠি আহিব পারে
2: আর
0: গছডাল নপরে, কারণ শিপাটো তেনেকুয়া, কিন্তু তার তলত আন্ডারগ্রোথ নহয়, তার মানে

0: গছৰ তলত আন গছ গছনি নহয় তেনেকুৱা আমি বিচৰা নাই হাবিব মানে আমাৰ পাহাৰবোৰ আমি পাহাৰবোৰ বিচাৰিছো আমাৰ থলুৱা গছ গছনিৰে পৰিপূৰ্ণ হওক য'ত নেকি আমাৰ তাৰ যিটো পানী ভাগ আছে সি যাতে খৰকৈ বাগৰি নাহে তাতে ভিতৰতে ৰৈ যায় আৰু তেতিয়া আমাৰ তললে এই মাটিভাগ নাহে চিল্ক নাহে আমাৰ গুৱাহাটীৰ নিচিনা অঞ্চলৰ ৰাস্তাবোৰো তেতিয়া সেই ধূলিময় নহয় গতিকে এনেকুৱা ধৰণৰ বহু কথা আছে ব্ৰহ্মপুত্ৰ আমাৰ এটা বৰ আমাৰ তাৰ কাৰণে সদায় আমি চিল্কি ইমানেই বেছি হ'ল ব্ৰহ্মপুত্ৰ বাম হৈ গৈ আছে আমি কৈ থাকো হয় আমাৰ যিটো একদম পাহাৰীয়া অঞ্চলত সেই ধৰণৰ ঘটনা হৈছে কমি গৈছে গছৰ পৰিমাণ কমি গৈছে মাটি ভাগ ওলাই গৈছে পানীৰ লগত মাটিবোৰ গুচি আহিছে তাৰ ফলাফল আমি কাজিৰঙা থকা যিকেইটা আমাৰ লেক আছে বা আমাৰ বিল আছে আমি তাতে প্ৰত্যক্ষ কৰোঁ আমি ডিচিল্টেশ্যন কিয় কৰিব লগা হৈছে আগতে ডিচিল্টেশ্যনৰ কথা নাছিলে চিল্টৰ পৰিমাণ বাঢ়িছে গতিকে অকলে ই যে আমাৰ শিমলু গছৰ পৰিমাণ কমাইছে এইটোৱেই নহয় আমাৰ যিবোৰ জলাশয় আছে সেইবোৰো আমাৰ কমিছে
1: শেষত আপুনি কি ক'ব
2: মই এইটোৱে কম যে এতিয়া বানপানীৰ যোনটো প্ৰবলতাত আছে সেইটো ইন ফিউচাৰ যদি আমি ফিউচাৰ চিনেৰিও যদি চাওঁ জলবায়ু পৰিৱৰ্তন হৈ আছে সেইটো খুব সোনকালে এইটো শেষ হোৱা নহয় বৰঞ্চ বাঢ়িবই আৰু আমি কি কৰিব লাগিব যে য'ত ৰুট কজটো আছে যাৰ কাৰণে মানে বানপানীৰটো সমস্যাটো বেছি হৈ আছে মূল কাৰণটো আমি চাগে যদি আমি এড্ৰেছ কৰিব পাৰোঁ আৰু আমাৰ বনাঞ্চলবিলাক আকৌ যদি আমি যেনেকে থলুৱা উদ্ভিদৰ পৰা আমি যদি লগাব পাৰোঁ অকল মনোকালচাৰ নহয় অকল যে ৰাবাৰ প্লানটেশ্যন নহয় একধৰণ বিভিন্ন জাতৰ যদি গছ গছনি যদি আমি লগাব পাৰো তেতিয়া অকল যোনটো মাটিটো সংৰক্ষিত নহয় আমাৰ যিবিলাক জীৱ জন্তুবিলাকো তাতে আকৌ ৰিভাইভ হৈ যায় তেওঁলোকৰ চ' তেনেকে এটা প্ৰকল্প ল'ব লাগিব আৰু ৰিষ্টৰেশ্যন যোনটো আমি কওঁ এতিয়া যোনটো শব্দ আছে এই ৰিষ্টৰেশ্যনটো মানে আমি মানে এগ্ৰেছিভলি আমি এইবিলাক জাগাত কৰিব লাগিব তেতিয়া মোক লাগে যে কিছু পৰিমাণত আমি অকণমান মিটিগেট কৰিব পাৰোঁ কিন্তু আমি এক জলবায়ু পৰিৱৰ্তনৰ যোনটো দিশ আছে কিছুমান জাগাত বহুতখিনি বৰষুণ হ'ল কিছুমান জাগাত একদম খৰাং চিচুৱেশ্যন হ'ল এনেকুৱা বহুতখিনি জাগাত আছে য'ত আপোনাৰ খৰাং টাইপৰ এটা অৱস্থাটো হৈ গৈছে চ' এইটো আমি চাব লাগিব যে আগৰ নিচিনা কিমান দিনৰ পিছত আমাৰ এইটো আকৌ আহিব পাৰে এইটো এতিয়াও মানে
1: গৱেষণা
2: চলি আছে আৰু কিছুমান যোনটো প্ৰাকৃতিক যোনটো যেনেকৈ ৱাটাৰ চাইকেল হ'ল ৱাটাৰ চাইকেলটো যদি আপোনাৰ যদি পাহাৰত যদি পানীটো যদি মাটিৰ ভিতৰত সোমাই নাযায় তেতিয়া গোটেইখিনি যদি পানীটো যদি ব্ৰহ্মপুত্ৰত আহে তেতিয়া আমাৰ যোনটো ৱাটাৰ চাইকেল
0: আমি পাহাৰবোৰত গছ গছনি কৰিম বহুত হব তেতিয়ালৈ যিমানবোৰ আমাৰ চিল্ট আহিব আমাৰ যিমানবোৰ জলাশয় পুত যাব তেতিয়ালৈতো আমাৰ আমি নাথাকিবগৈ গতিকে ইয়াত সকলোতকৈ আজিৰ দিনত প্ৰয়োজনীয় বিষয়টো হৈছে যিবোৰ আমাৰ মেনেজমেণ্ট আছে খুব সঠিকভাৱে বিজ্ঞানসন্মতভাৱে তাৰ মেনেজমেণ্ট হ'ব লাগে ধৰক যদি চিল্টেশ্যন হৈছে ক'ৰবাত ডিচিল্টেশ্যন যিবোৰ কৰিব লাগে যিবোৰ আমাৰ জলাশয় আছে সেই জলাশয়বোৰ আমি কেনেকে মেকানিকেলি হ'লেও তাক আমি কেনেকে মেইনটেইন কৰিব পাৰোঁ যাতে আমাৰ তাত থকা প্ৰাণীখিনি থাকিব পাৰে যদি আমাৰ ক'ৰবাত কিবা কাৰণে গছ গছনি ঘাঁহনি অঞ্চলত অত্যাধিক চিল্টেশ্যন হোৱাৰ কাৰণে শিমলুজাতীয় উদ্ভিদৰ পৰিমাণ অধিক হৈছে তেতিয়াহ'লে তাক মেকানিকেলি হ'লেও তাত ৰিমুভ কৰিব লাগিব কাৰণ আমাৰ এটাই লক্ষ্য হৈছে যে তাত থকা প্ৰাণীবোৰৰ অস্বাভাৱিক পৰিৱেশবোৰ নাইকিয়া কৰি স্বাভাৱিক পৰিৱেশ ঘূৰাই অনা তাতে আমাৰ মেনেজাৰিয়েল ইণ্টাৰভেনশ্যন দৰকাৰ হয় গতিকে আমাৰ সকলোৰে দায়িত্ব এই ক্ষেত্ৰত আমাৰ সঠিক মেনেজমেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ আমাৰ যিবোৰ বন্যপ্ৰাণী বসতি স্থল আছে সেইখিনিত আমি কেনেকৈ কৰিব পাৰোঁ যুদ্ধ সদৃশ পৰিৱেশ এটা সৃষ্টি হৈছেতো গতিকে সেইখিনিত আমি কেনেকৈ কৰিব পাৰোঁ যাতে অনাগত দিনত এই প্ৰাণীসমূহে নিজৰ ঘৰত থকা অনুভৱ কৰে এটা সুন্দৰ পৰিৱেশত থাকিবলৈ পায় আৰু সেই ক্ষেত্ৰত আমাৰ সকলোৰে ইয়াত অৱদানৰ প্ৰয়োজন আছে
1: হয় আজিৰ আলোচনাৰ পৰা ভালেকেইটা দিশ আপোনালোকে দাঙি ধৰিলে আমাৰ শ্ৰোতাসকলে আপোনালোকৰ যিখিনি বহুমূলীয়া কথা তাৰ পৰা নিশ্চয় বহুখিনি জানিব পাৰিছে আজি আমাৰ সময় হৈ আহিলে আজিৰ আলোচনা ইমানতে সামৰণি মাৰিছো আপোনালোকক
0: ধন্যবাদ
3: ইমান পৰে শ্ৰোতাসকলে অভয়াৰণ্য বানপানী আৰু বন্যপ্ৰাণী আলোচনাটি শুনিলে আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ মহন্তই আঁতৰিলে কৃতাঞ্জলি বৰ্মনে
4: নতুন দিগন্ত
3: অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল কৃতাঞ্জলি বৰ্মনৰ

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰি

0: কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে ফুলৰে দলিচা শীৰ্ষক শ্ৰব্য সফুৰাৰ এটি গীত, বিমল দেৱ মেধিৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক এবাৰ শুনাবলৈ লোৱা হৈছে নিশিগন্ধা শীৰ্ষক শ্ৰব্য সফুৰাৰ এটি গীত ঝীল পাঠকৰ কণ্ঠত।

জিম পাঠকৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো ৰুদ্ৰা শীৰ্ষক শ্ৰব্য সফুৰাৰ এটি গীত চন্দন দাসৰ কণ্ঠত।

0: আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰা হৈছে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। চিত্ৰগীত অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে প্ৰাণগংগা ছবিখনৰ এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।
2: শ্রোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো প্ৰাণগংগা ছবিখনিৰ আন এটি গীত ভূপেন হাজৰিকা, নিৰ্মলা মিশ্ৰ আৰু শ্যামল মিত্ৰৰ কণ্ঠত।

0: প্ৰাণগংগা ছবিত সেয়া আছিল খগেন মহন্ত আৰু অৰ্চনা মহন্ত। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈৰ, সংগীতেৰে সজাইছিল উপেন কাকতীয়ে।
1: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজি নিশা 9:30 বজাত প্ৰচাৰ কৰা হ'ব ডক্টৰ অনলাইন অনুষ্ঠান। আমাৰ ষ্টুডিঅ'ত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব মেডিচিন আৰু মধুমেহ ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰণীম কুমাৰ নাথ। শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিৰ্দিষ্ট সময়ত আমালৈ ফোন কৰিব পাৰে 9435405222 আৰু 03612661876 এই দুটি নম্বৰত। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত। শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো বিশেষ এৰাতি ছবিখনিৰ এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত। সংগীতেৰে সজাইছে উপেন কাকতীয়ে আৰু গীতৰ কথাও উপেন কাকতীৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
2: শ্রোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে বিশেষ এৰাতি ছবিখনিৰ আন এটি গীত অনিমা ভট্টাচাৰ্যৰ কণ্ঠত। গীতৰ কথা আৰু সংগীত উপেন কাকতিৰ, আৰু এই গীতটিৰে সামৰা হ'ব আমাৰ আজিৰ চিত্ৰগীত।

0: চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰে 5 বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে বিগত 10 বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। এৱেজম আছাম অভিযান ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যলৈ 6 কোটি পৰ্যটকৰ আগমন ঘটিছে। তেওঁ কয় যে 5 বছৰীয়া পৰ্যটন পৰিকল্পনাই গ্ৰাম্য পৰ্যটন সুদৃঢ় কৰিব, স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে কাম কৰিব। প্ৰস্তাৱিত 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী, সাংস্কৃতিক ঐতিহ্য আৰু আধ্যাত্মিক স্থানসমূহৰ প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব।

0: প্ৰধানমন্ত্ৰীৰ উত্তৰ পূব উন্নয়নমূলক আঁচনি চমুকৈ পি এম ডিভাইন আঁচনিৰ অধীনত কামাখ্যা কৰিডৰ প্ৰকল্প নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ আজিৰে পৰা আৰম্ভ হৈছে। এই উদ্দেশ্যে লোক নিৰ্মাণ বিভাগে মূল পথত থকা দোকান পোহাৰসমূহ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে। পি এম ডিভাইন আঁচনিৰ অধীনত 498 কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা কৰিডৰ প্ৰকল্প ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে কামাখ্যা কৰিডৰ প্ৰকল্পই কামাখ্যা মন্দিৰৰ পবিত্ৰ জলাধাৰত প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰি পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে দুটাকৈ গোচৰ ৰুজু কৰা হৈছিল, কিন্তু শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে মন্দিৰৰ ঐতিহ্য আৰু পবিত্ৰ জলাধাৰত প্ৰভাৱ নেপেলোৱাকৈ চৰকাৰক কৰিডৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰে। উচ্চ ন্যায়ালয়ৰ সেউজ সংকেতৰ পিছতে ৰাজ্য চৰকাৰে আজিৰে পৰা প্ৰকল্প নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহান জনাইছে। এই কাৰ্যসূচীত কমেও 5000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই সাক্ষী পামী বৰঠাকুৰক প্ৰতিজেৰা কৰে। অৱশ্যে সময়ৰ অভাৱত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু পৰেশ বৈশ্যৰ অধিবক্তাই পামী বৰঠাকুৰক আজি জেৰা কৰিব নোৱাৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে শ্ৰীমতী বৰঠাকুৰক কাইলৈ পুনৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই জিলাখনৰ মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে। জনগোষ্ঠীটোৰ লোকসকলৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্তব্য কৰে। এই অনুষ্ঠানৰ অন্তত ৰাজ্যপালগৰাকীয়ে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত তেওঁ কেইবাখনো সভাত অংশগ্ৰহণ কৰে। অসম বিধানসভাত বিদ্যুতৰ অপচয় ৰোধ কৰাৰ বাবে বিধানসভাৰ সচিবে এটা নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত সচিবগৰাকীয়ে অতিৰিক্ত সচিবলৈ বিদ্যুতৰ অপচয় ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি বিধানসভাৰ বিভিন্ন সভাত কোনো লোক উপস্থিত নথকা অৱস্থাতো ফেন, লাইট আৰু AC চলি থকা পৰিলক্ষিত হয়। এনেদৰে অপ্ৰয়োজনীয়ভাৱে বিদ্যুতৰ ব্যৱহাৰ হৈ থকাটোৱে খৰচ বৃদ্ধি কৰাই নহয় শক্তি সংৰক্ষণৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাইছে। কোঠাসমূহত কোনো লোক উপস্থিত নথকা সময়ত বিদ্যুতৰ সকলো ছুইচ যাতে বন্ধ কৰে এই ক্ষেত্ৰত কৰ্মচাৰীসকলৰ প্ৰতি যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ পত্ৰখনত উল্লেখ কৰা হৈছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে ডক্টৰ অনলাইন। আজি সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅত উপস্থিত আছে মেডিচিন আৰু মধুমেহ ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰণিম কুমাৰ নাথ। প্ৰিয় শ্ৰোতা, আপুনিও আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমালৈ ফোন কৰিব লাগিব 9435405222 আৰু 03612661876 এই দুটি নম্বৰত। আজিৰ অনুষ্ঠানৰ আগধৰি মাইক্ৰফোনৰ সন্মুখত এয়া সীমান্ত বাৰ্মা।
2: নমস্কাৰ আদৰৰ শ্ৰোতা, ডক্টৰ অনলাইন অনুষ্ঠানৰ আন এটি খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, ইতিমধ্যে আমাৰ ঘোষক হেমন্ত চাবুকধৰাই আজিৰ যিগৰাকী অতিথি ডক্টৰ অনলাইনৰ তেখেতৰ বিষয়ে জনাইছে, মই অকণমান বিতংকৈ জনাব বিচাৰিছো। তেখেত হৈছে ডাক্টৰ ৰণিম নাথ। তেখেত এগৰাকী সংক্ৰমণ ৰোগ আৰু মধুমেহ ৰোগ বিশেষজ্ঞ, যাৰ

0: যেতিয়া ডায়েবেটিছৰ আপোনাৰ দুটা ষ্টেজ থাকে, প্ৰি ডায়েবেটিছ আৰু ডায়েবেটিছ। প্ৰি ডায়েবেটিছটো থাকিলে এটলিষ্ট সেইটো ৰিভাৰ্চিবল হয়, যে সেইটো আগৰ অৱস্থাতে ঘূৰাই আনিব পাৰোঁ বডি। যেতিয়া ডায়েবেটিছ হৈ যায় বডিৰ এই ক্ষমতাটো নোহোৱা হৈ যায় যে তেওঁ চুগাৰটো ইউটিলাইজ কৰিব। সেইটো ক্ষেত্ৰত মানুহে কিছুমান ধৰক ডায়েট কণ্ট্ৰল কৰে, সেইবোৰ কৰিব লাগে, নালাগে নহয়। কিন্তু তাৰ লগতে এগৰাকী চিকিৎসকৰ ওচৰত যায়, চিকিৎসকে যিটো পৰামৰ্শ দিছে তেওঁক যে মেডিচিন খাব লাগিব, কোনটো মেডিচিন খাব লাগিব, সেই গোটেইখিনি বস্তু তেওঁ ফ'ল' কৰিব লাগিব, তেতিয়াহে হয়তো আমি ডায়েবেটিছৰ ক্ষেত্ৰত যিখন আমাৰ যুঁজ আছে সেইখন আমি জয় হ'বলৈ সক্ষম হওঁ। দ্বিতীয়তে আপুনি যিটো ক'লে কমপ্লিকেশ্যনৰ কথা, কি কি কমপ্লিকেশ্যন হ'ব পাৰে, আমি ভাবিব পৰা বডিৰ প্ৰতিটো ছিষ্টেমৰে কমপ্লিকেশ্যন হ'ব পাৰে ডায়েবেটিছৰ। তাৰ ভিতৰত এটি আপুনি ক'লে ধুনীয়াকৈ চকুৰ, যিটো আমাৰ ৰেটিনোপেথি বুলি কওঁ, ডায়েবেটিছ যেতিয়া আমাৰ থাকে, যিটো হাই ব্লাড গ্লুক'জ থাকে, সেইটো কি কৰে, বডিৰ কিছুমান প্ৰটিনছ থাকে সেইবোৰ গ্লাইক'চাইলেটেড কৰি দিয়ে, মানে তাতে জমা হৈ যায় চুগাৰটো। সেইবোৰ চুগাৰটো জমা হোৱাৰ লগে লগে আমাৰ তেজৰ যিবিলাক একদম সৰু সৰু সৰু সৰু মাইক্ৰ' লেভেলত যিবোৰ শিৰা আছে সেইবোৰ ব্লক কৰিব ষ্টাৰ্ট কৰে, বা সেইবোৰ ডাঠ কৰি দিয়ে। ডাঠ কৰিলে ব্লাড ফ্ল'বোৰ হেম্পাৰ হয়। সেইবোৰ ক'ত ক'ত হেম্পাৰ হ'ব, কিডনীত হ'ব পাৰে, চকুত হ'ব পাৰে, নাৰ্ভবিলাকত হ'ব পাৰে, যাৰ ফলত আমি বিভিন্ন কিডনী ডায়েবেটিক কিডনী ডিজিজ বুলি কওঁ, ডায়েবেটিক ৰেটিনোপেথি, যাৰ ফলত মানুহে চকু চোৱাৰ ক্ষমতাটো, চকু পাৱাৰটো একদম হেৰাই দিব পাৰে, ৰেটিনাখন ডেমেজ হৈ যাব পাৰে, কিডনী বিকল হৈ যাব পাৰে, নাৰ্ভ ডেমেজ হ'ব পাৰে, যাৰ ফলত ডায়েবেটিক ফুট আলচাৰ এটা হ'ব পাৰে, ঘাঁহ নুশুকাব পাৰে, বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন হ'ব পাৰে।
1: হয়, অতি গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু মানুহে এইবিলাক সাধাৰণতে আজিকালি জানে, কিন্তু আমি দেখোঁ তাৰ পাছতো বহুতৰ ধৰক এটা এনেকুৱা পৰ্যায়লৈকে গৈ থাকে। আৰু আমি বিভিন্ন ধৰণৰ কথা পাতিম এই বিষয়ে, ধৰক ইনচুলিনৰ কথা থাকি যায়, মানুহে ভাবে এবাৰ ইনচুলিন ল'লে মই জীৱনভৰ লৈ থাকিব লাগিব, এনেকুৱা কিছুমান মিথ থাকে, বা ইনচুলিন ল'লে সেইটো বেয়া নেকি, তেনেকুৱা ধৰণৰ কথা আহি যায়। এই বিষয়ে অকণমান জনাওকচোন শ্ৰোতাই, সাধাৰণতে যদি টেবলেট দিয়ে ভাল পায় যে ঠিকে আছে এইটো খাই থাকিব পাৰি, কিন্তু ইনচুলিন দিলে বেয়া, এনেকুৱা ধৰণৰ কথা
0: হয়। খুব এটা গুৰুত্বপূৰ্ণ আপুনি ক্লিনিকেল এস্পেক্ট এটা আমাৰ আগত দাঙি ধৰিছে। এই সকলোবোৰ ডিপেণ্ড কৰিব আপোনাৰ এটি পেৰামিটাৰ, যাক আমি এইচ বি এ1 চি বুলি কওঁ। এ1 চি লেভেলটো যদি আমাৰ এটা লিমিটতকৈ বেছি ওপৰত বাঢ়ি যায়, কেতিয়াবা কি হয়, যিবিলাক আমাৰ অৰেল হাইপ'গ্লাইচেমিক এজেণ্ট বুলি কওঁ, মানে খোৱা দৰৱবিলাক, খোৱা দৰৱে হয়তো কেতিয়াবা কাম নিদিব পাৰে, তেতিয়া আমি ইনচুলিন প্ৰেছক্ৰাইব কৰোঁ। এটা কথা হ'ল, ইনচুলিন লৈ থাকিলে লৈ থাকিবই লাগে নেকি, এইটো জেনেৰেলাইজ কৰি কোৱা কথা নহয়, এইটো পেচেণ্ট টু পেচেণ্ট ডিপেণ্ড কৰিব। তেওঁৰ গ্লাইচেমিক কণ্ট্ৰলটো কিমান আছে, তেওঁৰ চুগাৰটো কিমান লেভেললৈ কণ্ট্ৰল আনিব পাৰিছে, তেওঁৰ সেই এইচ বি ৱান চিটো কণ্ট্ৰলত আহিছে নে নাই। যদি বোলে নৰ্মেল লেভেললৈ আহিছে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, অকণমান কেইদিনমান বা কেইমাহমান আমি ইনচুলিন ট্ৰাই কৰি আকৌ অৰেল ড্ৰাগছৰ ওপৰত আমি আহিব পাৰোঁ। কিন্তু এইটো সকলো ডিপেণ্ড কৰিব পেচেণ্ট টু পেচেণ্ট, মানে ব্যক্তি বিশেষে এইটো আপোনাৰ ডিপেণ্ডেণ্ট হ'ব। আমি জেনেৰেলাইজ কৰি ক'ব নোৱাৰোঁ যে ইনচুলিন ল'লে ইনচুলিন লৈয়ে থাকিব লাগিব, আগৰ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে, বা অৰেল ড্ৰাগছলৈ ঘূৰি আহিব নোৱাৰে। গতিকে এইটো এটা খুব বেলেঞ্চৰ কথা, য'ত আমি আগ্ৰহী চিকিৎসকে গোটেই বস্তুটো চাব, মনিটৰ কৰিব, তেওঁ ডিচাইড কৰিব যে এই ইনচুলিন লাগে, যে ইনচুলিনটো কণ্টিনিউ কৰিব নে নকৰে, নে আকৌ আমাৰ অৰেল ড্ৰাগছৰ ওপৰত আমি
1: পৰীক্ষা কৰি আৰু ধৰক ৰোগী অনুযায়ী সেইটো কেনেকে পৰিকল্পনা কৰা হ'ব। হয়, নিশ্চয়কৈ আমাৰ দীঘলীয়া ফোন এটা আহিছে, হেমন্ত চাহাবক ফোনৰ ইংগিত আছে, ফোনটি আমি লৈ লৈছোঁ, তাৰপিছত আকৌ আমাৰ এই কথা বতৰা পাতিম। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু? আমাৰ আজি ফোন লাইনটোৱে অকণমান অসুবিধা দিছে, আৰু শ্ৰোতা আমি দুটি নম্বৰ আজি মুকলি কৰিছিলোঁ, পুনৰবাৰ আমাৰ শ্ৰোতাকেইটাৰ নম্বৰ দুটি জনাব খুজিছোঁ, 9435405222 এইটো নম্বৰত কৰিব পাৰে, আৰু আনটি নম্বৰ হৈছে 03612661876, এই দুটি নম্বৰ যিকোনো এটিত ফোন কৰিলে ডক্টৰ ৰণীম নাথৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ডক্টৰ নাথ, এতিয়া ধৰক বহুত গুৰুত্বপূৰ্ণ কথা, অকণমান ছিৰিয়াছ কথা হৈছে, অকণমান আমি ভাবিছোঁ যে শ্ৰোতাক যিহেতু ৰেডিঅ'ত গীতেই প্ৰধান, গীত শুনাই দিওঁ, আপোনাৰ পছন্দৰ কিবা এটা শুনাব খুজিছে আমাৰ শ্ৰোতাই, এইখিনিতে কাৰ গীত শুনি ভাল পায়?
0: সৰুৰে পৰাতো আমাৰ জুবিনদাৰ গান শুনি ডাঙৰ হৈছোঁ, তেওঁৰ মন যায় গীতটো খুব প্ৰিয়।
1: হয়, মন যায় খুব প্ৰিয়। আমাৰ হেমন্তই আজি কোনটো শুনাব অকণমান, নিশ্চয় জুবিন গাৰ্গ শুনাব, কিন্তু মন যায় এই মুহূৰ্তত আমাৰ হাতত আছেনে অন্য গীত কিবা এটা? জুবিন গাৰ্গ,
0: জুবিন গাৰ্গ,
1: হয়, জুবিন গাৰ্গ গীত শুনাইছোঁ।

0: আদৰ শ্ৰোতা, আমি পুনৰ উভতি আহিছোঁ আমাৰ এই ডক্টৰ অনলাইন অনুষ্ঠানৰ কথা বতৰাৰ মাজলৈ। আৰু ডক্টৰ ৰণীম নাথ আমাৰ সৈতে উপস্থিত আছে, শ্ৰোতাই ফোন কৰি আছে, কিন্তু আমি বিভিন্ন ডায়েবেটিছৰ বিষয়ে, যিটো ধৰক মধুমেহ ৰোগৰ বিভিন্ন যিবিলাক কথা বতৰা এইভাৱে পাতি আছোঁ। অন্য এটা কথা আমি পাতিব খোজোঁ যে শিশুসকলৰ ক্ষেত্ৰত অধিক হোৱাটো দেখা যায় নে তেনেদৰে আছিলে নে এতিয়া বাঢ়িছে, আপোনাৰ মতে কি কয়? যদি সৰু অৱস্থাতে ধৰক আমি দেখিছোঁ 4-5 বছৰীয়া ল'ৰা ছোৱালী কিছুমান হৈছে, বা তাৰ ওপৰৰ যিখিনি ক'লে 10-20ৰ ভিতৰত, আগতে যিটো আমি ভবা নাছিলোঁ যে এনেকুৱা বয়সৰ ল'ৰা ছোৱালী হ'ব পাৰে, আপোনালোকে কেনেদৰে পায় কথাবিলাক? ডক্টৰ নাথ, আমাৰ ফোন কল এটি অহাৰ ইংগিত পাইছোঁ, এইখিনি কথা পাতিম। এই ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
1: মই মংগলৰ পৰা কৈছোঁ। মই মানে ছাৰৰ পৰা জানিব খুজিছিলোঁ, মোৰ 17 চনত মানে প্ৰথম মানে চুগাৰ দেখা দিছিলে। তাৰপিছৰ পৰা মই মানে যিমানখিনি পাৰো মানে খোৱা লোৱাৰ ক্ষেত্ৰত মানে সচেতন হৈ মানি চলিছো, কিন্তু এতিয়া মই ছাৰৰ পৰা জানিব বিচাৰিছো, বিভিন্ন ধৰণে বিভিন্ন ধৰণৰ কথা কৈ থাকে বা লিখে মানেও কৈ থাকে, কিন্তু খোৱাৰ খাদ্যৰ ক্ষেত্ৰত মানে ৰাতি ভাত খোৱা, ৰুটি খোৱা, বা এই মানে পনীৰৰ ক্ষেত্ৰত বা পাচলিৰ ক্ষেত্ৰতো স্পষ্ট কৰি চাৰে সেইবিলাক, আৰু এই মানে ফোনত তাৰ মানে কথাবিলাক ভালকে বুজি পোৱা নাই আজি।
0: গুৰুত্বপূৰ্ণ প্ৰশ্ন, খোৱাৰ পৰাই বেমাৰ হয় বুলি কয় জানো,

0: খুব গুরুত্বপূর্ণ প্রশ্ন, প্রায় আমি এটো পাও। আসলে যেটো আমার গ্লাইসেমিক কন্ট্রোল ডায়াবেটিসৰ, এটো খোৱাৰ ওপৰত বহুতখিনি ডিপেন্ড করে। মই আগতেও বহুতবার পেশেন্টৰ লগত কথা পাতিছো, আমি দুটা বস্তু ইয়াতে জানিব লাগিব। এটা হল গ্লাইসেমিক লোড বুলি কয় আৰু এটা গ্লাইসেমিক ইনডেক্স। গ্লাইসেমিক ইনডেক্স হল এটি খাদ্য বস্তুৰ সি কিমান সোনকালে তার ব্লাড সুগার লেভেলটো স্পাইক কৰিব পাৰে বা ইনক্রিজ কৰিব পাৰে, সেইটো হল তার গ্লাইসেমিক ইনডেক্স। আর গ্লাইসেমিক লোড হল তাত থকা সুগাৰ কন্টেন্টটো কিমান। গতিকে হাই গ্লাইসেমিক ইনডেক্স আৰু হাই গ্লাইসেমিক লোড থকা খাদ্যসমূহ আমি টোটালি এভয়েড কৰিব লাগিব, বা যদিও আমি আগতে ধৰক বহুতবাৰ বহুত বেছি খাই আছিলোঁ, তাৰ পৰিমাণটো আমি কাট ডাউন কৰিব লাগিব। এটা ফল মূলৰ কথা তেওঁ সুধিছে। ফল মূলৰ ক্ষেত্ৰত হাই গ্লাইসেমিক ইনডেক্স থকা ফল কিছুমান আমাৰ এতিয়া ছিজন চলি আছে, আম, পকা আম, পকা আমটোৰ গ্লাইসেমিক ইনডেক্স খুব বেছি, ৱাটাৰমেলন, তৰবুজ, তৰবুজ, মিঠা তৰবুজ, সেইবোৰ ডায়েবেটিছৰ কাৰণে বেয়া। তাৰপিছত আপোনাৰ বেয়া পকা আনাৰস, আপুনি কি খাব পাৰিব এতিয়া খোৱাৰ ভিতৰত, আপুনি মধুৰি আমটো খুব ভাল, আপেলটো খুব ভাল, কমলা খাব পাৰে, মৌচুমী খাব পাৰে, আৰু কিছুমান বেৰী জাতীয় খাদ্য আছে, ষ্ট্ৰবেৰী বুলি কওঁ, ব্লুবেৰী, এইবোৰ কিন্তু ডায়েবেটিছৰ সুফল মানে খাবলৈ পাৰি, খাব পাৰি। কিন্তু আৰু কলটো আৰু কঁঠালটো বাদ দিব লাগিব, কল আৰু কঁঠালটো
1: আমৰ বতৰ আৰু আম খাই বহুত মানুহৰ যিবিলাকৰ ধৰক সাধাৰণভাৱে চুগাৰ থাকে, সাধাৰণতে কণ্ট্ৰল হৈ থাকে, আমৰ ছিজনত সেইটো বাঢ়ি আনকণ্ট্ৰল হৈ যায়, এনেকুৱা ধৰণৰ আমি ঘৰতো দেখিবলৈ পাইছো। গতিকে কি বুলি ক'ব আপুনি? আৰু মানুহে কয় যে নেচাৰেল চুগাৰটো আপুনি যদি কৈছে ল'ব পাৰি, এতিয়া আটাইবিলাক চাগে নোৱাৰি, ফলৰ
0: আটাইবিলাক নোৱাৰি, মই ক'লোৱে কথাখিনি। আমটো ছিজনেল ফল সকলোৱে খাবলৈ মন যাব, আপুনি খাওক, কিন্তু তাৰ টাইমিংটো ধৰক ৰাতি নাখাওক, খাইছে যদি দুপৰীয়াৰ ভাগত খাওক, পৰ্চনটো কমাই পেলাই খাওক, য'ত আপোনাৰ বডিটো এক্টিভ হৈ থাকে দিনত, য'ত আপোনাৰ মেটাবলিজিমটো এক্টিভ হৈ থাকে, এটলিষ্ট আপোনাৰ সেই চুগাৰ কণ্টেণ্টটো বডি অলপ হ'লেও ইউটিলাইজ কৰিব পাৰে। যদি আপুনি আগতে এটা আম খাইছিল, আধা কৰি দিয়ক, তেনে পৰিমাণটো কাট ডাউন কৰক, টাইমিংটো আপুনি মেইনটেইন কৰক,
1: দিনৰ ভাগত খালে অকণমান হয়তো কম,
0: অকণমান হয়তো কম, মই নকওঁ যে এইটো মেডিকেলি একচেপ্টেবল এডভাইচ হয়, বাট এইটোতো মই মানুহক ৰখাব নোৱাৰো, যদি এটা খাব খুজিছে
1: দিনৰ ভাগত আৰু কমকৈ খাব। আৰু এটা কথা ক'লে আমি পাতি লৈছো যে ৰুটিনে ভাত, সদায় এইটো আমাৰ মাজত এটা কণ্ট্ৰভাৰ্চি, মানুহে ভাবে ভাত খাব নোৱাৰে, ৰুটিটো খাব পাৰি, তেনেকুৱা কিবা কথা আছে নেকি?
0: খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে যিটো হুইট থাকে, যদি মই অলপ আগতে ক'লো গ্লাইচেমিক ইনডেক্স, হুইট মানে গেহুৰ গ্লাইচেমিক ইনডেক্সটো কিন্তু হাইৰ ভিতৰতে পৰে, তথাপিও ভাতত কি হয় একদম চিম্পল কাৰ্বহাইড্ৰেট, মানে সি খাব লগালগ এবজৰ্ব হ'ব। ৰুটিটো ব্ৰেকডাউন কৰোঁতে যদিও তাৰ গ্লাইচেমিক ইনডেক্সটো হাই, ৰুটিটো ব্ৰেকডাউন কৰোঁতে অকণমান হ'লেও টাইম অকণমান হ'লেও তাৰ বেছি লাগিব, যাৰ ফলত কি হয়তো ব্লাড চুগাৰ স্পাইকটো সিমান বেছি নহ'ব। কম্পেয়াৰ যদি কৰোঁ ৰুটিটো অলপ বেটাৰ, বাট আজিকালি আৰু ভাল ভাল অপশ্যন আহিছে আমাৰ হাতত, মিলেটছ বুলি কয় আৰু মাল্টিগ্ৰেইন যিবিলাক আটা আছে, সেইবোৰ আজিকালি খুব বেটাৰ অপশ্যন হয় ৰাতিৰ কাৰণে।
1: অটছ খাব পাৰে,
0: অটছ খাব পাৰে, অটছ খাব পাৰে, ডালিয়া খাব পাৰে, মিলেটছ খাব পাৰে, এইবোৰ কিন্তু খুব সুন্দৰ অল্টাৰনেটিভ হয়।
1: নিশ্চয় ফোন কল এতিয়া আহিছে, আমি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: ডায়েবেটিছ এই দুটা বস্তু ধৰ এটা মুদা ইফাল ইফাল হয়তো ইয়াৰ মাজত কিবা পাৰ্থক্য আছে, সেই পাৰ্থক্য তুমি বুজাই ক'ব। আৰু
1: ভালকৈ উত্তৰটো দিব।
0: তেওঁ এইটো প্ৰশ্ন কৰিছে, আচলতে চুগাৰ আৰু ডায়েবেটিছটো ইফাল সিফাল নহয়, ক'ব গ'লে একেই হয়। ব্লাড চুগাৰ লেভেলটো যেতিয়া হাই হৈ যায় তেতিয়া আমি ডায়েবেটিছ বুলি কওঁ, আৰু ডায়েবেটিছ কোনো পধ্যে সংক্ৰামক ৰোগ নহয়, ই সম্পূৰ্ণৰূপে এটি মেটাবলিক আমাৰ ডিছঅৰ্ডাৰ, মানে শৰীৰৰ যাৰ চুগাৰটো ইউটিলাইজ কৰাৰ কেপাচিটি যেতিয়া নোহোৱা হৈ যায় সেইটো আমি ডায়েবেটিছ বুলি কওঁ। আৰু এইটো মই পোনচাতে কৈছোঁ, এইটো কেতিয়াও সংক্ৰামক নহয়।
1: আৰু তেখেতে সুধিছে যে তেখেতৰ থাইৰয়ড আছে আৰু উচ্চ ৰক্তচাপ আছে, সেই দুটাও

0: এইবিডিছৰ কাৰণ হ'ব পাৰে নেকি ইন ফিউচাৰ ভৱিষ্যত এনেকুৱা হয় নেকি যে থাইৰয়ড হৈছে? আপুনি যেতিয়া কৈছে অকণমান কওকচোন।
1: থাইৰয়ড হৰমন বিধৰ অকণমান ৰোল থাকে মেটাবলিজিমত, কিন্তু এনেকুৱা কেতিয়াও নহয় যে আপোনাৰ থাইৰয়ড আছে কাৰণেই আপোনাৰ ডায়েবেটিছ হ'ব। কেন বি এ ফেক্টৰ, কিন্তু এটা ফেক্টৰ হ'ব পাৰে য'ত আপোনাৰ চুগাৰ কণ্ট্ৰলটো হয়তো নহ'ব পাৰে বা ডেভেলপ হোৱাৰ পিছত চুগাৰটো ডেভেলপ হৈছে। প্ৰত্যক্ষভাৱে ইয়াৰ কাৰণে আমি ডায়েবেটিছ হোৱা দেখা নাপাওঁ।
0: আৰু ইয়াৰ আগতে ফোনটো অহাৰ আগতে আমি কথা পাতিবলৈ শিশুৰ ক্ষেত্ৰত হোৱা কথাটো ইয়াতে হয়। শিশুৰ কথাখিনি কওকচোন, এতিয়া বাঢ়িছে নে আগতে তেনেকুৱা আছে, এতিয়া বেছিকৈ ধৰা পৰিছে, মানুহ বেছি সজাগ হৈছে নে তেওঁলোকৰ যিটো আপুনি চিডেণ্ট্ৰি লাইফষ্টাইলৰ কাৰণে শিশুসকল বাহিৰত খেলা ধূলা অকণ হ'লেও কমিছে, মোবাইলটো যেতিয়া হাতত আহি গ'ল, এইটো এটা কাৰণ হ'ব পাৰে নেকি?
1: শিশুসকলৰ এজ ছাচ যিটো আপুনি আমি এজ গ্ৰুপটো ডিভাইড কৰি ল'ব লাগিব, 0 to 10 ইয়াৰ্ছৰ ভিতৰত সাধাৰণতে আমি প্ৰায় দেখা নাপাওঁ টাইপ টু ডায়েবেটিছ। 10 to 20 ইয়াৰ্ছত কাটছিট কেতিয়াবা আমি টাইপ টু ডায়েবেটিছ দেখা পাওঁ, কিন্তু এই পিৰিয়ডটোত 0 to 20 ইয়াৰ্ছৰ ভিতৰত মোষ্টলি যিখিনি ডায়েবেটিছ আমি পাওঁ সেইখিনি টাইপ 1 ডায়েবেটিছহে হয়। চিডেণ্টৰী লাইফষ্টাইলটো আপোনাৰ আহে আফটাৰ 20 ইয়াৰ্ছ, 20 ইয়াৰ্ছৰ পিছত কিছুমানৰ বাই লেট 20s 28-30 ইয়াৰ্ছৰ ভিতৰত টাইপ টু ডায়েবেটিছ ডেভেলপ কৰিব পাৰে। আৰু হয়, আপুনি যিটো কথা ক'লে স্ক্ৰীণ টাইমটো বেছি বাঢ়ি গৈছে ল'ৰা ছোৱালীৰ, সেইটো খুব বেয়া কথা। লগতে কিছুমান পেৰেণ্টছৰো ভুল, মাক বাপেকৰো ভুল, তেওঁলোকে কি কৰে মেগীজাতীয় বস্তু বহুত বেছি খুৱায়। এটি নামটো নকওঁ, শীতল পানীয় এবিধ ৰঙা কালাৰৰ আজিকালি বেছিকৈ চলে, খুব সাংঘাতিক মাৰাত্মক বস্তু, এই শীতল পানীয় জাতীয় বস্তু, এই ফাষ্ট ফুড, মেগী, এইবোৰ আচলতে
0: পেকেট
1: নুডলছ এইবোৰ ভাল নহয় আচলতে।
0: সেইবিলাকো এটা এটা কাৰণ হ'ব পাৰে নেকি
1: পিছলৈকে? সেইটো ডেফিনেটলি কাৰণ হ'ব পাৰে, এটা কণ্ট্ৰিবিউটিং ফেক্টৰ পিছলৈকে ডেফিনেটলি হ'ব
0: পাৰে। নিশ্চয়কৈ আমাৰ ঘোষক হেমন্তই মই ইংগিত দিছে, ফোন এটি আহিছে, আমি লৈ লৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব। হেল্ল' হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: মই উদয়পুৰৰ পৰা কৈছোঁ।
0: হয়,
2: গৰমত অলপ টাইমৰ কাম কৰিলে মানে চুটি চুটি হয় আৰু কি ফল মূল খালি ভাল হ'ব দৌৰ বজোৱাটো।
0: কি ফল মূল খালে? আপোনাৰ মধুমেহ বা ডায়েবেটিছ তেনেকুৱা চুগাৰ কিবা আছে নেকি বাৰু?
1: তথাপি গৰমত যিটো কাম কৰে বিপি ল' হ'ব পাৰে, বিপি ল' হ'ব, ল' হ'লেও মানুহৰ মাথা ঘূৰাই উশাহ চুটি হয়, বা তেওঁৰ যদি তেজৰ পৰিমাণ কম আছে, হিমগ্ল'বিন কম আছে, তেতিয়া উশাহ চুটি হ'ব পাৰে। আৰু দ্বিতীয়ভাৱে কাৰ্ডিয়াক প্ৰব্লেমছ কিছুমান থাকিলেও উশাহ চুটি হ'ব পাৰে। গতিকে পটককৈ এতিয়া মই ডায়েগনচিছটো দিব নোৱাৰোঁ, কিন্তু তাক মই এইটোৱে এডভাইচ কৰিম যে গৰমৰ দিনত হাইড্ৰেশ্যনটো ভালকৈ ৰাখক, পানী বেছিকৈ খাওক, আৰু তেওঁৰ যদি চুগাৰ নাই তেনেহ'লে ফল মূলৰ ৰস তেওঁ খাব পাৰে, আৰু মেইনলি পানীটো বেছিকৈ খাওক, হাইড্ৰেট ৰাখক, বহুত বেছি গৰমত কাম নকৰিব, সেইখিনিয়ে মই ক'ব পাৰোঁ।
0: হয়, নিশ্চয়কৈ আমি এইটো হয় যে পানী খাই থাকিব লাগে, আৰু শৰীৰত পানীৰ পৰিমাণ যদি ভালে থাকে, সন্তুলিত মাত্ৰাত থাকে, নিশ্চয় কিছু হ'লেও আমি শৰীৰটো সুস্থ হৈ থাকে। আমি কথা শিশুৰ কথাটো পাতি আছিলোঁ, এতিয়া ধৰক শিশুৰখিনি যিখিনি পালোঁ তাৰ আগতে ধৰক এটা কথা ষ্টেজ থাকে যে প্ৰেগনেণ্ট উইমেনবিলাকৰ সাধাৰণতে ইনডিউচড যিটো চুগাৰ বুলি কয় সাধাৰণতে নাথাকে, ডিউৰিং প্ৰেগনেঞ্চিটি যেতিয়া ধৰক গৰ্ভধাৰণ কৰে মহিলা এগৰাকীয়ে, তেতিয়া কেতিয়াবা দেখিবলৈ পোৱা যায় যে তেওঁৰ শৰীৰত চুগাৰ ডিটেক্ট হৈছে বা ডায়েবেটিক হৈছে, এই কথাটো অকণমান জনাওকচোন।
1: এইটো জেষ্টেচনেল ডায়েবেটিছ বুলি কয়, এইটো সাধাৰণতে দেখা যায় এগৰাকী প্ৰসূতি যেতিয়া নৰ্মেল অৱস্থাত থাকে, তেওঁৰ ডায়েবেটিছ নাথাকে, গৰ্ভধাৰণ কৰাৰ লগে লগে বা হয়তো কিছুদিন পিছত, কিছুমাহ পিছত, ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ হওক, ছেকেণ্ড ট্ৰাইমেষ্টাৰ হওক, তেতিয়া তেওঁলোকে ডায়েবেটিছটো ডেভেলপ কৰে। ইয়াৰ মূলতে হ'ল প্ৰেগনেঞ্চিৰ কাৰণে বডিত কিছুমান আমাৰ চেঞ্জেছ আহে, আৰু অভাৰঅল এটি ইনচুলিন ৰেজিষ্টেঞ্চৰ নিচিনা এটা ডেভেলপ কৰে বডিয়ে প্ৰেগনেঞ্চি টাইমত, সেইটো কাৰণে জেষ্টেচনেল ডায়েবেটিছ আমাৰ হয়। এই ক্ষেত্ৰত আমাৰ যেতিয়া প্ৰেগনেঞ্চি ধৰা পৰে আচলতে আজিকালি অসমত, যিটো প্ৰেগনেঞ্চি প্ৰফাইল দিওঁ, প্ৰেগনেঞ্চি প্ৰফাইল টেষ্টটোৰ লগত এটি অৰেল গ্লুক'জ টলাৰেঞ্চ টেষ্ট দিয়া হয়। এটা নিৰ্দিষ্ট এমাউণ্টৰ তেওঁক চুগাৰ খাব দিয়া হয়, তাৰপিছত তেওঁক টেষ্টটো কৰা হয় চুগাৰ লেভেলটো

0: সিঁচোৱা হয়, তেতিয়া আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে তেওঁ চুগাৰটো মেটাবলাইজ কৰাৰ ক্ষমতাটো আছেনে নাই, বা তেওঁ জেষ্টেচনেল ডায়েবেটিছৰ পিনে যাব পাৰে নেকি, বা তেওঁ অলৰেডি জেষ্টেচনেল ডায়েবেটিছ তেওঁৰ হৈছে নেকি, এই বস্তুখিনি আমি তাতে চাওঁ অৰেল গ্লুক'জ টলেৰেঞ্চ টেষ্টত। যদি ধৰা পৰিছে সেইমতে আমি তেওঁৰ ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ। হয় প্ৰেগনেঞ্চি হয়, আমি সকলোখিনি দৰৱ আমি তাতে দিব নোৱাৰোঁ, খুব চালি জাৰি চাইহে আমি প্ৰসূতিগৰাকীৰ ক্ষেত্ৰত আগবাঢ়িব লাগে।
1: আৰু মানে ধৰক এটা চুগাৰটো কণ্ট্ৰল কৰাটো কিমান গুৰুত্বপূৰ্ণ, কাৰণ আহিবলগীয়া যদি শিশু থাকে সেইটো কাৰণে নিশ্চয় ক্ষতি হ'ব পাৰে যদি অধিক পৰিমাণে চুগাৰ লেভেল বাঢ়ি থাকে দেহত, তে কিমান গুৰুত্বপূৰ্ণ?
0: খুবেই গুৰুত্বপূৰ্ণ, এইটো আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে। গুৰুত্বপূৰ্ণ এইকাৰণেই যে মাকৰ লগতে বেবীটিৰো কমপ্লিকেশ্যনছ হ'ব পাৰে। তাৰে এটি খুব কমনলি আমি পাওঁ যে বেবীটোৰ চাইজটো এবনৰ্মেলি বাঢ়ি যায়, মেক্ৰ'ছমিয়া বুলি আমি যিটো কওঁ। সেইটো হ'লে কি হয়, মাকৰ অনুযায়ী বেবীটো বহুত ডাঙৰ হৈ যায়, তেতিয়া কি হয় মাকৰ ডেলিভাৰী কৰাৰ সময়ত খুব প্ৰব্লেম ষ্টাৰ্ট হৈ দিব পাৰে, নৰ্মেল ডেলিভাৰী নহ'ব পাৰে, বা আপোনাৰ যিটো প্ৰেগনেঞ্চিত যিটো যেতিয়া আমি শেষৰ পিনে আহোঁ পেইনটো ইনডিউচ নহ'ব পাৰে, বা আমি চিজাৰিয়ান কৰিব লগা হ'ব পাৰে, চিজাৰিয়ান কৰিলেও কেতিয়াবা ব্লিডিং বেছি হ'ব পাৰে, এই গোটেই বেবীটোৰ চাইজটো ডাঙৰ হোৱাৰ কাৰণে, লগতে বেবীটোৰ কনজেনিটেল এলোমেলিছ কিছুমান হ'ব পাৰে ভিতৰত।
1: নিশ্চয়, গতিকে আমি অধিক পৰিমাণে সজাগ হ'ব লাগে ক্ষেত্ৰত, আৰু কণ্ট্ৰল কৰাৰ কাৰণে ধৰক সেইসমূহত মাকক বিভিন্ন ধৰণে ধৰক টেবলেটো দিয়া, আপুনি কৈছে সব মেডিচিন দিব নোৱাৰে, কেনেধৰণৰ ট্ৰিটমেণ্ট দিয়া হয় বাৰু, কি এডভাইচ কৰা হয়?
0: সেইখিনিতে আকৌ এবাৰ আমি যিটো গ্লুক'জ লেভেলটো আমি সদায় চাওঁ। প্ৰথমতে যদি এটি মই একজেক্টলি লেভেলখিনি মই এতিয়া নকওঁ, কাৰণ হয়তো শ্ৰোতাই বুজি নাপাব, মই থুলমূলকৈ যদি কওঁ যে আপ টু চাৰ্টেন এটা লেভেলৰলৈকে আমি ট্ৰাই কৰোঁ যে তেওঁ যিখিনি খাদ্য খাই আছে, খাদ্যভাসখিনি যিখিনি মই ক'লোঁ যে এইখিনিখিনি ফুডডাউন কাটডাউন কৰিব, এইখিনি কাটডাউন কৰি আমি চাওঁ যে তেওঁ কণ্ট্ৰললৈ আনিব পাৰে নে নোৱাৰে। যদি এইখিনি ডায়েট মডিফিকেশ্যন, লাইফষ্টাইল মডিফিকেশ্যন কৰি তেওঁ কণ্ট্ৰললৈ আনিব পাৰিছে আপ টু আ চাৰ্টেন লিমিট, তেতিয়াহ'লে আমি মেডিচিন কেতিয়াবা নিদিওঁ, আৰু যদি কেতিয়াবা দিব লগা হয় খুব ছিলেক্টেড কিছুমান থাকে সেইটো আমি দিওঁ, আৰু বহু ক্ষেত্ৰত যদি একদম আনকণ্ট্ৰলেবল হৈ আছে তেতিয়াহ'লে আমি ইনচুলিন দিওঁ, ইনচুলিনটো ছেফ হয় প্ৰেগনেঞ্চিত।
1: নিশ্চয়কৈ, আৰু শ্ৰোতা ফোন কল এতিয়া অহাৰ ইংগিত পাইছোঁ, আমি লৈ লৈছোঁ, তাৰপিছত আকৌ আমাৰ এই কথা বতৰাখিনি অব্যাহত ৰাখিম। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: মানে ভাত ভোট লড়াটো মানে ডায়েবেটিছৰ লক্ষণ নেকি? আৰু এটা কিন্তু প্ৰশ্নটো হ'ল মানে ডায়েবেটিছ ৰোগী হ'বলৈ কেনেধৰণৰ খোৱা বোৱা
1: হয়? খোৱা বোৱাৰ কথাখিনি ইতিমধ্যে কৈছে ডক্টৰ নাথে, আৰু লগতে কৈছে অধিককৈ ভোক লগাটো এটা কাৰণ নেকি, আৰু প্ৰথম প্ৰশ্নটো কি কৰিলে ভালকে আমি বুজি নাপালোঁ, গতিকে মেইনলি খোৱা বোৱাটোৱে মানুহৰ এটা ডাঙৰ কথা, এইখিনি ইতিমধ্যে আমি পাতিছোঁ।
0: আৰু কিবা মানে কি তেওঁৰ মানে কোনখিনি পেচেণ্টৰ হয়তো ডায়েবেটিছ হ'ব পৰা চান্স বেছি থাকে সেই কথাটো তেওঁ ক'লে নেকি? আৰু খোৱা বোৱা মানে যিটো কথা ক'লে তেওঁ, মই আগতীয়াকৈ কৈছোঁ যে যিসকল অবিছ পেচেণ্ট মানে মেদবহুলতা যাৰ আছে, যাৰ মাক বাপেকৰ ডায়েবেটিছ আছে, তেখেতৰ চান্সেছ বহুত বেছি ডায়েবেটিছ হোৱাৰ, প্ৰায় 40% বাঢ়ি যায় নৰ্মেল মানুহ এজনতকৈ। সেইটো এটা ষ্টেটিষ্টিক্স, পৰিয়ালত থাকিলে ডায়েবেটিছ হ'ব, বিশেষ পৰিয়ালত বিশেষকৈ মাক বাপেকৰ যদি কাৰোবাৰ আছে তেনেহ'লে জন্মগতভাৱে সেইটো আহিব পাৰে। আৰু এটি তেওঁ ক'লে বহুত বেছি ভোক লগাটো হ'ব পাৰে, নোহোৱা বুলি নকওঁ, তাৰ কাৰণে তেওঁ হয়তো চুগাৰটো চাব লাগিব গৈ পেলাই, হয়তো দিগদাৰ। ভোক লগা এটা বহুত বেছি ভোক লগাটো এটা কাৰণ, কিন্তু তাৰ লগতে বহুত বেছি বহুমূত্ৰ বুলি যিটো কওঁ, বেছিকৈ প্ৰস্ৰাৱ লগা বা আৰু এটা ফাইণ্ডিং আমি পাওঁ ডায়েবেটিছত, খুব ঘৰুৱাভাৱে আমি যদি চাওঁ, কেতিয়াবা যদি পেচাব কৰি আহোঁ বাথৰুমত কেতিয়াবা, এইটো আগৰ দিনৰ পৰা চলি আহিছে, মানে মানুহে সেইটো ফাইণ্ডিং এটা আগতে পাইছিলে, কিন্তু এতিয়াও সেইটো এফেক্টিভ হয়,
1: সেইটো হয়,
0: সেইটো হয়। যদি চুগাৰটো বেছিকৈ গৈ আছে আমি পাইছোঁ ফাৰ্ষ্ট, তেতিয়া এইবোৰ আচলতে সূক্ষ্মভাৱে তেওঁলোকে চাব লাগিব। আৰু আজিকালিতো ফাৰ্মাচীখন গ'লে চুগাৰটো চায়েই।

0: চাই দিয়া হয়,
1: গতিকে চাই লোৱাটো ভাল। আৰু
0: সাধাৰণতে এজন সুস্থ মানুহৰ যিটো লেভেল ধৰক চুগাৰৰ কিমান থাকিব লাগে, ধৰক কিখিনিৰ পাৰ হ'লে আমি তাক ডায়েবেটিক বুলি কওঁ, কোনখিনি ডায়েবেটিক নহয়। সাধাৰণতে ধৰক আপুনি যদি ফাৰ্মাচীত গৈ চালোঁ জোখটো কি সাধাৰণ বুজাকে,
1: আগতে আপোনাৰ ফাষ্টিং লেভেলটো আছিলে 110ৰ তলত থাকিবলৈ,
0: নোখোৱাকৈ যিটো চাই খালী পেটত,
1: খালী পেটত যিটো চাই, কিন্তু আজিকালি সেইটো ৰিভাইজ কৰি পেলাই 100 কৰা হৈছে, 100ৰ তলত থাকিলে সেইটো নৰ্মেল থাকে, 100ৰ পৰা 110 থাকিলে সেইটো অকণমান ডিৰেঞ্জড বা প্ৰি ডায়েবেটিছ বুলি আমি কওঁ। আৰু খোৱাৰ পিছত জেনেৰেলি 140ৰ তলত থাকিলে ইট ইজ নৰ্মেল,
0: তাৰমানে 140ৰ বেছি হ'ব নালাগে,
1: কেতিয়াবা এটা দুটা ফাইণ্ডিঙত থাকিব পাৰে 140। আৰু মই সদায় কওঁ যে অকল এটা ৰিডিঙৰ ওপৰত বেছ কৰিয়ে আমি কিন্তু ডায়েবেটিছ বুলি নকওঁ, আমাৰ কণ্টিনিউৱাছ ৰিডিং লাগিব আমাৰ,
0: সেইটোৱে। আৰু আজিকালি শুনা যায় বহুতে কয় আৰু এতিয়া মুখে মুখে বাগৰা কথা আপোনালোকে বেছিকৈ পাব যে 200লৈকে কোনো কথা নাই, 200 এটা পেৰামিটাৰ হৈছে নেকি বাৰু, তেনেকুৱা কথা আছে নেকি কিবা?
1: কিছুমান ক্ষেত্ৰত আছে, কিন্তু 200টো কেতিয়াও নৰ্মেলত আমি ধৰিব নোৱাৰোঁ, ধৰিব নোৱাৰিম। তাৰ কাৰণে কণ্টিনিউৱাছ গ্লুক'জ মনিটৰ আজিকালি আছে, যিহেতু টেকন'লজি ডেভেলপমেণ্ট হৈছে আৰু টেকন'লজি আহিছে আমাৰ মাজত, গতিকে কণ্টিনিউৱাছ গ্লুক'জ মনিটৰবিলাকো আহিছে, সেইবোৰ কিন্তু এইটো উত্তম উপায় হয় আজিকালি, ভেৰি এফেক্টিভ হয়, মানে 24 ঘণ্টাত আপোনাৰ ব্লাড চুগাৰ লেভেলটো কিমানখিনি আপ ডাউন হৈছে সেইটো আমি গম পাই যাওঁ,
0: চাব পাৰোঁ। নিশ্চয় ডক্টৰ নাথ, আমি দীঘলীয়া কথা বতৰা হৈছে আৰু অধিক গধুৰ কথা বতৰা চলি আছে, বেমাৰৰ কথাই চলি আছে, অকণমান আমি ভাবিছোঁ গীত এতিয়া আকৌ শুনি লওঁ। কিশোৰ কুমাৰ ভাল পাই চাগে?
1: নিশ্চয়
0: না, আমাৰ সকলোৰে পচন্দৰ। আমাৰ হেমন্ত চাবুধৰাই কিশোৰ কুমাৰ দি গীত সাজু কৰি ৰাখিছে নহয়, সুন্দৰ শুনাব শ্ৰোতা আগবঢ়াইছে। গীতটিৰ পাছত পুনৰ আমি কথা পাতিম, তেখেতৰ আন এটা বিভাগো আছে যিটো সংক্ৰমণ ৰোগ, সেই বিষয়ে আমি কথা বতৰা পাতিম গীতটিৰ পাছত।

0: আৰু শ্ৰোতা গীতিৰ পাছত পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই ডক্টৰ অনলাইন অনুষ্ঠানৰ। আৰু আমাৰ ষ্টুডিঅ' উপস্থিত আছে ডক্টৰ ৰদীম নাথ আৰু আমি মধুমেহ অৰ্থাৎ ডায়েবেটিছ লগতে সংক্ৰমণ ৰোগ এই বিষয়ে কথা পাতিবলৈ ওলাইছোঁ। তেখেতেগৰাকী সংক্ৰমণ ৰোগৰো বিশেষজ্ঞ। এটা প্ৰশ্ন আহিছে আমাৰ যিটো শ্ৰোতাই ফেচবুকত চাই আছে, তেওঁ প্ৰশ্ন কৰিছিলে যে প্ৰদীপ বিশ্বাসে লিখিছে চুগাৰ জোখা মেচিন বজাৰত পোৱাবোৰ কিমান সঠিক বাৰু, যিবিলাক সাধাৰণতে জোখা হয় এইবিলাক কিমান, আপুনি কৈছে আজিকালি খুব সঠিকে দিয়ে
1: আৰু আমি ডিফাৰেঞ্চ নাপাওঁ কিন্তু বেছি। যিটো ভাল কোম্পানীৰ হ'ব লাগিব, এটা ৰেপুটেড ব্ৰেণ্ডৰ হ'ব লাগিব মেচিনটো, যিটো তেখেতো চেম যিটো মেচিন আমি চাওঁ চেম প্ৰিন্সিপালি ইউজ কৰে যিটো আমি লেবৰেটৰীত চাওঁ। গতিকে মই নাভাবোঁ যে খুব বেছি ডিফাৰেঞ্চ আহে কেতিয়াবা। হয়তো মেচিনটোৰ বেটাৰীটো আপ টু ডেট থাকিব, ভালকৈ চাৰ্জ থাকিব লাগিব, আৰু যিবোৰ ষ্ট্ৰিপ ইউজ কৰে বা যিটো মেচিন ইউজ কৰে সেইটো ভাল কোৱালিটিৰ হ'লে কেতিয়াও আমি তাতে
0: ব্যৱহাৰ কৰিম। তাত প্লাছ মাইনাছ কিবা 5 এনেকুৱা থাকে নেকি বাৰু? কিছুমানে কয় যে প্লাছ মাইনাছ 5
1: তেনেকুৱা নাথাকে, তেনেকৈ আমি জেনেৰেলাইজ কৰি দিবই নোৱাৰোঁ আচলতে। আৰু যিহেতু এটা গ্লুক'জটো কিন্তু ষ্টেটিক বস্তু নহয় ব্লাডত, আপুনি এক মিনিট আগত চাইছে এক মিনিট পিছত আপোনাৰ চুগাৰ লেভেলটো একেকৃত হ'ব, মানে অলপ হ'লেও চেঞ্জ হ'বই তাতে, কাৰণ বডি কণ্টিনিউৱাছলি ইউজ কৰি থাকে বস্তুটো আৰু কণ্টিনিউৱাছলি প্ৰডিউচ কৰিও থাকে। গতিকে অলপমান ডিফাৰেঞ্চ আহে কিন্তু সেইটো আমি মেচিনৰ কাৰণে হয় বুলি আমি ক'ব নোৱাৰোঁ।
0: হয় নিশ্চয়। আৰু যদি প্ৰশ্ন থাকে আমি নিশ্চয় ল'ম। এতিয়া আপোনাৰ যিটো কথা সংক্ৰমণ ৰোগ বুলি ক'লে, কোনবিলাক ৰোগ আপুনি পায় বা কোনবিলাক ৰোগৰ কথা আহি পৰে?
1: সংক্ৰমণ ৰোগ বুলি ক'লে মেইনলি যিবোৰ ইনফেকচিয়াছ ডিজিজ, যেনেকৈ ধৰক নিউমনিয়া হৈ গ'ল, টিটেনাছ আগতে খুব বেছি আছিল, আজিকালি কমিলে, জলাতংক ৰোগ, ৰেবিজ বুলি কয়, যিবোৰ কমিউনিকেবল ডিজিজ থাকে আৰু মানে খুব মানে আপোনাৰ পৰা মোৰ যাতে এয়াৰটো হৈ যাব পাৰে, ভাইৰেল বৰ্ণ ডিজিজবিলাক,
0: এই বতৰ সময়খিনি হওক,
1: ভেক্টৰ বৰ্ণ যিখিনি থাকে সেইখিনি হয়, সেইখিনি ডেফিনেটলি হয়। আৰু আপুনি জলাতংক ৰোগৰ কথা ক'লে, সেইটো এতিয়া আগতে মাজতে কমিছিল, এতিয়া আকৌ আমি নিউজত পাইছোঁ, হয়তো এটা দুটা কেচ তেনেকুৱা ওলাইছিলে ভাৰতবৰ্ষতে হৈছিলে। আৰু যিহেতু মই এখন ৰেবিজ হস্পিটেলতো কাম কৰোঁ, গতিকে তাতো আমি এইবোৰ কেচ পাই থাকোঁ। কিন্তু
0: এই কেচ এতিয়া কৈছে যে বাঢ়িছে নেকি বাৰু? আমি দেখিছোঁ মাজতে তাত আমাৰ যি কোৰ্ট আছে তেখেতসকলক ইণ্টাৰভিউ কৰিবলগীয়া হৈছে, যিবিলাক ধৰক ষ্ট্ৰে ডগ তেওঁলোকক আঁতৰাই ৰখাৰ কথা চিটিবিলাকত, বিশেষকৈ দিল্লীত আমি দেখিছোঁ এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যনো দিয়া হৈছে, তাৰ ফলত বহুত লোক কামোৰাৰ ফলত এনেকুৱা ধৰণৰ বেমাৰো হোৱা, যিটো কথা কৈছে আপুনি কেচ পাইছে?
1: আমি কেচ পাইছোঁ, নোপোৱা নহয়। আৰু বিগত 2-3 বছৰতকৈ এইবছৰ আমি অকণমান বেছি পাইছোঁ কেচবোৰ।
0: কাৰণটো কি বাৰু?
1: কাৰণ মই দেখা পালোঁ যেতিয়া হিষ্ট্ৰী লওঁ পেচেণ্টৰ,

0: 99% কিন্তু ষ্ট্ৰে ডগৰ পৰা হয়, 99% ষ্ট্ৰে ডগৰ পৰা হয়। গাঁৱত কুকুৰ পগলা হৈছে, কাৰোবাক কামুৰিছে, কাৰোবাক বচাবলৈ গৈছে, তেওঁৰ হৈ গ'ল, তেনেকুৱা টাইপ
1: তেনেকুৱা কেছ পাইছে আপোনালোকে?
0: বহুত পাইছোঁ।
1: হয়, এতিয়া সেইবিলাকৰ কাৰণে কি কৰিব পৰা যায়? এতিয়া ধৰক এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে, আজিকালি আমি প্ৰায় পেপাৰ বা সংবাদ মাধ্যমত পাওঁ, কেনেকৈ সজাগ কৰা যায় ৰাইজক? যিটো কৈছে পগলা কুকুৰ ষ্ট্ৰে ডগৰ পৰা আপুনি বেছিকৈ পোৱা বুলি কৈছে,
0: এৱাৰনেছটো লাগিব প্ৰথম কথা, যে মাছ এৱাৰনেছটো এতিয়াও গাঁও অঞ্চলত বহুত কম। এতিয়াও আমি যদি 50% কেছ চাওঁ, 50% কেছত যাৰ ৰেবিজ ডেভেলপ হৈছে তেওঁলোকে ভেকচিনটো নলয়েই। তেওঁলোকে ঘৰত আহিলে হয়তো তেতিয়া কুকুৰটোৰ লক্ষণ দেখুওৱা নাছিলে, তেওঁলোকে ভাবিলে যে কুকুৰটো একো হোৱা নাই, তো মোৰো নহয়। গতিকে কিন্তু দুদিন পিছত কুকুৰটো গাঁৱৰ পৰা নোহোৱা হৈ যায়, তেওঁলোকে কুকুৰটো ট্ৰেচ কৰিব নোৱাৰে, কিন্তু তেওঁলোকৰ ৰেবিজটো ডেভেলপ হৈছে। আৰু প্ৰথম কথা হ'ল যে এৱাৰনেছটো লাগিব। যিকোনো জন্তুৱে আচৰিলে বা কামুৰিলে তৎক্ষণাত ওচৰত থকা PHCখন হওক, একদম গ্ৰামাঞ্চলত থকা PHCখন হওক, নহ'লে তাতকৈ ওপৰত CHC হৈ গ'ল, এটলিষ্ট চাব চেণ্টাৰটোলৈকে হ'লেও যাওক, য'ত আপুনি প্ৰপাৰ গাইডেঞ্চ পাব, য'ত নেকি আপোনাক ক'ব যে ভেকচিনটো যদিও চাব চেণ্টাৰটোত কেতিয়াবা নাথাকিব পাৰে, তেওঁলোকে ক'ব যে অমুকখন হস্পিটেলত আছে, অমুকখন হস্পিটেলত গৈ পেলাই আপুনি পাব,
1: সেই খবৰটো দিব পাৰিব, তেওঁলোকক গাইড কৰি দিব পাৰিব নিশ্চয়কৈ। এতিয়া ধৰক জলাতংক ৰোগ বুলি ক'লে এটা ভয়াবহ ৰোগ, তাৰ চিকিৎসা প্ৰায় নাই বুলি কয়, যদি হৈ যায় এবাৰ কেনেকুৱা ধৰণৰ আপোনালোকে ৰোগ পাইছে যে কেছ পাই থাকে?
0: একমাত্ৰ এইটোৱে ৰোগ যাৰ হয়তো ট্ৰিটমেণ্ট পৃথিৱীত নাই,
1: নাই
0: এতিয়ালৈকে হোৱা নাই, আৰু প্ৰায় 100% কেছ ফেটেলিটিয়ে হয়। তথাপিও বিশ্বত এটা নে দুটা কেছ বহুত হাই লেভেলত তেওঁলোকে ৰিচাৰ্চ কৰিলে বা কেতিয়া কৰিলে, তেওঁলোকে কেইদিনমান পেচেণ্টটো বচাবলৈ সক্ষম হৈছিলে, কিন্তু লং টাৰ্ম তেওঁলোকে পেচেণ্টটো বচাব নোৱাৰিলে। আৰু যদি সহজ ভাষাত ক'ব যাওঁ, এবাৰ ডেভেলপ হোৱাৰ পিছত কিন্তু তাৰ ট্ৰিটমেণ্ট নাথাকে, তাৰ ট্ৰিটমেণ্ট হ'ল কামোৰাৰ লগে লগে যদি আমি
1: ভেকচিন লোৱাটোৱে একমাত্ৰ চিকিৎসা। এতিয়া আমাৰ শ্ৰোতাসকলে নিশ্চয় শুনি আছে বিভিন্নজনে, তেওঁলোকে সজাগ হ'ব যে জৰা ফুকা কৰি নাই, বহুত গ্ৰাম্য অঞ্চলত দেখোঁ ধৰক এতিয়াও বিশ্বাস কৰে মানে কিবা কাহি লাগি ধৰে বা এইবিলাক কথা এতিয়াও আমি শুনিবলৈ পাওঁ। জৰা ফুকা এটা বৰ মাৰাত্মক নহয় যে তেনেকুৱা কেছো আপুনি পাই চাগে, যিহেতু আপুনি সেই হাস্পাতালখনত জড়িত হৈ আছে বুলি কৈছে?
0: আমি পাওঁ তেনেকুৱা কেছ, মই আগতে কৈছোঁ এইটো লেক অফ এৱেৰনেছ, মানুহৰ সজাগতা কমৰ কাৰণে মানুহে নাযায়, ঘৰৰ ওচৰতে থকা বেজগৰাকীৰ ওচৰলৈ যায়, কিন্তু এইটো আচলতে একদমেই ভুল ট্ৰিটমেণ্ট, বা মেডিকেল ভাষাত আমি কুৱেকেৰি বুলি কওঁ,
1: হয়
0: এইটো কৰিব কেতিয়াও নালাগে। ওচৰতে থকা চিকিৎসালয়খনত প্ৰথমে যাওক, আৰু কুকুৰে কামুৰিছে লগালগ এৰিয়াটো চাবোনে দি ধুই দিব লাগে, চাবোন বা টেপৰ মানে পানীটো এনেকুৱা হ'লে পানীটো ফ্ল' হৈ থাকিব লাগিব, এটা এটি জেগাত জমা হৈ থকা পানীটো ধুই থাকি আপোনাৰ ইমান লাভ নাই। টেপৰ তলত দিয়ক ভৰিখন, য'ত কামুৰিছে তাতে চাবোনে ধুই, যিটো আমাৰ ঘৰতে যিটো আমাৰ ফাৰ্ষ্ট এইড বুলি কওঁ সেইটো আমি কৰিব লাগিব, যে টেপৰ তলত ভৰিখন দিয়ক, চাবোন দি ভালকৈ ধুই দিয়ক, এটলিষ্ট যিখিনি তাতে ভাইৰাছ আছে অলপ হ'লেও লোডটো কমিব ভাইৰাছৰ তাতে।
1: আপুনি কামোৰাৰ কথাটো ক'লে, খামুচিলেও একেই কথা নেকি?
0: খামুচিলেও একে কথা, কাৰণ ৰেবিজ ভাইৰাছবিধ হ'ল নাৰ্ভৰ থ্ৰুইদি ট্ৰেভেল কৰে, নাৰ্ভৰ থ্ৰুইদি নিউৰোট্ৰপিক ভাইৰাছ বুলি কওঁ আমি, যিটো খামুচিব, খামুচাত আপোনাৰ স্কিনটো যদি অলপ ব্ৰেক হয়, ব্ৰেক হ'লে তাত থকা নাৰ্ভ এণ্ডিংবোৰ থাকে, তাতে ভাইৰাছটো এবাৰ সোমাই গ'লে সি কিন্তু ৰেবিজ ডেভেলপ কৰিবই কৰিব।
1: বহুতে কয় যে খামুচিল খামুচি যায়, গতিকে মানে গুৰুত্ব হোৱাৰ কাৰণে নলয় বা মাখি চাল উৰি গৈছে তেনেকৈ কয়।
0: আমি পাইছোঁ খামুচা কেছৰ ৰেবিজ ডেভেলপ হৈ আহিছে আমাৰ ওচৰত, খুব কম বয়সীয়া কিছুমান পেচেণ্ট আহে, খুব দেখি বেয়া লাগে, আৰু আমি তেতিয়া আমি একো কৰিবলৈ নোৱাৰোঁ। আৰু মই ইয়াৰ জৰিয়তে সকলোকে ক'ম যে খামুচিলেও আপোনালোকে কিন্তু ভেকচিনটো ল'বই লাগিব।
1: হয় নিশ্চয় অতি গুৰুত্বপূৰ্ণ বিষয় এটা ডক্টৰ ৰণিম নাথে কৈছে, আৰু আচলতে আমি সহজভাৱে কেতিয়াবা লওঁ, কিন্তু সেই ঘাতক মাৰাত্মক হৈ যায়, আৰু কৈছে এতিয়ালৈকে পৃথিৱীত কোনো ধৰণৰ চিকিৎসা পোৱা নাই বুলি তেখেতে আমাক জনাইছে। ফোন কল এটি অহাৰ ইংগিত দিছে, হেমন্ত চাবুক ধৰে ফোন কল লৈ লৈছোঁ, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ নাৰায়ণ অনুষ্ঠানলৈ, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? ফোনটো চাগে ডিছকানেক্ট হৈছে, আজি ফোন লাইনটো বৰ অসুবিধা দিছে আমাক, আন এটি কল অহাৰ ইংগিত দিছে, আমি কলটো ল'বলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, পুনৰ লাইনটি ব্যাহত হৈছে আজি, যি নহওক বাৰু আমি সেই পুনৰ সংক্ৰমণ ৰোগ আৰু কি কি ৰোগ হ'ব পাৰে, জলাতংকৰ বিষয়ে আমি কথা পাতিলোঁ, আৰু কেনেধৰণৰ হ'ব পাৰে? আপুনি কৈছে যে ভেকচিন ৰেজিষ্টিং ডিজিজ কিছুমান আপোনালোকে পাইছে বুলি কৈছে, যে ভেকচিন দিয়াৰ পাছতো
0: ৰেবিছৰ কেছতে আমি পাইছিলোঁ কেইটামান, হয় ভেকচিন দিছিলে কিন্তু ভেকচিন দিয়াৰ পিছতো ৰোগবিধ ডেভেলপ কৰিলে, ইয়াৰ ক্ষেত্ৰত

0: যদি চাওঁ কোনটোৰ আমি কেটেগৰাইজ কৰিব লাগিব, ৰেবিজ হোৱা কুকুৰে বা মেকুৰী কামুৰিলে কোনটোৰ কেটেগৰি থাকে, কেটেগৰি 1, 2, 3, 3টো হ'ল আটাইতকৈ ডেঞ্জাৰাছ, মানে যিমানে আপোনাৰ মুখমণ্ডলৰ ওচৰলৈ কামুৰিব, ব্ৰেইনৰ ওচৰলৈকে কামুৰিব, আৰু যিমানে আপোনাৰ ওনটো অ'পেন হ'ব মানে খোলা হ'ব, তাত মাংস ওলাই গৈছে, আপোনাৰ টেষ্ট কণ্টিনিউচলি, সেইবোৰ কেটেগৰি 3 পৰে। তাত ভেকচিনটোৰ লগতে আমি আৰু এটি ট্ৰিটমেণ্ট দিওঁ, সেইটো হ'ল ইমিউনগ্লোবুলিন বুলি কয়। ইমিউনগ্লোবুলিনটো আমি ওনটোৰ চাৰিওপিনে দিওঁ, সেইটো আমি দিব লাগে। কেতিয়াবা এইখিনি বস্তুৰ অলপমান খেলি মেলি হোৱাৰ কাৰণে ভেকচিনটো যদিও লয় তেওঁলোকে, কিছুমানৰ হয়তো ডেভেলপ হৈ যায় ৰেবিজ, আৰু সেইটো হ'ব নালাগে। আৰু কেতিয়াবা কল্ড ষ্টৰেজ বুলি কওঁ আমি, কল্ড ষ্টৰেজ হ'ল মানে ভেকচিনটো প্ৰডাকশ্যনৰ পৰা মানুহৰ হাতলৈ পৰালৈকে সি অপ্টিমাম টেম্পাৰেচাৰত সি ষ্ট'ৰ হৈছে নে নাই, সেইটো আমি কল্ড চেইন বুলি কওঁ। কল্ড চেইনটো সদায় মেইনটেইন হ'ব লাগিব। এইটো ক্ষেত্ৰত চৰকাৰে যিবিলাক ভেকচিন আছে সেইবোৰো যাতে কল্ড চেইন ষ্ট'ৰেজ হয়, কোৱালিটি কণ্ট্ৰলটো হৈ আছে নে, সেই সকলোবোৰো আমাৰ এটা মাল্টি ডিচিপ্লিনেৰী এপ্ৰ'চ এটা হ'ব লাগিব আমাৰ, য'ত চৰকাৰী এজেঞ্চিসমূহো এই বিষয়টোত গুৰুত্ব দিব লাগিব যে কল্ড চেইনটো মেইনটেইন হৈছে নে, ভেকচিনটো প্ৰপাৰলি আপোনাৰ ষ্ট'ৰ হৈছে নে নাই, আৰু ভেকচিনটো দিওঁতে তাৰ টেকনিকটো ঠিকে হৈছে নে নাই। আগতে আছিলে যে আমি ভেকচিনটো এতিয়াও দিওঁ আমি ইণ্টাৰমাস্কুলাৰ, কিন্তু গভৰ্ণমেণ্টবিলাকত এতিয়া হৈছে ইণ্ট্ৰাডাৰ্মেল, অৰ্থাৎ ছালৰ তলত দিওঁ। আগতে ভেকচিনৰ পৰিমাণটো যিমান আছিলে তাতকৈ ফ্ৰেকশ্যনেট কৰি পেলাই অলপ কম পৰিমাণৰ দি পেলাই ছালৰ তলত দিয়ে। দেখা গৈছে চাইণ্টিফিক ষ্টাডিত যে এইটো সমানেই ৰিজাল্ট দিয়ে, কিন্তু হয়তো কেতিয়াবা দিয়াৰ খেলি মেলিৰ কাৰণেও ষ্টেবলপ হয়। গতিকে চিকিৎসা কৰ্মী, চৰকাৰৰ মানুহ, লগতে পেচেণ্টসমূহ সকলো মিলি সজাগ হ'লেহে আমি এই ৰোগবিধৰ বিষয়ে মানে বিৰুদ্ধে জয়ী হ'ব লাগিব।
1: হয়, নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা কৈছে, সকলোৱে আমি সজাগ হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা। আৰু আমি কথা পাতি গৈছোঁ অন্যান্য সংক্ৰমণ ৰোগ যিবিলাক দেখিছে, আপুনি কৈছে ভেক্টৰ বৰ্ণ ডিজিজ, এই সময়ত বাৰিষাৰ সময়ত বিশেষ বৰষুণৰ সময়ত বিভিন্ন ধৰণৰ হয়, ঘৰৰ চাৰিওফালে ধৰক মহৰ উপদ্ৰৱ, মেলেৰিয়া দেখিছোঁ, জাপানিজ এনকেফেলাইটিছ হৈছে, এইবাৰ এইবিলাক দেখা পোৱা গৈছে, ডেংগি এটা নতুনকৈ আমাৰ ইয়াত আহিছে, প্ৰায় প্ৰতি বছৰে হোৱা হৈছে ডেংগি। গতিকে এইবিলাকৰ পৰা হাত সাৰিবলৈ আপোনালোকে নিশ্চয় ফোন কল এটি আহিছে, এইটো বিষয়ে কথা পাতি সময় লাহে লাহে কমি আহিছে, শেষৰটো ফোন কল হ'ব চাগে লৈ লৈছোঁ। আপোনাক স্বাগতম জনাইছো ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু? হয়
2: হেল্ল'
1: হয় নমস্কাৰ জনাইছো, আপোনাৰ পৰিচয়টো দিব।
2: মই ভগতৰ পৰা কৈছো, মোৰ নাম ফিৰাজ ঝা। মই তাৰমানে ইউৰিক এচিডৰ কাৰণে মোৰ হাতৰ গাঁঠি, ভৰিৰ গাঁঠি এইবিলাক বিষাই থাকে। ইউৰিক এচিড সেৱনৰ পৰা অলপ বাঢ়িছে, কিন্তু মই ফিউৰি 40 টেবলেটটো খাই আছো, তথাপিও মোৰ গাঁঠিটো গাঁঠিবিলাক বিষাই থাকে।
0: ইউৰিক এচিডৰ প্ৰব্লেমৰ কথা তেওঁ ক'লে, কমন প্ৰব্লেম ইউৰিক এচিডৰ, তেওঁ ফেব্ৰুৱাৰী 40 খাই আছে। আচলতে যদি এইটো খাই পেলাইও তেওঁৰ বিষটো কমা নাই, মই বিচাৰিম যে তেওঁ এজন ওচৰৰ মেডিচিন ডক্টৰ কনচাল্ট কৰক, হয়তো টেবলেটৰ পাৱাৰটো বঢ়াব লগা হ'ব পাৰে। লগতে ইউৰিক এচিড বাঢ়িলে আমাৰ গাউট বুলি এটা বেমাৰ হয়, য'ত মানে ইউৰিক এচিডৰ ক্ৰিষ্টেলবিলাক, মানে অসমীয়াত হয়তো কি বুলি কয় ক্ৰিষ্টেলটো, সেই ক্ৰিষ্টেলটো গাঁঠিবিলাকত জমা হয়, জমা হ'লে খুব পেইন কৰে, সেইটো গাউটি আৰ্থ্ৰাইটিছ বুলি কওঁ আমি। গতিকে এই আৰ্থ্ৰাইটিছ ইউৰিক এচিডৰ কাৰণে আৰ্থ্ৰাইটিছ হ'ব পাৰে, যাৰ ফলত তেওঁৰ বিষটো আছে, বা তেওঁ ওচৰৰ চিকিৎসালয় কনচাল্ট কৰক, লাগিলে এখন এক্সৰে কৰক নিজৰ ভৰিখনৰ, লগতে মেডিচিনৰ ড'জটো বঢ়াওক, আৰু কিছুমান বস্তুৰ পৰা এভইড কৰক, যেনেকৈ ৰেড মিট, ৰঙা মাংস, ছাগলীৰ মাংস, হাঁহৰ মাংস হৈ গ'ল, কুচিয়া হৈ গ'ল, এনেকুৱা ধৰণৰ, আৰু মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থাকক। শাক, কিছুমান শাক যেনে পালেং শাক হৈ গ'ল, চয়াবিন, মচুৰ ডাল, এইবোৰত অকণ বেছি থাকে, ইউৰিক এচিড কৰিব পৰা কিছুমান ক্ষমতাটো বেছি থাকে, গতিকে এইবোৰ খাদ্য আপুনি এভইড কৰক। লগতে মেডিচিনটো ভালকৈ ড'জটো অকণ হয়তো বঢ়াই ল'ব পাৰে, সেইটো ডক্টৰৰ লগত কনচাল্ট কৰি সেইখিনি কৰিলে সুফল পাব।
1: হয়, নিশ্চয়কৈ আমাৰ আৰু শ্ৰোতাই চাই আছে, বিভিন্নজনে উত্তৰ দিছে, তেখেতক নি ভাল পাইছে বুলি আমাৰ ইয়ালৈ লিখিছে, জ্যোৎস্না ডেকাই লিখি পঠিয়াইছে, অতি প্ৰয়োজনীয় বিষয় শুনি আছোঁ আৰু বহু নজনা কথা জানিব পাৰিছোঁ, অতি সুন্দৰকৈ প্ৰতিটো কথাই বুজাই দিছে চিকিৎসক নাথ ডাঙৰীয়াৰ লগত। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনুষ্ঠানটোৰ আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছে। জ্যোৎস্না ডেকা, আপোনাকো ধন্যবাদ অনুষ্ঠান শুনি থকাৰ বাবে আৰু আমাক বাৰ্তা দিয়াৰ বাবে। ইন্দ্ৰজিৎ নাথ তেখেতে সুধিছে আপোনাক ক'ত পোৱা যাব, গতিকে আমাৰ শ্ৰোতাকেইটাতে জনাব পাৰে যদি কোনোবাৰ নিশ্চয় সমস্যা থাকিলে আপোনাক লগ কৰিব পাৰিব নিশ্চয়।
0: মই

0: সোমবাৰৰ পৰা শনিবাৰলৈকে মিৰ্জাত থকা আয়ুষ কল্প হেলথ কেয়াৰত মই তাতে বহোঁ পুৱা 11টা বজাৰ পৰা দিনৰ 2টা বজালৈকে আৰু গধূলি 5টা বজাৰ পৰা 8টা বজালৈকে খামগাঁৱত থকা প্ৰাইম কেয়াৰ মাল্টি স্পেচিয়েলিটি ক্লিনিকত মই তাতে বহোঁ।
1: হয় নিশ্চয় আৰু শ্ৰোতা, আপুনি ডক্টৰ নাথক এই দুটি ঠাইত লগ কৰিব পাৰিব। আমাৰ সময় কমি আহিছে, প্ৰায় শেষ মুহূৰ্তত আমি উপস্থিত হৈছোঁ। আমি কথা এটা পাতিব খুজিছিলোঁ যে এই সময়খিনিত কিবা এডভাইচ দিব নেকি? হয়,
0: এডভাইচটো একদমেই চিম্পল হয়, সকলোৱে ফ'ল' কৰিব পাৰে। বিশেষকৈ গুৱাহাটীত মই জেই ভাইৰাছৰ ইমান এটি প্ৰাদুৰ্ভাৱ দেখা নাপাওঁ, কাৰণ জেই ভাইৰাছটো আমাৰ থাকে গাঁও অঞ্চলত, য'ত গাহৰি আৰু বগলী বেছি প্ৰাদুৰ্ভাৱটো বেছি থাকে। চ' ঘৰৰ ওচৰত যদি গাঁও এৰিয়াত আছে, ঘৰৰ ওচৰৰ পৰা এটলিষ্ট 1 কিলোমিটাৰমান নিলগৰলৈকে যাতে গাহৰি আৰু গাহৰি পালনটো তেওঁলোকে অলপ দূৰত কৰক ঘৰৰ পৰা, কাৰণ গাহৰিটো যিমান ওচৰত থাকিব জেই হোৱাৰ চান্সটো বেছি থাকিব। দ্বিতীয়তে চহৰ অঞ্চলত কি হ'ল, ডেংগি মেলেৰিয়াৰ প্ৰভাৱটো বেছি, তাৰ কাৰণে যিবোৰ আমাৰ ওচৰে পাজৰে পানী জমা হোৱা, এতিয়া বৰষুণ পৰিছে, পানীবোৰ জমা হৈ থাকে কিছুমান বাচন বৰ্তন বা তেনেকুৱা ড্ৰেইনবোৰ, পানীটো ফ্ল' নহয়, তাত কি হয় মহে কণী পাৰে, কণী পাৰিলে সেয়া হয়, সেইবোৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখক। বাহিৰত যদি কাম কৰিছে, ঘৰৰ বাৰীখনতে যদি কাম কৰিছে, তেনেহ'লে ফুল চোলা পিন্ধি লওক, হাতটো ঢাকি লওক, মুখমণ্ডল ঢাকি লওক য'ত মহে কামুৰিব নোৱাৰে। আৰু ৰাতি শুনোতে সদায় আপুনি আঁঠুৱা ব্যৱহাৰ কৰক। যদি অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে কিছুমান হটস্পট এৰিয়াত আপোনাৰ বসতি প্ৰধান এৰিয়াত আপুনি বাস কৰে, তেনেস্থলত আপোনাৰ মেডিকেটেড আঁঠুৱা কিছুমানো থাকে, সেইবোৰ আপুনি চৰকাৰী চিকিৎসালয়খনত গৈ পেলাই সেইখিনি আপুনি সুবিধা আপুনি ল'ব পাৰে।
1: অশেষ ধন্যবাদ, আপোনাক সুন্দৰকৈ আহিলে, আমাৰ শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰ দিলে, আমাৰ প্ৰশ্নৰ উত্তৰ দিলে। নিশ্চয় আপুনি আৰম্ভতে কৈছিল যে আজি আলোচনাৰ পৰা কিছু হ'লেও ৰাইজ সজাগ হ'ব, তেওঁলোক নিশ্চয় উপকৃত হৈছে আৰু বাৰ্তা আহি আছে, তেখেতসকলে ভাল পাইছে অনুষ্ঠান শুনি। আমাৰ শ্ৰোতা যি ফেচবুক পেজত চাই আছে, তেখেতসকলেও অনুষ্ঠান ভাল পাবলৈ আমাক জনাইছে। অশেষ ধন্যবাদ ডাক্টৰ ৰবীন নাথ, আপুনি আহিলে আৰু সুন্দৰকৈ আজি অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আগত যদি এনেকুৱা অসমৰ সুবিধা হয়, নিশ্চয় আপোনাক আমি বিচাৰিম আৰু এনেকুৱা বিষয়ৰ ওপৰত আমি কথা পাতিম। আজিলৈ আপোনাক ইয়াতে আমি বিদায় জনাব লাগিব। আদৰৰ শ্ৰোতা, কিবা ক'ব খুজিছে নেকি?
0: হয়, বহুত বহুত ধন্যবাদ। আচলতে চিকিৎসক হোৱাৰ লগতে আমাৰ ৰোগীক ট্ৰিটমেণ্ট কৰাৰ লগতে আমাৰ এটি আমাৰ মনত সদায় এইটো থাকে যে ৰোগবিধ যাতে আৰু বেছি বেলেগ মানুহৰ মাজত নহওক, তাৰ কাৰণে আমাৰ হাতত অস্ত্ৰ এপাতে আছে সজাগতা। গতিকে আপুনি সজাগ হওক, কিবা বস্তুৰ কথা নাজানে, আপুনি মিছা বাতৰিৰ ওপৰত আপুনি ভৰসা নকৰিব, এটি চাইণ্টিফিক এপ্ৰ'চ আপোনালোকে ৰাখক, ওচৰৰ চিকিৎসকৰ লগত কথা পাতক, বিজ্ঞানসন্মতভাৱে আমি ৰোগৰ বিৰুদ্ধে যদি আমি যুঁজো, আমি নিশ্চয় জয়ী হ'ম।
1: হয়, আৰু শ্ৰোতা, আজি ডক্টৰ অনুষ্ঠান আমি ইমানতে সামৰণি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেন গগৈ। এই অনুষ্ঠান সম্পূৰ্ণকৈ তেখেতে আমাৰ লাইভ প্ৰচাৰ কৰিছে, আমাৰ যিটো আকাশবাণী এ আইৰ গুৱাহাটী পেজ আছে, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি হেমন্ত চাবুকধৰা আৰু লগতে মামণি, আমাৰ অনুষ্ঠান চলোৱাত সহায় কৰাৰ বাবে, ফোন হ'ব সুন্দৰ কামলৈ আগবঢ়াই দিছে আমাৰ ঘোষিকা, গতিকে দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বাৰ্মা ইমানতে বিদায় মাগিছোঁ, উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ।
2: ডক্টৰ অনলাইন অনুষ্ঠানটি শুনিলে। আজি সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল মেডিচিন আৰু মধুমেহ ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰণীন কুমাৰ নাথ। অনুষ্ঠানটিৰ আঁত ধৰিলে সীমান্ত বাৰ্মাই। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 32 দিন,